এয়া আকাশবাণীৰ তেজপুৰ। আজি শুক্ৰবাৰ, 1433 বাজকৰ দৰ, শাওন মাহৰ 28 তাৰিখ, 2026 খ্ৰীষ্টাব্দৰ 14 আগষ্ট। সমূহ শ্ৰোতালৈ প্ৰীতি সম্ভাষণ জনাই আমাৰ আজিৰ পুৱাৰ অধিৱেশন মুকলি কৰিছোঁ। অনুষ্ঠান প্ৰচাৰিত হৈছে FM বেণ্ডৰ 102.4 MHz-ত।

এলডৱাৰ্ড হাক্সলিয়ে কৈছিল, মানুহৰ জীৱনত ঘটা ঘটনাবোৰেই অভিজ্ঞতা নহয়, মানুহৰ জীৱনত কোনো ঘটনা ঘটোতে তেওঁ কি কৰিছে সেইটোহে অভিজ্ঞতা।

বেতকণ্ঠত নীলমণি ফুকন রচিত গীত, খগেন মহন্ত আর অর্চনা মহন্তর কণ্ঠত পুরুষোত্তম দাসের মৃদুলা দাসর কণ্ঠর এটি গীত, ৰিদীপ দত্ত আৰু সহশিল্পীৰ কণ্ঠত অতুল চন্দ্ৰ হাজৰিকা ৰচিত গীত, আৰু শেষত বীৰেন্দ্ৰনাথ দত্ত আৰু মৃদুলা দাসৰ দ্বৈত কণ্ঠত অসমীয়া।

0: 2026 was passed by the Parliament, with the Rajya Sabha approving it yesterday. In Uttarakhand, 6 people died and 14 sustained injuries following landslide and water seepage in an under-construction tunnel at a hydroelectric power project site in Chamoli district yesterday evening. According to the preliminary information, 22 workers were trapped inside the tunnel. 20 people have been brought out of the tunnel. Of them, 6 were declared dead, while 14 others have sustained injuries and are undergoing treatment at a nearby hospital. Squadron leader Bhavna Kant has scripted history by becoming the first women officer of the Indian Air Force IAF to qualify as a fighter combat leader at the Tactics and Air Combat Development Establishment, Gwalior. India emerged as the overall champions at the Commonwealth Fencing Championship by winning an impressive 35 medals after 4 days of competition held at Lagos in Nigeria. And that is the end of this news bulletin.
1: Media my horse I hoeg her the homic mass meterot, hat hon triskilu her jotaru, a femender a hoeg the homic soy mega her jotia, akahmani guahatir, mohabahu. Etiahunok, Mukuta Mala.
2: Mohatma Gandhi kuisil, moi hohon hilota bula hobdo tu, bhal napao. Totapi yatko yotik bhal hobdota, moi babiulia vaporanai. সহনশীলতা বোলা শব্দটোৱে নিজৰ ধৰ্মমতবাদৰ ৰিজনিত আনৰ ধৰ্মমতবাদ নিম্নস্তৰৰ বুলি বুজাব পাৰে। আনহাতে অহিংসাই আমাক নিজৰ ধৰ্মমতক সন্মান কৰাৰ দৰে আনৰ ধৰ্মমতকো একেজাতীয় সন্মান প্ৰদৰ্শন কৰিবলৈ শিকায়। ইয়াৰ জৰিয়তে নিজৰ ধৰ্মমতৰ অসম্পূৰ্ণতাক স্বীকাৰ কৰি লোৱাটো বুজোৱা হয়। প্ৰেমক জীৱনৰ বিধানস্বৰূপে গ্ৰহণ কৰোতা সত্য অন্বেষণকাৰীয়ে এনে স্বীকৃতি সহজে প্ৰদান কৰিব পাৰে। সত্য সম্বন্ধে সম্যক জ্ঞান আহৰণ কৰিবলৈ যেতিয়া আমি সক্ষম হওঁ, তেতিয়া আৰু আমি অন্বেষণকাৰী হৈ নাথাকোঁ, তেতিয়া আমি ভগৱানৰ সৈতে একে হৈ যাওঁ, কাৰণ সত্যই হৈছে ভগৱান। অন্বেষণকাৰী স্বৰূপে অন্বেষণ কৰি যাওঁতে আমি আমাৰ অসম্পূৰ্ণতাৰ বিষয়ে সজাগ হওঁ। আমি যদি অসম্পূৰ্ণ হওঁ, তেন্তে আমাৰ পৰিকল্পিত ধৰ্মও অসম্পূৰ্ণ হ'বলৈ বাধ্য। ভগৱানৰ বিষয়ে আমাৰ উপলব্ধি যেনেকৈ সম্পূৰ্ণ নহয়, তেনেকৈ ধৰ্মৰ বিষয়েও আমাৰ উপলব্ধি সম্পূৰ্ণ নহয়। অসম্পূৰ্ণ হোৱা হেতুকে আমাৰ পৰিকল্পিত ধৰ্মও সদায় বিৱৰ্তনশীল। মানুহৰ দ্বাৰা পৰিকল্পিত ধৰ্ম বিশ্বাসসমূহ যদি অসম্পূৰ্ণ হয়, তেতিয়াহ'লে পাৰস্পৰিক ৰিজনীৰ প্ৰশ্ন উঠিবই নোৱাৰে। প্ৰত্যেক ধৰ্মই সত্যক প্ৰকাশিত কৰে যদিও প্ৰত্যেক ধৰ্মই অসম্পূৰ্ণ আৰু ত্ৰুটি সাপেক্ষ। আন ধৰ্মৰ প্ৰতি আকৰ্ষণে আমাক সেই ধৰ্মসমূহৰ দোষৰ প্ৰতি অন্ধ কৰাটো উচিত নহয়। আমাৰ নিজৰ দোষৰ বিষয়েও আমি সুতীক্ষ্ণভাৱে সজাগ হোৱা উচিত। দোষ আছে বাবেই নিজৰ ধৰ্মক পৰিত্যাগ কৰাটো উচিত নহয়, সেই দোষসমূহ গুচাবলৈহে যত্ন কৰা উচিত। সকলো ধৰ্মকে একে চকুৰে চালে আমি পিছহুহুকা দূৰৰে কথা, আমাৰ ধৰ্মমতত আন সকলো ধৰ্মমতৰে সৎখিনি মিশ্ৰিত কৰাটোহে কৰ্তব্য বুলি আমাৰ মনত ধাৰণা হ'ব। এইখিনিতে এটা প্ৰশ্নৰ উদয় হয়, ইমানবোৰ ধৰ্মমত তেন্তে কেলেই থাকিব লাগে? আত্মা হৈছে এটাই, কিন্তু এই আত্মাই গঢ়ি তোলা দেহাসমূহ বহুতো। আমি দেহাৰ সংখ্যা কমাব নোৱাৰোঁ, তথাপি আত্মা যে একে এইষাৰ কথা উপলব্ধি কৰোঁ। বহু ডালপাত থকা সত্ত্বেও গছ এজোপাৰ গুৰিটো একে। সেইদৰে সত্য আৰু সৰ্বাংগীন ধৰ্ম হৈছে মাত্ৰ এটা। ই মানুহৰ দেহাৰ মাজেদি প্ৰবাহিত হওঁতেহে বিভিন্ন ৰূপ ধাৰণ কৰে। সেই এটা ধৰ্মক ভাষাৰে বৰ্ণাব নোৱাৰি। অসম্পূৰ্ণ মানুহে ইয়াক ভাষাৰে বৰ্ণাবলৈ যত্ন কৰে। সেই ভাষাৰ যেতিয়া ব্যাখ্যা হয়, সেই ব্যাখ্যাও সমানভাৱেই অসম্পূৰ্ণ হয়। কোনটো ব্যাখ্যা শুদ্ধ বুলি গ্ৰহণ কৰা হ'ব? নিজৰ নিজৰ দৃষ্টিভংগীৰ পিনৰ পৰা সকলোৱেই শুদ্ধ। সেইবুলি সকলোৱেই অশুদ্ধ হোৱাটো অসম্ভৱ কথা নহয়। এইকাৰণেই সহনশীলতাৰ প্ৰয়োজন। ইয়াৰ অৰ্থ নিজৰ ধৰ্মমতৰ প্ৰতি অন্যমনস্কতা নহয়। অধিক বুদ্ধি

0: সম্পন্নতা আৰু অধিক বিশুদ্ধ প্ৰেমৰ পৰিচায়ক সহনশীলতাই আমাক আধ্যাত্মিক দৃষ্টি প্ৰদান কৰে। দক্ষিণ মেৰুৰ পৰা উত্তৰ মেৰু যেনেকৈ পৃথক, তেনেকৈ ই ধৰ্মীয় উন্মাদনাৰ পৰা পৃথক। ধৰ্ম বিষয়ক শুদ্ধ জ্ঞানে বিভিন্ন ধৰ্মমতৰ মাজত ব্যৱধানৰ প্ৰাচীৰ ধ্বংস কৰে। আন ধৰ্ম মতবাদৰ প্ৰতি সহনশীলতাৰ জ্ঞানে মানুহক নিজৰ ধৰ্মমতক বাস্তৱভাৱে বুজিবলৈ শক্তি দিয়ে। সৎ আৰু অসৎ, বেয়া আৰু ভালৰ মাজত যি পাৰ্থক্য, সেই পাৰ্থক্য জ্ঞান সহনশীলতাই নষ্ট নকৰে।
1: মুকুতামালা শুনিলে আজিৰ মুকুতামালাৰ কথাংশ মহাত্মা গান্ধীৰ লিখনিৰ পৰা লোৱা হল।

আকাশবাণী গুৱাহাটীৰ মহাবাহু, এতিয়া শুনক বাহাৰুল ইছলাম আৰু সংগীবৃন্দৰ কণ্ঠৰ কেইটিমান জিকিৰ।

0: মহাত্মা গান্ধীয়ে এবাৰ অসম ভ্ৰমণ কৰিছিল 1921 চনত। সেই ভ্ৰমণত তেওঁৰ সংগী আছিল কৃষ্ণ দাস নামৰ এগৰাকী যুৱক। গান্ধীৰ লগত কৰা অসম ভ্ৰমণৰ অভিজ্ঞতাৰে তেওঁ ৰচনা কৰিছিল এখন গ্ৰন্থ, নাম 7 মান্থ উইথ মহাত্মা গান্ধী। এতিয়া আগবঢ়াইছো এই গ্ৰন্থৰ এটি অধ্যায়ৰ অসমীয়া অনুবাদৰ পাঠ।
1: ডিব্ৰুগড়ত নিশা ৰেলৰ এই দুৰ্ঘটনা হোৱা বাবে মৰিয়নি পোৱাত আমাৰ পলম হৈছিল। মৰিয়নি পোৱাৰ আগতেই আসাম বেংগল ৰেলখন পাইছিলহি আৰু এৰিবলৈ বাট চাই আছিল। বিশেষকৈ ৰেলখন আমাৰ বাবে কিছুপৰ ৰখাই থোৱা হৈছিল। আমি ৰেলত উঠিবলৈ লৰা ধপৰা কৰিলোঁ। ষ্টেচনত থকা সকলোৱেই আমাৰ বস্তু বাহানি কঢ়িয়াই আমাৰ গাড়ীখনত তুলি দিয়াত সহায় কৰিছিল। ডিব্ৰুগড় চাহ উদ্যোগৰ ডাঙৰ কেন্দ্ৰ, এইবাবে ডিব্ৰুগড়লৈ বহুতো ইংৰাজে কাৰবাৰ সম্পৰ্কীয় কথালৈ অহা যোৱা কৰিছিল। আমাৰ ৰেলখনতো কেইবাগৰাকী ইংৰাজ যাত্ৰী আছিল। ৰেলখনত আমি পতাকা উৰুৱাই এইদৰে জয়যাত্ৰা কৰাত তেওঁলোকে ভাল পোৱা নাছিল। এতিয়া ৰেলখন বেগাই যাবলৈ ধৰাত পতাকাৰ দীঘল বাঁহডাল লাইনৰ কাষত থকা এটা পষ্টত খুন্দা খাই ভাগিল আৰু পতাকাখন বাঁহডালৰ পৰা এৰাই বতাহত উৰি যাবলৈ ধৰিলে। ইংৰাজ যাত্ৰীকেইজনেও ইয়াকে দেখি আনন্দত অধীৰ হৈ চিঞৰি হাত চাপৰি মাৰিবলৈ ধৰিলে। ৰেলখনৰ অলপ আঁতৰা আঁতৰে কৰ্মনিপুণ অসমীয়া দেশ সেৱকসকলে মূৰত এটা বিশেষ ভাৱৰ পাগুৰি মাৰি পহৰা দি গৈ আছিল। তিনিবৰ্ণীয়া পতাকাখন এইদৰে বতাহত উৰি যোৱা দেখি তেওঁলোকৰে এজনে নিজৰ বিপদলৈ আওকাণ কৰি থাপ মাৰি ধৰি ইংৰাজকেইজনক জোকাৰি দেখুৱাবলৈ ধৰিলে। তেওঁলোকেও এনেবিধৰ সাহ আৰু দ্ৰুত কৰ্মশক্তি দেখি লাজত তলমূৰ কৰিলে আৰু আমাৰ চকুৰ পৰা আঁতৰ হল। আজি যেতিয়া মই এই সামান্য ঘটনাটো সোঁৱৰো তেতিয়া অসমীয়াসকললৈ শ্ৰদ্ধাত হিয়াও উপচি পৰে। মহাত্মাজীক জেলত বন্দী কৰি ইংৰাজ কৰ্মচাৰীসকলে অসহযোগৰ পতাকাখনৰ ঘাই খুঁটাডাল ভাঙি পেলোৱা বুলি গৰ্ব কৰে। তেওঁলোকে দেখিব যে ভাৰতৰ সকলো প্ৰদেশতে সেই পতাকাখন ধৰিবলৈ আৰু দৃঢ়তাৰে ৰক্ষা কৰিবলৈ বহুতো লোক আছে। কোনো এটা ষ্টেচনত ৰেলখন ৰখাওঁতেই প্ৰভুদাসে মোক নি মহাত্মাজী থকা খোটালিটোত বহুৱালে, খাবলৈ মোক ফল দিলে। মহাত্মাই সাসারামত দিয়া বক্তৃতাৰ বিৱৰণ মই লিখি দিছিলোঁ তেতিয়া তাক তেওঁ শুধৰাই থকা দেখা পালোঁ। প্ৰতিটো শব্দ তেওঁ সাৱধানে পঢ়ি আছিল। মোৰ হাতলৈ কাকতবিলাক ওভতাই দি শুধৰণিবিলাক চাবলৈ ক'লে। মই চোৱাৰ পিছত তেওঁ ইয়াং ইণ্ডিয়ালৈ প্ৰকাশৰ বাবে পঠিয়ালে। সদায় গম্ভীৰ হৈ থকা দেখি মই নমতাকৈ প্ৰায়েই মহাত্মাজীৰ ওচৰ চপা নাছিলোঁ। মই ভাবোঁ যে কামবিলাক শেষ কৰিবলৈহে তেওঁ গম্ভীৰ হৈ থাকিবলগীয়া হৈছিল। এবাৰ কি দুবাৰ মূৰ আৰু কপালত তেওঁক বৰফ দিয়াও দেখিছিলোঁ। তথাপিও প্ৰতিদিনে চাৰিওকাষৰ লোকসকলৰ কোঢ়াল আৰু বাহিৰত জনতাৰ চিঞৰ বাখৰৰ মাজতো ৰেলতেই হওক নাইবা তেওঁ থকা খোটালিতেই হওক ধৈৰ্যৰে

0: নবজীৱন আৰু ইয়াং ইণ্ডিয়ালৈ প্ৰবন্ধ লিখা কামত তেওঁ ব্যস্ত থাকিব। নিজৰ মনৰ ওপৰত তেওঁৰ যি শাসন নিয়ন্ত্ৰণ আছিল সেইটো অদ্বিতীয়। 25 আগষ্টৰ 11 বজাত অসমৰ পূব প্ৰান্তৰ ডিব্ৰুগড় পালোহি। ইয়াৰ পৰাই আমাৰ উভতনি আৰম্ভ হ'ল। তাত সেইদিনা গোটেই দিনটো আৰু পিছদিনা দিনৰ 2 বজালৈকে থাকি শিলচৰলৈ ৰেল ল'বলগীয়া হৈছিল। শিলচৰৰ পৰা চিলেট, চাটগাঁও, বৰিশাল আৰু বৰিশালত এদিন থাকি 4 ছেপ্টেম্বৰত কলিকতা পাবগৈ লাগিব। কুমিল্লা, খুলনা প্ৰভৃতি ঠাইৰ পৰা নিমন্ত্ৰণ আহিয়ে আছে, কিন্তু মহাত্মাই নিমন্ত্ৰণ গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰিছে। কলিকতা 6 ছেপ্টেম্বৰৰ আগতে যেনেতেনে পাবগৈ লাগিব, কাৰণ সেইদিনা কংগ্ৰেছ ৱৰ্কিং কমিটিৰ সভা কলিকতাত পতা হৈছিল। ডিব্ৰুগড় পোৱাৰ পিছত গা ধুই অলপ জিৰণি লৈছো এনেতে মহাত্মাজীয়ে মোক মাতি পঠালে। তেওঁ কেইখনমান টেলিগ্ৰাম পঠাবলৈ দিলে আৰু তাৰপিছত গেজেটিয়াৰ আৰু গভৰ্ণমেণ্টৰ প্ৰকাশিত কিতাপবিলাকৰ পৰা অসমৰ চাহ বাগিচা আৰু বনোৱাৰ অৱস্থা সম্পৰ্কে সকলো তথ্য সংগ্ৰহ কৰি টোকা তৈয়াৰ কৰি দিবলৈ ক'লে। এনেতে শ্ৰী নবীন চন্দ্ৰ বৰদলৈ আহি পালে। অসম সম্পৰ্কে সকলো তথ্য তেওঁৰ আঙুলিৰ মূৰত। মহাত্মাই কিবা সোধা মাত্ৰে তেওঁ ততালিকে উত্তৰ দি আছিল। অসম সম্পৰ্কে সকলো কথা এইদৰে বৰদলৈ আচৰিতভাৱে জনাটো মোৰ বাবে নতুন কথা হৈছিল। মহাত্মাজীয়ে ডিব্ৰুগড়ত চাহ বাগিচাৰ বনোৱা সম্পৰ্কে সকলো তথ্য পাতি সংগ্ৰহ কৰাত বিশেষ যত্ন লৈছিল। গধূলিৰ সভাখনে অসমৰ শেষ সভা হ'ব বুলি তেওঁ দুখীয়া নিৰ্যাতিত বনোৱাসকলক সান্ত্বনা দিবলৈ দুআষাৰ কথা ক'বলৈ বিচাৰিছিল। চাঁদপুৰৰ ঘটনাৰ সময়ত তেওঁৰ নাম লৈ চাহ বাগিচাৰ বনোৱাসকলে বাগিচাৰ পৰা ওলাই আহিছিল, কিন্তু সেই সময়ত তেওঁলোকৰ কাষলৈ আহি থিয় হোৱাটো সম্ভৱ হোৱা নাছিল। আৰু এতিয়া যি স্থলত মহাত্মাজী অসমলৈ আহিছে তেনেস্থলত সেই সময়ৰ উন্মাদনা পুনৰ ঘূৰি আহে বুলি চাহ খেতিয়কসকলৰ মনলৈ সংশয় আহিছিল। সেইবাবে বনোৱাসকলে যাতে মহাত্মাক লগ ধৰিবলৈ যাব নোৱাৰে তাৰ বাবে চাহ খেতিয়কসকলে দাবী হুঁকি দি নানান ভয় দেখুৱাইছিল। দেখা গ'ল যে ৰাজহুৱা সভাত ৰাতি গোট খোৱা 10-15 হাজাৰ লোকৰ ভিতৰত বহুতো বনোৱা উপস্থিত আছিল। তথাপিও তেওঁলোকে কিমান বনোৱা আহিছে বুলি সোধাত 3-4 হাজাৰ মানেহে হাত দাঙিবলৈ সাহ কৰিছিল। গোপনে এজন বনোৱাই আহি মহাত্মাক লগ ধৰি তেওঁলোকৰ দুখৰ কথা জনাইছিল।
1: শ্ৰোতাসকল, 7 মান্থ উইথ মহাত্মা গান্ধী শীৰ্ষক গ্ৰন্থখনৰ এটি অধ্যায়ৰ অসমীয়া অনুবাদৰ পাঠ শুনিলে। এতিয়া আগবঢ়াইছো মহাত্মা গান্ধীৰ এটি প্ৰিয় ভজন।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্টজত আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টজত। এতিয়া শুনক অনুষ্ঠান পৰিচিতি।

সন্ধিয়া 7 বজাত অশীতিতম স্বাধীনতা দিবসৰ প্ৰাক সন্ধ্যা দেশৰ মাননীয় ৰাষ্ট্ৰপতি শ্ৰী দ্ৰৌপদী মুৰ্মুৱে দেশবাসীক উদ্দেশ্য কৰি দিয়া ভাষণৰ পোনপটীয়া প্ৰচাৰ দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব। এই ভাষণৰ অসমীয়া ভাষান্তৰ শুনিবলৈ পাব নিশা 9:30 বজাত। পুৱা 9:20 বজাত প্ৰভাতী তৰংগ। আজিৰ বিষয় মোৰ প্ৰাণৰো প্ৰাণৰ মোৰ দেশ। আমাৰ অতিথি বিশিষ্ট সৰোদবাদক তৰুণ চন্দ্ৰ কলিতা আৰু কণ্ঠশিল্পী নিৰ্মালী দাস। অনুষ্ঠানটি আগবঢ়াব ইন্দ্ৰজিৎ দাসে। দিনৰ 12:30 বজাত আইদেউৰ বুলনি অনুষ্ঠানত স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি গুৱাহাটীৰ কাহিলিপাৰা নামদলে পৰিৱেশন কৰা বিচিত্ৰানুষ্ঠান, লগতে মৃণালী ভৰালী ৰচিত প্ৰামাণ্য আলেখ্য হে বীৰাংগনা নাৰী তোমাক সহস্ৰ প্ৰণাম। অনুষ্ঠানটিৰ আঁত ধৰিব ভাস্বতী কলিতাই। পুৱা 8:30 বজাত গীতিমালিকাৰ শিল্পী বীৰেন্দ্ৰনাথ দত্ত, দুৰ্গাময়ী বৰা, সমৰ হাজৰিকা, অনিন্দিতা পাল আৰু দীনবন্ধু চহৰীয়া। সন্ধিয়া 6:10 বজাত কৃষি জগত অনুষ্ঠানত ব্যৱসায়িক ভিত্তিত টৰ্কী চৰাই পালন, এই বিষয়ে এতিয়া আলোচনাত ভাগ ল'ব ডক্টৰ ৱাহিদুৰ ৰহমান আৰু ডক্টৰ সুভাষ শৰ্মাই। অনুষ্ঠানটিৰ প্ৰযোজনা উৎপল বৰাৰ।

নিশা 8:02 উপন্যাস পাঠ অনুষ্ঠানত দিলীপ ফুকন রচিত উপন্যাস জল পদুমৰ পানচুৰীৰ ধাৰাবাহিক পাঠৰ ত্ৰয়োদশ খণ্ড, পাঠ আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। নিশা 10:00 ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে বিশেষ অনুষ্ঠান আমাৰ প্ৰাণৰ ভূপেন হাজৰিকা। অনুষ্ঠানটিৰ পৰিকল্পনা, পৰিৱেশন আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। পুৱা 6:55 জ্ঞান বিজ্ঞান। অনুষ্ঠানটিৰ প্ৰযোজনা প্ৰভাল কুমাৰ শৰ্মাৰ। পুৱা 7:00 নিয়োগ বাতৰি। 7:15 আজি পুৱা। অনুষ্ঠানটিৰ প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ। 7:30 কেতিমান আধুনিক গীত। আজিৰ শিল্পী জিতুল সোণোৱাল। 9:15 জিলাৰ ৰেহৰূপ। 10:30 ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ দ্বাৰা প্ৰযোজিত অনুষ্ঠান উমাংগ। দিনৰ 11:30 আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানত এখনি আলেখ্য সাংস্কৃতিক দীপশিখা দীপক সংঘ যুগুতাই আগবঢ়াইছে ঝৰ্ণা ভৰালীয়ে। অনুষ্ঠানটিৰ প্ৰযোজনা ইন্দ্ৰজিৎ দাস। 12:15 হিন্দী ছবিৰ গীতৰ অনুষ্ঠান। 1:10 আৰু 7:45

মিনিটত নিৰূপমা বৰুৱাৰ কণ্ঠৰ আধুনিক গীত, 1:20 জিতেন শইকীয়া আৰু সংগীসকলে পৰিৱেশন কৰা ওজাপালি, 1:35 সৌৰভ কুমাৰ দাসৰ গীটাৰ বাদন। ১:৫০ প্ৰতিভা দাসৰ কণ্ঠৰ লোকগীত, 2:30 পাশ্চাত্য সংগীতৰ অনুষ্ঠান, 3:05 সমৰ হাজৰিকাৰ কণ্ঠৰ আধুনিক গীত, 3:15 নেপালী অনুষ্ঠান, 3:45 কাৰ্বি অনুষ্ঠান আৰু 4:30 বড়ো অনুষ্ঠান। বিয়লি 5:25 সংস্কৃত ভাষা শিক্ষাৰ পাঠ যুগুতাই আগবঢ়াব ডক্টৰ ৰাজেন্দ্ৰ নাথ শৰ্মাই। 5:45 বিদ্যাৰ্থীৰ অনুষ্ঠানত নৱম শ্ৰেণীৰ শিক্ষাৰ্থীসকলৰ বাবে সমাজ বিজ্ঞানৰ পাঠ, বংগ বিভাজন আৰু স্বদেশী আন্দোলনৰ দ্বিতীয় খণ্ড, যুগুতাই আগবঢ়াব পৰশজ্যোতি হাজৰিকাই। সন্ধিয়া 6:40 বাহাৰুল ইছলাম আৰু সংগীসকলে পৰিৱেশন কৰা জিকিৰ। নিশা 8:20 ইংৰাজী কথিকাৰ অনুষ্ঠানত অনুৰাগ সিঙৰ কথিকা টুৰিজিম এণ্ড ইকলজিকেল বেলেন্স, 9:00 অসমীয়া চিনেমাৰ গীতৰ অনুষ্ঠান চিত্ৰগীত। অনুষ্ঠান পৰিস্থিতি ইমানেই।

0: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্রোতার কাষ চাপক।
1: আওয়ার ভয়েস গেটস ইউ হার্ড এভরিওয়্যার।
0: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
1: 6900453528।
0: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপোনাৰ সৈতে।
2: কাহিনী পঢ়ি আপুনি নিশ্চয় ভাল পায়, উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9 বজাত FM এণ্ডৰ 100.8।

0: বিদ্যার্থীৰ অনুষ্ঠান প্ৰাথমিকৰ পৰা মাধ্যমিক বিদ্যালয়ৰ পাঠ্যক্ৰমৰ ভিত্তিত ছাত্ৰ-ছাত্ৰীক সমৃদ্ধ কৰা একমাত্ৰ অনুষ্ঠান প্ৰচাৰৰ সময় প্ৰতি সোম বুধ আৰু শুক্ৰবাৰে বিয়লি 5:45
1: অগ্নিযুগৰ গান
2: অগ্নিযুগৰ ফিৰিঙতি মই নতুন অসম গঢ়িম
3: ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আমাৰ দৈনিক আয়োজন অগ্নিযুগৰ গান
2: ও মোৰ প্ৰিয় জনগণ মই গাওঁ তোমাৰ গান
1: প্ৰতি পুৱা 8:15 পৰা 8:25 লৈ সুধা কণ্ঠৰ গীত
3: বিবিধ ভাৰতে গুৱাহাটীত অগ্নিযুগৰ গান

পোন্ধৰটি গুৱাহাটীৰ বিভিন্ন অনুষ্ঠানত ভাগ ল'বলৈ আপুনি আমালৈ হোৱাটছএপত মেছেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 6003166944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজিয়েই টুকি থওক। আমাৰ নম্বৰ হৈছে 6003166944।

0: এই আকাশবাণী গুৱাহাটীৰ মহাবাহু।
1: জ্ঞান বিজ্ঞান যুগুতাই আগবঢ়াইছে প্ৰবাল কুমাৰ শৰ্মাই।
2: ভাৰতৰ জাতীয় পতাকা। জাতীয় পতাকা এটা জাতিৰ স্বাধীনতা আৰু আত্মমৰ্যাদাবোধৰ মূৰ্ত প্ৰতীক। দেশৰ ভৌগোলিক অখণ্ডতা, সাৰ্বভৌমত্ব, সাংস্কৃতিক বৈশিষ্ট্য, জাতিৰ আশা আকাংক্ষা, আৱেগ অনুৰাগ, আনকি হৃদয়ৰ প্ৰতিটো স্পন্দন বাজি উঠে পতাকাৰ বুকুত। সেয়েহে জাতীয় পতাকাই বহন কৰে জাতীয় মৰ্যাদা, আৰু এই মৰ্যাদা ৰক্ষাৰ কাৰণেই হাজাৰ হাজাৰ বীৰ বীৰাংগনাই জাতীয় পতাকা বুকুত সাৱতি লৈ হাঁহি হাঁহি প্ৰাণ আহুতি দিয়ে। 1947 চনৰ 22 জুলাইত গণপৰিষদে অশোক চক্ৰ সম্বলিত ত্ৰিবৰ্ণ ৰঞ্জিত পতাকাই জাতিৰ ঐতিহ্য, সংস্কৃতি, আশা আকাংক্ষাৰ মূৰ্ত প্ৰতীকস্বৰূপে জাতীয় পতাকাৰ মৰ্যাদা দান কৰে। ভাৰতীয় জাতীয় পতাকাৰ ইতিহাস দীঘলীয়া অথচ গৌৰৱমণ্ডিত। 1906 চনত ইংলেণ্ড আৰু ফৰাচী দেশত বাস কৰা প্ৰৱাসী স্বদেশপ্ৰেমীসকলে ভাৰতীয় জাতীয় পতাকাৰ পৰিকল্পনা গ্ৰহণ কৰে। এই পতাকাখনত ওপৰভাগত ডাঠ হালধীয়া, মাজভাগত বগা আৰু তলভাগত ডাঠ সেউজীয়া আছিল। পতাকাখনৰ হালধীয়া ভাগত 8টা তৰা বছা হৈছিল। মাজভাগত বন্দে মাতৰম লিখা হৈছিল। সেউজীয়া ভাগৰ বাওঁহাতে সূৰ্য আৰু সোঁহাতে অৰ্ধচন্দ্ৰ অংকিত হৈছিল। কিন্তু এইখন পতাকা স্থায়ী নহল। 1916 চনত পুনৰ এক নতুন পৰিকল্পনা লৈ এটা তেজী ৰঙা আৰু আনটো সেউজীয়া ৰং সন্নিৱিষ্ট কৰি এখনি পতাকা তৈয়াৰ কৰা হয়। এইখন পতাকাও স্থায়ী নহয়। 1921 চনত বিজয়ৱাড়াত অনুষ্ঠিত কংগ্ৰেছ অধিৱেশনৰ সময়ত অন্ধ্ৰৰ এজন যুৱকে গান্ধীজীক ৰঙা আৰু সেউজীয়া ৰঙৰ এখনি পতাকা উপহাৰ দিয়ে। গান্ধীজীয়ে তাৰ লগত বগা ৰং আৰু যঁতৰ সন্নিৱিষ্ট কৰি পতাকাখন এনেদৰে সংস্কাৰ কৰে। ওপৰভাগত বগা, মাজভাগত সেউজীয়া আৰু তলৰ ভাগত ৰঙা। সোঁমাজত দৰিদ্ৰ ভাৰতীয় জনসাধাৰণৰ অৰ্থনৈতিক জীৱনৰ প্ৰাণকেন্দ্ৰ যঁতৰ অংকিত কৰা হৈছিল। কংগ্ৰেছ মহাসভাই আনুষ্ঠানিকভাৱে এই পতাকাখন গ্ৰহণ কৰা নাছিল যদিও ইয়েই 1931 চনলৈকে ৰাজহুৱাভাৱে ব্যৱহৃত হৈছিল। 1931 চনত কৰাচীত বহা কংগ্ৰেছ অধিৱেশনত জাতীয় পতাকা গ্ৰহণৰ প্ৰস্তাৱ গ্ৰহণ কৰা হয়। ৱৰ্কিং কমিটিয়ে নিযুক্ত কৰি দিয়া সমিতিয়ে কেৱল ডাঠ হালধীয়া বা গেৰুৱা ৰংযুক্ত আৰু বাওঁহাতে ওপৰ চুকত যঁতৰ চিত্ৰ অংকিত পতাকা এখনৰ আৰ্হি দাঙি ধৰে। কিন্তু এইখন পতাকা ৱৰ্কিং কমিটিৰ মনঃপুত নোহোৱাত সেই বছৰৰে আগষ্ট মাহত ৱৰ্কিং কমিটিৰ সকলো সদস্যই সমূহীয়াভাৱে জাতীয় পতাকাৰ আঁচনি প্ৰস্তুত কৰে। সেইমতে 3টা ৰঙৰ সমাৱেশ ঘটোৱাৰ সিদ্ধান্ত লোৱা হয়। ওপৰত গেৰুৱা, মাজত বগা, তলত সেউজীয়া ৰং থাকিব। মাজৰ বগা অংশত যঁতৰৰ চিহ্ন থাকিব। পতাকাৰ আকাৰ 3:2 অনুপাতৰ জোখৰ হ'ব। তেতিয়াৰ মুম্বাইত বহা কংগ্ৰেছ কমিটিয়ে এই পতাকাখন জাতীয় পতাকাৰূপে গ্ৰহণ কৰে। ৰং 3টাৰ অৰ্থ প্ৰতীকধৰ্মী বুলি গ্ৰহণ কৰা হৈছিল। সেইমতে ডাঠ হালধীয়া ৰংটো ত্যাগ আৰু সাহসৰ, বগা ৰংটো সত্য আৰু শান্তিৰ, সেউজীয়া ৰংটো বিশ্বাস আৰু শান্তিৰ, আৰু যঁতৰটো সৰ্বসাধাৰণৰ আশা আকাংক্ষাৰ প্ৰতীক। এইখন পতাকাকে সকলো আন্দোলন আৰু অধিৱেশনত উত্তোলন কৰা হৈছিল। স্বাধীনতা সংগ্ৰাম তীব্ৰতৰ হোৱাৰ লগে লগে পতাকাখনিও জনপ্ৰিয়তা অৰ্জন কৰিবলৈ ধৰে আৰু স্বাধীনতাৰ সৈনিকসকলে ইয়াক জাতীয় মৰ্যাদাৰ প্ৰতীক হিচাপে গ্ৰহণ কৰে। স্বাধীনতা লাভৰ পাছত এই পতাকাখনিকে যঁতৰৰ সলনি এটা চক্ৰ দি জাতীয় পতাকাৰূপে গ্ৰহণ কৰা হয়। চক্ৰটো অশোক স্তম্ভত সন্নিৱিষ্ট চক্ৰৰ আৰ্হিত কৰা হৈছে। এই চক্ৰ ভাৰতীয় ঐতিহ্য আৰু কৃষ্টিৰ প্ৰতীক। জাতীয় পতাকাৰ ৰং আৰু চক্ৰৰ বিষয়ে ডক্টৰ সৰ্বেপল্লী ৰাধাকৃষ্ণনে এইদৰে ব্যাখ্যা দিছে। গৌৰীক ৰং ত্যাগৰ প্ৰতীক। ভাৰতীয় জাতীয় জীৱনত ত্যাগৰ আদৰ্শই চিৰদিন প্ৰাধান্য লাভ কৰি আহিছে। বগা ৰং জ্ঞান আৰু জ্যোতি।

0: প্ৰতীক, জ্ঞান আৰু জ্যোতিৰ অনাবিল শিখাই চিৰদিন ভাৰতক সনাতন সত্যৰ পথ প্ৰদৰ্শন কৰিব। সেউজীয়া ৰং উৰ্বৰা ভাৰতভূমিৰ শস্য সম্ভাৰৰ নিৰ্দেশক, পাৰ্থিৱ জীৱনৰ ভিত্তি। চক্ৰটি হ'ল ধৰ্মচক্ৰ। ধৰ্মচক্ৰ সম্বলিত পতাকাত নিহিত আদৰ্শলৈ যিসকলে কৰ্মত ব্ৰতী হ'ব সেইসকলক ধৰ্মই সঠিক পথৰ নিৰ্দেশ দিব। বুৰঞ্জীবিদসকলৰ মতে অশোকৰ ৰাজত্বকালে যিদৰে এটা অন্ধকাৰৰ যুগ অন্ত পেলাই আন এটা নতুন আশা আকাংক্ষাৰ পূৰ্ণ যুগৰ সূচনা কৰিছে, সেইদৰে এই চক্ৰয়ো প্ৰতীকৰূপে ভাৰতৰ বুৰঞ্জীৰ এক সন্ধিক্ষণত এটা শোষণেৰে ভৰা কলংকিত যুগৰ মৃত্যু ঘোষণা কৰি আন এটা জ্যোতিৰ্ময় শান্তি প্ৰগতিৰ যুগৰ সূচনা কৰিছে।
1: জ্ঞান বিজ্ঞান অনুষ্ঠানটি যুগুতাই আগবঢ়ালে প্ৰবাল কুমাৰ শৰ্মাই।
2: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু নিয়োগ বাতৰি, আগবঢ়াইছে উৎপল বৰাই।
3: এয়াৰপোৰ্ট অথৰিটি অৱ ইণ্ডিয়া নামৰ সংগঠনত খালি হোৱা 389 পদৰ বাবে আবেদন বিচৰা হৈছে। মেনেজাৰ 260 পদ। দৰমহাৰ নিৰিখ মাহে 60,000 টকাৰ পৰা 180,000 টকালৈ। প্ৰাৰ্থীৰ বয়স 32 বছৰৰ ভিতৰত হ'ব লাগিব। জুনিয়ৰ এক্সিকিউটিভ পদৰ সংখ্যা 129। দৰমহাৰ নিৰিখ মাহে 40,000 টকাৰ পৰা 140,000 টকালৈ। প্ৰাৰ্থীৰ বয়স 27 বছৰৰ ভিতৰত হ'ব লাগিব। পদ অনুসৰি প্ৰয়োজনীয় শিক্ষাগত অৰ্হতা আৰু অন্যান্য তথ্য জানিবৰ বাবে লগতে আবেদনৰ বাবে ৱেবছাইট www.aai.aero। আবেদনৰ শেষ তাৰিখ 7 ছেপ্টেম্বৰ। আছাম পাৱাৰ জেনেৰেশ্যন কৰ্পৰেশ্যন লিমিটেডত খালী হোৱা এছিষ্টেণ্ট মেনেজাৰ আৰু জুনিয়ৰ মেনেজাৰ পদৰ বাবে আবেদন বিচৰা হৈছে। এছিষ্টেণ্ট মেনেজাৰ পদৰ সংখ্যা 35। ইয়াৰে 10টাকৈ পদ ইলেক্ট্ৰিকেল আৰু চিভিল শাখাৰ প্ৰাৰ্থীৰ বাবে, 6টা পদ মেকানিকেল শাখাৰ প্ৰাৰ্থীৰ বাবে, 4টা পদ হিউমেন ৰিচোৰ্চ শাখাৰ প্ৰাৰ্থীৰ বাবে, 3টা পদ ইনফৰ্মেশ্যন টেকনলজি শাখাৰ প্ৰাৰ্থীৰ বাবে আৰু 2টা পদ ইনষ্ট্ৰুমেণ্টেশ্যন শাখাৰ প্ৰাৰ্থীৰ বাবে। প্ৰাৰ্থী সংশ্লিষ্ট শাখাত বিই, বিটেক বা 3 বছৰীয়া পাঠ্যক্ৰমৰ ডিপ্ল'মা থকা হ'ব লাগিব। হিউমেন ৰিচোৰ্চ শাখাৰ পদৰ ক্ষেত্ৰত প্ৰাৰ্থী MBA বা PGDM থকা হ'ব লাগিব। দৰমহাৰ নিৰিখ মাহে 37,300 টকাৰ পৰা 112,000 টকালৈ, লগত 14,200 টকা গ্ৰেড পে আৰু অন্যান্য বানচ থাকিব। জুনিয়ৰ মেনেজাৰ পদৰ সংখ্যা 31। ইয়াৰে 12টা পদ ইলেক্ট্ৰিকেল শাখাৰ প্ৰাৰ্থীৰ বাবে, 9টা পদ চিভিল শাখাৰ প্ৰাৰ্থীৰ বাবে, 6টা পদ মেকানিকেল শাখাৰ প্ৰাৰ্থীৰ বাবে আৰু 2টাকৈ পদ ইনফৰ্মেশ্যন টেকনলজি আৰু ইনষ্ট্ৰুমেণ্টেশ্যন শাখাৰ প্ৰাৰ্থীৰ বাবে। প্ৰাৰ্থী সংশ্লিষ্ট শাখাত ইঞ্জিনিয়াৰিং ডিপ্ল'মা থকা হ'ব লাগিব। দৰমহা নিৰিখ মাহে 25,000 টকাৰ পৰা 92,000 টকালৈ, লগত 12,100 টকা গ্ৰেড পে আৰু অন্যান্য বানচ থাকিব। আটাইবোৰ পদৰ ক্ষেত্ৰত প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 38 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট www.apgcl.org। আবেদনৰ শেষ তাৰিখ জুনিয়ৰ মেনেজাৰ পদৰ ক্ষেত্ৰত 21 আগষ্ট আৰু এছিষ্টেণ্ট মেনেজাৰ পদৰ ক্ষেত্ৰত 23 আগষ্ট। নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ ৰেলৱেত খালী হোৱা 6,777 এপ্ৰেণ্টিচ পদৰ বাবে আবেদন বিচৰা হৈছে। প্ৰাৰ্থী উচ্চ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা আৰু সংশ্লিষ্ট ট্ৰেডত কোনো ITIৰ পৰা নেশ্যনেল ট্ৰেড চাৰ্টিফিকেট অৰ্জন কৰা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 15 বছৰৰ পৰা 24 বছৰৰ ভিতৰত হ'ব লাগিব। এবছৰীয়া প্ৰশিক্ষণৰ কালচোৱাত প্ৰাৰ্থীয়ে মাহে 9,600 টকাকৈ জলপানী পাব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট nfr.indianrailways.gov.in। আবেদনৰ শেষ তাৰিখ 19 আগষ্ট। নিয়োগ বাতৰি ইমানেই।
4: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্ৰোতাৰ কাষ চাপক।
5: Our voice gets you heard everywhere.

0: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
1: 6900453528।
0: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপোনাৰ সৈতে।
2: এই আকাশবাণী গুৱাহাটীৰ মহাবাহু, খন্তেক পাছতে বাতৰি শুনিবলৈ পাব।
3: এয়া আকাশবাণী বাতৰিৰ সৈতে মই জুলি শৰ্মা বৰুৱা। এতিয়া ঘাই ঘাই বাতৰিসমূহ হ'ল, ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে দেশৰ 80 সংখ্যক স্বাধীনতা দিৱসৰ প্ৰাক সন্ধ্যা আজি ৰাষ্ট্ৰক উদ্দেশ্যি ভাষণ দিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 80 সংখ্যক স্বাধীনতা দিৱস উপলক্ষে কাইলৈ লালকিল্লাৰ প্ৰাচীৰত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিব আৰু ৰাষ্ট্ৰক উদ্দেশ্যি ভাষণ দিব। নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনৰ অমৃত উদ্যান দেওবাৰৰ পৰা জনসাধাৰণৰ বাবে মুকলি কৰা হ'ব। হুলস্থূলীয়া পৰিস্থিতিৰ বাবে অসামৰিক বিমান পৰিবহণ খণ্ডৰ সৈতে জড়িত বিষয়সমূহক লৈ সংসদত আলোচনা কৰিব পৰা নগ'ল বুলি অসামৰিক বিমান পৰিবহণ মন্ত্ৰী কে ৰামমোহন নাইডুৱে মন্তব্য কৰিছে। আৰু আজি বিভাজন বিভীষিকা স্মৃতি দিৱস। এতিয়া শুনক বিতং বাতৰি। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে দেশৰ 80 সংখ্যক স্বাধীনতা দিৱসৰ প্ৰাক সন্ধ্যা আজি ৰাষ্ট্ৰক উদ্দেশ্যি ভাষণ দিব। আকাশবাণীয়ে সন্ধিয়া 7 বজাৰ পৰা ৰাষ্ট্ৰপতি ভাষণ পোনপটীয়াকৈ প্ৰচাৰ কৰিব। দূৰদৰ্শনৰ সকলো চেনেল যোগেও এই ভাষণ সম্প্ৰচাৰ কৰা হ'ব। হিন্দী আৰু ইংৰাজী ভাষণৰ ঠিক পাছতেই দূৰদৰ্শনৰ আঞ্চলিক কেন্দ্ৰসমূহে নিজ নিজ আঞ্চলিক ভাষাত ৰাষ্ট্ৰপতি ভাষণ সম্প্ৰচাৰ কৰিব। আকাশবাণীয়ে নিশা 9:30 বজাত ৰাষ্ট্ৰপতি ভাষণৰ আঞ্চলিক ভাষান্তৰ প্ৰচাৰ কৰিব। নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনৰ অমৃত উদ্যান দেওবাৰৰ পৰা জনসাধাৰণৰ বাবে মুকলি কৰা হ'ব। ৰাষ্ট্ৰপতি ভৱনৰ বাৰ্ষিক গ্ৰীষ্মকালীন কাৰ্যসূচীৰ অংশ হিচাপে 15 ছেপ্টেম্বৰ পৰ্যন্ত এমাহৰ বাবে পুৱা 10 বজাৰ পৰা সন্ধিয়া 6 বজালৈ বিনামূলীয়াকৈ এই উদ্যান মুকলি ৰখা হ'ব। অৱশ্যে বিয়লি 5 বজাৰ পাছত উদ্যানখনৰ প্ৰৱেশ বন্ধ কৰি দিয়া হ'ব। এই সময়ছোৱাত প্ৰতি সোমবাৰে উদ্যান বন্ধ ৰখা হ'ব। ৰাষ্ট্ৰপতি ভৱনৰ পৰা প্ৰকাশিত বিবৃতি অনুসৰি 29 আগষ্টত ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস আৰু 5 ছেপ্টেম্বৰত শিক্ষক দিৱস উপলক্ষে এই 2টা দিনত ক্ৰমে ক্ৰীড়াবিদ আৰু শিক্ষকসকললৈ উদ্যানত বিশেষ প্ৰৱেশৰ সুবিধা প্ৰদান কৰা হ'ব। উদ্যানৰ প্ৰৱেশ আৰু প্ৰস্থানৰ বাবে নৰ্থ এভিনিউ পথৰ সমীপত থকা 35 নম্বৰ দুৱাৰ ব্যৱহাৰ কৰিবলৈ জনসাধাৰণক বিবৃতিযোগে আহ্বান জনোৱা হৈছে। ৰাষ্ট্ৰপতি ভৱনৰ ৱেবছাইটৰ জৰিয়তে উদ্যান পৰিদৰ্শনৰ সময় আগতীয়াভাৱে পঞ্জীয়ন কৰিবলৈ জনসাধাৰণক আহ্বান জনোৱা হৈছে। বিৰোধী পক্ষই সৃষ্টি কৰা হুলস্থূলীয়া পৰিস্থিতিৰ বাবে সংসদৰ বৰ্ষাকালীন অধিৱেশন অনিৰ্দিষ্টকাললৈ স্থগিত ৰাখিবলগীয়া হোৱাত অসামৰিক বিমান পৰিবহণৰ দৰ্শে অভিলাষী খণ্ডসমূহৰ সৈতে জড়িত বিষয়সমূহক লৈ সদনত বিশদভাৱে আলোচনা কৰিব পৰা নগ'ল বুলি অসামৰিক বিমান পৰিবহণ মন্ত্ৰী কে ৰামমোহন নাইডুৱে মন্তব্য কৰিছে। মন্ত্ৰীগৰাকীয়ে সামাজিক মাধ্যমযোগে কয় যে সদনৰ মজিয়াত অসামৰিক বিমান পৰিবহণ খণ্ডৰ সৈতে জড়িত 28টা তৰাযুক্ত প্ৰশ্নৰ উত্তৰ দিবলৈ তেওঁ আগ্ৰহেৰে বাট চাই আছিল। এই সংখ্যা 2013 বৰ্ষৰ বৰ্ষাকালীন অধিৱেশনৰ সময়ছোৱাত সোধা 14টা তৰাযুক্ত প্ৰশ্নৰ তুলনাত প্ৰায় দুগুণ বুলি শ্ৰীনাইডুৱে উল্লেখ কৰে। সমগ্ৰ দেশে কাইলৈ 80 সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰিব। এই উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লালকিল্লাৰ প্ৰাচীৰত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিব আৰু ৰাষ্ট্ৰক উদ্দেশ্যি ভাষণ দিব। সংসদৰ উভয় সদনৰ কাৰ্যক্ৰমণিকা অনিৰ্দিষ্টকাললৈ স্থগিত ৰখাৰ পাছত কালি বৰ্ষাকালীন অধিৱেশনৰ সামৰণি পৰে। যোৱা 20 জুলাইত আৰম্ভ হোৱা সংসদৰ এই 25 দিনীয়া বৰ্ষাকালীন অধিৱেশনৰ সময়ছোৱাত মুঠ 19 দিন বৈঠক অনুষ্ঠিত হয়। অধিৱেশনৰ সময়ছোৱাত বিভিন্ন আইনী আৰু ৰাষ্ট্ৰীয় বিষয়ক লৈ আলোচনা অনুষ্ঠিত হয়। ৰাজ্যসভাৰ কাম কাজ অনিৰ্দিষ্টকাললৈ স্থগিত ৰখাৰ পূৰ্বে দিয়া সামৰণি মন্তব্যত উচ্চ সদনৰ সভাপতি চি পি ৰাধাকৃষ্ণনে সদনৰ কাম কাজ বাৰে বাৰে ব্যাহত হোৱাক লৈ উদ্বেগ প্ৰকাশ কৰে। তেওঁ কয় যে সদনৰ মজিয়া সকলোৰে বাবে খোলা যদিও সদস্যসকলে জনসাধাৰণৰ বিষয়সমূহ উত্থাপন কৰাৰ বাবে লাভ কৰা সুযোগৰ পূৰ্ণ ব্যৱহাৰ কৰাত ব্যৰ্থ হোৱাটো দুখৰ কথা। সদনে অৱশ্যে অধিৱেশনৰ সময়ছোৱাত 12খনকৈ বিধেয়ক গ্ৰহণ কৰি ইয়াৰ বিধায়িনী দায়িত্ব পালন কৰিবলৈ সমৰ্থ হয় বুলি সভাপতিগৰাকীয়ে মন্তব্য কৰে। শ্ৰীৰাধাকৃষ্ণনে কয় যে অধিৱেশনৰ সময়ছোৱাত

37 ঘণ্টা আৰু 49 মিনিটতহে কাম কাজ হয় আৰু সেই অনুসাৰে অধিৱেশনৰ সময়ছোৱাত কাম কাজৰ হাৰ 39.17% হৈছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী জে পি নাড্ডা, বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰকে ধৰি কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰীয়ে কালি হৰ ঘৰ তিৰংগা কাৰ্যসূচীত অংশগ্ৰহণ কৰে। সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত গৃহমন্ত্ৰী অমিত শ্বাহে কয় যে এই অভিযানে প্ৰতিগৰাকী ভাৰতীয়ৰ হৃদয়ত দেশপ্ৰেমৰ ভাৱনা আৰু গৌৰৱবোধক অধিক শক্তিশালী কৰি তুলিছে। নতুন দিল্লীৰ নিজৰ বাসগৃহৰ পৰা এই অভিযানত অংশগ্ৰহণ কৰি শ্ৰীশ্বাহে কয় যে দেশৰ কোটি কোটি নাগৰিক ত্ৰিৰংগ পতাকাৰ সৈতে একাত্ম হৈ এক ভাৰত শ্ৰেষ্ঠ ভাৰতৰ মনোভাৱক সুদৃঢ় কৰিছে। কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী জে পি নাড্ডাই সামাজিক মাধ্যমযোগে দিয়া বাৰ্তাত কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আহান মৰ্মে সমগ্ৰ দেশে হৰ ঘৰ তিৰংগা অভিযান উদযাপন কৰিছে। কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰেও নিজৰ সামাজিক মাধ্যমৰ একাউণ্টত ৰাষ্ট্ৰীয় পতাকাৰ সৈতে তোলা এখন আলোকচিত্ৰ শ্বেয়াৰ কৰিছে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। আজি বিভাজন বিভীষিকা স্মৃতি দিৱস। এই উপলক্ষে দেশজুৰি 1947 চনত দেশ বিভাজনৰ সময়ত প্ৰাণ হেৰুওৱা আৰু অসহনীয় বেদনাৰ সন্মুখীন হোৱা সকলো লোকলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হৈছে। কেন্দ্ৰীয় পৰ্যটন আৰু সাংস্কৃতিক মন্ত্ৰী গজেন্দ্ৰ সিং শেখাৱতে বিভাজন বিভীষিকা স্মৃতি দিৱসৰ প্ৰাক সন্ধিয়া কালি নতুন দিল্লীত আয়োজিত অনুষ্ঠানত অংশগ্ৰহণ কৰে। অনুষ্ঠানৰ মন্ত্ৰীগৰাকীয়ে বিভাজনৰ বিভীষিকাৰ সন্মুখীন হোৱা লোকসকললৈ শ্ৰদ্ধাৰ্ঘ্য নিবেদন কৰে। তেওঁ কয় যে ইতিহাসৰ কথা মনত ৰাখি দেশৰ একতা, সংহতি আৰু সামাজিক সম্প্ৰীতি এনাজৰি সুদৃঢ় কৰিবলৈ চৰকাৰ বদ্ধপৰিকৰ। কেন্দ্ৰীয় সামাজিক ন্যায় আৰু সবলীকৰণ দপ্তৰৰ মন্ত্ৰী ডঃ বীৰেন্দ্ৰ কুমাৰে আজি নতুন দিল্লীত হ'বলগীয়া ৰাষ্ট্ৰীয় জ্যেষ্ঠ নাগৰিক পৰিষদৰ পঞ্চম লানি বৈঠকত অধ্যক্ষতা কৰিব। বৈঠকত পৰিষদে জ্যেষ্ঠ নাগৰিকৰ কল্যাণৰ সৈতে জড়িত গুৰুত্বপূৰ্ণ বিষয়সমূহক লৈ আলোচনা কৰিব। সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে বৈঠকত হোৱা আলোচনাই জ্যেষ্ঠ নাগৰিকৰ বাবে মৰ্যাদাপূৰ্ণ, সুৰক্ষিত আৰু সুখী জীৱন সুনিশ্চিত কৰাৰ প্ৰতি চৰকাৰৰ প্ৰতিশ্ৰুতিবদ্ধতা সুদৃঢ় কৰিব বুলি আশা কৰা হৈছে। অনুষ্ঠানত স্নেহা, প্ৰতিপালন, সহযোগিতা, আনন্দ আৰু সক্ৰিয় বৃদ্ধাৱস্থাৰ কাহিনী নামৰ এখন ই বুক উন্মোচন কৰা হ'ব। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰ আৰু লাইবেৰিয়াৰ বিদেশ মন্ত্ৰী ছাৰা বেইছোলো ন্যান্টিয়ে কালি নতুন দিল্লীত এখন দ্বিপাক্ষিক বৈঠকত মিলিত হয়। বৈঠকত দুয়োগৰাকী নেতা ভাৰত লাইবেৰিয়া দ্বিপাক্ষিক সম্পৰ্কৰ বিষয়টোৰ লগতে প্ৰযুক্তি, কৃষি, স্বাস্থ্য, ঋণ, শক্তি, বাণিজ্য আৰু বিনিয়োগ, শিক্ষা, সামৰ্থ্য বিকাশ আৰু জনসাধাৰণৰ মাজত বিনিময় আদি বিষয়ত আলোচনা কৰে। ইয়াৰ লগতে তেওঁলোকে পাৰস্পৰিক স্বাৰ্থৰ আঞ্চলিক আৰু বহুপক্ষীয় বিষয়ৰ ওপৰতো মত বিনিময় কৰে। ডঃ জয়শংকৰে নতুন দিল্লীত লাইবেৰিয়াৰ দূতাবাস উদ্বোধন আৰু মুকলি কৰাৰ বাবে বৈদেশিক মন্ত্ৰী ন্যান্টিক অভিনন্দন জনায়। দুয়োগৰাকী মন্ত্ৰীয়ে শান্তি, উন্নয়ন আৰু গ্লোবেল ছাউথৰ শক্তিশালী কণ্ঠক প্ৰসাৰিত কৰাৰ বাবে বহুপক্ষীয় মঞ্চত সহযোগিতা অধিক শক্তিশালী কৰাৰ বিষয়টোৰ ওপৰতো আলোচনা কৰে। নেপালৰ ৰোলপা জিলাত হোৱা ভূমিস্খলনৰ ফলত কমেও 7 লোক নিহত হোৱাৰ লগতে আন 5 লোক নিৰুদ্দেশ হৈছে। বুধবাৰে সন্ধিয়া কাঠমাণ্ডুৰ পৰা 450 কিলোমিটাৰ পশ্চিমত অৱস্থিত থাৱাং গ্ৰাম্য পৌৰসভাৰ কোটালবাৰা গাঁৱত হোৱা প্ৰচণ্ড বৰষুণৰ ফলত এই ভূমিস্খলন হয়। উপ আৰক্ষী অধীক্ষক শৈলেন্দ্ৰ থাপাৰ তথ্য অনুসৰি কালি পুৱা 7 মৃতদেহ উদ্ধাৰ কৰা হয়। ঘটনাত আহত 2 লোকক স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। এই ঘটনাত 2 বৃদ্ধ মহিলা আৰু 3 বৃদ্ধ পুৰুষ নিৰুদ্দেশ হয়। নেপালৰ সেনা আৰু আৰক্ষী জোৱানসকলৰ অনুসন্ধান আৰু উদ্ধাৰ অভিযান অব্যাহত আছে। অসামৰিক বিমান পৰিবহণ মন্ত্ৰী কে ৰামমোহন নাইডুৱে কালি বিজয়ৱাড়া আৰু বাৰাণসীৰ মাজত প্ৰত্যক্ষ বিমান সংযোগ মুকলি কৰে। সামাজিক মাধ্যমত এটা পোষ্টত শ্ৰীনাইডুৱে কয় যে এই পদক্ষেপে শ্ৰীকনক দুৰ্গা আম্মা আৰু বাবা কাশী বিশ্বনাথ মন্দিৰৰ মাজৰ তীৰ্থযাত্ৰা পৰ্যটনক অধিক শক্তিশালী কৰিব। তেওঁ লগতে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আল্লুৰী সীতাৰামাৰ ৰাজু ভোগাপুৰম বিমানবন্দৰৰ উদ্বোধন কৰাৰ পাছত বিজয়ৱাড়া, ৰাজমুন্দ্ৰী আৰু কডাপাৰ নতুন বিমানবন্দৰৰ টাৰ্মিনেলৰ কাম সম্পূৰ্ণ হোৱাৰ পথত। স্কোৱাৰ্ডন লীডাৰ ভাৱনাকান্তে গোৱালিয়ৰস্থিত সামৰিক তথা বিমান যুদ্ধ বিকাশ প্ৰতিষ্ঠানৰ পৰা ফাইটাৰ কমবেট লীডাৰ হিচাপে যোগ্যতা অৰ্জন কৰা বায়ুসেনাৰ প্ৰথম মহিলা বিষয়া হিচাপে ইতিহাস ৰচনা কৰিছে। বায়ুসেনাই সামাজিক মাধ্যমযোগে এই বিষয়ে সদৰি কৰি ভাৱনাৰ দক্ষতা আৰু সমৰ কৌশলৰ ভূয়সী প্ৰশংসা কৰিছে।
প্ৰধান বাতৰি কেইটা।

0: আকৌ এবাৰ পঢ়ি দিছো। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে দেশৰ 80 সংখ্যক স্বাধীনতা দিৱসৰ প্ৰাক সন্ধ্যা আজি ৰাষ্ট্ৰক উদ্দেশ্যি ভাষণ দিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 80 সংখ্যক স্বাধীনতা দিৱস উপলক্ষে কাইলৈ লালকিল্লাৰ প্ৰাচীৰত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিব আৰু ৰাষ্ট্ৰক উদ্দেশ্যি ভাষণ দিব। নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনৰ অমৃত উদ্যান দেওবাৰৰ পৰা জনসাধাৰণৰ বাবে মুকলি কৰা হ'ব আৰু আজি বিভাজন বিভীষিকা স্মৃতি দিৱস।
1: এই আকাশবাণী গুৱাহাটীৰ মহাবাহু আৰু বিবিধ ভাৰতী গুৱাহাটী আজি পুৱা আগবঢ়াইছে সুদীপ্ত শৰ্মা ভৰালীয়ে অনুষ্ঠানটিৰ প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ।
2: নমস্কাৰ, সুপ্ৰভাত। সুদীপ্ত শৰ্মা ভৰালী আৰম্ভ কৰিছো আজি পুৱা। আজি শুকুৰবাৰ, 1433 ভাস্কৰাব্দৰ শাওণ মাহৰ আজি 28 দিন, 2026 খ্ৰীষ্টাব্দৰ আগষ্ট মাহৰ আজি 14 দিন। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি শুক্লপক্ষৰ দ্বিতীয়া তিথি। আজি সূৰ্যোদয় হৈছিল পুৱা 4:57 আৰু আজি সূৰ্যাস্ত সময় বিয়লি 5:56

0: আমাৰ দেশৰ স্বাধীনতা দিৱস সমাগত। আমাৰ সকলোৰে মনত উৎসাহৰ ঢল।
1: হৰ ঘৰ তিৰংগাৰ জৰিয়তে প্ৰতিজন নাগৰিকে তেখেতসকলৰ ঘৰত বা কাৰ্যালয়ত ভাৰতীয় জাতীয় পতাকা উত্তোলন কৰিবলৈ আহ্বান জনোৱা হৈছে। 1928 চনত যোৰহাট গভৰ্ণমেণ্ট হাইস্কুলত পঢ়ি থকাৰ সময়তে লোন আইন অমান্য আন্দোলনত সক্ৰিয় অংশগ্ৰহণ কৰিছিল উমাকান্ত ৰাজখোৱাই, আৰু ইয়াৰ পৰিণতিস্বৰূপে উমাকান্ত ৰাজখোৱাক 5 টকা আৰু অসমৰ পৰা অস্পৃশ্যতা বৰ্জন আৰু কানি নিৰ্মূলকৰণৰ প্ৰধান নেতা কৃষ্ণ শৰ্মাৰ পুত্ৰ দুৰ্গাক 7 টকাৰ জৰিমনা বিহে। সেই সময়ত যোৰহাটৰ ডেপুটি কমিশ্যনাৰ মিষ্টাৰ কান্তলিয়ে কুখ্যাত কাৰ্নিংহাম চাৰ্কুলাৰ সমৰ্থনত চহী নকৰাৰ অপৰাধত মেট্ৰিকৰ বাছনি পৰীক্ষাত বহা বন্ধ কৰিছিল। 1932 চনত উমাকান্ত ৰাজখোৱাই মেট্ৰিক পাছ কৰে। 1934 চনত মহাত্মা গান্ধী দ্বিতীয়বাৰ আহোঁতে তেখেতে শোভাযাত্ৰাত যোগ দিছিল। 1934 চনৰ জুন মাহত ASI হিচাপে নিযুক্ত হয়। 1937 চনত তিনিচুকীয়া হাইস্কুলৰ প্ৰাংগণত কংগ্ৰেছে 1935 চনৰ আইনৰ কেইটামান দফাৰ প্ৰতিবাদ কৰি এখন সভা পাতিছিল। পুলিচ বিভাগে সেই সভাৰ প্ৰতিবেদনত উমাকান্ত ৰাজখোৱাক চহী কৰিবলৈ জোৰ কৰোতে তেখেতে চহী কৰিবলৈ অমান্তি হয় আৰু চাকৰিৰ পৰা পদত্যাগ কৰে। 1937 চনত জৱাহৰলাল নেহৰু উত্তৰ লখিমপুৰলৈ আহোঁতে উমাকান্ত ৰাজখোৱাই আন বহু সতীৰ্থসহ 4 জনীয়া সদস্য হিচাপে কংগ্ৰেছত যোগ কৰি ভাৰত ত্যাগ আন্দোলনৰ মূল মন্ত্ৰ কৰিম কিম্বা মৰিম শ্লোগানেৰে দশোদিশ মুখৰিত কৰি গ্ৰেপ্তাৰ হ'বলগীয়া হয় আৰু পুলিচৰ হাতত নিৰ্যাতিত হয়। 1938 চনত বিহপুৰীয়াৰ লোহিত দ্ৰিকং হাইস্কুলৰ সহকাৰী শিক্ষক হিচাপে নিযুক্তি পায়। তাতেই 1940 চনত যোৰহাটৰ কৃষ্ণ শৰ্মা আৰু হৰিনাৰায়ণ বৰবৰুৱাৰ নেতৃত্বত সেৱাদল গঠন হয় আৰু স্কুল ছুটীৰ পিছত প্ৰতিদিনেই আন্দোলনৰ সভা বহে। 1940 চনৰ 11 অক্টোবৰত ৱাৰ্ধাত মহাত্মা গান্ধীৰ নেতৃত্বত একক সত্যাগ্ৰহ আৰম্ভ হৈছিল আৰু তাত প্ৰথম আৰু দ্বিতীয়গৰাকী সত্যাগ্ৰহী আছিল ক্ৰমে বিনোৱা ভাৱে আৰু জৱাহৰলাল নেহৰু। সেইদৰে লখিমপুৰৰ পৰা মহাত্মা গান্ধীৰ অনুমোদন পোৱা 17 জনীয়া সত্যাগ্ৰহীৰ তালিকাত উমাকান্ত ৰাজখোৱা আছিল 7ম জন। এই সত্যাগ্ৰহ কৰোতেই 1941 চনৰ 12 জানুৱাৰীত তেখেতক গ্ৰেপ্তাৰ কৰোৱা হয়। এবছৰৰ সশ্ৰম কাৰাদণ্ড বিহা হৈছিল। উক্ত বছৰত যোৰহাট জেলত থাকোঁতে গোপীনাথ বৰদলৈ, ফকৰুদ্দিন আলী আহমেদকে ধৰি বহু গণ্যমান্য ব্যক্তিৰ সান্নিধ্য পাইছিল। 1946 চনৰ 2 অক্টোবৰত নাৰায়ণপুৰ মৌজাৰ পানবাৰীত উমাকান্ত ৰাজখোৱাৰ নেতৃত্বত মহাত্মা গান্ধীৰ বুনিয়াদী শিক্ষা পদ্ধতিৰ প্ৰচাৰ আৰু বুনিয়াদী শিক্ষাৰ আশ্ৰম হিচাপে আঁচনিৰ আধাৰত এখন বুনিয়াদী শিক্ষাশ্ৰম স্থাপন কৰা হয় আৰু শিক্ষাশ্ৰমখনি মুকলি কৰিছিল নীলমণি ফুকনে। পিছলৈ এই বুনিয়াদী চৌহদতে মাধৱদেৱ মহাবিদ্যালয়, বৰ্তমানৰ মাধৱদেৱ বিশ্ববিদ্যালয় আৰু মাধৱদেৱ কলেজিয়েট উচ্চতৰ মাধ্যমিক বিদ্যালয় গঢ় লৈ উঠিছিল। ভাৰতৰ স্বাধীনতা সংগ্ৰামী উমাকান্ত ৰাজখোৱাৰ জন্ম হৈছিল 1906 চনৰ 29 নৱেম্বৰত মাজুলীৰ জানগুৰি গাঁৱত। ভাৰতৰ স্বাধীনতা দিৱসৰ সৈতে সংগতি ৰাখি ৰাষ্ট্ৰীয় সংহতি তথা সশস্ত্ৰ সীমাবলৰ ভূমিকা সম্পৰ্কে জনসজাগতামূলক অনুষ্ঠান, লগতে SSB বেণ্ডৰ স্বদেশ প্ৰেমৰ অনুভৱেৰে সিক্ত সুৰৰ

বিশেষ অনুষ্ঠান। 15 আগষ্ট সন্ধিয়া জে এছ ৰোডৰ চিটি চেণ্টাৰ মলত আৰু 16 আগষ্ট সন্ধিয়া ব্ৰহ্মপুত্ৰ ৰিভাৰ ফ্ৰণ্টত। ১৯৫০ আৰু ১৯৬০ৰ দশকত হিন্দী চিনেমাৰ জগতত শম্মী কাপুৰ আছিল অত্যন্ত জনপ্ৰিয় শীৰ্ষস্থানীয় তাৰকা শিল্পী। মুম্বাইত জন্মগ্ৰহণ কৰা শম্মী কাপুৰৰ ঘৰুৱা নাম আছিল শামছে ৰাজ কাপুৰ। তেখেতৰ পিতৃ পৃথ্বীৰাজ কাপুৰ আছিল বিশিষ্ট চলচ্চিত্ৰ তাৰকা আৰু থিয়েটাৰৰ অভিনেতা। দেউতাক চলচ্চিত্ৰ আৰু থিয়েটাৰৰ লগত যুক্ত হৈ থকাৰ কাৰণে শৈশৱৰ বহুখিনি সময়ে তেখেতে কলকাতাত অতিবাহিত কৰিছিল। শম্মী কাপুৰৰ দেউতাকৰ প্ৰতিষ্ঠিত প্ৰীতি থিয়েটাৰত শম্মী কাপুৰে যোগদান কৰিছিল। 1948 চনত চিনেমা জগতত প্ৰৱেশ কৰিছিল এগৰাকী নতুন শিল্পী হিচাপে। মাহে 150 টকা বেতনত প্ৰীতি থিয়েটাৰত পৰৱৰ্তী 4 বছৰ কাল তেখেতে কাম কৰিছিল। 1952 চনৰ শেষৰ ফালে থিয়েটাৰৰ পৰা তেখেতে মাহে 300 টকাকৈ বেতন লাভ কৰিছিল। 1953 চনত মুক্তি পোৱা জীৱনজ্যোতি ছবিত অভিনয়ৰ মাধ্যমেৰে বলিউডৰ জগতত আত্মপ্ৰকাশ কৰিছিল শম্মী কাপুৰে। চলচ্চিত্ৰত বহুকেইটা চৰিত্ৰত অভিনয় কৰিলেও নাছিৰ হুছেইনৰ পৰিচালনাত তুমছা নেহি দেখা আৰু দিল দেখি দেখো এই চলচ্চিত্ৰ দুখনৰ মাধ্যমেৰে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল শম্মী কাপুৰে। ছবি দুখনত তেখেতৰ বিপৰীতে নায়িকা হিচাপে আছিল ক্ৰমে অমিতা আৰু আশা পাৰেখ। প্ৰতিষ্ঠিত নায়িকাসকলৰ সৈতে শম্মী কাপুৰে বৰ কমেহে তেখেতে দ্বিতীয়বাৰৰ কাৰণে অভিনয় কৰিছিল। তেনে এগৰাকী নায়িকা হৈছে মধুবালা। নতুন অভিনেত্ৰী হিচাপে আশা পাৰেখ, সাইৰা বানু আৰু শৰ্মিলা ঠাকুৰৰ লগতো জুতি বান্ধিছিল। 1962 আৰু 1968 চনত ফিল্মফেয়াৰৰ শ্ৰেষ্ঠ অভিনেতাৰে সন্মানিত হৈছিল। ফিল্মফেয়াৰৰ জীৱনজোৰা সন্মান আগবঢ়োৱা হৈছিল 1995 চনত। দাদাচাহেব ফাল্কে একাডেমীয়ে 2009 চনত শম্মী কাপুৰলৈ সন্মান আগবঢ়াইছিল। পৰৱৰ্তী সময়ত আন আন বহু চলচ্চিত্ৰতো অভিনয় কৰিছিল শম্মী কাপুৰে। তেখেতৰ অভিনীত শেষৰখন চলচ্চিত্ৰ আছিল ৰকষ্টাৰ আৰু এই ছবিখন মুক্তি পাইছিল 2011 চনত। হিন্দী চলচ্চিত্ৰ জগতৰ অন্যতম শ্ৰেষ্ঠ অভিনেতা শম্মী কাপুৰে 2011 চনৰ 14 আগষ্টৰ দিনাখন পৰলোকলৈ গমন কৰে। প্ৰাক্তন মুখ্যমন্ত্ৰী ভাৰতীয় ৰাজনীতিবিদ বিলাসৰাও দেশমুখৰ জন্ম হৈছিল 1945 চনৰ 26 মে'ত বৰ্তমানৰ মহাৰাষ্ট্ৰৰ লাতুৰ জিলাৰ বাভাল গাঁৱত। দেশমুখে সক্ৰিয় ৰাজনীতিত প্ৰৱেশ কৰি 1980 চনৰ পৰা 1995 চনলৈ মহাৰাষ্ট্ৰ বিধানসভাৰ সদস্য হিচাপে আছিল। এইখিনি সময় তেখেতে ৰাজ্যিক মন্ত্ৰী আৰু কেবিনেট মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। 1999 চনৰ 18 অক্টোবৰত মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী হিচাপে বিলাসৰাও দেশমুখে শপত গ্ৰহণ কৰিছিল। পৰৱৰ্তী সময়ত তেখেতে ৰাজ্যসভাত যোগদান কৰে আৰু 2009 চনৰ 28 মে'ত প্ৰধানমন্ত্ৰী মনমোহন সিঙে উদ্যোগ আৰু ৰাজহুৱা বিভাগৰ কেন্দ্ৰীয় মন্ত্ৰী হিচাপে মন্ত্ৰী পৰিষদত নিযুক্তি দিছিল। পিছলৈ তেখেত গ্ৰামোন্নয়ন মন্ত্ৰী হিচাপেও নিযুক্ত হৈছিল। 2011 চনত তেখেতৰ শৰীৰত চিৰ'চিষ্ট ধৰা পৰিছিল। 2012 চনত আগষ্ট মাহত তেখেতক মুম্বাইৰ এখন হস্পিতালত ভৰ্তি কৰোৱা হৈছিল আৰু তাতেই যকৃত আৰু বৃক্ক বিকল হোৱা বুলি ধৰা পৰে। হাস্পাতালতে 14 আগষ্টৰ দিনাখন বিলাসৰাও দেশমুখৰ পৰলোক প্ৰাপ্তি ঘটে। আজি যশস্বী সাংবাদিক কুলদীপ নায়াৰৰ উপজা দিন। 1923 চনৰ 14 আগষ্টত ব্ৰিটিছ ভাৰতৰ পঞ্জাৱৰ শিয়ালকোটৰ পঞ্জাবী শিখ পৰিয়ালত কুলদীপ নায়াৰৰ জন্ম হৈছিল। তেখেতে ফৰমেন খ্ৰীষ্টান কলেজ লাহোৰৰ পৰা স্নাতক আৰু LLB উত্তীৰ্ণ হৈছিল ল কলেজ লাহোৰৰ পৰা। 1952 চনত নৰ্থ ৱেষ্টাৰ্ণ বিশ্ববিদ্যালয়ৰ মেডেল স্কুল অফ জাৰ্নেলিজিমৰ পৰা বৃত্তিৰে সাংবাদিকতা অধ্যয়ন কৰে। কুলদীপ নায়াৰক ভাৰতীয় জৰুৰীকালীন অৱস্থাৰ শেষৰ ফালে গ্ৰেপ্তাৰ কৰা হৈছিল। কুলদীপ নায়াৰ মানৱাধিকাৰ কৰ্মী আৰু শান্তিকৰ্মীও আছিল। ৰাষ্ট্ৰসংঘত ভাৰতৰ প্ৰতিনিধি দলৰ অন্যতম এগৰাকী সদস্য আছিল। কুলদীপ নায়াৰৰ আত্মজীৱনীৰ শিৰোনাম হৈছে বিয়ণ্ড দ্য লাইন্স। 1912 চনৰ জুলাই মাহত এই গ্ৰন্থখনৰ মুকলি কৰা হয়। 1999 চনত নৰ্থ ৱেষ্টাৰ্ণ বিশ্ববিদ্যালয়ৰ দ্বাৰা কুলদীপ নায়াৰক প্ৰাক্তন ছাত্ৰ মেৰিট বঁটা প্ৰদান কৰা হৈছিল। প্ৰেছ স্বাধীনতাৰ বাবে এষ্টাৰ বঁটা আগবঢ়োৱা হৈছিল 2003 চনত। মৰণোত্তৰভাৱে 2019 চনত ভাৰত চৰকাৰে পদ্মভূষণ সন্মানেৰে সন্মানিত কৰিছিল। 1997 চনত ভাৰতীয় সংসদৰ উচ্চ সদনৰ সদস্য হিচাপেও কুলদীপ নায়াৰক মনোনীত কৰা হৈছিল। 1932 চনৰ 29 নৱেম্বৰত গুৱাহাটীৰ উজান বজাৰত ৰেণুকা দেৱীৰ জন্ম হৈছিল। উচ্চ শিক্ষাৰ বাবে কটন কলেজত তেখেতে নামভৰ্তি কৰিছিল আৰু ইয়াৰ পাছত তেখেতে যুৱ কংগ্ৰেছৰ সদস্য পদ গ্ৰহণ কৰি ৰাজনীতিত প্ৰৱেশ কৰে। সৰুৰে পৰা ৰেণুকা দেৱী বৰকটকীৰ ৰাজনীতিৰ প্ৰতি আকৰ্ষণ আছিল। 1962 চনত লোকসভা নিৰ্বাচনত তেখেতে বৰপেটা লোকসভা সমষ্টিৰ পৰা ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে লোকসভালৈ নিৰ্বাচিত হৈছিল। 1972 চনত হাজো বিধানসভা সমষ্টিৰ পৰা অসম বিধানসভালৈ নিৰ্বাচিত হৈছিল। 1977 চনত লোকসভা নিৰ্বাচনত জনতা পাৰ্টীৰ প্ৰাৰ্থী হিচাপে গুৱাহাটী লোকসভা সমষ্টিৰ পৰা পুনৰবাৰ লোকসভালৈ নিৰ্বাচিত হৈছিল। 1977 চনৰ পৰা 1979 চনলৈকে প্ৰধানমন্ত্ৰী মোৰাৰজী দেশাইৰ জনতা পাৰ্টীৰ চৰকাৰত শিক্ষা, সমাজ কল্যাণ আৰু সাংস্কৃতিক বিভাগৰ ৰাজ্যিক মন্ত্ৰী হিচাপে কেবিনেটত স্থান লাভ কৰিছিল। ৰেণুকা দেৱী বৰকটকী কেন্দ্ৰীয় মন্ত্ৰীসভাত স্থান লাভ কৰা প্ৰথমগৰাকী অসমীয়া মহিলা।
রেণুকাদেবী বরকতকে রাজনীতির

মাত্ৰাধিক পৰিমাণৰ শৰ্কৰা নিমখ খাদ্যৰ পণ্যৰ লেবেলক লৈ কেন্দ্ৰৰ সতৰ্কবাণী উচ্চতম ন্যায়ালয়ৰ। স্থায়ী বাসিন্দাৰ জাতিগত আয়ৰ ভুৱা প্ৰমাণ পত্ৰ, জালিয়াতিৰে বি এছ এফত চাকৰি কৰা বহিৰাজ্যৰ 11গৰাকী যুৱক আৰক্ষীৰ জালত, বুলিয়াবেনে কাঢ়ি নিলে সপোন শিৱসাগৰৰ নীৰৱে উচুপিছে হাজাৰ হাজাৰ সৰ্বশান্ত শিপিনীয়ে, জিলাখনত 30ৰো অধিক সৰুবৰ হস্ততাঁত বস্ত্ৰ উদ্যোগ সমলঞ্চ ধবংস, স্বনিৰ্ভৰ নাৰী আঁচনিৰ পঞ্জীভূত 12,000ৰো অধিক মহিলা ক্ষতিগ্ৰস্ত। বানত ক্ষতিগ্ৰস্তৰ বাবে অ' এন জি চিৰ 25 কোটি, 700 বিদ্যালয়ৰ বাবে ব্যয় হ'ব 20 কোটি টকা। কাজিৰঙা পৰিৱেশ সংবেদনশীল এলেকা বিষয়ক লৈ মুখ্যমন্ত্ৰীয়ে ক'লে, উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত ঘোষণা আছে সংবেদনশীল এলেকা। নগাঁৱত বান পৰিস্থিতি অপৰিৱৰ্তিত, বিপদসীমাৰ 16 চেণ্টিমিটাৰ ওপৰে বৈছে কলং। অস্তিত্ব সংকটত গুৱাহাটীৰ দক্ষিণ পূব এছিয়াৰ ৰামায়ণ গৱেষণা কেন্দ্ৰ, মামণি ৰয়চম গোস্বামীৰ বাসগৃহত শৰাই স্মাৰক ভাঙি লণ্ডবন্ধ চুৰৰ, খিৰিকীৰ গ্ৰিল ভাঙি চুৰৰ প্ৰৱেশ, জ্ঞানপীঠ বিজয়িনী শোৱা কোঠা, সংগ্ৰহালয়ত চুৰৰ চফৰ, গৱেষণা কেন্দ্ৰৰ সংৰক্ষণৰ ব্যৱস্থা কৰিবলৈ চৰকাৰক আহ্বান জনাইছে পৰিয়ালৰ লোকে। চানমাৰি থানাত এজাহাৰ। লালকিল্লাৰ সন্মুখত বিস্ফোৰণৰ আঁৰত অল কায়দা বুলি ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ প্ৰতিবেদনত তথ্য। সংসদৰ বৰ্ষাকালীন অধিৱেশন সমাপ্ত, প্ৰথমবাৰৰ বাবে বন্দে মাতৰম আৰম্ভ লোকসভাৰ কাৰ্যসূচীত। চিকিৎসালয়ত ভৰ্তি আকালী দলৰ মুৰববী সুখবীৰ সিং বাদলৰ ওপৰত প্ৰাণঘাতী আক্ৰমণ, আৰ জি কৰৰ হত্যাৰ গোচৰত তৃণমূলৰ প্ৰাক্তন বিধায়কক গ্ৰেপ্তাৰ, মাৰাঠী নাজানিলে বাতিল হ'ব কেব চালকৰ অনুজ্ঞাপত্ৰ, মহাৰাষ্ট্ৰ চৰকাৰৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত। বিদ্ৰোহী জীৱনেৰে এতিয়া অতীত হৈছে, বন্দুকেৰে ৰেম্পত খোজ দিছে প্ৰাক্তন মাওবাদীয়ে। খেলৰ ব্যস্তত ব্যৰ্থতাক সংগী কৰি ভাৰতৰ নতুন যাত্ৰা। শনিবাৰে বিশ্বকাপ হকীৰ প্ৰথমখন মেচ ভাৰত আৰু ৱেলছৰ। পদকজয়ী লাভলীনা বৰগোহাঁইক মুখ্যমন্ত্ৰীয়ে প্ৰদান কৰিলে 30 লাখ টকাৰ চেক। আফ্ৰিকাৰ ৰক্ষাত দেশৰ অবিশ্বাস্য কাহিনী, আফ্ৰিকান কাপৰ ফাইনেলত মালাৱী। প্ৰচাৰ আজিপৰ বাবে নিৰ্দিষ্ট সময় শেষ হৈছে। আপোনালোক এটাই ভালে থাকক। অনুষ্ঠান সুদীপ্ত শৰ্মা ভৰালে ইমানতে সামৰিছো। নমস্কাৰ।

আজি পুৱা শুনিলে। অনুষ্ঠানটিৰ প্ৰযোজনা আছিল কাৰ্তিক সূত্ৰধৰৰ। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনাবলৈ লোৱা হৈছে জিতুল সোণোৱালৰ কণ্ঠৰ কেইটামান গীত।

0: 14 अगस्त 1947, भारत के इतिहास का वो रक्तरंजित दिन जब देश का विभाजन हुआ और लाखों लोगों ने इस बंटवारे की त्रासदी से विभाजन के कारण लोगों को अपना घर, परिवार, जमीन और संपत्ति भी छोड़नी पड़ी। असहनीय पीड़ा से जूझते इन मजबूर और विस्थापित लोगों को निर्मम हिंसा का सामना करना पड़ा। वर्ष 2021 में प्रधानमंत्री श्री नरेंद्र मोदी जी ने विभाजन की असहनीय पीड़ा और दुख से गुजरे लोगों को याद करने और उन्हें श्रद्धांजलि अर्पित करने हेतु विभाजन विभीषिका स्मृति दिवस की घोषणा की। आइए 14 अगस्त 2026 को बंटवारे और उस समय हुई क्रूर हिंसा के शिकार हुए लोगों को अपनी श्रद्धांजलि अर्पित करें। अपने आसपास होने वाले साइलेंट मार्च में भागीदारी करते हुए उनकी याद में एक मिनट का मौन धारण करें।
1: बेगे तो टिफिन पैक करा राजू, मोबाइल एरा।
2: अरे बाइडो, बैंक का नंबर लगे, रिफंड अहाय ना है। पाई गलो, एटीआई कॉल करो बाइडो।
1: नंबर परीक्षा नकरा कोई প্রবঞ্চকে প্রায় ব্যাংকৰ ভুয়া ওয়েবসাইট আৰু জাল নম্বৰৰ হৈতে পয়সাৰ কাৰণে ঠগবাজি কৰে।
2: তেন্তে সঠিক নম্বৰটো
1: ব্যাংকৰ অফিচিয়েল ওয়েবসাইট বা কাৰ্ডত।
2: আপুনিটো বচাই দিলে বাইদেউ,
1: কামৰ পৰা নহয়।
3: আৰবিআইয়ে কয়
1: সঠিক বিত্তীয় আচৰণে আপোনাক বচাই ৰাখে।
4: বাইদেউ, চাকৰি পাই গলো।
5: আৰে বাহ, অভিনন্দন। এতিয়া খুব শপিং।
4: নতুন মোবাইল, জিন্স, জ্যাকেট।
5: রবে খুন্টু, স্যালারির আগতেই খরচ।
4: টোটালিকে লোন পাওয়া যায় না?
5: প্রথমে বাজেট বনাবলই শিখ, তারপর খরচ কর।
4: কিন্তু বা
5: সা উপার্জনের এক অংশ সদায় বসাবি, কিন্তু পার্টি পড়া বাঁচিব নোয়ারিবি।
4: ও বাইদেউ, পার্টি মূর বাজেট তোর।
3: আরবিআই কয়
1: সঠিক বিত্তীয় আচরণে আপনার বসায় রাখে।
6: সুস্থ হয়ে থাকক, সজাগ হয়ে থাকক। এপোলো এক্সেল কেয়ার হসপিটালের বিশেষজ্ঞ চিকিৎসকর তত্ত্বাবধানত এপোলো প্রো হেলথ প্রিভেন্টিভ হেলথ চেকআপ প্যাকেজ, শিশুর পড়া জ্যেষ্ঠ নাগরিক সকলের বাবে। উচ্চ রক্তচাপ, হৃদরোগ, ডায়াবেটিস, থাইরয়েড, ক্যান্সার, আর্থরাইটিস আদি রোগ আগতেই চিনাক্ত করার সুবিধা।
7: বুকিংর বাবে আজি ফোন করক 9957568450।
8: এপোলো এক্সেল কেয়ার হসপিটাল, পশ্চিম বড়াগাঁও, গুয়াহাটি। সুস্থ জীবনের বিশ্বস্ত লগরী।
9: ভাৰতৰ স্বাধীনতা দিৱসৰ সৈতে সংগতি ৰাখি ৰাষ্ট্ৰীয় সংহতি তথা সশস্ত্ৰ সীমাবলৰ ভূমিকা সম্পৰ্কে জন সজাগতামূলক অনুষ্ঠান, লগতে এছ এছ বি বেণ্ডৰ স্বদেশ প্ৰেমৰ অনুভৱেৰে সিক্ত সুৰৰ বিশেষ অনুষ্ঠান কাইলৈ অর্থাৎ 15 আগষ্টৰ সন্ধিয়া জি এছ ৰোডৰ চিটি চেণ্টাৰ মলত আৰু 16 আগষ্টৰ সন্ধিয়া ব্ৰহ্মপুত্ৰ ৰিভাৰ ফ্ৰণ্টত।

এইখিনিতে শ্ৰোতাসকলক জনাব খুজিছোঁ আজি পুৱা 9:20 প্ৰভাতী তৰংগ, বিষয় মোৰ প্ৰাণৰো প্ৰাণৰ মোৰ দেশ। আজি আমাৰ অতিথি বিশিষ্ট সৰোদবাদক তৰুণ চন্দ্ৰ কলিতা আৰু কণ্ঠশিল্পী নিৰ্মালী দাস। অনুষ্ঠানটি আগবঢ়াব ইন্দ্ৰজিৎ দাসে।

আপোনাৰ ওচৰৰ পুখুৰী, খাল আদিৰ গেদ জাবৰ পৰিষ্কাৰ কৰিবলৈ বৰষুণৰ পানী সৰ্বাধিক পৰিমাণে সঞ্চয় কৰাৰ ব্যৱস্থা কৰক।

প্ৰতিখন ঘৰৰে বাণী আকাশবাণী, সকলোৰে হৃদয়ৰ বাণী আকাশবাণী। আমি আগবাঢ়িছো আপোনালোকৰ সৈতে অন্তৰংগ সম্পৰ্ক গঢ়িবলৈ। মাত্ৰ এটা ক্লিকতে আমাৰ কেন্দ্ৰবোৰৰ অনুষ্ঠান লাইভ, মন কী বাত, সংগীত, নাটক, খেল আৰু প্ৰতিটো পলৰ নিৰ্ভৰযোগ্য বাতৰিৰ সৈতে আমাৰ ৱেবছাইট আকাশবাণী .gov.in নতুন ভাৰত ন ৰূপত আকাশবাণী।

প্ৰাণায়াম আৰু যোগাভ্যাসৰ দ্বাৰা নিজকে সুস্থ আৰু সক্ষম কৰিবলৈ যত্ন কৰিব পাৰে। এই আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতে আঞ্চলিক বাতৰি, 8 বজাত সমাচাৰ প্ৰভাত আৰু

0: অথবা যি 15 মিনিটত মৰ্ণিং নিউজ শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়, পুৱাৰ বাতৰিৰ সৈতে মই জুলি শৰ্মা বৰুৱা। এতিয়া শুনক বিতং বাতৰি। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে দেশৰ 80 সংখ্যক স্বাধীনতা দিৱসৰ প্ৰাক সন্ধ্যা আজি ৰাষ্ট্ৰক উদ্দেশ্যি ভাষণ দিব। আকাশবাণীয়ে সন্ধিয়া 7 বজাৰ পৰা ৰাষ্ট্ৰপতি ভাষণ পোনপটীয়াকৈ প্ৰচাৰ কৰিব। দূৰদৰ্শনৰ সকলো চেনেল যোগেও এই ভাষণ সম্প্ৰচাৰ কৰা হ'ব। হিন্দী আৰু ইংৰাজী ভাষণৰ ঠিক পাছতে দূৰদৰ্শনৰ আঞ্চলিক কেন্দ্ৰসমূহে নিজ নিজ আঞ্চলিক ভাষাত ৰাষ্ট্ৰপতি ভাষণ সম্প্ৰচাৰ কৰিব। আকাশবাণীয়ে নিশা 9:30 বজাত ৰাষ্ট্ৰপতি ভাষণৰ আঞ্চলিক ভাষান্তৰ প্ৰচাৰ কৰিব। ৰাজ্যৰ বান পৰিস্থিতি সুস্থিৰ হৈছে যদিও বানৰ বিভীষিকা এতিয়াও সম্পূৰ্ণৰূপে আঁতৰা নাই। পানী শুকাইছে যদিও বোকা, পলস আৰু ধ্বংসাৱশেষে প্ৰভাৱিত এলেকাসমূহত কদৰ্যময় পৰিস্থিতিৰ সৃষ্টি কৰিছে। ৰাজ্যৰ 7খন জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও বানৰ কবলত আছে। সাম্প্ৰতিক বানত 370খন গাঁৱৰ 77,542 লোক প্ৰভাৱিত হোৱাৰ লগতে 9908.85 হেক্টৰ কৃষিভূমি ক্ষতিগ্ৰস্ত হৈছে। বানত মৃত্যু হোৱা লোকৰ সংখ্যা 103 হৈছেগৈ। বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে কালি বানত বেয়াকৈ ক্ষতিগ্ৰস্ত চৰাইদেউ জিলাৰ সুমনি গাঁও পৰিদৰ্শন কৰে। শ্ৰীদাসে সুমনি গাঁৱৰ ৰাজহুৱা প্ৰেক্ষাগৃহত বান ক্ষতিগ্ৰস্ত জনসাধাৰণৰ সৈতে মত বিনিময় কৰাৰ লগতে অঞ্চলটোৰ বিভিন্ন সমস্যাৰ বুজ লয়। অধ্যক্ষগৰাকীৰ সৈতে সোণাৰী বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ আৰু মাহমৰাৰ বিধায়ক সুৰজ দিহিঙীয়া উপস্থিত থাকে। তেওঁলোকে বানৰ ক্ষতিগ্ৰস্ত ৰাইজৰ ঘৰ দুৱাৰকে ধৰি অন্যান্য দিশসমূহ পৰ্যবেক্ষণ কৰে। শ্ৰীদাসে বান প্ৰভাৱিত লোকসকলক চৰকাৰ তথা প্ৰশাসনে প্ৰয়োজনীয় সকলো সহায় সহযোগিতা আগবঢ়াব বুলি আশ্বাস দিয়ে। ৰাজ্য চৰকাৰে বান প্ৰভাৱিত এলেকাসমূহৰ বাবে বিশেষ চিন্তা চৰ্চা কৰি আছে বুলি অধ্যক্ষগৰাকীয়ে উল্লেখ কৰে।
2: মই ভাবোঁ যে 1950 চনতো ভূমিকম্প হৈছিলে, লখিমপুৰত বানপানী হৈছিলে, ধেমাজিতো হৈছিলে, বৰপেটাতো হৈছিলে, তাৰপিছতো সেইবোৰ অঞ্চল কিন্তু থিয় হৈছে। কিন্তু গতিকে আজি যেনেকুৱাকৈ অন্য ঠাই যেনেকুৱাকৈ আজি ঠন ধৰি উঠিছে, মই ভাবোঁ আগন্তুক দিনত শিৱসাগৰে হওক বা চৰাইদেউ হওক বা যোৰহাটৰ দাঁতিকাষৰীয়া অঞ্চল আগন্তুক দিনত নিশ্চিত ওপৰত থিয় হ'ব। চৰকাৰখন যিহেতু আছে, জনসাধাৰণ যিহেতু ৰাইজৰ লগত আছে, বনাক্ৰান্তৰ লগত আছে, আৰু বানপানী বুলি ক'লে সাধাৰণতে সকলোৰে চেণ্টিমেণ্টো আছে, আৰু যাকে বিভিন্ন দল সংগঠনেও সহায় সহযোগ কৰিছে আৰু চৰকাৰখনো যিমানখিনি কৰিবলগীয়া আছে কৰিছে, মুখ্যমন্ত্ৰী ডাঙৰীয়া নতুন কিছুমান চিন্তা চৰ্চা কৰি আছে, আৰু ইয়াতো ইতিমধ্যে ৰিলিফৰ সামগ্ৰী আমাৰ ডি চি ডাঙৰীয়াই যিমানখিনি কৰিছে ৰিলিফ লৈ পেলাই কোনো ধৰণৰ হেয়া নাই। হেল্থ কেম্প ইতিমধ্যে কৰিছে, ইয়াতো অহাকাইলৈ এটা হেল্থ কেম্প এটা হ'ব হাতীমূৰীয়াত, গতিকে যথেষ্টৰূপে ইতিমধ্যে লাগি আছোঁ। ইয়াৰ উপৰিও মই বিশেষকৈ মথাউৰিটোৰ ক্ষেত্ৰত নিশ্চিত ওপৰত মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই অৱগত কৰিম।
1: ইপিনে বানৰ ফলত বন্ধ হৈ থকা নিউ তিনিচুকীয়া গুৱাহাটী মূল ৰেলপথেৰে 24 দিনৰ অন্তত পুনৰ ৰেলৰ চলাচল আৰম্ভ হৈছে। তিনিচুকীয়া মণ্ডলৰ ৰেল প্ৰবন্ধকে কালি এখন সংবাদমেলত এই কথা সদৰি কৰে। প্ৰবন্ধকগৰাকীয়ে জনসাধাৰণৰ সুৰক্ষাৰ স্বাৰ্থত পৰিস্থিতি স্বাভাৱিক নোহোৱালৈকে সতৰ্কতামূলক ব্যৱস্থা অব্যাহত থাকিব বুলি উল্লেখ কৰে। ৰাজ্যৰ প্ৰতিখন জিলাতে জনসাধাৰণক দেশাত্মবোধৰ চেতনাৰে উজ্জীৱিত কৰিবলৈ হাৰ ঘাই তিৰংগা অভিযান পূৰ্ণগতিত ৰূপায়ণ কৰা হৈছে। ডিব্ৰুগড় জিলা প্ৰশাসনৰ উদ্যোগত ৰাষ্ট্ৰীয় গীত বন্দে মাতৰমক সন্মান জনোৱাৰ উদ্দেশ্যে কালি পদযাত্ৰা অনুষ্ঠিত হয়। এই পদযাত্ৰা জিলা আয়ুক্ত কাৰ্যালয়ৰ পৰা থানা চাৰিআলি হৈ পুনৰ জিলা আয়ুক্ত কাৰ্যালয়লৈ উভতি আহে। জিলা উন্নয়ন আয়ুক্ত নন্দিতা বৰুৱাই মুকলি কৰা পদযাত্ৰাত মহকুমা বিষয়া সমুজ্জ্বল বৰুৱা, অতিৰিক্ত জিলা আয়ুক্ত জুৰি দলে, ক্ৰীড়া আৰু সাংস্কৃতিক উন্নয়ন বিভাগৰ কেইবাগৰাকী বিষয়াৰ লগতে NCC কেডেট আৰু ডিব্ৰুগড় জিলাৰ বিভিন্ন বিভাগৰ বিষয়া কৰ্মচাৰীয়ে অংশগ্ৰহণ কৰে। হাৰ্গা তিৰংগা অভিযানৰ অংশ হিচাপে তিৰংগা পতাকা গৌৰৱেৰে প্ৰদৰ্শন কৰিবলৈ নাগৰিকসকলক উৎসাহিত কৰাৰ সমান্তৰালকৈ ঐক্য, দেশপ্ৰেম আৰু জাতীয় অখণ্ডতাৰ মূল্যবোধ ৰক্ষা কৰাৰ বাবে সকলোকে এই পদযাত্ৰাৰ জৰিয়তে আহ্বান জনোৱা হয়। আনহাতে ডিব্ৰুগড় জিলা সদৰৰ বৈৰাগী মঠত থকা শ্ৰী শ্ৰী অনিৰুদ্ধ দেৱ একাডেমীৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত দেশপ্ৰেম, অখণ্ডতা, ভাতৃত্ব আৰু সমন্বয় গঢ়ি তোলাৰ লগতে দেশৰ স্বাধীনতা আন্দোলনৰ যুঁজাৰুসকলৰ আত্মত্যাগ তথা বলিদান সন্দৰ্ভত কালি বিশেষ দেশপ্ৰেমমূলক অনুষ্ঠানৰ আয়োজিত হয়। শিক্ষাৰ্থীসকলৰ মাজত দেশপ্ৰেম সম্পৰ্কীয় বিভিন্ন প্ৰতিযোগিতা আৰু আজি শিক্ষানুষ্ঠানখনত দেশভক্তিমূলক অসমীয়া, হিন্দী আৰু ইংৰাজী ভাষাৰ কবিতা আবৃত্তি আৰু গীতৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হৈছে। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি পুৱা 9 বজাত শুনিবলৈ পাব।

আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলো হাৰ্জত আৰু এফ এম বেণ্ডৰ 101.6 মেগা হাৰ্জত, লগতে নিউজ অন AIRৰ মোবাইল এপত। নিবেদন কৰা হৈছে সুগম সংগীতৰ অনুষ্ঠান গীতিমালিকা।

আজিৰ গীতিমালিকা অনুষ্ঠানটি আৰম্ভ কৰিবলৈ লোৱা হৈছে বীৰেন্দ্ৰনাথ দত্তৰ কণ্ঠৰ এটি গীতেৰে, গীতিকাৰ তফজ্জুল আলী। ও সন্দিতা কল্পনা মোৰ, ও ৰঞ্জিতা কল্পনা, আঁকি দিয়া মোৰ চকুৰ পতা, তোমাৰ প্ৰেমৰ আলপনা।

বীরেন্দ্রনাথ দত্তর কণ্ঠর গীতটি শুনিলে। গীতিকার আছিল তফজ্জুল আলী। অনুষ্ঠানত এইবাৰৰ শিল্পী দুর্গাময়ী বৰা, গীতৰ কথা ৰামচৰণ পাঠকৰ, প্ৰযোজনা প্ৰভাত শৰ্মাৰ।

0: ৰামচৰণ পাঠকৰ গীতৰ কথা আৰু প্ৰভাত শৰ্মাৰ প্ৰযোজনাৰে সেয়া আছিল দুৰ্গাময়ী বৰা।
1: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্বাৱধানত এপ'লো প্ৰো হেলথ প্ৰিভেণ্টিভ হেলথ চেকআপ পেকেজ, শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিছ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
2: বুকিঙৰ বাবে আজি ফোন কৰক 9957568450ত।
3: এপ'লো এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।
0: গীতিমালিকা অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। অনুষ্ঠানত এইবাৰ শুনো আহক মিনতি চৌধুৰীৰ ৰচনাৰে সমৰ হাজৰিকাৰ কণ্ঠৰ এটি গীত, প্ৰযোজনা হায়দৰ আলীৰ।

সমৰ হাজৰিকাৰ কণ্ঠৰ গীতটি শুনিলে। গীতৰ কথা আছিল মিনতি চৌধুৰীৰ, প্ৰযোজনা হাইদৰ আলীৰ। ভাৰতৰ স্বাধীনতা দিৱসৰ সৈতে সংগতি ৰাখি ৰাষ্ট্ৰীয় সংহতি তথা সশস্ত্ৰ সীমা বলৰ ভূমিকা সম্পৰ্কে জনসজাগতামূলক অনুষ্ঠান, লগতে এছ এছ বি বেণ্ডৰ স্বদেশ প্ৰেমৰ অনুভৱেৰে সিক্ত সুৰৰ বিশেষ অনুষ্ঠান কাইলৈ অৰ্থাৎ 15 আগষ্টৰ সন্ধিয়া জি এছ ৰোডৰ চিটি চেণ্টাৰ।

ভাৰতৰ স্বাধীনতা দিৱসৰ সৈতে সংগতি ৰাখি ৰাষ্ট্ৰীয় সংহতি তথা সশস্ত্ৰ সীমাবলৰ ভূমিকা সম্পৰ্কে জনসজাগতামূলক অনুষ্ঠান লগতে এছ এছ বি বেণ্ডৰ স্বদেশ প্ৰেমৰ অনুভৱেৰে সিক্ত সুৰৰ বিশেষ অনুষ্ঠান কাইলৈ অৰ্থাৎ 15 আগষ্টৰ সন্ধিয়া জি এছ ৰোডৰ চিটি চেণ্টাৰ মলত আৰু 16 আগষ্টৰ সন্ধিয়া ব্ৰহ্মপুত্ৰ ৰিভাৰ ফ্ৰণ্টত। গীতিমালিকা অনুষ্ঠানত এইবাৰ শুনক অনিন্দিতা পালৰ কণ্ঠত তৰুণ শৰ্মা ৰচিত এটি গীত, প্ৰযোজনা জ্যোতিপ্ৰকাশ দাসৰ।

অনিন্দিতা পালৰ কণ্ঠত তৰুণ শৰ্মা ৰচিত গীতটি শুনিলে। প্ৰযোজনা আছিল জ্যোতিপ্ৰকাশ দাসৰ। গীতিমালিকা অনুষ্ঠানৰ শেষত শুনাবলৈ লোৱা হৈছে দীনবন্ধু চহৰীয়াৰ কণ্ঠৰ এটি গীত, পক্ষী এটি হৈ মোৰে তোমাৰ কাষলৈ উৰে। গীতিকাৰ কীৰ্তিকমল ভূঞা, প্ৰযোজনা অনুপম চৌধুৰীৰ।

দীনবন্ধু চহৰীয়াৰ কণ্ঠৰ গীতটি শুনিলে। গীতিকাৰ আছিল কীৰ্তিকমল ভূঞা, প্ৰযোজনা অনুপম চৌধুৰীৰ। গীতিমালিকা সুগম সংগীতৰ অনুষ্ঠানটিৰ আজিলৈ ইমানতে অন্ত পৰিল।

0: আজি সন্ধিয়া 7 বজাত 80তম স্বাধীনতা দিবসৰ প্ৰাক সন্ধ্যা দেশৰ মাননীয় ৰাষ্ট্ৰপতি শ্ৰী দ্ৰৌপদী মুৰ্মুৱে দেশবাসীক উদ্দেশ্যি দিয়া ভাষণৰ পোনপটীয়া প্ৰচাৰ দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব। এই ভাষণৰ অসমীয়া ভাষান্তৰ শুনিবলৈ পাব নিশা 9:30 বজাত। পুৱা 9:20 বজাত প্ৰভাতী তৰংগ। আজিৰ বিষয় মোৰ প্ৰাণৰো প্ৰাণৰ মোৰ দেশ। আমাৰ অতিথি বিশিষ্ট সৰোদ বাদক তৰুণ চন্দ্ৰ কলিতা আৰু কণ্ঠশিল্পী নিৰ্মালী দাস। অনুষ্ঠানটি আগবঢ়াব ইন্দ্ৰজিৎ দাসে। নিশা 10 বজাত ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে বিশেষ অনুষ্ঠান আমাৰ প্ৰাণৰ ভূপেন হাজৰিকা। অনুষ্ঠানটিৰ পৰিকল্পনা, পৰিৱেশন আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। নিশা 8:02 বজাত উপন্যাস পাঠ অনুষ্ঠানত দিলীপ ফুকন ৰচিত উপন্যাস জলপদুমৰ পানচৈৰ ধাৰাবাহিক পাঠৰ ত্ৰয়োদশ খণ্ড। পাঠ আৰু প্ৰযোজনা ঋতুপৰ্ণ দাস।
1: এক জমানে সে কাহানী হ্যা সুনা রহি আকাশবাণী ফির আয়া এন্টারটেইনমেন্ট কা রেভলিউশন জব কোনে কোনে পৌঁছা দূরদর্শন কাহানী নহি বদলি স্টাইল গয়া হ্যা বদল জো কাহানিয়া হম সুনতে আয়ে দেখতে আয়ে আব বহি বেসি হি কাহানী সুনায়েগা ডিজিটাল।
2: ডাউনলোড ওয়েভস ওটিটি অ্যাপ নাও এন্ড ওয়াচ ফর ফ্রি।

এয়া আকাশবাণী গুৱাহাটী পুৱাৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিৰ ভিতৰত আছে 80 সংখ্যক স্বাধীনতা দিৱসৰ প্ৰাক সন্ধ্যা আজি ৰাষ্ট্ৰক উদ্দেশ্যি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৰ ভাষণ ৰাজ্যৰ প্ৰতিখন জিলাতে কাইলৈ স্বাধীনতা দিৱস উদযাপনৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ খানাপাৰাত স্বাধীনতা দিৱসৰ কেন্দ্ৰীয় কাৰ্যসূচী সমগ্ৰ দেশতে জনসাধাৰণৰ দেশাত্মবোধৰ চেতনাৰে উজ্জীৱিত কৰিবলৈ হৰ ঘৰ তিৰংগা অভিযান ৰূপায়ণ গুৱাহাটীত আজি সন্ধিয়া মুখ্যমন্ত্ৰী

0: হাড়ঘাট তিৰংগা যাত্ৰাত অংশগ্ৰহণ। ৰাজ্যৰ 7খন জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও বানৰ কবলত। বানত মৃত্যুৰ সংখ্যা 103লৈ বৃদ্ধি। আৰু নেডাৰলেণ্ডছ আৰু বেলজিয়ামত কাইলৈৰ পৰা পুৰুষ আৰু মহিলাৰ বিশ্বকাপ হকী। ভাৰত প্ৰথমখন খেলত ৱেলছৰ বিৰুদ্ধে অৱতীৰ্ণ। নমস্কাৰ, বাতৰিৰ সৈতে মই জুলি শৰ্মা বৰুৱা। এতিয়া শুনক বিতং বাতৰি। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে দেশৰ 80সংখ্যক স্বাধীনতা দিৱসৰ প্ৰাক সন্ধ্যা আজি ৰাষ্ট্ৰক উদ্দেশ্যি ভাষণ দিব। আকাশবাণীয়ে সন্ধিয়া 7 বজাৰ পৰা ৰাষ্ট্ৰপতি ভাষণ পোনপটীয়াকৈ প্ৰচাৰ কৰিব। দূৰদৰ্শনৰ সকলো চেনেল যোগেও এই ভাষণ সম্প্ৰচাৰ কৰা হ'ব। হিন্দী আৰু ইংৰাজী ভাষণৰ ঠিক পাছতে দূৰদৰ্শনৰ আঞ্চলিক কেন্দ্ৰসমূহে নিজ নিজ আঞ্চলিক ভাষাত ৰাষ্ট্ৰপতি ভাষণ সম্প্ৰচাৰ কৰিব। আকাশবাণীয়ে নিশা 9:30 বজাত ৰাষ্ট্ৰপতি ভাষণৰ আঞ্চলিক ভাষান্তৰ প্ৰচাৰ কৰিব। সমগ্ৰ দেশে কাইলৈ 80সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰিব। ৰাজ্যৰ ভিন্ন প্ৰান্ততো স্বাধীনতা দিৱসৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈছে। মহানগৰীৰ খানাপাৰাত কেন্দ্ৰীয়ভাৱে স্বাধীনতা দিৱস উদযাপন কৰা হ'ব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই খানাপাৰাত স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰাৰ লগতে আৰক্ষীৰ অভিবাদন গ্ৰহণ কৰিব। খানাপাৰাত হ'বলগীয়া এই অনুষ্ঠানৰ পেৰেডৰ লগতে কেইবাটাও সাংস্কৃতিক কাৰ্যসূচীও অনুষ্ঠিত হ'ব। স্বাধীনতা দিৱসৰ প্ৰস্তুতি সন্দৰ্ভত গুৱাহাটীৰ সংবাদদাতা হেমন্ত বৰাই এইদৰে কয়।
1: কাইলৈ 80সংখ্যক স্বাধীনতা দিৱস। দেশৰ লগতে অসমতো 80সংখ্যক স্বাধীনতা দিৱস উদযাপনৰ বাবে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰি তোলা হৈছে। প্ৰতি বছৰৰ দৰে এইবাৰো অসম চৰকাৰৰ উদ্যোগত খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত কেন্দ্ৰীয়ভাৱে 80সংখ্যক স্বাধীনতা দিৱস পালন কৰা হ'ব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কাইলৈ পুৱা 9 বজাত স্বাধীনতা দিৱসৰ ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিব। একেদৰে খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত অসম আৰক্ষী, বীৰাংগনা, CRPF, SSB, NCCকে ধৰি 25টা দলে পেৰেডত অংশ ল'ব। ইপিনে স্বাধীনতা দিৱস উপলক্ষে মহানগৰ আৰক্ষীয়ে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তুলিছে। খানাপাৰা, জালুকবাৰী, চন্দ্ৰপুৰকে ধৰি মহানগৰীৰ প্ৰতিটো প্ৰৱেশ পথৰ লগতে মহানগৰীৰ বিভিন্ন স্থানত দুচকীয়া, চাৰিচকীয়া বাহনসমূহ আৰক্ষীয়ে তন্ন তন্নকৈ তালাচী চলোৱা পৰিলক্ষিত হৈছে।
0: গুৱাহাটী উচ্চ ন্যায়ালয়তো 80সংখ্যক স্বাধীনতা দিৱস উদযাপনৰ প্ৰস্তুতি সম্পূৰ্ণ হৈছে। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আশুতোষ কুমাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পুৰণি চৌহদত পুৱা 8 বজাত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিব। ৰাজ্যৰ প্ৰতিখন জিলা তথা সদৰতো স্বাধীনতা দিৱস উদযাপনৰ প্ৰস্তুতি চলিছে। গোৱালপাৰা জিলা প্ৰশাসনে গোৱালপাৰা চহৰৰ JTS খেলপথাৰত কেন্দ্ৰীয়ভাৱে স্বাধীনতা দিৱস পালন কৰিব। অসম আৰক্ষী, গৃহৰক্ষী বাহিনী, ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনী, সৈনিক স্কুলৰ লগতে আন আন শিক্ষানুষ্ঠানৰ শিক্ষাৰ্থীয়ে পেৰেডত অংশ ল'ব। ৰাজ্যৰ প্ৰতিখন জিলাতে জনসাধাৰণৰ দেশাত্মবোধৰ চেতনাৰে উজ্জীৱিত কৰিবলৈ হাড়ঘাট তিৰংগা অভিযান পূৰ্ণগতিত ৰূপায়ণ কৰা হৈছে। গুৱাহাটীৰ জ্যোতি বিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰৰ পৰা খানাপাৰালৈ আজি বিয়লি 5 বজাত হ'বলগীয়া হাড়ঘাট তিৰংগা যাত্ৰাত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই অংশগ্ৰহণ কৰিব। আনহাতে ডিব্ৰুগড়ৰ টেঙাখাটত কালি অনুষ্ঠিত তিৰংগা যাত্ৰাত কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী তথা ডিব্ৰুগড় লোকসভা সমষ্টিৰ সাংসদ সৰ্বানন্দ সোণোৱালে, ৰাজ্যৰ কেবিনেট মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে অংশগ্ৰহণ কৰে। এই যাত্ৰাত অংশগ্ৰহণ কৰি শ্ৰীসোণোৱালে কয় যে তিৰংগা যাত্ৰা আমাৰ ৰাষ্ট্ৰীয় ঐক্য, দায়িত্ববোধ আৰু দেশৰ প্ৰতি থকা অগাধ শ্ৰদ্ধাৰ প্ৰকাশ। ভাৰতীয় জনতা পাৰ্টীৰ উত্তৰ গুৱাহাটী মণ্ডল সমিতিয়ে কালি উত্তৰ গুৱাহাটীত বিশাল তিৰংগা যাত্ৰা উলিয়ায়। উত্তৰ গুৱাহাটী মধ্যম খণ্ডৰ মণ্ডল কাৰ্যালয়ৰ পৰা উত্তৰ গুৱাহাটী বাৰোৱাৰী দুৰ্গা পূজা সমিতি খেলপথাৰলৈ উলিওৱা তিৰংগা যাত্ৰাত কেইবাশ লোকে অংশগ্ৰহণ কৰে। ডিব্ৰুগড় জিলা প্ৰশাসনৰ উদ্যোগত ৰাষ্ট্ৰীয় গীত বন্দী মাতৰমক সন্মান জনোৱাৰ উদ্দেশ্যে কালি পদযাত্ৰা অনুষ্ঠিত হয়। এই পদযাত্ৰা জিলা আয়ুক্ত কাৰ্যালয়ৰ পৰা থানা চাৰিআলি হৈ পুনৰ জিলা আয়ুক্ত কাৰ্যালয়লৈ উভতি আহে। জিলা উন্নয়ন আয়ুক্ত নন্দিতা বৰুৱাই মুকলি কৰা পদযাত্ৰাত মহকুমা বিষয়া সমুজ্জ্বল বৰুৱা, অতিৰিক্ত জিলা আয়ুক্ত জুৰি দলে, ক্ৰীড়া আৰু সাংস্কৃতিক উন্নয়ন বিভাগৰ কেইবাগৰাকী বিষয়াৰ লগতে NCC কেডেট আৰু ডিব্ৰুগড় জিলাৰ বিভিন্ন বিভাগৰ বিষয়া কৰ্মচাৰীয়ে অংশগ্ৰহণ কৰে। হাড়ঘাট তিৰংগা অভিযানৰ অংশ হিচাপে ত্ৰিৰংগা পতাকা গৌৰৱেৰে প্ৰদৰ্শন কৰিবলৈ নাগৰিকসকলক উৎসাহিত কৰাৰ সমান্তৰালকৈ ঐক্য, দেশপ্ৰেম আৰু জাতীয় অখণ্ডতাৰ মূল্যবোধ ৰক্ষা কৰাৰ বাবে সকলোকে এই পদযাত্ৰাৰ জৰিয়তে আহ্বান জনোৱা হয়। আনহাতে ডিব্ৰুগড় জিলা সদৰৰ বৈৰাগী মঠত থকা শ্ৰী শ্ৰী অনিৰুদ্ধ দেৱ একাডেমীৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত দেশপ্ৰেম, অখণ্ডতা, ভাতৃত্ব আৰু সমন্বয় গঢ়ি তোলাৰ লগতে দেশৰ স্বাধীনতা আন্দোলনৰ যুঁজাৰুসকলৰ আত্মত্যাগ

0: বলিদান সন্দৰ্ভত কালি বিশেষ দেশপ্ৰেমমূলক অনুষ্ঠান আয়োজিত হয়। শিক্ষাৰ্থীসকলৰ মাজত দেশপ্ৰেম সম্পৰ্কীয় বিভিন্ন প্ৰতিযোগিতা আৰু আজি শিক্ষানুষ্ঠানখনত দেশভক্তিমূলক অসমীয়া, হিন্দী আৰু ইংৰাজী ভাষাৰ কবিতা আবৃত্তি আৰু গীতৰ প্ৰতিযোগিতা অনুষ্ঠিত হৈছে। ৰাজ্যৰ বান পৰিস্থিতি সুস্থিৰ হৈছে যদিও বানৰ বিভীষিকা এতিয়াও সম্পূৰ্ণৰূপে আঁতৰা নাই। পানী শুকাইছে যদিও বোকা, পলস আৰু ধ্বংসাৱশেষে প্ৰভাৱিত এলেকাসমূহত কৰ্দৈয্যময় পৰিস্থিতিৰ সৃষ্টি কৰিছে। ৰাজ্যৰ 7খন জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও বানৰ কবলত আছে। সাম্প্ৰতিক বানত 370খন গাঁৱৰ 770,542 লোক প্ৰভাৱিত হোৱাৰ লগতে 9908.85 হেক্টৰ কৃষিভূমি ক্ষতিগ্ৰস্ত হৈছে। বানত মৃত্যু হোৱা লোকৰ সংখ্যা 103 হৈছেগৈ। বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে কালি বানত বেয়াকৈ ক্ষতিগ্ৰস্ত চৰাইদেউ জিলাৰ সুমনি গাঁও পৰিদৰ্শন কৰে। শ্ৰীদাসে সুমনি গাঁৱৰ ৰাজহুৱা প্ৰেক্ষাগৃহত বান ক্ষতিগ্ৰস্ত জনসাধাৰণৰ সৈতে মত বিনিময় কৰাৰ লগতে অঞ্চলটোৰ বিভিন্ন সমস্যাৰ বুজ লয়। অধ্যক্ষগৰাকীৰ সৈতে সোণাৰী বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ আৰু মাহমৰা বিধায়ক সুৰুজ দিহিঙীয়া উপস্থিত থাকে। তেওঁলোকে বানত ক্ষতিগ্ৰস্ত ৰাইজৰ ঘৰ দুৱাৰকে ধৰি অন্যান্য দিশসমূহ পৰ্যবেক্ষণ কৰে। শ্ৰীদাসে বান প্ৰভাৱিত লোকসকলক চৰকাৰ তথা প্ৰশাসনে প্ৰয়োজনীয় সকলো সহায় সহযোগিতা আগবঢ়াব বুলি আশ্বাস দিয়ে। ৰাজ্য চৰকাৰে বান প্ৰভাৱিত এলেকাসমূহৰ বাবে বিশেষ চিন্তা চৰ্চা কৰি আছে বুলি অধ্যক্ষগৰাকীয়ে উল্লেখ কৰে।
1: মই ভাবোঁ যে 1950 চনতো ভূমিকম্প হৈছিলে, লখিমপুৰত বানপানী হৈছিলে, ধেমাজিতো হৈছিলে, বৰপেটাতো হৈছিলে, তাৰপিছতো সেইবোৰ অঞ্চল কিন্তু থিয় হৈছে। কিন্তু গতিকে আজি যেনেকুৱাকৈ অন্য ঠাই যেনেকুৱাকৈ আজি ঠন ধৰি উঠিছে, মই ভাবোঁ আগন্তুক দিনত শিৱসাগৰে হওক বা চৰাইদেউ হওক বা যোৰহাটৰ দাঁতিকাষৰীয়া অঞ্চল আগন্তুক দিনত নিশ্চিত ওপৰত থিয় হ'ব। চৰকাৰখন যিহেতু আছে, জনসাধাৰণ যিহেতু ৰাইজৰ লগত আছে, বনাক্ৰান্তৰ লগত আছে, আৰু বানপানী বুলি ক'লে সাধাৰণতে সকলোৰে চেণ্টিমেণ্টটো আছে, আৰু যাকে বিভিন্ন দল সংগঠনেও সহায় সহযোগ কৰিছে আৰু চৰকাৰখনো যিমানখিনি কৰিবলগীয়া আছে কৰিছে, মুখ্যমন্ত্ৰী ডাঙৰীয়া নতুন কিছুমান চিন্তা চৰ্চা কৰি আছে, আৰু ইয়াতো ইতিমধ্যে ৰিলিফৰ সামগ্ৰী আমাৰ ডি চি ডাঙৰীয়াই যিমানখিনি কৰিছে ৰিলিফ লৈ পেলাই কোনো ধৰণৰ হেৰা নাই। হেল্থ কেম্প ইতিমধ্যে কৰিছে, ইয়াতো অহা কাইলৈ এটা হেল্থ কেম্প এটা হ'ব হাতীমূৰীয়াত, গতিকে যথেষ্টৰূপে ইতিমধ্যে লাগি আছো। ইয়াৰ উপৰিও মই বিশেষকৈ মথাউৰিটোৰ ক্ষেত্ৰত নিশ্চিত ওপৰত মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই অৱগত কৰিছোঁ।
0: ইপিনে বানৰ ফলত বন্ধ হৈ থকা নিউ তিনিচুকীয়া গুৱাহাটী মূল ৰেলপথেৰে 24 দিনৰ অন্তত পুনৰ ৰেলৰ চলাচল আৰম্ভ হৈছে। তিনিচুকীয়া মণ্ডলৰ ৰেল প্ৰবন্ধকে কালি এখন সংবাদমেলত এই কথা সদৰি কৰে। প্ৰবন্ধকগৰাকীয়ে জনসাধাৰণৰ সুৰক্ষাৰ স্বাৰ্থত পৰিস্থিতি স্বাভাৱিক নোহোৱালৈকে সতৰ্কতামূলক ব্যৱস্থা অব্যাহত থাকিব বুলি উল্লেখ কৰে।
2: सिमलगुड़ी से लेके फरकटिंग तक जो यात्री थे उनको जो रेल सुविधा से वंचित थे उनको रेल सुविधा प्राप्त हो गई। लॉन्ग डिस्टेंस ट्रेन अभी भी चल रही थी एनएलपी वाया एनएलपी, जैसे कि राजधानी एक्सप्रेस, विवेक एक्सप्रेस, ये सब वाया एनएलपी ही जा रही थी। ये सब इलेक्ट्रिक ट्रैक्शन वाली ट्रेनें हैं। शिवसागर टाउन में अभी स्थिति का आकलन करने के बाद यह दिखता है कि वहां पर अभी ट्रैक पर काफी लोग आश्रय लिए हुए हैं, क्योंकि उनके समीप उनके जो घर है उसमें पानी भरा हुआ है। तो इसलिए रेल प्रशासन ने यह निर्णय लिया कि अभी ओएचई को चार्ज न किया जाए, बाद में स्थिति का आकलन करते हुए ओएचई को चार्ज किया जाएगा। इसलिए शिवसागर टाउन वाया जो रूट जा रहा है उसमें सिर्फ डीजल ट्रैक्शन कॉशन के साथ और व्हिसलिंग के साथ अभी चलाया जा रहा है।
0: ধেমাজি জিলাৰ গোগামুখৰ অসম অৰুণাচল সীমান্তৱৰ্তী মিংমাং বদতিত সংঘটিত গুলীচালনা ঘটনাৰ ফলত সৃষ্টি হোৱা পৰিস্থিতি সন্দৰ্ভত কালি সীমান্ত সুৰক্ষা আৰু উন্নয়ন বিভাগৰ মন্ত্ৰী অতুল বৰাই ধেমাজিৰ বিধায়ক তথা মন্ত্ৰী ডাঃ ৰণোজ পেগুকে ধৰি কেইবাটাও সংগঠনৰ প্ৰতিনিধিৰ সৈতে এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। ধেমাজি জিলা আয়ুক্ত কাৰ্যালয়ত অনুষ্ঠিত এই বৈঠকত আটাচু, টাইপা, বীৰ লাচিত সেনা, অসম জাতীয়তাবাদী যুৱ সন্মিলন, অসম জাতীয়তাবাদী যুৱ পৰিষদ, সোণোৱাল কছাৰী ছাত্ৰ সন্থা, ঐক্যমঞ্চ আৰু অসমীয়া যুৱ মঞ্চকে ধৰি বহুকেইটা সংগঠনৰ প্ৰতিনিধিৰ লগতে চিচিবৰ গাঁৱৰ বিধায়ক জীৱন গগৈ আৰু জিলা প্ৰশাসনৰ বিষয়াসকলে অংশগ্ৰহণ কৰে। মন্ত্ৰী শ্ৰীবৰাই কয় যে অসম চৰকাৰে ইতিমধ্যে অৰুণাচল প্ৰদেশৰ সৈতে আলোচনাৰ মাধ্যমেৰে সীমা সমস্যা সমাধানৰ বাবে যাৱতীয় পদক্ষেপ গ্ৰহণ কৰিছে। অসম আৰক্ষীয়েও ঘটনাটোৰ বাবে দায়ী ব্যক্তিসকলৰ বিৰুদ্ধে আইন অনুসৰি ব্যৱস্থা গ্ৰহণৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে বুলি তেওঁ জানিবলৈ দিয়ে। অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱেও এই ঘটনাৰ সৈতে জড়িতসকলৰ বিৰুদ্ধে উপযুক্ত ব্যৱস্থা গ্ৰহণৰ আশ্বাস দিছে বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। শ্ৰীবৰাই সীমান্ত অঞ্চলত শান্তি, সম্প্ৰীতি আৰু আৰু ভাৰতীত

0: বোধ অটুট ৰাখি দল সংগঠনসমূহক প্ৰতিবাদী কাৰ্যসূচী প্ৰত্যাহাৰ কৰিবলৈ আহ্বান জনায়। তেওঁ লগতে দুয়োখন ৰাজ্যৰ জনসাধাৰণৰ মাজত শান্তি সম্প্ৰীতি আৰু সৌহাৰ্দ্যপূৰ্ণ সম্পৰ্ক অক্ষুণ্ণ ৰখাৰ বাবে সহযোগিতা আগবঢ়াবলৈ সকলোৰে প্ৰতি আহ্বান জনায়। এই বৈঠকৰ পাছতে মিচিং ছাত্ৰ সংগঠন টি এম পি কে অৰুণাচলৰ বিৰুদ্ধে কালিৰে পৰা গ্ৰহণ কৰা অৰ্থনৈতিক অৱৰোধ কাৰ্যসূচী সাময়িকভাৱে স্থগিত ঘোষণা কৰে। শ্ৰোতাসকলে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। ৰাজ্যৰ স্বাস্থ্যখণ্ডৰ সংস্কাৰে ৰাষ্ট্ৰীয় পৰ্যায়ৰ গুৰুত্বপূৰ্ণ স্বীকৃতি লাভ কৰিছে। আয়ুষ্মান ভাৰত প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনাৰ অধীনত চৰকাৰী চিকিৎসালয়সমূহে লাভ কৰা ধন, চিকিৎসালয়ৰ আন্তঃগাঁথনি, চিকিৎসা সঁজুলি আৰু ৰোগীৰ কল্যাণৰ বাবে পুনৰ বিনিয়োগৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰ প্ৰচেষ্টাক স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিষয়ক সংসদীয় স্থায়ী সমিতিয়ে বাস্তৱসন্মত আৰু সমগ্ৰ দেশত ৰূপায়ণযোগ্য আৰ্হি হিচাপে স্বীকৃতি দিছে। সমিতিখনে দেশৰ আন ৰাজ্যসমূহ চৰকাৰী চিকিৎসালয়সমূহেও যাতে এই আৰ্হি গ্ৰহণ কৰিব পাৰে তাৰ বাবে কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে প্ৰয়োজনীয় নীতি নিৰ্দেশনা প্ৰস্তুত কৰিবলৈ পৰামৰ্শ আগবঢ়াইছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমযোগে এই কথা সদৰি কৰি এই স্বীকৃতিৰ বাবে সংসদীয় সমিতিৰ অধ্যক্ষ প্ৰফেচাৰ ৰামগোপাল যাদৱ আৰু সমিতিৰ অন্য সদস্যসকলক ধন্যবাদ জ্ঞাপন কৰে। অৰূপ কুমাৰ শৰ্মাৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চকু ফুৰাওঁ।
1: জিলাই জিলাই হৰ ঘৰ তিৰংগা যাত্ৰাৰ আয়োজন। সংসদৰ সদ্য সমাপ্ত বৰ্ষাকালীন অধিৱেশনৰ কালি অন্তিম দিনা তিনিৰ পৰা পাঁচ মিনিটৰ ভিতৰতে 11খন বিধেয়ক গৃহীত। অচলাৱস্থাৰ মাজতে বৰ্ষাকালীন অধিৱেশনৰ সামৰণি। মুখ্যমন্ত্ৰীয়ে গ্লাছগো কমনৱেলথ গেমছত ৰূপৰ পদক বিজয়ী লাভলীনা বৰগোহাঁইক সম্বৰ্ধনা জনোৱাৰ বাতৰিয়ে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠা অধিকাৰ কৰিছে। দৈনিক অসম কাকতে স্বাধীনতা দিৱসৰ পেৰেডত প্ৰথমবাৰৰ বাবে সংযোজন বিহু নৃত্য শিৰোনামেৰে কাইলৈ দেশজুৰি পালন হবলগীয়া 80 স্বাধীনতা দিৱসৰ এটা বাতৰি প্ৰথম পৃষ্ঠাত গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। অসম অৰুণাচল সীমান্তৱৰ্তী ধেমাজি জিলাৰ গোগামুখৰ মীমাংৰ বদতিত হোৱা অৰুণাচলীৰ নিৰ্বিচাৰ গুলীত অসমৰ 11জন লোক গুৰুতৰভাৱে আহত হোৱাৰ বাতৰি দৈনিক জনমভূমি কাকতে মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। দৈনিক অগ্ৰদূত অসমীয়া প্ৰতিদিন কাকতেও একেটা বাতৰিক প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিত স্থান দিছে। নিয়মীয়া বাৰ্তা কাকতে মন্ত্ৰী অতুল বৰা আৰু ডাঃ ৰণোজ পেগুৰে হোৱা আলোচনাৰ অন্তত টি এম পি কে অৰুণাচলী দুৰ্বৃত্তৰ আতিশয্যৰ প্ৰতিবাদত ৰূপায়ণ কৰা পথ অৰ্থনৈতিক অৱৰোধ কাৰ্যসূচী সাময়িকভাৱে প্ৰত্যাহাৰ কৰাৰ বাতৰিক প্ৰথম পৃষ্ঠাত স্থান দিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কমনৱেলথ গেমছত ৰূপৰ পদক বিজয়ী লাভলীনাক 30 লাখ টকাৰ চেক প্ৰদান কৰাৰ বাতৰিয়ে আমাৰ অসম কাকতে লাভলীনাক মুখ্যমন্ত্ৰীৰ সম্বৰ্ধনা 30 লাখ টকাৰ চেক শিৰোনামেৰে আলোকচিত্ৰসহ প্ৰকাশ কৰিছে। একেটা বাতৰিক অসমীয়া খবৰ কাকতেও প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। দি আছাম ট্ৰিবিউন কাকতে অসম অৰুণাচল প্ৰদেশ সীমান্তত বৰ্ধিত উত্তেজনৰ মাজতে দুয়োখন ৰাজ্যৰ কেইবাগৰাকীও সাংসদে শান্তি বৰ্তাই ৰাখিবলৈ আহ্বান জনোৱাৰ বাতৰি এম পিজ এপিল ফৰ পিচ টকছ শিৰোনামেৰে প্ৰকাশ কৰিছে। এতিয়া আহক পুনৰ বাতৰি মাজলৈ উভতি যাওক।
0: ধন্যবাদ অৰূপ। নেডাৰলেণ্ডছ আৰু বেলজিয়ামত কাইলৈ পুৰুষ আৰু মহিলাৰ বিশ্বকাপ হকী প্ৰতিযোগিতা আৰম্ভ হ'ব। নেডাৰলেণ্ডছত হ'বলগীয়া পুৰুষৰ হকী বিশ্বকাপত ভাৰত ৱেলছ ইংলেণ্ড আৰু পাকিস্তানৰ সৈতে একেটা গ্ৰুপতে আছে। কাইলৈ বিয়লি 4:30 বজাত ভাৰতৰ পুৰুষ দলটো প্ৰথমখন খেলত ৱেলছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। বাতৰি শেষ কৰাৰ আগেয়ে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। 80 সংখ্যক স্বাধীনতা দিৱসৰ প্ৰাক সন্ধ্যা আজি ৰাষ্ট্ৰক উদ্দেশ্যি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৰ ভাষণ। ৰাজ্যৰ প্ৰতিখন জিলাতে কাইলৈ স্বাধীনতা দিৱস উদযাপনৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ। খানাপাৰাত স্বাধীনতা দিৱসৰ কেন্দ্ৰীয় কাৰ্যসূচী আৰু নেডাৰলেণ্ডছ আৰু বেলজিয়ামত কাইলৈৰ পৰা পুৰুষ আৰু মহিলাৰ বিশ্বকাপ হকী। ভাৰত প্ৰথমখন খেলত ৱেলছৰ বিৰুদ্ধে অৱতীৰ্ণ। পুৱাৰ বাতৰি ইমানেই। খন্তেক পাছতে জিলাৰ ৰেহৰূপ আৰু দিনৰ 11 বজাত পৰৱৰ্তী বাতৰি শুনিবলৈ পাব।

0: থানা বাগবর ডিস্ট্রিক্ট বরপেটা খাম তো আমার ধান ধান খেতে ভালো খেতে নষ্ট হয় নষ্ট হলে একটু যদি পয়সা দেয় তেনহলে আমার লাভ হয় বাকিবোৰ খেতিয়কে কলে তেওঁলোকেও লাভটো পাব সেইকাৰণে আমি যেনেকৈ পালোঁ
1: নমস্কাৰ শ্ৰোতাসকল, জিলাৰ ৰেহৰূপ অনুষ্ঠানত আজি আপোনালোকৰ বাবে লৈ আহিছো দৰং জিলাৰ ৰেহৰূপ। আজি আমাক সংগ দিছে দৰঙৰ পৰা আমাৰ সংবাদদাতা ময়ূখ গোস্বামীয়ে। ভাৰতবৰ্ষৰ 80 সংখ্যক স্বাধীনতা দিৱস উপলক্ষে দেশৰ অন্যান্য প্ৰান্তৰ লগতে দৰং জিলাতো স্বাধীনতা দিৱস উপলক্ষে এক উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰিছে। জিলা প্ৰশাসনৰ উদ্যোগত মঙলদৈ কাছাৰী ময়দানত হ'বলগীয়া স্বাধীনতা দিৱসৰ কেন্দ্ৰীয় কাৰ্যসূচীৰ বাবে ইতিমধ্যে সকলো প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে। এই বিষয়ে সবিশেষ জনাইছে আমাৰ দৰং জিলাৰ সংবাদদাতা ময়ূখ গোস্বামীয়ে।
2: পুৱা 5:30 বজাত জিলা জনসংযোগ বিভাগৰ স্থিৰ অনুভাগ যন্ত্ৰৰ দ্বাৰা দেশপ্ৰেমমূলক গীত পৰিৱেশনৰ জৰিয়তে আৰম্ভ হ'বলগীয়া এই কাৰ্যসূচীৰ মূল অনুষ্ঠান হিচাপে কাছাৰী ময়দানত পুৱা 9 বজাত মুখ্য অতিথিৰ দ্বাৰা ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰা হ'ব। ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি মুখ্য অতিথিয়ে অসম আৰক্ষী অৰ্ধসামৰিক বাহিনী ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনী আদিৰ সদস্যসকলে প্ৰদৰ্শন কৰা সামৰিক কোচকাৱাজৰ অভিবাদন গ্ৰহণ কৰিব। ইয়াৰ পূৰ্বে মুখ্য অতিথিগৰাকীয়ে জিলা আয়ুক্তৰ কাৰ্যালয় চৌহদত প্ৰতিষ্ঠা কৰা জাতিৰ পিতা মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিত আৰু ইয়াৰ ঠিক পিছতে লোকপ্ৰিয় গোপীনাথ বৰদলৈ সোঁৱৰণি উদ্যানত স্থাপন কৰা বৰদলৈদেৱৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ কৰি শ্ৰদ্ধা নিবেদিব। ইয়াৰ উপৰি স্বাধীনতা দিৱস উপলক্ষে নাগৰিকৰ বাসগৃহ, শিক্ষানুষ্ঠান, বিভিন্ন চৰকাৰী কাৰ্যালয় আদিত ৰাষ্ট্ৰীয় পতাকা উত্তোলন, কাছাৰী ময়দানৰ সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন, সম্বৰ্ধনা, ৰাজহুৱা চিকিৎসালয়ৰ ৰোগী, জিলা কাৰাগাৰৰ কাৰাবন্দী আদিৰ মাজত ফল মূল বিতৰণ, প্ৰীতি ফুটবল খেল, খন্দিয়ালৰ নাগৰিকীয় বাসগৃহত মন্ত্ৰী প্ৰজনকে ধৰি দিনজোৰা বিস্তৃত কাৰ্যসূচী সামৰি লোৱা হ'ব।
1: 4 আগষ্টৰ নিশা দৰং আৰু ইয়াৰ উত্তৰাঞ্চলত হোৱা ধাৰাষাৰ বৰষুণৰ ফলত জিলাখনৰ মাজেৰে বৈ যোৱা নোৱা নদীকে ধৰি বিভিন্ন নৈ উপনৈসমূহ ফেনে ফুটুকাৰে বাঢ়ি জিলাখনত বছৰটোৰ প্ৰথমটো বানৰ সৃষ্টি কৰে। এই বানত জিলাখনৰ মঙলদৈ, চিপাঝাৰ আৰু দলগাঁও ৰাজহচক্ৰৰ 21খন গাঁৱৰ 3 সহস্ৰাধিক আৱাসী, প্ৰায় 1900 হেক্টৰ কৃষিভূমি আৰু 4000ৰো অধিক পশুধন বানৰ কবলত পৰে। জিলাখনৰ মঙলদৈ ৰাজহচক্ৰৰ ঔতলা পঞ্চায়তৰ বেংগাবৰা গাঁৱত 5 আগষ্টত বাঢ়নী পানীয়ে নোৱা নদীৰ মথাউৰিৰ এটা বৃহৎ অংশ ছিঙি পেলোৱাত বেংগাবৰা, অহকা, মথংগা, কপিলী সত্ৰ আদি কাষৰ কেইবাখনো গাঁও নিমিষতে জলমগ্ন হৈ পৰে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই 8 আগষ্টত ঔতলা ভ্ৰমণ কৰি ভগ্ন মথাউৰিটো পৰিদৰ্শন কৰে আৰু বানাক্ৰান্ত ৰাইজৰ অভাৱ অভিযোগৰ বুজ লয়। এই বিষয়ে অধিক জনাইছে আমাৰ দৰং জিলাৰ সংবাদদাতাই।
2: মুখ্যমন্ত্ৰীগৰাকীয়ে দুপৰীয়া বেঙাপুৰা গাঁৱত উপস্থিত হৈ তাত যোৱা 5 আগষ্টত নোৱা নৈৰ বাঢ়নী পানীয়ে ছিঙি পেলোৱা ভগ্ন মথাউৰিৰ অংশটো পৰিদৰ্শন কৰে। জিঅ' টিউব ব্যৱহাৰ কৰি জলসম্পদ বিভাগে প্ৰায় 20 মিটাৰ দৈৰ্ঘ্যৰ ভগ্ন মথাউৰিৰ মেৰামতিৰ কাৰ্যৰো মুখ্যমন্ত্ৰীগৰাকীয়ে বুজ লয়। তেওঁ লগতে সেই স্থানত উপস্থিত হোৱা পুৰুষ, মহিলা, শিশু সম্বন্ধিত স্থানীয় বানাক্ৰান্ত ৰাইজৰ সৈতে মত বিনিময় কৰে আৰু পিছত ঔতলা উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু স্থানীয় নিৰ্মীয়মান অংগনবাড়ী কেন্দ্ৰ স্থাপন কৰা অস্থায়ী আশ্ৰয় শিবিৰৰ বানাক্ৰান্ত ৰাইজৰ অভাৱ অভিযোগৰ বুজ লয়। পূৰ্বতে কেতিয়াও বানৰ সন্মুখীন নোহোৱা অঞ্চলটোৰ ৰাইজে নোৱানৈ মথাউৰি ছিঙাৰ ফলত যথেষ্ট দুৰৱস্থাৰ সন্মুখীন হোৱা বুলি ইয়াৰ মাজতে সাংবাদিকৰে হোৱা বাৰ্তালাপত মুখ্যমন্ত্ৰীগৰাকীয়ে স্বীকাৰ কৰে। 1956চনতে নিৰ্মাণ কৰা মথাউৰিটো শক্তিশালী ৰূপত পুনৰ নিৰ্মাণৰ তেওঁ পোষকতা কৰে।
1: ৰাজ্যৰ কৃষি, জলসিঞ্চন ইত্যাদি বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাই অসমত মাখনা খেতিৰ প্ৰচুৰ সম্ভাৱনাৰ কথা উল্লেখ কৰিছে। তেওঁ অসমত থকা পুখুৰী, বিল, জলাশয় আদিত মৎস্য উৎপাদনৰ সমান্তৰালকৈ মাখনা উৎপাদন কৰি অতিৰিক্তভাৱে লাভৱান হ'বলৈ অসমৰ যুৱ প্ৰজন্মক আহ্বান জনায়। মন্ত্ৰীগৰাকীয়ে 12 আগষ্টত দৰং জিলাৰ মঙলদৈৰ সমীপৰ 2 নং মাজগাঁৱত মাখনা উৎপাদনস্থলী এটা পৰিদৰ্শন কৰি এই আহ্বান জনায়। এই বিষয়ে বিতংভাৱে জনাইছে আমাৰ সংবাদদাতাই।
2: অসম মাখানা মূল্য শৃংখল প্ৰকল্পৰ অধীনত নাবাৰ্ডৰ পৃষ্ঠপোষকতাত স্থানীয় ৰোড নামৰ বেচৰকাৰী সংস্থা এটাৰ তত্বাৱধানত উৎপাদিত মাখানা উৎপাদনস্থলী পৰিদৰ্শন কৰি মন্ত্ৰী পীযুষ হাজৰিকাই সাংবাদিকৰ আগত আৰু কয় যে অসমৰ যুৱক যুৱতীসকল কম দৰমহাৰ চাকৰি বিচাৰি কেৰালা, বেংগালুৰু, হায়দৰাবাদ আদি চহৰসমূহলৈ নগৈ যাৰ নিজা কিছু মাটি আছে তাতে যদি কৃষি কৰ্ম কৰে তেন্তে আৰ্থিকভাৱে যথেষ্ট লাভৱান হোৱাৰ লগতে ৰাজ্যৰ কৃষি নিৰ্ভৰ অৰ্থনীতিও বহু পৰিমাণে টনকিয়াল হ'ব। জলসিঞ্চন বিভাগৰ দায়িত্বত থকা মন্ত্ৰীগৰাকীয়ে লগতে কয় যে

0: ৰাজ্যৰ জলসিঞ্চন ব্যৱস্থা উন্নত কৰাৰ বাবে মুখ্যমন্ত্ৰীয়ে যথেষ্ট গুৰুত্ব আৰোপ কৰিছে আৰু ইয়াৰ বাবে পুঁজিৰো আবণ্টন দিছে। তেওঁ কয় যে বৰ্তমান ৰাজ্যৰ 21% কৃষিভূমি জলসিঞ্চনে সামৰি লৈছে আৰু আগন্তুক 5 বছৰত এই কৃষিভূমিৰ পৰিমাণ 20% বৃদ্ধিৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে।
1: জিলাৰ ৰেহৰূপ অনুষ্ঠানত আজিলৈ ইমানেই। কাইলৈ পুৱা 9:15 আন এখন জিলাৰ ৰেহৰূপ লৈ আমি পুনৰ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম।
2: জিলাৰ ৰেহৰূপ অনুষ্ঠানত আজি দৰং জিলাৰ ৰেহৰূপ শুনিলে। আমাৰ সৈতে আছিল দৰং জিলাৰ সাংবাদিক ময়ূখ গোস্বামী। শ্ৰোতাসকলে অনুষ্ঠান শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা।

0: সুস্থ হয়ে থাকক, সজাগ হয়ে থাকক। অ্যাপোলো এক্সেল কেয়ার হসপিটালের বিশেষজ্ঞ চিকিৎসকর তত্ত্বাবধানত অ্যাপোলো প্রো হেলথ প্রিভেন্টিভ হেলথ চেকআপ প্যাকেজ শিশুর পড়া জ্যেষ্ঠ নাগরিক সকলের বাবে। উচ্চ রক্তচাপ, হৃদরোগ, ডায়াবেটিস, থাইরয়েড, ক্যান্সার, আর্থরাইটিস আদি রোগ আগতেই চিনাক্ত করার সুবিধা।
1: বুকিংৰ বাবে আজি ফোন কৰক 9957568450ত।
2: অ্যাপোলো এক্সেল কেয়ার হসপিটাল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।
3: হাৰ ঘৰ ত্ৰিৰংগা অভিযান উপলক্ষে মাননীয় ৰাজ্যপাল শ্ৰী লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ ইতি বাৰ্তা।
4: মেৰে প্ৰিয় অসমবাসী নমস্কাৰ। ত্ৰিৰংগা আমাৰ শান, আমাৰ মান আৰু আমাৰ পহচান হয়। ইয়াৰ ভাৰত কি একতা, অখণ্ডতা, স্বাভিমান और गौरव का प्रतीक है। तिरंगे में हमारे राष्ट्र के संकल्प और उज्जवल भविष्य की भावना निहित है। इसमें हमारे असंख्य स्वतंत्रता सेनानियों के त्याग, तपस्या, संघर्ष और बलिदान की अमर गाथाएं समाहित हैं। हमारा तिरंगा हमें मां भारती के लिए समर्पित होकर कार्य करने की प्रेरणा देता है। आदरणीय प्रधानमंत्री श्री नरेंद्र मोदी जी के आह्वान पर मैं असम के सभी नागरिकों से आग्रह करता हूं कि आप हर घर तिरंगा अभियान में सहभागी बने और अपने अपने घरों पर तिरंगा फहराकर राष्ट्र के प्रति अपनी श्रद्धा और प्रतिबद्धता व्यक्त करें। धन्यवाद। जय हिंद।
3: ए आकाशवाणी गुवाहाटीर महाबाहु आरंभ करा हुई प्रभाती तरंग। आजिर विषय मोर प्राणरो प्राणर मोर देश। আমার অতিথি বিশিষ্ট সারোদ বাদক তরুণ চন্দ্র কলিতা, কণ্ঠশিল্পী নির্মালী দাস আর জ্ঞানেন কাশ্যপ। অনুষ্ঠানটির আঁত ধরেছে ইন্দ্রজিৎ দাসে।

নমস্কাৰ শ্ৰোতা সকল, মোৰ প্ৰাণৰ প্ৰাণৰ, মোৰ গানৰ গানৰ, মোৰ দেশ। কাইলৈ আমি ভাৰতবৰ্ষই 80 সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰিম। ভাৰতৰ স্বাধীনতাৰ 79 বছৰীয়া এক বৰ্ণিল পৰিক্ৰমা। দেশখনক পৰাধীনতাৰ শিকলিৰ পৰা মুক্ত কৰিবলৈ বহুজনে সৰ্বোচ্চ ত্যাগ কৰিলে। তেওঁলোকে নিজৰ জীৱন যৌৱন তুচ্ছ জ্ঞান কৰি কেৱল দেশৰ কথা চিন্তা কৰিলে আৰু দেশৰ বাবে তেওঁলোকে সৰ্বোচ্চ বলিদান দিবলৈ কুণ্ঠাবোধ নকৰিলে। স্বাধীনতা দিৱসৰ প্ৰাক্ষণত আপোনালোকে জানেই যে ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই

সকলোকে আহ্বান জনাইছে হৰ ঘৰ তিৰংগা, প্ৰত্যেকৰ ঘৰে ঘৰে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিবলৈ সকলোকে আহ্বান জনাইছে, শ্ৰদ্ধা সহকাৰে, সন্মান সহকাৰে, স্বদেশ প্ৰেমৰ ভাৱেৰে উদ্বুদ্ধ হবলৈ তেখেতে আহ্বান জনাইছে, হৰ ঘৰ তিৰংগা, ঘৰ ঘৰ তিৰংগা, হৰ মন তিৰংগা। প্ৰত্যেকেই এই যে তিনিবৰণীয়া আমাৰ জাতীয় পতাকাখন আছে, ইয়াৰ প্ৰতিটো ভাজত যিসকলৰ অৱদান লুকাই আছে, যিসকলৰ ত্যাগ লুকাই আছে, যিসকলৰ সাহসত আমি আজি বলিয়ানো হৈ আছো, তেখেতসকলক শস্ত্ৰদ্ৰ স্মৰণ কৰি পীৰিৰ পাছত পীৰিক আমাৰ যি স্বাভিমান, সেই স্বাভিমানেৰে উদ্বুদ্ধ কৰি থাকিবলৈ কেন্দ্ৰীয় চৰকাৰে এক বিশেষ প্ৰয়াস লৈছে। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াইও প্ৰত্যেককে আহ্বান জনাইছে, বিশেষকৈ তেখেতে নতুন প্ৰজন্মক, ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যিদৰে নতুন প্ৰজন্মক লৈ এক আশাৰ কথা কৈছে, তেখেতে কৈছে গোটেই ভৱিষ্যতটোক আমাক ধৰিব লাগিব এই নতুনসকলে, নতুনসকল আমাৰ আশা। সুধাকণ্ঠ ভূপেন হাজৰিকাদেৱেও নতুন পুৰুষক লৈ গীত গাই গৈছে, গীতৰ মাজেৰে আহ্বান জনাই গৈছে। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াইও তেখেতেও নতুন প্ৰজন্মক লগত লৈ তেওঁলোকৰ চিন্তাক প্ৰসাৰ লাভ কৰাত সহযোগ কৰি অসমখনক উন্নতি শিখৰলৈ লৈ যোৱাৰ এক প্ৰয়াস কৰি আছে। বৰ্তমান সময়ত এটা কথাই ক'বলৈ মন যায়, স্বাধীনতা দিৱসৰ প্ৰাক্ষণত সংবিধানে আমাক অধিকাৰ দিছে, কিন্তু একে সময়তে আমাৰ কিছু মৌলিক দায়িত্বও আছে। আমি কেতিয়াবা কোনো কোনো সময়ত কেৱল অধিকাৰৰ কথা কওঁ, কিন্তু আমি আমাৰ দায়বদ্ধতাৰ ক্ষেত্ৰত কিমান আমি সচেতন, বা আমি নিজৰ দায়িত্ব পালন কৰিবলৈ কিমান আগ্ৰহী, এই সকলো কথাই আজি আমাৰ অনুষ্ঠানত পাতিম। তিনিগৰাকীকৈ অতিথি আমাৰ সৈতে আছে। শ্ৰোতাসকল, ডিউটি ৰুমত আজি আমাক সহযোগ কৰিবলৈ আছে চৰণদীপ ঠাকুৰী আৰু প্ৰিয়াংকী দেৱচৌধুৰী। মোক ষ্টুডিঅ'ত সহযোগ কৰিছে অনামিকা বৰদলৈ বৰুৱাই। নিয়ন্ত্ৰণ কক্ষত আছে কৌস্তভ দাস, নিখিল শৰ্মা, পম্পা চন্দা আৰু অমলেশ কলিতা। ট্ৰান্সমিটাৰত আছে বিপুল কলিতা আৰু তিলক চন্দ্ৰ দাস, এফ এম ট্ৰান্সমিটাৰ পপি চন্দা। আমাৰ আনটো ষ্টুডিঅ'ত আছে সুকান্ত দত্ত আৰু ডিউটি ৰুমৰ সহায়কাৰী ৰমেন বৰুৱা। আজি ফেচবুক পেজত এই অনুষ্ঠানি পোনপটীয়াকৈ প্ৰচাৰৰ দায়িত্বত আছে ৰোচেং গগৈ। ৰোচেং এটা সময়ত আকাশবাণীৰ যুৱবাণীৰ এগৰাকী আমাৰ ঘোষক আছিল, আৰু এতিয়া আমাৰ ছ'চিয়েল মিডিয়াৰ টীমত তেখেতে কাম কৰি আছে। আজিৰ এই অনুষ্ঠানত স্বদেশ প্ৰেমৰ কথা পাতিম, আমি আমাৰ ৰাষ্ট্ৰীয় পতাকাখনৰ কথা পাতিম, আমি কথা পাতিম আমাৰ দায়িত্বৰ কথা, আমাৰ অধিকাৰৰ কথা, এই সকলোখিনি কথা, আৰু ইতিবাচক ধৰণে সকলোখিনি কথা পতাৰ আমি প্ৰয়াস কৰিম। ফেচবুক পেজত আপোনালোকে পোনপটীয়াকৈ সংযুক্ত হৈ তাত আপোনালোকৰ মন্তব্য প্ৰেৰণ কৰিব পাৰে। কোনোবাই হয়তো কবিতাৰ আকাৰতো প্ৰেৰণ কৰিব পাৰে, সেয়া পাঠ কৰিবলৈ পালে আমাৰ ভাল লাগিব। শ্ৰোতাসকল, এইখিনি সময়ত আমি ফেচবুকত যিসকল সংযুক্ত হ'ব তেখেতসকলৰ নামসমূহ আমি গম পাওঁ, কিন্তু যিসকল শ্ৰোতাই এই সময়ত একান্ত মনে ৰেডিঅ' ছেটটো কাষত লৈ শুনি আছে তেখেতসকলৰ নামটো হয়তো আমি গম পোৱা নাই, কিন্তু তেখেতসকলো আমাৰ অতি আদৰৰ শ্ৰোতা। কিছু সংখ্যক লোকে আমাৰ নিউজ অন এ আই আৰ অথবা এ আই আৰ ৰেডিঅ' এপত শুনি আছে, কোনো কোনোৱে ফেচবুক পেজত চাই আছে, কোনোবাই হয়তো এই মুহূৰ্তত কৰ্তব্যস্থলীলৈ ওলাই গৈছে বা নিজৰ কোনো কামৰ বাবে ওলাই গৈছে, গাড়ীখনত আপুনি 101.6 এফ এম টিউন কৰি আপুনি আমাৰ অনুষ্ঠান শুনি আছে। প্ৰতিগৰাকী শ্ৰোতা, আপোনালোক সকলো আমাৰ আদৰৰ। আহক, আজিৰ এই প্ৰভাতী তৰংগৰ যাত্ৰা আমি একেলগে আগুৱাই যাওঁ। আমাৰ সৈতে উপস্থিত আছে বিশিষ্ট সৰোদবাদক, তেখেত অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ এগৰাকী আগশাৰীৰ সৰোদবাদক, ৰাষ্ট্ৰীয় পৰ্যায়ত বিভিন্ন ধৰণৰ অনুষ্ঠানত তেখেতে অনুষ্ঠান পৰিৱেশন কৰিছে বিভিন্ন ঠাইত, আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰতো তেখেতৰ পৰিচয় আছে, তেখেতে ভাৰতবৰ্ষৰ বাহিৰতো কেইবাখনো ঠাইত তেখেতে অনুষ্ঠান পৰিৱেশন কৰিছে আৰু ৰাইজ আপ্লুত হৈছে তেখেতৰ অনুষ্ঠানত। আৰু আজি তেখেত আমাৰ অতিথি তৰুণ চন্দ্ৰ কলিতা, তেখেতৰ সৈতে আমি কথা পাতিম আৰু তেখেতৰ স্বৰোদত আমি স্বদেশ প্ৰেমেৰে উদ্বুদ্ধ কিছু সুৰ আমি শুনিম। আমাৰ সৈতে আজি উপস্থিত আছে নতুন প্ৰজন্মৰ এগৰাকী প্ৰতিশ্ৰুতি সম্পন্ন কণ্ঠশিল্পী, আপোনালোকে জানে সাংস্কৃতিক মহাসংগ্ৰামত তেখেত বিভিন্ন শিতানত তেখেত পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছিল, মই যদি ভুল কৰা নাই ভূপেন্দ্ৰ সংগীততো তেখেতে শ্ৰেষ্ঠত্ব অৰ্জন কৰিবলৈ সক্ষম হৈছিল। গতিকে নিৰ্মালী দাসক আমি আমাৰ ষ্টুডিঅ'লৈ আমন্ত্ৰণ জনাই আনিছোঁ, তেখেত আমাৰ সৈতে আছে যুৱবাণীৰ এগৰাকী

0: মৃদশিল্পী আৰু প্ৰায় সকলো ধৰণৰ বাদ্যই তেখেতে বজাবলৈ পাৰে। অতি কম বয়সীয়া এগৰাকী যুৱক, আমাৰ অতি মৰমৰ। কালি আমাৰ হেল্ল' যুৱবাণী অনুষ্ঠানতো আছিল। কালি মই কৈছিলোঁ যে আজি ৰাতিপুৱা অনুষ্ঠানটিলৈ আহিব লাগে আৰু একে আখেৰে তেখেতে আহিম বুলি কৈছিল আৰু আজি আমাৰ মাজত উপস্থিত হৈছে জ্ঞানেন কাশ্যপ। আমি আটাইৰে সৈতে কথা পাতিম। প্ৰথমে মই তৰুণ চন্দ্ৰ কলিতাদেৱৰ ওচৰলৈ যাব বিচাৰিছোঁ। স্বদেশ প্ৰেমৰ ভাৱেৰে উদ্বুদ্ধ এটি সুৰেৰে আজিৰ অনুষ্ঠান আমি আৰম্ভ কৰোঁ। আপোনাৰ ওচৰলৈ গৈছোঁ।
1: নমস্কাৰ। আকাশবাণীৰ এই নিমন্ত্ৰণ মোৰ কাৰণে কিমান আশাব্যঞ্জক। মই মোৰ বাদ্যযন্ত্ৰৰ জৰিয়তে অকণমান শ্ৰদ্ধা সেৱা আগবঢ়াব খুজিছোঁ। আমি আমাৰ দেশমাতৃক আই বুলিও সম্বোধন কৰোঁ। এই আই সম্বোধনেৰে আমাৰ এতিয়া অসমীয়া গীত আছে, মুকুল বৰুৱাদেৱৰ লিখা আৰু সুৰ আৰু সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ কণ্ঠত এই গীতটি আজিও সমানেই জনপ্ৰিয়। প্ৰথম শাৰী হ'ল, আইটোক কিহেৰি বুজিমে, আইটোৰ চৰণি দুখানি, বজাই শুনাবলৈ চেষ্টা কৰিছোঁ।

0: মন প্ৰাণ পুলকিত কৰি ইমান সুন্দৰ লাগিছে পৰিৱেশটো। তৰুণচন্দ্ৰ কলিতাদেৱৰ ওচৰলৈ মই পোনে পোনে যাব বিচাৰিছোঁ। আজি আমি যিটো অনুষ্ঠানটিৰ আমি যিটো শিৰোনাম ৰাখিছোঁ, মোৰ প্ৰাণৰো প্ৰাণৰ মোৰ দেশ, মাজত আছে মোৰ গানৰো গানৰ, হিৰুদাৰ কথা, হিৰুদাৰ কবিতা, যিটো কবিতা আচলতে প্ৰতিগৰাকী যুৱক যুৱতীয়ে ভাল পায়। আৰু এই কবিতাটোৰ প্ৰতিটো অংশত আমি যেতিয়া পাঠ কৰোঁ, স্বদেশ প্ৰেমৰ এক বিশেষ ভাৱেৰে আমাৰ মন প্ৰাণ উজ্জীৱিত হৈ পৰে,
1: উদ্বুদ্ধ হৈ থাকে।
0: হয়, আজিৰ এই অনুষ্ঠান আমি লগ পাইছোঁ। হৰ ঘৰ তিৰংগা অভিযান চলি আছে, 17 আগষ্টলৈ চলিব। কিছু সময় পূৰ্বে আমাৰ অনুষ্ঠানৰ ঠিক প্ৰাক মুহূৰ্তত অসমৰ মাননীয় ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য ডাঙৰীয়াৰ এটি আহ্বান শ্ৰোতাসকলক আমি শুনাইছিলোঁ, এই যে ৰাষ্ট্ৰীয় পতাকা

0: যিখনে আমাক আচলতে আমাৰ যিখন স্বাভিমান, কাৰণ এইখন উৰুৱাই ৰাখিবলৈ কিমানজনে নিজৰ জীৱন উৎসৰ্গা কৰিলে। গতিকে আজিৰ অনুষ্ঠান আৰম্ভণিতে আপোনাৰ পৰাই আপোনাৰ নিশ্চয় মনটো উভতি যায় সেই সময়লৈ যেতিয়া শৈশৱত বিদ্যালয়ত স্বাধীনতা দিৱস বুলি বা গণৰাজ্য দিৱস বুলি ৰাষ্ট্ৰীয় পতাকা উত্তোলনৰ সময়ত সেই মাহ প্ৰসাদ, সেই কিমান আনন্দ ফুল গোটাই আমি তাত যাওঁ, আমিও পাইছোঁ তেনেকুৱা এটা পৰিৱেশ। আপোনাৰ পৰা শুনিব বিচাৰিছোঁ তেনেকুৱা সেই সময়ৰ কথা আৰু আজিৰ এক পৰিৱৰ্তিত সময়ত আমি স্বাধীনতা দিৱস উদযাপন কৰোঁ, গতিকে কিছু কথা আপোনাৰ পৰা আৰম্ভণিতে শুনিব বিচাৰিছোঁ।
1: আমি সৰুকালীন, মই 60ৰ শেষৰ ফালে কৈছোঁ, যেতিয়াৰ পৰা কথা ঋণিকি মনত আছে, 15 আগষ্ট মানে এসপ্তাহমানৰ আগৰ পৰা এটা বেলেগ এটা উন্মাদনা, এটা ভাল ক্ষেত্ৰত কৈছোঁ, আমাক আমাৰ শিক্ষকসকলে আমাক লৈ শোভাযাত্ৰা কৰোৱায়, হাতত সকলোৰে হাতত একোখনকৈ তিৰংগা, আমি এটা গানেই বিশেষকৈ গাওঁ, ছন্দা উঁচা ৰাহে আমাৰ বিজয়ী বিশ্ব তিৰংগা পিয়াৰা। সৰুতে আমি ইমান বুজি পোৱা নাছিলোঁ, লাহে লাহে যেতিয়া ডাঙৰ হ'লোঁ, যেতিয়া স্বাধীনতাৰ পৰাধীনতাৰ দিনবিলাকৰ কথা পঢ়িবলৈ পালোঁ, সেই পৰাধীন অৱস্থাৰ পৰা স্বাধীন হোৱাৰ যিটো আনন্দ, মুকলি আকাশত নিজৰ দেশখনক নিজে ভাল পোৱা ধৰণে দেশৰ কাম কৰাৰ যিটো আগ্ৰহ, সেইটো আমি যৌৱনকালত পালোঁ। আৰু আমিতো সেই পৰাধীন অৱস্থাৰ সেই ক'লা দিনবিলাক দেখা নাই। তুমি ক'লাই কিমান মানুহে জীৱন উৎসৰ্গা কৰিলে গম নোপোৱাকৈ, জীৱন গ'লেও যাব, মোৰ দেশমাতৃক মই উদ্ধাৰ কৰিব লাগে, এই যিটো ভাৱৰ আমাৰ শিৰাই শিৰাই প্ৰবাহিত হৈ আছিল, আমি সৰুকালিৰ পৰা যে তাতেও যে অংশগ্ৰহণ কৰি আমাৰো কিবা এটা অংশদায়িত্ব থাকিল, সেইটো কথা ভাবি ভাল লাগে আজি। আৰু আজি আকাশবাণী, বিশেষকৈ আমাৰ এই শ বছৰ পিছলৈকে দেখা পোৱা বৰ্তমান আমাৰ প্ৰধানমন্ত্ৰী, নতুন চামক লৈ তেওঁ যিটো আশাৰ এটা ব্যঞ্জনা কৰিছে, সেইটো আকৌ এবাৰ দেখোন নতুনকৈ যেন আকৌ বল পাইছোঁ নেকি, মাজতে অকণমান হৈ আছিলে, নোহোৱা নহয়, কিন্তু এনেকুৱা ধৰণে সুপৰিকল্পিতভাৱে যুৱচামক ব্যৱহাৰ কেনেকৈ কৰিব পাৰে, তেওঁলোকে কেনেকৈ নিজেই বুজি পাই আগবাঢ়ি আহিব পাৰে, তেওঁলোকক এই বিভিন্ন কাৰ্যসূচীৰ একো একোটা অংগ, একো একোটা অংশ কৰিব পাৰে, সেইটোলৈ সেই কাৰণতে, আৰু লগতে উজান দিছে আমাৰ চিৰতৰুণ মুখ্যমন্ত্ৰী, ইমান তেজাল কেনেকৈ হয় মই ক'ব নোৱাৰোঁ, গতিকে তেখেতৰ অংশগ্ৰহণে আমাক আৰু উদ্বুদ্ধ কৰিছে, আমি যদিও ভাৰতবাসী কিন্তু তাৰ লগত আমি অসমবাসীও, গতিকে আমাৰ এই অসমখনত আমি আমাৰ স্বাধীনতা লৈ পেলাই আমি কি কৰিব পাৰোঁ, আমি কিমান ধৰণে দেশপ্ৰেমক আকৌ ভাল কামত লগাব পাৰোঁ, এই যিটো এটা আমি এটা হেৰি দেখা পাইছোঁ, আৰু তাতে আকাশবাণীয়ে মোকো মাতিছে এই চিন্তা চৰ্চাত ঠাই অকণ বন্দী কৰিবলৈ, মোৰ জীৱন ধন্য হোৱা যেন লাগিছে। বন্দে মাতৰম, বন্দে মাতৰম,
0: একেখিনি সময়তে আমি বন্দে মাতৰমৰ 150 বছৰীয়া আজি উদযাপন চলি আছে,
1: একদম

0: আজি এই সুৰটো শুনি আমাৰ কেনেকুৱা এটা অনুভৱ? আমি সেই সময়খিনি দেখা নাই তৰুণ দা, আমি সেইখিনি সময় দেখা নাই, কিন্তু আপুনি যেতিয়া বজাইছে এই সুৰটো শুনিয়ে আমাৰ কিমান ভাল লাগিছে। সেই সময়ত এই সুৰটোৱেতো সকলোকে উজ্জীৱিত কৰি ৰাখিছিল। এই সুৰটো শুনিলে, এই বন্দে মাতৰম ধ্বনিটো শুনিলেই সকলো ওলাই গৈছিল।
1: তাকো আকাশবাণীৰ জৰিয়তে মাধ্যম আছিল, কিন্তু
0: আকাশবাণী
1: একমাত্ৰ আকাশবাণী। আমি আকাশবাণী বুলি নকৈছিলোঁ, আমাৰ মানে ৰেডিঅ',
0: ৰেডিঅ'
1: ৰেডিঅ' চেণ্টাৰো নহয়, আমাৰ অনাতাৰ কেন্দ্ৰ আছিলে,
0: হয়
1: পিছত গৈ আকাশবাণী হ'লগৈ। আকাশবাণী, অনাতাৰ কেন্দ্ৰ এইবিলাক আমাৰ মনত একো নাই, আমি জানো ৰেডিঅ'ই কৈছে। আৰু ৰেডিঅ'ৰ এনেকুৱা মান্যতা আজিৰ তাৰিখতো,
0: হয়
1: মইতো গাঁৱৰ ল'ৰা, এই গাঁৱত কিবা আলোচনাত যদি কয় এই কথাষাৰ ৰেডিঅ'ত শুনিছোঁ দেই, তাৰমানে এইটো অতিৰঞ্জিত নহয়, মূল কথাখিনিকে বেছি প্ৰলেপ নলগাই পেলাই কোৱা অনুষ্ঠানটোৰ নামে হ'ল আমাৰ হৃদয়ৰ ৰেডিঅ' আকাশবাণী।
0: শ্ৰোতাসকল, এইখিনিতে আপোনালোকক কওঁ, আমি কিছু কিছু ক্ষেত্ৰত শ্ৰোতাসকলৰ ফালৰ পৰা কোনো কোনোৱে ফেচবুক পেজতো মন্তব্য কৰে যে এইসকল শিল্পীক মাতিছে, তেওঁলোক কাৰোবাৰ হয়তো চিনাকি, তেনেকুৱা কোনো কথা নাই। আকাশবাণীয়ে সদায় যোগ্যজনক য'তেই নাথাকক বিচাৰি উলিয়াই তেওঁলোকক এখন মঞ্চ দিবলৈ প্ৰয়াস কৰি আহিছে। আজি নিৰ্মালী দাস আমাৰ সৈতে আছে। নিৰ্মালী দাসে যেতিয়া অসম চৰকাৰে সাংস্কৃতিক মহাসংগ্ৰাম কৰিছিল, কিয় কৰিছিল? যাতে অসমৰ চুকে কোণে থকা যিখিনি প্ৰতিভা, সেই প্ৰতিভাখিনি উলিয়াই এখন মঞ্চ দিব পৰা যায়। সেই মঞ্চখনৰ পৰা ওলাই আহিছে নিৰ্মালী দাস। জ্ঞানেন কাশ্যপ, জ্ঞানেন কাশ্যপ এনেকুৱা এগৰাকী বাদ্যশিল্পী, অতি কম বয়সৰ আকাশবাণীৰ যুৱবাণীৰ এগৰাকী বাদ্যশিল্পী, আৰু সকলো ক্ষেত্ৰতে আমি দেখিবলৈ পাওঁ, আজি গীটাৰখনো লৈ আছে, বাঁহীও লৈ থাকে, ডগৰ বজাব লাগিলে, দোতৰা বজাব লাগিলে, সকলোখিনি বজায়। গতিকে এই যুৱচামক এখন মঞ্চ দিয়া, উৎসাহিত কৰাৰ বাবে আকাশবাণী। আৰু তৰুণ দা লিখিছে, অলকা ডেকাই লিখিছে, স্বৰূপ বাদক শ্ৰদ্ধাৰ তৰুণ কলিতা দিৱস আজিৰ পৰা বহু বছৰ আগতে মোৰ চেতাৰৰ শিক্ষাগুৰু প্ৰয়াত গোপীকেশ চৌধুৰী ছাৰৰ জোনালী পথৰ ঘৰত লগ পাইছিলোঁ, তাতেই তেখেতৰ স্বৰূপ বাদন অলপ শুনিছিলোঁ। কি যে অপূৰ্ব, মোৰ চেতাৰখন ঠিক কৰি ল'ব পৰা নাই বাবে বজাব পৰা নাই, আগতে চেতাৰৰ ছাৰেই ঠিক কৰি দিছিল, এতিয়া গুৱাহাটীৰ ক'ত চেতাৰ ঠিক কৰে মই নাজানো, কিন্তু আপোনাৰ সেই সময়খিনি মনত আছে তেখেতৰ।
1: মোক নম্বৰটো দিলে, মোৰ লগত যোগাযোগ কৰিলে মই কৈ দিম ক'ত চেতাৰখন ভাল কৰিব পৰাৰ সুবিধা আছে।
0: অলকা ডেকা বাইদেউ, আপোনাক তৰুণ চন্দ্ৰ কলিতাদেৱে আপোনাক ব্যৱস্থা কৰি দিব, তেওঁ জানে ক'ত ভাল কৰিব পাৰি, গতিকে আপোনাৰ এই সুবিধা দূৰ হ'ব। একেলগে স্বাধীনতা দিৱসৰ প্ৰাকক্ষণতে অনুষ্ঠানে উপস্থিত থকা অতিথিসকলক আন্তৰিক শুভেচ্ছা অভিনন্দন জনাই অপৰাজিতা গোস্বামী বাৰ্তা প্ৰেৰণ কৰিছে। অলকা ডেকাই কৈছে, আইটো কিহেৰে পুঁজিমে সুৰটো শুনি খুব ভাল লাগিছে বুলি তেখেতে কৈছে। ৰঞ্জিত ৰাইডঙীয়া ডিব্ৰুগড় লেজাইৰ পৰা তেখেতে 80 সংখ্যক স্বাধীনতা দিৱসৰ সংগতি ৰাখি এই অনুষ্ঠানত সকলোকে শুভকামনা জনাইছে। শশাংকদি ভালৈ খুব ভাল পাইছে। অনুপজ্যোতি লাহন, মই দীৰ্ঘদিনৰ বিৰতিৰ পাছত আকাশবাণী কেন্দ্ৰৰ সৈতে সংযোগ হৈছো, বন্দে মাতৰম, জয় হিন্দ, খুব ভাল লাগিছে। অস্মিতা ভাগৱতী, স্বৰোদ বাদ্যযন্ত্ৰটো তৰুণ ছাৰৰ হাতত খুৱাই পৰিছে, আৰম্ভণি ইমান সুন্দৰ, অস্মিতা ভাগৱতী খুব ভাল পাইছে। ভেৰুৱা দুনি দৰঙৰ পৰা দিলীপ ডেকাই বাৰ্তা প্ৰেৰণ কৰিছে। পাপৰি দাস, আজিৰ অনুষ্ঠানৰ আৰম্ভণিৰ পৰা মিহি মিহিকৈ তৰুণ কলিতা ছাৰৰ স্বৰোদ শুনি মনটো ভাল লাগি গৈছে, আমাৰ কথাৰ মাজে মাজে মিহি মিহিকৈ তেখেতৰ বজাই আছে, ইমান ভাল পাইছে। আমি কথা পাতিম, কিন্তু আহিব বিচাৰিছো নিৰ্মালীৰ ওচৰলৈ। নিৰ্মালী, কালিও নিৰ্মালীয়ে এটা অনুষ্ঠানত, অসম চৰকাৰৰ এটি অনুষ্ঠানত খুব সুন্দৰকৈ গীত পৰিৱেশন কৰিছে, আৰু আনকি মাননীয় ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য ডাঙৰীয়াও খুব আনন্দিত হৈছিল শুনি, খুব ভাল লাগিছিল, সেই গীতটোও শুনিম। আৰম্ভণিতে কি শুনাব বিচাৰিবা? আৰু কাইলৈ আমি স্বাধীনতা দিৱস উদযাপন কৰিম, স্বাধীনতা বুলি ক'লে নতুন প্ৰজন্মৰ আমাৰ দেশখনক লৈ বহুত চিন্তা আছে, গতিকে নিৰ্মালীনো কেনেকুৱা অনুভৱ, অকণমান কৈ গীত এটি শুনালে ভাল পাম।
2: পোনপ্ৰথমতে সকলোকে নমস্কাৰ জনাইছোঁ, আৰু লগতে আকাশবাণীৰ সমূহ কৰ্মকৰ্তা, লগতে যিয়ে প্ৰভাতী তৰংগ শুনি আছে সেইসকলক মই সেৱা জনাইছোঁ। আৰু স্বাধীনতা দিৱস বুলি ক'লে, যেনেকৈ তৰুণ ছাৰে ক'লে এসপ্তাহ আগৰে পৰা, আগতে মই যেতিয়া সৰু আছিলোঁ তেতিয়া বহুত গানৰ কম্পিটিশ্যন হয়, গানৰ কম্পিটিশ্যন হয়, বহুত স্পৰ্টছ এক্টিভিটি হয়, তাত এই মানে খেলিব পাম যে, গান গাব পাম যে, খুব ফূৰ্তি আৰু সৰুৰে পৰা। গতিকে মই যিহেতু গান গাই সৰুৰে পৰা খুব ভাল পাওঁ, সেইটোৰ বাবে মই ইণ্ডিপেণ্ডেন্স ডে, ৰিপাব্লিক ডে আহিলে খুব ভাল লাগে।

0: মনত নতুন নতুন গান শিকিবলৈ পাওঁ, আৰু মানে নিজকে মানে এনেকুৱা প্ৰাউড লাগে যে মই ইণ্ডিয়ান, আৰু খুব বেছি ফ্ৰীডম ফাইটাৰ্ছবোৰে যিয়ে আমাক ইমান কষ্টত থাকি পেলাই, যদি গীত গীত এটাত আছে, এ মেৰে বতন কে লোগ ৱো ঝেল ৰহে থে গলি জব হম ঘৰ পে খেল ৰহে থে হোলি, তো সিহঁতৰ বাবে আমি আজি ধুনীয়াকৈ থাকিবলৈ পাৰিছোঁ। সেইসকলক
1: তেওঁলোকৰ
0: মোৰ
1: সেইটো
0: শ্ৰদ্ধা,
1: ত্যাগ, সেই ত্যাগৰ প্ৰতি আমি
0: ত্যাগৰ

0: झेल रहे थे गोली जब हम घर पे खेल रहे थे होली। तो সিহঁতৰ বাবে আমি আজি ধুনীয়াকৈ থাকিবলৈ পাৰিছোঁ।
1: তেওঁলোকৰ কিন্তু ত্যাগ, সেই ত্যাগৰ প্ৰতি আমি নিশ্চয় শ্ৰদ্ধা কৰিম।
0: মহান ত্যাগ,
2: মহান ত্যাগ দেই।
0: হয়,
1: আমি এতিয়াও যদি আমি কিবা এটা কৰিবলৈ যাওঁ, আমি দেখোঁ যে তাত প্ৰত্যাহ্বান আছে। আমি অনাগত সময়ত কি হ'ব সেইটো কথা আগতে ভাবি লওঁ, কিবা এটা কৰাৰ আগতে। কিন্তু তেওঁলোকেতো একো নাভাবিলেই, জীৱনটো এৰি দিলে।
0: সেইসকলক মই এই অনুষ্ঠানটোৰ জৰিয়তে শ্ৰদ্ধা নিবেদিছোঁ। আৰু মই ভূপেন হাজৰিকা দেৱে ৰচিত কৰা লুইত পৰিয়াল এটা বন্ধু গীতটি গাবলৈ প্ৰয়াস কৰিছোঁ।

0: লুইত পুৰীয়া ডেকা বন্ধু শুনি খুব ভাল লাগিল। আৰু মই কেইটামান বাৰ্তা পঢ়োঁ, তৰুণ চন্দ্ৰ কলিতাদেৱৰ পৰা আৰু কিছু কথা শুনিম। আৰু আপোনালোকৰ মনত আছে চাগে, হিৰুদাক সশ্ৰদ্ধ স্মৰণ কৰি আমি এটি অনুষ্ঠান কৰিছিলোঁ, তাত তৰুণদাই গীত গাইছিল। আজি অকল চৰুতখন হাতত লৈ থাকিলেই নহ'ব, এটি গীত তেখেতে শুনাবও লাগিব আমাক, আমি সেইটো আশা কৰিম। এতিয়াই নহয় আপোনাক সময় দিছোঁ,
1: ভালপোৱা গীতটো সেইটো নেকি যিটো মানে
0: হিৰুদাই ভালপোৱা গীতটো শুনাব পাৰে বা স্বদেশ প্ৰেমেৰে উদ্বুদ্ধ গীতটো আপোনাৰ যদি মনলৈ আহিছে কোনোবাটো, আপুনি ভাবি লওক, আপোনাক সময় দিছোঁ, মই আগতীয়াকৈ জনাইছিলোঁ আপোনাক। আৰু জ্ঞানেনক বাঁহী সাজু কৰিবলৈ অনুৰোধ জনাই বাঁহী উলিয়াই লওক, এটি সুৰ আমি শুনিম জ্ঞানেনৰ পৰা। মই কেইটামান বাৰ্তা পঢ়ি লওঁ। মধুচন্দা শইকীয়া বৈশ্য বাইদেউ, আপুনি সোণাৰীৰ পৰা। তৰুণ কলিতাদেৱৰ দ্বাৰা সুন্দৰ আৰম্ভণি, চোৰাঘৰ পালেহি স্বাধীনতাৰ সুবাস, এতিয়াও উভতি যাব পৰা নাই আইৰ হেঁপাহৰ ঘৰখনলৈ, আশাৰ সপোনবোৰ তছনছ কৰি থৈ গলেও পুনৰ সিঁচিব লাগিব সপোনৰ কঠীয়া, আকৌ ৰচিব লাগিব স্বাধীনতাৰ সাতৰঙী ৰামধেনু, ভাগি যোৱা হৃদয়েৰে পুনৰ উচ্চাৰিত হ'ব বন্দে মাতৰম বন্দে মাতৰম। অনুষ্ঠানত উপস্থিত থকা সকলোকে শুভকামনা জনাইছে। আচলতে ভাঙি যোৱা ঘৰখনৰ কথা যে সপোনবোৰ তছনছ হোৱাৰ কথা কৈছে বাইদেউ, এই বানৰ কবলত তেওঁ এনেকুৱা অৱস্থা হ'ল যে তেওঁৰ ঘৰটোৰ ওপৰত পুথিভঁৰালত তেওঁ আছে, কিন্তু পানীৰো ব্যৱস্থা নাই, একো নাই, তলত চাৰিওফালে পানী, কিন্তু খাবলৈ একোৱেই পানী নাই,
1: ব্যৱহাৰযোগ্য পানী নাই,
0: ব্যৱহাৰযোগ্য পানী নাই। কেনেকুৱা অৱস্থাত তেখেত আছে আমি পাইছোঁ, আৰু বহুতেই তেখেতক সহযোগ কৰিছে। আৰু এইখিনি যে আমি যে কওঁ যে স্বাধীনতা আন্দোলনৰ সময়ত স্বাধীনতা সংগ্ৰামীসকলে কিমান কষ্ট কৰিছিল, কষ্ট কৰাৰ ধৰণ সময়ৰ পৰিৱৰ্তনৰ লগে লগে সলনি হ'ব, কিন্তু বিভিন্ন ধৰণে আমি দেশখনক সেৱা কৰিব পাৰোঁ। আজি আমি দেখিছোঁ পাঞ্জাৱৰ পৰা মানুহ আহি সহায় কৰিব লৈছে, মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া, প্ৰশাসন সকলোৱে সহযোগ কৰিছে, যুৱক যুৱতী ওলাই আহিছে, বিভিন্ন স্বেচ্ছাসেৱী সংগঠন ওলাই আহিছে, কণ্ঠশিল্পীসকল অভিনয় শিল্পীসকল সকলো ওলাই আহিছে। কোনোৱে দুজনমান বন্ধুৱে যদি লগ লাগি এটা কুইজৰ অনুষ্ঠান কৰি আছিল, তেওঁলোকো লগ লাগি ওলাই আহিছে, সকলো ওলাই আহিছে, এয়াও কম কথা নহয়। এই যে ৰাইজৰ সেৱাত আমি ওলাই আহিছোঁ, বিপদৰ সময়ত ওলাই আহিছোঁ, এয়াও দেশখনৰ প্ৰতি আচলতে আমাৰ দায়বদ্ধতা, আমাৰ জনগণৰ প্ৰতি আমাৰ প্ৰত্যেকৰে দায়বদ্ধতা। গতিকে আমিও এইখিনি সময়ত প্ৰত্যেকেই বিভিন্ন ধৰণে সমাজখনৰ সেৱা কৰি আছোঁ, নহয়নে? দেশখনৰ প্ৰতি দায়বদ্ধ হৈ আছোঁ, এয়াই আচলতে আমাৰ। আৰু এই সময়খিনি এটা কথা মন কৰিব, এই দুখৰ সময়খিনি, এইখিনি যে দুৰ্দিন আহে, তাৰ মাজত এই ইজনে সিজনক যে আমি সহায় কৰিবলৈ ইমান আগবাঢ়ি আহোঁ বা সকলোৱে একতাৰ দোলেৰে বান্ধ খাই পৰোঁ, এই কথাখিনিয়ে কিন্তু আমাক আৰু সাহস দিয়ে আমি যে অনাগত সময়ত আৰু আগুৱাই যাব পাৰিম। মধুচন্দা বাইদেউ, আপুনি ভালে থাকক সেয়া আশা কৰিছোঁ। কল্পনা আমিন শৰ্মা, মঙলদৈৰ পৰা। কেলেণ্ডাৰত আগষ্ট মাহ আৰম্ভ হোৱাৰ লগে লগে প্ৰথমেই মনলৈ আহে স্বাধীনতা দিৱসৰ কথা, মনলৈ আহে স্বাধীনতাৰ হকে স্বদেশৰ বাবে প্ৰাণ আহুতি দিয়া সেই বীৰ পুত্ৰসকলৰ কথা। স্বদেশ প্ৰেমত মজি থকা মনটোৱে আপোনা আপুনি গাই উঠে স্বদেশ প্ৰেমৰ গীত। স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত সন্মানীয় অতিথি আকাশবাণী গুৱাহাটী কৰ্মকৰ্তা শ্ৰোতা বন্ধু সকলোলৈ ওলগ জনাইছে। হৰ ঘৰ তিৰংগা ঘৰ ঘৰ তিৰংগা কাৰ্যসূচী অনুসৰণ কৰি প্ৰত্যেক বছৰৰ দৰে এইবেলিও মোৰ জীয়ৰীহঁতো আমাৰ গৃহত জাতীয় পতাকাখন আঁৰি থৈছে। আমাৰ জাতীয় পতাকাখনৰ তলত থিয় দি লাভ কৰাৰ সমান সুখ আৰু কতো নাই বুলি তেখেতে কল্পনা আমিন শৰ্মাই উল্লেখ কৰিছে। উত্তম কুমাৰ ৰয়, আপুনি অনুষ্ঠানলৈ আহিছে। বিপুল তালুকদাৰ, 80 সংখ্যক স্বাধীনতা দিৱসত আমি জাতি ধৰ্ম ভাষা নিৰ্বিশেষে সকলোৱে আমাৰ ভাৰতখন সুন্দৰ একতাৰ স্বৰ্গ কৰি পৃথিৱীৰ ভিতৰতে আমাৰ দেশখন শৈক্ষিক সামাজিক সাংস্কৃতিক অৰ্থনৈতিক দিশত শক্তিশালী কৰাৰ প্ৰতিজ্ঞা কৰোৱা হওক। আমি সকলোৱে, আমি যদি প্ৰতিজন ভাৰতীয়ই সকলো ফালৰ পৰাই আত্মনিৰ্ভৰ হৈ শক্তিশালী নহওঁ, তেন্তে আমাৰ স্বাধীনতাৰ অৰ্থ নাথাকিব। বন্দে মাতৰম ভাৰত মাতা কি জয়। বিপুল তালুকদাৰ, ধন্যবাদ জনাইছোঁ আপোনাৰ বাৰ্তাটিৰ বাবে। অতি সুন্দৰ অনুষ্ঠান এটি মই শ্বেয়াৰ কৰিছোঁ বুলি অলকা ডেকাই কৈছে। আপোনাক সকলোৱে শ্বেয়াৰ কৰক যাতে সৰহ সংখ্যক শ্ৰোতা দৰ্শকে অনুষ্ঠানটি পাব পাৰে। চৰুত বাৰে তৰুণ কলিতাদেৱৰ চৰুতত দেশপ্ৰেমৰ যি মধুৰ মূৰ্চনা ঝংকাৰিত হৈছে, সেই সুৰে যেন স্বাধীনতাৰ ভাৱ আৰু দুগুণে বঢ়াই তুলিছে শুনি আপ্লুত হলো। লগতে তেখেতৰ আঙুলিৰ লহৰত আৰু যেন সুন্দৰ সুন্দৰ দেশপ্ৰেমমূলক গীতৰ সুৰবিলাক শুনিবলৈ পোৱাৰ আশা কৰিলোঁ। আৰু লগতে তেখেতে নিৰ্মালী দাসৰ কণ্ঠৰ গীতটি শুনি খুব ভাল পাইছে তেখেতৰ কণ্ঠত। দিলীপ ডেকাও কৈছে, লুইতপুৰীয়া ডেকা বন্ধু শুনি বৰ ভাল লাগিছে, বাইদেউলৈ নমস্কাৰ জনাইছো। ধ্ৰুৱজ্যোতি কলিতাই কৈছে, আমি স্বাধীনতাই দিয়া অধিকাৰ বিচৰাৰ আগতে দেশৰ প্ৰতি থকা নিজৰ দায়বদ্ধতা ঠিকমতে পালন কৰা উচিত। বন্দে মাতৰম ধ্ৰুৱজ্যোতি।

0: দুটা বাৰ্তা খুব ভাল লাগিছে, আপোনালোকৰ বাৰ্তাসমূহ আহিছে, আপোনালোকে মনৰ অনুভৱ ব্যক্ত কৰিছে, আমি পঢ়িছোঁ। কোনো শ্ৰোতাই যদি আমাৰ ফোন লাইনতো সংযুক্ত হ'ব পাৰে, কিমান নম্বৰ আজি আছে মই অনামিকা বাইদেউ মোক হোৱাটছএপতে দি দিব নম্বৰটি, যদি শ্ৰোতাই অংশগ্ৰহণ কৰিব বিচাৰে। ৰিণু ভট্টাচাৰ্য স্বাধীনতাৰ প্ৰাকক্ষণত স্বাধীনতা দিৱসৰ আন্তৰিক শুভেচ্ছা জনাইছে, ৰন্তু ডেকাই অতিথিকেইগৰাকীক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছে। আমি বাৰ্তাসমূহ পঢ়ি থাকিম মাজে মাজে। আমি এবাৰ জ্ঞানেন কাশ্যপৰ ওচৰলৈ যাব বিচাৰিছোঁ। জ্ঞানেন, বাদ্যযন্ত্ৰ সুৰ আৰু যদিও বাদ্যশিল্পী হিচাপে আমি জানো জ্ঞানেনে গীতো পৰিৱেশন কৰে, সেইটো কথা আমি আঁৰতে থাকি যায়। আজি বাঁহীত কি শুনাব?
1: পোনপ্ৰথমে আকাশবাণীৰ সকলো কৰ্মকৰ্তালৈ মই মোৰ শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ, লগতে ইন্দ্ৰজিৎ ছাৰ, নিৰ্মালী বা আৰু আমাৰ বিশিষ্ট তৰুণ ছাৰক মই সশ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। আমি বিভিন্ন সংগীতৰ জৰিয়েদি আমি দেশপ্ৰেমমূলক পেট্ৰিয়টিক যিটো ভাৱধাৰা আমি দেখিবলৈ পাওঁ, সেয়া লোকসংগীতে নহওক বা শাস্ত্ৰীয় সংগীতে নহওক, মই আপোনালোকৰ আগত আজি ৰাগ দেশ অকণমান বজাবলৈ চেষ্টা কৰিছোঁ, লগতে আমাৰ এটি ৰাষ্ট্ৰগান এটি বজাবলৈ চেষ্টা কৰিছোঁ। ই

0: শ্ৰোতাসকল, আপোনালোকক জনাব বিচাৰিছোঁ, 10 বজাৰ লগে লগে আমাৰ দায়িত্বৰ কিছু সাল সলনি হয়। নিয়ন্ত্ৰণ কক্ষলৈ এতিয়া দায়িত্বলৈ আহিব কিশোৰ কুমাৰ শৰ্মা, মনোজ হাজৰিকা, ফটিক চন্দ্ৰ বৰ্মন। ট্ৰান্সমিটৰ দায়িত্ব ল'ব মিথিলেশ কুমাৰ ৰঞ্জন, অজয় আনন্দ। এফ এম ট্ৰান্সমিটৰত বিবেক শৰ্মা। আমাৰ ডিউটি ৰুমলৈ আহিব পল্লৱী চৌধুৰী, ষ্টুডিঅ'লৈ আহিব লভিতা ডেকা। এতিয়া কিন্তু মোক সহযোগ কৰি আছে অনামিকা বৰদলৈ বৰুৱাই। কিছু সময় পাছত লভিতা ডেকাই দায়িত্ব ল'ব। তৰুণ চন্দ্ৰ কলিতাদেৱৰ ওচৰলৈ আহিছোঁ কথাৰে গীতেৰে আপোনাৰ সৈতে। আমি কিছু সময় স্বদেশ প্ৰেমৰ কথা পাতি আছোঁ। বৰ্তমান সময়ত মই কিছু সময় আগতে এটা কথা কৈছিলোঁ যে আমি সংবিধানে আমাক অধিকাৰ দিছে, কিন্তু আমাৰ দায়িত্বও আছে, আমাৰ মৌলিক কৰ্তব্য আছে। আমি কিন্তু অধিকাৰক লৈ বহু ক্ষেত্ৰত সচেতন, কিন্তু আমাৰ দায়িত্ব যিখিনি, সেই দায়িত্বখিনি পালন কৰাৰ ক্ষেত্ৰত আমি কিমান দূৰ সজাগ, এই কথাখিনি আচলতে আমি অনুধাৱন কৰাটো প্ৰয়োজন। গতিকে সেই সম্পৰ্কে আপুনি কি ক'ব বিচাৰিব? আপোনাৰ যিটো আমাৰ নিশ্চয় নতুন প্ৰজন্ম বহুতে অনুষ্ঠানে শুনি আছে, তেওঁলোকক উদ্দেশ্যে আপুনি কিছু কথা যদি কয় ভাল লাগিব।
1: আমাৰ কৰ্তব্য মানে এইটো পবিত্ৰ কৰ্তব্য আচলতে। মই মোৰ আইক ভাল পাওঁ বুলিলে জানো আনৰে ঘীণ কৰা বুজে, পুৰণি কাহিনী পাতে বুজি গৈছিল। মোৰ দেশক ভাল পোৱাটো অকল কথাৰে নহয়, মই কামেৰেও তাক প্ৰমাণ দিব লাগিব। মোৰ দেশৰ মান উজ্জ্বল হোৱাকৈ মই কি কামত জড়িত হৈ আছোঁ, দেশৰ গৌৰৱ। যিসকলে খেলা ধূলাটো এতিয়া এইবাৰ কমনৱেলথত ইমান ভাল ৰিজাল্ট কৰিছে, তেওঁলোকেতো দেশৰ হৈ খেলা নাই জানো।
0: হয়,
1: তেওঁলোকে যে এটা হেৰিয়া পদক এটা পালে, সেইটো দেশৰ মান জানো উন্নীত কৰা নাই, সেয়াও দেশৰ প্ৰেম।
0: আৰু তৰুণ কলিতাদেৱ চাওকচোন, এতিয়া এইবাৰ লাভলীনাই পুৰস্কাৰ লাভ কৰিছে। আমি যদি বেডমিণ্টনৰ ফালে চাবলৈ যাওঁ, অস্মিতা অসমৰ পৰা, ভাৰতবৰ্ষৰ বিভিন্ন বিভিন্নজন আছে, কিন্তু অসমৰ কথা আমি ক'বলৈ,
1: কোৰিয়া 300 ছুপাৰ ছিৰিজত
0: হয়
1: অস্মিতা প্ৰথম
0: প্ৰথম ছেটটোত হাৰিছে তেখেতে, প্ৰথম গেমটোত হাৰিছে তেওঁ 14-11, 14-21, কিন্তু তাৰ পিছৰ দুয়োটা ছেট তেওঁ জিকিছে,
1: 21-14 জিকিছে।
0: আৰু বহুতে ভাবিছিল যে অস্মিতা সাধাৰণ প্ৰথম ছেটত পৰাজিত হোৱাৰ পিছত হয়তো তেওঁৰ সেই ছন্দ নাথাকিব, কিন্তু উভতি আহিল আৰু জয়ী হ'ল। আৰু এটা কথা ভাল লাগে, যেতিয়া ভাৰতবৰ্ষৰ যিকোনো প্ৰান্তৰে হওক, অসমৰ বা বিভিন্ন ৰাজ্যৰ পুৰস্কাৰ পায়, যেতিয়া ৰাষ্ট্ৰীয় সংগীতো বাজি উঠে, যেতিয়া ৰাষ্ট্ৰীয় পতাকাখন লৈ লয়, সেই যে অনুভৱ।
1: কালি হেৰিৰ পৰা আমি যেতিয়া দামোদৰ দেৱ ক্ষেত্ৰৰ পৰা আহিলোঁ, আহি মোক আকাশবাণীয়ে যেতিয়া নিমন্ত্ৰণ জনালে,
0: হয়
1: কাৰ্যবাহী আমাৰ ইন্দ্ৰজিৎ দাস হ'ল মাধ্যম, মই ঘৰ আহি পাই মোৰ দাদা এজনৰ ফোন আহিল, বোলে কি কৰি আছা, বোলে অমনলৈ গৈছিলোঁ, কি বজালা, বোলো অমুক অমুক বজালোঁ, বোলে কাইলৈও আমাৰ আছে আকাশবাণী ৰেডিঅ'ত, আকাশবাণী নহয়, বোলে হয় নেকি, কাইলৈ কি বজাবা, বোলো বজাওঁতে এতিয়া চৰতে বজাওঁ, মই বেলেগ ইনষ্ট্ৰুমেণ্ট আজিকালি নবজাওঁ, বোলো না সেইটো সোধা নাই, চৰতত কি বজাবা, বোলে হ'ব পাৰে আজি বন্ধু কিষণ দেহ সমাগত বিৰাত নৰ নাৰায়ণ ৰূপ, তেতিয়া ৰবা ৰবা সেইটো সেইটোও সুন্দৰ, বিশ্ববিজয়ী নাৱা যোৱান সেইটো গা বজাবহে, কেনেকুৱা সেইটো তেজোদ্দীপ্ত, মানে আগবাঢ়ি যোৱাৰ সেই যিটো কদম কদম, তাতে ৰিদিমিক হেৰি এটা সাংঘাতিককৈ আছে, সেইটোও পাৰিলে বজাবা, তুমিতো আজিকালি গান নোগোৱা, পাৰা যদি এফাক কিমান গাই দিবা, মই বোলো নিৰ্মালী আছে, গতিকে নিৰ্মালীক মই ক'ম যদি বিশ্ববিজয়ী নজন গানটো তুমি জানা, মনত আছেনে, অকণমানহে আমি গাই শুনাম, সম্পূৰ্ণ আজি আমাৰ গাবলৈ আমি অলপ অলপ গাই শুনাম।

0: দুটা হয়, এটা হৈছে শব্দেৰে গাম, এটা মই মনৰ শব্দেৰে নিজৰ কাৰণে গাম। সেই গানটোৱে কিন্তু মানুহবোৰ আনন্দিত কৰি ৰাখে। শব্দেৰে গালে মোৰ সেইটো কণ্ঠটো ভাল নহয়, নহ'বই পাৰে, ভাল কণ্ঠ এটা দুইবাৰ পায় মানুহে। যিহেতু মোৰ মাতটো ভাল নহয়, মই জৰি কিয় গাম? অথচ মই গানটো ভাল পাওঁ, মই চকুমুঠি গান গাম, সেইটো মনে মনে নিজে শুনাকে। আৰু এনেকুৱা গান ভুল হ'লেও কথা নাই, সুৰ ভুল হ'লেও কথা নাই। আৰে ভাই, মই সাংগীতিক দিশৰ পৰা গোৱা নাই, মই মোৰ দেশপ্ৰেমৰ কথা ইয়াত জড়িত হৈ আছে। বিশ্ববিজয় নজোৱান, নজোৱান যে
1: হয়,
0: নজোৱানৰ হাততেই আচলতে গোটেইখিনি, গোটেই দেশখনৰ বৰ্তমান আৰু ভৱিষ্যৎ
1: হয়।
0: সেইকাৰণে বিশ্ববিজয় নজোৱান, নজোৱানেহে বিশ্ববিজয় কৰে। আৰু তেনেকুৱা ধৰণৰ সেই নজোৱান নতুন যুৱক, তেওঁলোকে দেশক উদ্ধাৰ কৰিবলৈ আহা মানে বিশ্বজয় কৰা। মই মোৰ দেশখনক পৰাধীনতাৰ শিকলি বৰ মুকলি কৰিম, মোৰ যিয়ে নহওক, পিছলৈ মই পিঠিত আঘাত লৈ মই ঘূৰি যোৱাত নাই,
1: লাগিলে বুকুত ল'ম,
0: আঘাত হ'লে মই বুকুত ল'ম, এই যিটো মানসিকতা সেই নজোৱানৰ হাতত আছিল, আজিও আছে। আজি যেনিবা হেৰি সলনি হৈছে, আজি যেনেকৈ আমাৰ এই ডিজিটেল প্লেটফৰ্ম, চবতে ডিজিটেল প্লেটফৰ্ম হ'বই লাগিব, নহ'লে আমি ৰৈ যামতো, আমি বিশ্বজয় কৰিব নোৱাৰিম। গতিকে সংগীতৰ জৰিয়তে কবিয়ে কবিতাৰ জৰিয়তে হেৰি কৰিছে, শিল্পীয়ে সংগীত শিল্পীয়ে সুৰৰ মাধ্যমেৰে, বাদ্যযন্ত্ৰীয়ে বাদ্যযন্ত্ৰৰ সহায়েৰে তাতে অকণমান মিনা কৰাৰ চেষ্টা কৰিছে। গানবিলাক তেনেকৈয়ে ভাল হয়। মই যে বজাব খুজিলোঁ, লগে লগে নিৰ্মালী ধৰি দিলে, ক'বই নোৱাৰিলে তাই, হয়তো গোটেই গানটো মুখস্থ নাই, নাথাকিব পাৰে। মই এই অশ্লীলতে আশাৰ কিন্তু কথা ক'ম, ৰাইজ, আমি আমাৰ এইবিলাক গান, যিবিলাক গানে আমাৰ পৰিচায়ক, আমাৰ ভাষাটো তাতে জড়িত হৈ আছে, আমি সদায় এনেকুৱা অতিকমেই এটা দুটা গান সন্ধিয়াৰ পৰত, ৰাতিপুৱা নালাগে, সন্ধিয়াৰ পৰত নিজে গাব নোৱাৰিলেও শুনিব লাগে। আজিকালি শুনিবলৈ ইমান সহজ মাধ্যম, মোবাইলটো আছে, তাতে শুনিলেও হয়। শুনি পেলাই মই গাম মোৰ দেশৰ কাৰণে, মোৰ দেশ, হিৰুদাৰ সেই বিখ্যাত কবিতা, নালাগে গোটেই কবিতাটো, মোৰ দেশ বুলি কোৱাৰ লগে লগে সেই আহি গ'ল নহয়, মোৰ প্ৰাণৰ প্ৰাণৰ মোৰ গানৰ। মই ভাবোঁ আমি এনেকুৱা ধৰণৰ গান, জ্যোতিপ্ৰসাদৰ গান, বিষ্ণু ৰভাৰ গান, অম্বিকাগিৰি ৰায় চৌধুৰী, কমলাকান্ত ভট্টাচাৰ্য, কমলানন্দ ভট্টাচাৰ্য, তেওঁলোকৰ গান অতিক্ৰমে এটাকে আমি যদি শুনো, আমাৰ গানৰ প্ৰতি শ্ৰদ্ধা জনোৱা হয়, আমি আমাৰ গানটোক জীয়াই ৰাখিব পাৰিম। এইটো মোৰ কিন্তু কাটোৱাৰ অনুৰোধ সকলোলৈকে।
1: এতিয়া আপুনি কি শুনাব? ইতিমধ্যে সীমান্ত বৰ্মাই আমাৰ অনুৰোধ কৰিছে আপোনাক দেশ ধুন বজাবৰ কাৰণে।
0: দেশ ধুনটো বজালো আমি, হেৰিয়ে বজালে,
1: দেশ ধুনটো আমাৰ জ্ঞানানে বজাইছে।
0: আকাশবাণী 2025ৰ 31 ডিচেম্বৰত আমি এটা অনুষ্ঠান কৰিছিলোঁ, অনুষ্ঠানত অংশগ্ৰহণ কৰিছিলোঁ। সীমান্ত বৰ্মা আছিল সেই অনুষ্ঠানটোৰ, দীপক শৰ্মা, মনোজ বৰুৱা আৰু মোক মাতিছিলে। প্ৰায় এঘণ্টীয়া কাৰ্যকাল আছিল। আকাশবাণীৰ সেইবাৰৰ উদ্দেশ্য আছিল যে আমি প্ৰতিবছৰে গানেৰে কৰোঁ, এইবাৰ আমি বাদ্যযন্ত্ৰৰে কৰিম, সেইবুলি আমি কৰিলোঁ। তাতে শেষত আমি দেশ ধুন বজাইছিলোঁ। সীমান্তৰ সেইটো মনত আছে, স্মৃতি শক্তি ভাল, এনেকৈ কওঁতে শ্ৰীমন্তে ক'লে, নহয় দাদা আপুনি বজাইছিলে বৰ ধুনীয়া, মোলো ধুনীয়া বুলি নহয় বুলি ভাবিহে কৈছিলে। তেনেকৈ সীমান্তৰ অনুৰোধটো ৰক্ষা কৰি দুটা নোট বজাই দিছোঁ মই।

0: সঁচাকৈ সেই সময়খিনি ভাল লাগি গৈছে,
1: সীমান্তৰ কাৰণে ওলাইছো,
0: অ সীমান্তৰ কাৰণে, আমাৰ সকলোৰে কাৰণে সীমান্ত অনুৰোধ কৰিছে। ৰিণিমা শৰ্মাই কথাবোৰ শুনি খুব ভাল পাইছে। বকুলি বৈশ্য বাইদেউ, আপুনি অনুষ্ঠান শুনি আছে, খুব ভাল পাইছে। তমিজা খাতুনে কৈছে সুন্দৰ অনুষ্ঠান। ৰুমি ভট্টাচাৰ্যই কৈছে এই বহুমূলীয়া অনুষ্ঠানটিত উপস্থিত সকলোলৈ সশ্ৰদ্ধ প্ৰণাম, যিহেতু আমাৰ দেশৰ সেইসকল ৰক্ষকৰ বাবে বা সেইসকল স্বাধীনতা সংগ্ৰামীৰ বাবেই আজি নিশ্চিন্ত মনে শুব পাৰিছে, খাব পাৰিছে তেওঁলোক আমাৰ অতি নমস্য এই স্বাধীনতা সংগ্ৰামীসকল, যিসকলৰ বাবে আজি আমি শুব পাৰিছো, খাব পাৰিছো।
1: একদম মোৰ গোটেই গা নম শিয়ৰি উঠিছে। আমি যে আজি জীয়াই আছো, মই যে শ্বাস উশাহ নিশাহ যে লৈ আছো, কাৰ বলিদানত? আমি তেওঁলোকৰ প্ৰতি শ্ৰদ্ধা নজনাওঁ কিয়?
0: হয়,
1: অকণমান মূৰটো নোদোৱাওঁ কিয়? তেওঁলোকৰ এই মহানতম ত্যাগ, জীৱনটোৱে গুচি গ'ল আৰু কি থাকিল? কাৰ কাৰণে? মোৰ দেশ মাতৃৰ কাৰণে, দেশ মাতৃৰ সন্তানবিলাকৰ কাৰণে। আমি যিখিনি পাৰোঁ আমি সৰ্বোচ্চ সৰ্বোত্তম আমি ত্যাগ কৰিলোঁ।
0: ৰুমি বাইদেউ লিখিছে, ৰুমি ভট্টাচাৰ্যে, তেওঁ কৈছে যে বানপানীত হাহাকাৰ কৰি পাৰ হৈ অহা সেইসকলৰ অবৰ্ণনীয় সময়কো চেৰ পেলাই দেশৰ কথা ভাবিছে আজি প্ৰত্যেকেই। এয়াই আচলতে দেশপ্ৰেম। আজি স্বাধীনতা দিৱসৰ প্ৰাক্ষণত দেশৰ বহুকেইটা ভাল খবৰে মন আনন্দিত কৰি তোলা এটা দেশখনৰ অগ্ৰগতিৰ বাবে ভাল খবৰ। নিৰ্মালী দেশপ্ৰেমমূলক গীতেই অতি সুন্দৰ কৰিছে অনুষ্ঠানটো, খুব ভাল পাইছে তেওঁ, ৰুমি ভট্টাচাৰ্যই। আৰু এটি কথোপকথনৰ নিচিনাকৈ জেংৰাই মাজুলীৰ পৰা লিখিছে কিৰণ চন্দ্ৰ নাথে, অংগীকাৰ। চৰিত্ৰকেইটা হৈছে পন্নু, পল আৰু সময়। পন্নুৱে সুধিছে স্বাধীনতা মানে কি, পলে কৈছে নিজৰ অধীন। আগতে হেনো ইংলেণ্ডৰ মানুহবিলাকে আমাক শাসন কৰিছিল, তাৰপিছত হেনো ভগৎ সিং, কুশল কোঁৱৰ, কনকলতা, মহাত্মা গান্ধী, নেতাজী, এই মহান লোকসকলে বহু বছৰ প্ৰতিবাদ কৰি আমাৰ দেশখন স্বাধীন কৰিলে। সময়ে কৈছে অতিকেই, মোকো মায়ে কৈছে কাইলৈ 80 সংখ্যক স্বাধীনতা দিৱস, মোৰো এনে এটা মহান লোকসকলৰ দৰে কাম এটা কৰিবলৈ মন যায়। এটা কথা কওঁনে, আমি যেতিয়া ডাঙৰ হ'ম তেতিয়া কিন্তু আমি দেশৰ কাৰণে কিবা এটা কৰিম। পলে কৈছে ঠিকেই, দেউতাই কৈছে ডাঙৰ হৈ মই বোলে অসমৰ বানপানীৰ সমস্যা সমাধানৰ বাবে কিবা এটা কৰিব লাগিব। পন্নুৱে কৈছে মই কিন্তু পাহাৰ গছ লতা বৰ ভাল পাওঁ, তাৰ কাৰণে কিবা এটা নিশ্চয় কৰিম। সময়ে কৈছে ঠিক আছে, পাহৰিলে বাৰু মই মনত পেলাই দিম। ইমান ধুনীয়াকৈ জেংৰাই মাজুলীৰ পৰা কিৰণ চন্দ্ৰ নাথে লিখিছে। আৰু আপোনালোকে কৈছে যে ইয়াত এটি চৰিত্ৰ যেনেকৈ কৈছে যে গছ লতা ভাল পাওঁ, আচলতে পৃথিৱীখন কেৱল মানুহৰে নহয়, জীৱ জন্তু, চৰাই চিৰিকটি, গছ গছনি, সকলো এটা ভাৰসাম্য ৰক্ষা কৰি চলিব লাগিব। আপোনালোকক কথা এটা কওঁ, নালন্দা বিহাৰৰ সেইগৰাকী যুৱক সোনু, সোনুৱে কি কৰিলে, গোটেই ভাৰতবৰ্ষ ভ্ৰমণ কৰিবলৈ চাইকেল এখনেৰে ওলাই আহিল। তাৰপাছত বাটতে এমহীয়া এটা কুকুৰৰ পোৱালি পালে, দুৰ্ঘটনাগ্ৰস্ত, চিকিৎসা কৰালে, এতিয়া কুকুৰটোৱে সোনুক এৰি নিদিয়ে। সোনুৱে সেই কুকুৰটোক লৈ গোটেই ভাৰতবৰ্ষ ভ্ৰমণ কৰি ফুৰিছে, পৰিৱেশৰ প্ৰতি, জীৱ জন্তু, চৰাই চিৰিকটি সকলোৰে প্ৰতি ৰাইজক সজাগ কৰিবলৈ। আৰু কালি তেওঁলোক গৈছে মেঘালয়লৈ, মেঘালয়ৰ পৰা তেওঁলোক যাব মিজোৰাম, ত্ৰিপুৰা, তেওঁলোকে ভ্ৰমণ কৰি অৰুণাচল শেষত ভ্ৰমণ কৰি আকৌ গুৱাহাটীলৈ উভতি আহিব। তেওঁলোকৰ সৈতে আমি কথা পাতিছো, অহা দেওবাৰে দিনৰ 10 বজাত সোনু আৰু চাৰ্লিৰ কিছু কথা আপোনালোকক আমি শুনাম মহাবাহু শাখাত, পোনপটীয়াকৈ ফেচবুক পেজতো শুনিবলৈ পাব। আমি নিৰ্মালীৰ ওচৰলৈ আহোঁ। এ মেৰে বতন কে লোগো, অলপ আগতে উদ্ধৃতি দিছিল তাৰ মাজৰ পৰা শুনো।
2: আচলতে ইমান ধুনীয়াকে তেখেতে বজাইছে, একদম মন প্ৰাণ
0: একেবাৰে, কেনেকুৱা এটা সময়ত সোমাই আছো নহয় জানো,
2: সঁচাকৈয়ে
0: যাদু আছে আপোনাৰ দেহত, একেবাৰে মন প্ৰাণ ভৰি দিছে আপুনি, ইমান ভাল লাগিছে।
1: কি হ'ল?

0: সঁচাকৈ কেনেকুৱা এটা মানে সুৰৰ মাজত মানে সোমাই আছো যি আমাৰ মন প্ৰাণ জোকাৰি যাব পাৰে।
1: নৈসৰ্গিক শব্দটো ব্যৱহাৰ কৰিব পাৰি,
0: হয়
2: লগতে ইয়াত জড়িত প্ৰতিটো শব্দ
1: একদম।
0: ৰশ্মিৰেখা বৰুৱাই স্বাধীনতা দিৱসৰ শুভেচ্ছা জনাইছে, বৰ্ণালী তালুকদাৰৰ অনুষ্ঠান খুব ভাল পাইছে, ৰিণিমা শৰ্মাই বাঁহীৰ মাত সঁচাকৈ মধুৰ বুলি কৈছে, তেওঁ কৈছে যে ককাকৰ দিনৰ সেই ডাঙৰ ৰেডিঅ'টোলৈ মনত পৰিছে। মধুচন্দা শইকীয়া বৈশ্যই কৈছে সুন্দৰ বাঁহী বাদন জ্ঞানেন, নিৰ্মালী দাসৰ সুন্দৰ কণ্ঠই সুবাসিত কৰি তুলিছে স্বাধীনতাৰ প্ৰাকক্ষণ। তৰুণ কলিতাদেৱৰ সুন্দৰ স্বৰোদ বাদনৰ উপৰিও তেখেতৰ সাৰগৰ্ভ বক্তব্য অনুষ্ঠানটি অৰ্থপূৰ্ণ তথা ৰসাল কৰি তুলিছে। সোণাৰীৰ পৰা পানীৰ মাজত কবকাই থকা এগৰাকী শ্ৰোতা আমাৰ এতিয়া লাহে লাহে অলপ তাৰ পৰা মুক্ত হ'বলৈ ধৰিছে। বাইদেৱে খুব আগ্ৰহেৰে আপোনালোকৰ বাৰ্তাটি প্ৰেৰণ কৰিছে আৰু কেইটামান বাৰ্তা পঢ়ো। তৰুণ কলিতা ছাৰে আজি গানৰ লগত বাঁহীৰ লগত কথাৰ লগত গোটেই সময়খিনি আঙুলিৰ পৰশেৰে বেছ সুৰীয়া কৰি তুলিছে, সময়খিনি এক অনন্য সময় বুলি কৈছে, পাপৰি দাসে উল্লেখ কৰিছে। কল্পনা আমিন শৰ্মা আজিৰ অনুষ্ঠানটো কন্দুৱাইছে, ধন্য অসম সন্তান শিল্পীসকল। ৰিণু ভট্টাচাৰ্য, দেশৰ বাবে প্ৰাণ আহুতি দিয়া মহান ব্যক্তিসকলক শ্ৰদ্ধাৰে স্মৰণ কৰিছো, ভাৰতবাসী বুলি গৌৰৱ অনুভৱ কৰিছো। আজিৰ অতিথি দুগৰাকী কথা বাৰ্তা গানে মন প্ৰাণ আপ্লুত কৰিছে, ৰিণু ভট্টাচাৰ্য যোৰহাট জুৰুদৰ পৰা গুৱাহাটী। প্ৰণতি চান্দিল্য, অনুষ্ঠান চাই আছো, শ্ৰদ্ধাৰ তৰুণ চন্দ্ৰ কলিতাদেৱ আৰু নিৰ্মালী দাসক ষ্টুডিঅ'ত দেখি বহুত সুখী হৈছো, সকলোকে আগন্তুক স্বাধীনতা দিৱসৰ শুভেচ্ছা জনাইছো, ভাৰত মাতা কি জয়, সকলো কুশলে থাকক। বেদান্ত বিকাশ বৰা, কৰ্তব্যৰ মাজতো তেখেত এগৰাকী অসামৰিক সেৱাৰ বিষয়া বেদান্ত বিকাশ বৰা, খুব এগৰাকী চোকা অতি মেধাৱী ছাত্ৰ আছিল। কৰ্তব্যৰ মাজতে AIR এপ যোগে অনুষ্ঠান শুনি আছো, সকললৈ স্বাধীনতা দিৱসৰ শুভেচ্ছা জনাইছো, ইন্দ্ৰজিৎ দাৰ পৰা এফাকি কবিতাৰ অনুৰোধ। সীমান্ত বৰ্মাই ধন্যবাদ জনাইছে তৰুণ দা, প্ৰাউড অফ আৱাৰ গ্ৰেট নেশ্যন, প্ৰাউড অফ তৰুণ কলিতা দা এনেকৈ লিখিছে তেওঁ সীমান্ত বৰ্মাই। চেন্নাইৰ পৰা মিনেন ৰাভাই অনুষ্ঠান উপভোগ কৰি আছে, ৰিণিমা শৰ্মা কথাবোৰ শুনি বৰ ভাল লাগিছে, ককাৰ ডাঙৰ ৰেডিঅ'টোলৈ মনত পৰিছে, বকুলি বৈশ্য অনুষ্ঠানে খুব ভাল পাইছে, তমিজা কাটুনে ভাল পাইছে। আমি সামৰিব লাগিব, তৰুণাৰ কথাৰে সামৰো, এটা ফাঁকি মই কবিতা মাতি দিছো, যিটো কবিতাৰ পৰাই আমি আজি শিৰোনামটো লৈছো, তাৰ তৰুণ দাই গীত গুণগুণাই স্বৰোদয়ে সামৰিব অনুষ্ঠানটি। মোৰ দেশ মোৰ প্ৰাণৰো প্ৰাণৰ, মোৰ গানৰো গানৰ, মোৰ দেশ মোৰ প্ৰতিটো কামেই, মোৰ প্ৰতিটো চিন্তাই, এই দেশৰ বুকুত ৰচে হয় সোণোৱালী ভৱিষ্যতৰ সপোন, মোৰ জীৱনৰ আহে আহে, মোৰ যৌৱনৰ কুঁহে কুঁহে, সেই সপোনৰ কলৰোণ। মই কবিতাটিৰ শেষৰ ফালে অলপ পঢ়ি দিছো, এই দেশৰ বাবে মই জীয়াই আছো, এই দেশৰ বাবে মই জীয়াই থাকিবলৈ মৰণ পণ কৰিছো, ৰণুৱা বনুৱা হালোৱা এই সকলোৰে মাজত মই আছো, মোৰ দেশৰ বাবে, অনৈক্যৰ মাজত ঐক্য হৈ, বিৰোধৰ মাজত সংহতিৰ সম্ভাৱনা হৈ মই আছো, জীৱনে মৰণে শয়নে সপোনে এই দেশৰ আহ্বান মই শুনিছো, শত্ৰু মিত্ৰ সকলোকে মই চিনিছো, সিহঁতৰ অন্তৰ মই বিশ্বাসেৰে জিনিছো, শান্তিৰ চৰাই জুৰিক আজলি ভৰাই মই দিছো, ভঁৰালৰ এমুঠি ধান পৰাণৰ একোটি গান, আৰুতো মোৰ একো নাই, মোৰ দেশ মোৰ কল্লোলিত সপোনৰ উত্তাল তৰংগই মোক লৈ যায় গভীৰৰ পৰা গভীৰতৰলৈ, আদৰ্শৰ কঠিন পৰ্বতমূললৈ। তৰুণদালৈ আহিছো, তৰুণদাই অনুষ্ঠানটি সামৰিব, ধন্যবাদ জনাইছো জ্ঞানেন কাশ্যপ, ধন্যবাদ ৰুচেন গগৈ, ধন্যবাদ নিৰ্মালী দাস, ধন্যবাদ চৰণদীপ ঠাকুৰীয়া, অনামিকা বৰদলৈ বৰুৱা, ট্ৰান্সমিটাৰ নিয়ন্ত্ৰণ কক্ষ FM ট্ৰান্সমিটাৰ সকলোতে দায়িত্বত থকা সকলোকে ধন্যবাদ জনাইছো, ডিউটি ৰুমত থকা সকলক ধন্যবাদ জনাইছো, তৰুণদালৈ

0: আহিছোঁ তৰুণদাই গীতেৰে সৰোদত ধুন বজাই তেখেতেই সামৰিব আজিৰ অনুষ্ঠানটি। শ্ৰোতাসকল, হৰ ঘৰ তিৰংগা অভিযানত আমি সকলোৱে অংশগ্ৰহণ হওক। কাইলৈ স্বাধীনতা দিৱস, স্বাধীনতা দিৱস বুলিয়েই নহয়, দেশৰ প্ৰতিটো দিনেই আমি দেশৰ প্ৰতি যাতে প্ৰত্যেকে দায়বদ্ধ হৈ থাকোঁ, আমি সংকল্প লওঁ, আমি সকলোৱে একেলগে আগবাঢ়িম, ইতিবাচক দৃষ্টিৰে আগবাঢ়িম, আমি কোনো ধৰণৰ নেতিবাচক কথাক প্ৰশ্ৰয় নিদিওঁ, জীৱনটো সুন্দৰ হ'ব, আমি সকলোৱে একেলগে আগবাঢ়িম। তৰুণদাৰ ওচৰলৈ আহিছোঁ।
1: আজিৰ পৰা যি বিৰাট সমাগম আত্মিকভাৱে কায়িকভাৱে দেশবন্দনাৰে উদ্বুদ্ধ হৈ আমিনো এই কি হিচাপে বৰ্ণনা কৰিম? আমাৰ কবি অম্বিকাগিৰি ৰায়চৌধুৰীয়ে বৰ সুন্দৰ কবিতা এটা লিখিছিল, সেইটো গানলৈ পৰিৱৰ্তিত হৈছে, আমি সেইটো বজাবলৈ চেষ্টা কৰিম। এইখিনি কথা আমি যাতে আমাৰ মাজত সোমোৱাই ল'ব পাৰোঁ, আমাৰ মন মগজুত, আমাৰ চিন্তাত, সেই গানটোৰে তুমি ধৰি দিবা লগত হ'ব।

0: দেখবাকিলে প্রণাম,
1: ধন্যবাদ। উভতি গৈছো আমাৰ মূল ষ্টুডিঅলৈ, যদু উপস্থিত আছে, অনামিকা বৰদলৈ বৰুৱা, ধন্যবাদ।
2: প্ৰভাতী তৰংগ অনুষ্ঠানটি শুনিলে, আগবঢ়ালে ইন্দ্ৰজিৎ দাসে।

0: গুৱাহাটী তৰংগ।
1: এই আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ দ্বাৰা প্ৰযোজিত অনুষ্ঠান উমংগ।

0: लेकिन 110 दिन चले इस सत्याग्रह में किसी दिन स्वयं सेवकों की कमी नहीं हुई। आखिर अंग्रेज सरकार को शांतिपूर्ण जलूसों और सभाओं पर से पाबंदी हटानी पड़ी।
1: उमंग राष्ट्रीय शैक्षिक गवेषणा आरु प्रशिक्षण परिषदर द्वारा प्रयोजित अनुष्ठानटी শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতে আঞ্চলিক বাতৰি শুনিবলৈ পাব।
2: এয়া আকাশবাণী গুৱাহাটী দিনৰ 11 বজাৰ আঞ্চলিক বাতৰিৰ সৈতে মই অৰূপ কুমাৰ শৰ্মা। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে 180 সংখ্যক স্বাধীনতা দিৱসৰ প্ৰাসংগ দিয়া আজি ৰাষ্ট্ৰক উদ্দেশ্যি ভাষণ দিব। আকাশবাণী সন্ধিয়া 7 বজাৰ পৰা ৰাষ্ট্ৰপতিৰ ভাষণৰ পোনপটীয়াকৈ প্ৰচাৰ কৰিব। দূৰদৰ্শন সকলো চেনেলযোগে এই ভাষণ সম্প্ৰচাৰ কৰা হ'ব। হিন্দী আৰু ইংৰাজী ভাষণৰ ঠিক পাছতে দূৰদৰ্শনৰ আঞ্চলিক কেন্দ্ৰসমূহে নিজ নিজ আঞ্চলিক ভাষাত ৰাষ্ট্ৰপতিৰ ভাষণ সম্প্ৰচাৰ কৰিব। আকাশবাণীয়ে নিশা 9:30 বজাত ৰাষ্ট্ৰপতিৰ ভাষণৰ অসমীয়া ভাষান্তৰ প্ৰচাৰ কৰিব। সমগ্ৰ দেশে কাইলৈ 80 সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰিব। ৰাজ্যৰ ভিন্ন প্ৰান্ততো স্বাধীনতা দিৱসৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈছে। মহানগৰী খানাপাৰাত কেন্দ্ৰীয়ভাৱে স্বাধীনতা দিৱস উদযাপন কৰা হ'ব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই খানাপাৰাত স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰাৰ লগতে আৰক্ষীৰ অভিবাদন গ্ৰহণ কৰিব। খানাপাৰাত হ'বলগীয়া এই অনুষ্ঠানত পেৰেডৰ লগতে কেইবাটাও সাংস্কৃতিক কাৰ্যসূচীও অনুষ্ঠিত হ'ব। স্বাধীনতা দিৱসৰ প্ৰস্তুতি সন্দৰ্ভত গুৱাহাটীৰ সংবাদদাতা হেমন্ত বৰাই এইদৰে কয়।
3: কাইলৈ 80 সংখ্যক স্বাধীনতা দিৱস। দেশৰ লগতে অসমতো 80 সংখ্যক স্বাধীনতা দিৱস উদযাপনৰ বাবে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰি তোলা হৈছে। প্ৰতি বছৰৰ দৰে এইবাৰো অসম চৰকাৰৰ উদ্যোগত খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত কেন্দ্ৰীয়ভাৱে 80 সংখ্যক স্বাধীনতা দিৱস পালন কৰা হ'ব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কাইলৈ পুৱা 9 বজাত স্বাধীনতা দিৱসৰ ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিব। একেদৰে খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত অসম আৰক্ষী, বীৰাংগনা, CRPF, SSB, NCCকে ধৰি 25টা দলে পেৰেডত অংশ ল'ব। ইপিনে স্বাধীনতা দিৱস উপলক্ষে মহানগৰ আৰক্ষীয়ে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তুলিছে। খানাপাৰা, জালুকবাৰী, চন্দ্ৰপুৰকে ধৰি মহানগৰীৰ প্ৰতিটো প্ৰৱেশ পথৰ লগতে মহানগৰীৰ বিভিন্ন স্থানত দুচকীয়া, চাৰিচকীয়া বাহনসমূহ আৰক্ষীয়ে তন্ন তন্নকৈ তালাচী চলোৱা পৰিলক্ষিত হৈছে।
2: গুৱাহাটী উচ্চ ন্যায়ালয়তো 80 সংখ্যক স্বাধীনতা দিৱস উদযাপনৰ প্ৰস্তুতি সম্পূৰ্ণ হৈছে। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আশুতোষ কুমাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পুৰণি চৌহদত কাইলৈ পুৱা 8 বজাত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিব। ৰাজ্যৰ প্ৰতিখন জিলা তথা সদৰতো স্বাধীনতা দিৱসৰ উদযাপনৰ প্ৰস্তুতি চলিছে। গোৱালপাৰা জিলা প্ৰশাসনে গোৱালপাৰা চহৰৰ JTS খেলপথাৰত কেন্দ্ৰীয়ভাৱে স্বাধীনতা দিৱস পালন কৰিব। অসম আৰক্ষী, গৃহৰক্ষী বাহিনী, ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনী, সৈনিক স্কুলৰ লগতে আন আন শিক্ষানুষ্ঠানৰ শিক্ষাৰ্থীয়ে পেৰেডত অংশ ল'ব। বৰপেটা আৰু বজালি জিলাত স্বাস্থ্য আৰু আন্তঃগাঁথনি উন্নয়নৰ ক্ষেত্ৰত নতুন সংযোজন ঘটাই আজি 3টাকৈ প্ৰকল্প মুকলি কৰা হ'ব। ইয়াৰ ভিতৰত বৰপেটা চিকিৎসা মহাবিদ্যালয় আৰু হাস্পাতালত 26 কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰি উলিওৱা মাতৃ আৰু শিশু চিকিৎসালয়, 12 কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা সৰভোগ মহকুমা অসামৰিক চিকিৎসালয় আৰু বজালিত 16 কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা শ্বহীদ মদন ৰাউতা মহকুমা অসামৰিক চিকিৎসালয় অন্যতম। প্ৰকল্পকেইটাৰ উদ্বোধনী অনুষ্ঠানত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী অশোক সিংহৰ মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। ৰাজ্যৰ বান পৰিস্থিতি সুস্থিৰ হৈছে যদিও বানৰ বিভীষিকা এতিয়াও সম্পূৰ্ণৰূপে আঁতৰা নাই। পানী শুকাইছে যদিও বোকা, পলস আৰু ধ্বংসাৱশেষে প্ৰভাৱিত এলেকাসমূহত কদৰ্যময় পৰিস্থিতিৰ সৃষ্টি কৰিছে। ৰাজ্যৰ 7খন জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও বানৰ কবলত আছে। সাম্প্ৰতিক বানত 370খন গাঁৱৰ 77,542 জন লোক প্ৰভাৱিত হোৱাৰ লগতে 9908.85 হেক্টৰ কৃষিভূমি ক্ষতিগ্ৰস্ত হৈছে। বানত মৃত্যু হোৱা লোকৰ সংখ্যা 103 হৈছেগৈ। ইপিনে বানৰ ফলত বন্ধ হৈ থকা নিউ তিনিচুকীয়া গুৱাহাটী মূল ৰেলপথেৰে 24 দিনৰ অন্তত পুনৰ ৰেলৰ চলাচল আৰম্ভ হৈছে। তিনিচুকীয়া মণ্ডলৰ ৰেল প্ৰবন্ধকে কালি এখন সংবাদমেলত এই কথা সদৰি কৰে। প্ৰবন্ধকগৰাকীয়ে জনসাধাৰণৰ সুৰক্ষাৰ স্বাৰ্থত পৰিস্থিতি স্বাভাৱিক নোহোৱালৈকে সতৰ্কতামূলক ব্যৱস্থা অব্যাহত থাকিব বুলি উল্লেখ কৰে।
4: জ্যাদাতৰ ট্ৰেইনে যে মেইন লাইন চে যাতি থি উনকো ফিৰ শিৱসাগৰ টাউন সিমলগুৰি চে ডাইভৰ্ট কৰকে নিকালা গয়া থা তাকি সিমলগুৰি চে লেকে ফৰকটিং তক যে যাত্ৰী থে উনকো যে ৰেল সুবিধা চে বঞ্চিত থে উনকো ৰেল সুবিধা প্ৰাপ্ত হ'ল। লং ডিষ্টেন্স ট্ৰেইনছ

0: अना आंखों में सपने और दिल में किसी का इंतजार।
1: मैं शायर तो

0: Un paragma la life.
1: Paragmala. Paragmala.
2: Paragmala Live. অনুষ্ঠানটি শুনিলে
3: আগবঢ়ালে তৃণয়নী মালাকারে।
4: আকাশবাণী গুৱাহাটীৰ মহাবাহু আমাৰ যুৱ

0: নমস্কাৰ প্ৰিয় শ্ৰোতা, আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটিলৈ মই তিৰিহাই আপোনাক আদৰণি জনাইছো। আজিৰ অনুষ্ঠানত আগবঢ়াইছো এখনি প্ৰামাণ্য আলেখ্য,
1: সংস্কৃতিৰ দীপশিখা দীপক সংঘ।

0: ব্ৰহ্মপুত্ৰৰ চিৰনগৰী গুৱাহাটী মহানগৰী, য'ত শতিকাৰ পিছত শতিকা ধৰি জন্ম হয় জ্ঞান, কলা আৰু সংস্কৃতিৰ নতুন সপোনৰ। গুৱাহাটীৰ বুকুত বিৰাজ কৰা এনে এটি নাম দীপক সংঘ, য'ত শব্দৰ মালিতাই কবিতাক জীৱন দিয়ে, সুৰেৰে বন্ধা সেই কবিতাই গীতৰ আকাৰ লয় আৰু মানৱ মনৰ বিবিধ চিন্তাই সমাজ সংস্কৃতিৰ নতুন যাত্ৰাৰ আৰম্ভণি কৰে। ই সাহিত্যিকৰ কলম, শিল্পীৰ তুলিকা, গায়কৰ কণ্ঠ আৰু চিন্তাবিদৰ মননশীল আলোচনাৰ একত্ৰিত মঞ্চ। ইয়াত বিভিন্ন ক্ষেত্ৰৰ গণ্যমান্য ব্যক্তিসকল একগোট হয়। কবিতা, সংগীত, আলোচনা আৰু সৃষ্টিৰ মাজেৰে তেওঁলোকে দিছে অসমীয়া সংস্কৃতিক নতুন পোহৰ। দীপক সংঘ নামটোতেই লুকাই আছে সৃষ্টিৰ দীপ, আৰু সেই দীপৰ পোহৰতেই গুৱাহাটীৰ কলা সাহিত্যৰ আকাশখন আজিও উজ্জ্বল। 1960 চনৰ 15 আগষ্টত গুৱাহাটীৰ সামাজিক সাংস্কৃতিক জগতত দীপক সংঘই আত্মপ্ৰকাশ কৰে। সংগীত, নাট্য চৰ্চা আৰু সাংস্কৃতিক কৰ্মৰ সৈতে জড়িত বহুকেইজন শিল্পী আৰু সংস্কৃতিপ্ৰেমী এই অনুষ্ঠানৰ সৈতে কোনোবা নহয় কোনোবা সময়ত সংযুক্ত হৈছিল।
1: এনে বহু স্বনামধন্য ব্যক্তিৰ মাজত আছিল অভিনেত্ৰী অমলা কটকী, শিল্পী ঋদীপ দত্ত, বীৰিঞ্চি কুমাৰ ভট্টাচাৰ্য, জ্যোৎস্না হাতীবৰুৱা, প্ৰদীপ শৰ্মা, মিণ্টু নন্দী, নিজৰা পাঠক, স্বপন চেটাৰ্জী, অকণ ডেকা আদিকে ধৰি বহুকেইজন সুন্দৰৰ সাধক।
2: দীপক সংঘৰ বিষয়ে আৰু কিছু কথা জনাৰ উদ্দেশ্যেৰে আমি কথা পাতিছিলোঁ দীপক সংঘৰ প্ৰাক্তন সভাপতি দিলীপ জ্যোতি শৰ্মাৰ সৈতে।
3: আমাৰ 1960 চনত আমাৰ দীপক সংঘ প্ৰতিষ্ঠা হৈছিল। এইটো দীপক সংঘ হ'ল এটা শিল্পীৰ ভঁৰাল আছিলে। ইয়াৰ পৰা বহুত নামী দামী শিল্পী আমাৰ পৰা সৃষ্টি হৈছিলে। তেওঁলোকৰ ভিতৰত ঋদীপ দত্ত আছিলে, তাৰপিছত আপোনাৰ বীৰিঞ্চি ভট্টাচাৰ্যী আছিল, মহানন্দ মজুমদাৰ বৰুৱা, অসীম হাজৰিকা, ভূপেন দাটো আছিলেই, ভূপেন দাটো আমাৰ পৃষ্ঠপোষক আছিলে, এডভাইজাৰ আছিলে, তাৰপিছত জয়ন্ত দা আছিলে, জয়ন্ত হাজৰিকা আমাৰ সংঘৰ বাকৰিতে বহি লৈ আমাৰ ইয়াতে সংগীতৰ চৰ্চা কৰিছে জয়ন্ত দাই আছে। ভূপেন দা ইমান সময় নাপাইছিলে, মাজে মধ্যে আহি পেলাই তেওঁ আছিলে। আৰু পিছতে আহিল চাৰুগোহাঁই, আহিলে 60ৰ শেষত 70ৰ ফাৰ্ষ্ট পাৰ্টত তেওঁ আহি ইয়াতে যেতিয়া বিবৰা কলেজত পঢ়িছিলে, তাৰ পৰা আহি আমাৰ শিল্পীবিলাকৰ লগত লগ হ'লে তেওঁ ভাল গীটাৰ বজাইছিলে, পাছত গান গাইছিলে। ইয়াৰ উপৰিও আমাৰ বহুত কবিতা সন্ধিয়া হৈছিলে। তাৰপিছত 87ত আমি পাতিছিলোঁ ভূপেন দাৰ সংগীত জীৱনৰ 50 বছৰ পূৰ্ণ হওঁতে আমি তেওঁক সম্বৰ্ধনা জনাইছিলোঁ। যদিও অল ইণ্ডিয়াৰ পৰা ভূপেন দাই চিলেক্ট কৰি দিয়ে তেওঁৰ মগৰ যিসকল আছিলে বাদ্যযন্ত্ৰ হওক, কণ্ঠশিল্পী হওক, এই সকলোবিলাকৰ লগ আনি পেলাই আমি ইয়াতে তেওঁ এখন ডাঙৰ ফাংচন হৈছিলে তেওঁক লৈ পেলাই, ভূপেন দাক লৈ ইয়াতে আপোনাৰ

0: প্ৰতিমা পাণ্ডে বৰুৱা বাইদেউ আহিছিলে, ভূপেন দা অহাৰ লগে লগে তেওঁলোক চববিলাক আহিছিলে। আৰু পিছত উচিত চেন আহিছিলে, উচিত চেন আছিলে, ৰামেশ্বৰ পাঠক আহিছিলে, ধনদা পাঠক আহিছিলে। জন্মলগ্নৰে পৰা আমাৰ ইয়াতে সংস্কৃতি জগতৰ উপৰিও আমাৰ ফুটবলৰ টীম এটা আছিলে। আমি চি ডিভিজনৰ পৰা আমি বি ডিভিজনলৈ খেলিছিলোঁ। তাৰপিছত কালক্ৰমত কি হৈ গ'ল, আমাৰ ফুটবলটো বাদ পৰিলে, তাৰপিছত সংস্কৃতিৰ লগত পূৰা আমাৰ জড়িত হৈ গ'ল।
1: সুধাকণ্ঠ ভূপেন হাজৰিকা আছিল দীপক সংঘৰ প্ৰতিষ্ঠাপক উপদেষ্টা। গীত মাতৰ চৰ্চা, নাটকৰ বিভিন্ন আলোচনা, সাংস্কৃতিক আড্ডাত প্ৰায়ে ভাগ লৈছিল জয়ন্ত হাজৰিকা, সমৰ হাজৰিকা, দীপেন বৰুৱা, ৰমেন চৌধুৰী, জ্যোতিপ্ৰসাদ দাস, অবনিৰঞ্জন পাঠক, বীৰেন্দ্ৰনাথ দত্ত আদি স্বনামধন্য ব্যক্তিত্বই। তেওঁলোকৰ উপস্থিতিয়ে জীপাল কৰি ৰাখিছিল দীপক সংঘৰ বাকৰি।
2: প্ৰথম অৱস্থাত শিলপুখুৰীৰ নৱগ্ৰহ শ্মশানৰ এটা চুকত সাধাৰণভাৱে সজা এটি ঘৰৰ পৰাই সামাজিক সাংস্কৃতিক কাম কাজসমূহ চলাই নিছিল দীপক সংঘৰ সদস্যসকলে। পিছলৈ অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী শ্ৰীযুত সৰ্বানন্দ সোণোৱালদেৱে শ্ৰী শ্ৰী নৱগ্ৰহ শ্মশান কালী মন্দিৰৰ উত্তৰ পশ্চিম দিশত দীপক সংঘৰ বাবে স্থায়ীভাৱে এডোখৰ মাটি আবণ্টন দিয়ে আৰু পিছলৈ দীপক সংঘৰ এটি স্থায়ী ভৱন এই ঠাইতেই নিৰ্মাণ কৰা হয়।
3: দীপক সংঘৰ বাকৰিত গঢ়ি উঠা সৃষ্টিশীল আড্ডাৰ বিষয়ে ডক্টৰ শচীন্দ্ৰ কাকতীয়া আমাক এইদৰে জনায়।
4: আমাৰ দীপক সংঘত ভীষণ আড্ডা আছে আছিলে। আড্ডাটো কি হয়, আড্ডা মানে গান, আড্ডা মানে নাটক, মানে এটা গ্ৰুপ আছিলে গানৰ, যেনে ৰিদীপ দাৰ লগত আৰু বিভিন্নজন আছিলে, মহানন্দ মজুমদাৰ বৰুৱাৰ পৰা আৰম্ভ কৰি কোনোবাই ঢুলুকি লৈ বহি যায়, কোনোবাই হাৰমনিয়ামটো লৈ বহি যায়, নতুন নতুন গানৰ সৃষ্টি হয়, আকৌ কোনোবা নতুন শিল্পী যদি কোনোবা আহে তেওঁলোকক শিকোৱা হয়, তেনেকৈ এটা গানৰ আড্ডা চলি থাকে, কোনো সময় নাই। কেতিয়াবা ৰাতিপুৱাও হয়, আবেলিও হয়, ৰাতিও হয়, কেতিয়াবা ৰাতি পুৱাই যায়গৈ, তেনেকুৱা ধৰণৰ হয়। আৰু তেনেকৈ আমাৰ বহুত গানৰ মানুহ বহুত সৃষ্টি কৰা হ'ল। গানৰ মানুহ বুলি কওঁতে গায়কেই নহয়, বজোৱা মানুহ সৃষ্টি হ'ল সংগত কৰা, তাৰপিছত লিখা মানুহৰ সৃষ্টি হ'ল, গান লিখা, গানৰ সুৰ দিয়া মানুহৰ সৃষ্টি হ'ল। এনেকৈ ধৰণে আমাৰ দীপসংঘৰ পৰা আচলতে বহুত কেইজন তেনেকুৱা গীতিকাৰ ওলালে, সুৰকাৰ ওলালে, আৰু এনেকৈ ধৰণে বহুত ধৰণৰ সৃষ্টি হ'ল। আৰু নতুনকৈ কিছুমান জনপ্ৰিয় শিল্পী আমাৰ লগ লাগিলে, যেনেকৈ চাৰু গোহাঁইৰ কথা কৈছে, দীপেন বৰুৱা আহিলে, দীপেন বৰুৱা এতিয়াও আহি আছে, তাৰপিছত কুল বৰুৱা আছিলে, কুল বৰুৱা মানে তেওঁৰ আমৃত্যু, তেওঁ ঢুকোৱাৰ আগলৈকে আমাৰ লগত সম্পূৰ্ণভাৱে আছিলে। তেনেকৈ আৰু বহুত, এতিয়া নামবিলাক চব মনত পৰা নাই, বহুত আছিলে। আৰু নাটকৰ ক্ষেত্ৰত আছিলে বিৰিঞ্চি ভট্টাচাৰ্যই লিখে নাটক, আৰু বীৰেণ দা আছিলে অলপতে ঢুকালে, জোনা বাইদেউ আছিলে, আমাৰ সংঘ মাতৃ বুলি আমি কওঁ, আমাৰ অমলা কটকী, অমলা কটকী আচলতে প্ৰতিষ্ঠাপক ৰিদীপ দত্তৰ লগত, অমলা কটকীৰ ছোৱালী হ'ল জোনা বাইদেউ, তেওঁলোকে আগতে নাটক কৰে, মহিলাবিলাকৰ নাটক কৰে, অমলা বাইদেউ, অমলা মাহীয়ে মানে লিখে আৰু ডাইৰেকশ্যন দিয়ে আৰু মহিলাসকলে নাটক কৰে। তেনেকৈ আমাৰ মহিলাসকলৰ মাজৰ পৰা বহুতকেইজনীৰ চিনেমাও কৰিছে, অমলা কটকীয়েও চিনেমা কৰিছে, আৰু ইফালে বীৰিঞ্চি ভট্টাচাৰ্যই নাটক লিখে আৰু ডাইৰেকশ্যন দিয়ে পোনাদা, পোনাদা মানে হ'ল হেৰি ইন্দ্ৰবনীয়া, আৰু য'তেই কম্পিটিশ্যন হয় জইন কৰে, সেইটো বিশ্বনাথ চাৰিআলিতে হওক, সেইটো গুৱাহাটীতে হওক, য'তেই হওক জইন কৰে আৰু আমাৰ সদায় ফাৰ্ষ্ট প্ৰাইজ আহে। হ্যাঁ, আমাৰ মানে নাটক বুলি ক'লে দীপক সংঘৰ এক নম্বৰ আছিল তেতিয়া। তেনেকৈ বহুত কিখন নাটকৰ সৃষ্টি হ'ল, বহুত নাটকৰ সৃষ্টি হ'ল, বহুত গানৰ সৃষ্টি হ'ল, এনেকৈ ধৰণে আড্ডাটো আমাৰ চলি গৈ আছে, এতিয়াও আমাৰ আড্ডা হয়, এতিয়া নতুন ঘৰত আহিও আমাৰ আড্ডা হৈছে। এতিয়া আমাৰ আড্ডাবিলাকত আমি আকৌ কি কি কৰিব পাৰোঁ আৰু কেনেকৈ আমাৰ সংস্কৃতি প্ৰসাৰ কৰিব পাৰোঁ, এনেকুৱা ধৰণৰ আড্ডাবিলাক হয়। আমি খুব আশাবাদী, আমি নতুন প্ৰজন্মক আচলতে, আমি মই অলপতে ক'লোঁ, আগতে যেতিয়া ৰিদীপ দাহঁতৰ আড্ডাটো চলিছিল তেতিয়া নতুন প্ৰজন্মৰ বিলাক যিবিলাক মাতি মাতি লৈ আহে বা ধৰি ধৰি লৈ আহে বা কিছুমান নিজে নিজে আহে, তাহাঁতক শিকোৱা যায়, যাৰ যেনেকুৱা ইণ্টাৰেষ্ট, কাৰোবাৰ ইনষ্ট্ৰুমেণ্টৰ ইণ্টাৰেষ্ট, কাৰোবাৰ গানত ইণ্টাৰেষ্ট, তেনেকৈ আমাৰ শিকোৱা যায়, নাটকত তেনেকৈ নতুন নতুন ল'ৰা ছোৱালীবিলাকক লোৱা যায়, এতিয়াও সেই প্ৰচেছটো চলি আছে। আমাৰ এতিয়া আমাৰ মাজত এতিয়া নতুন চামৰ ল'ৰা ছোৱালী আছে, এতিয়া আমাৰ নতুন চামৰ নামবিলাক মই ক'বলৈ হ'লে আমাৰ বিজু চৌধুৰী আছে, বিজু চৌধুৰীয়ে ছেক্সাফোন বজায়, তাৰপিছতে অসীমজ্যোতি বৰুৱা এজন প্ৰখ্যাত গায়ক, আকাশবাণীৰ শিল্পী, ধৃতি শ্ৰীদেৱী আছে, অংশুমান বৰা, তেওঁ নতুন প্ৰজন্মৰ, তেওঁ আমাৰ এখন হেৰি চলায়, মানে এখন চিত্ৰাংকনৰ এখন মানে দেওবাৰে দেওবাৰে এটা আৰ্ট স্কুল এখন চলে, সেইখন সি তেওঁৱে চলায়, অংশুমান বৰাই চলায়, আৰু অংশুমান বৰাই খুব ভাল গান গায়। আৰু আমাৰ জেপিদাৰ নামটো লোৱা হোৱা নাই, জেপিদা আমাৰ খুব মানে সেই 70ৰ দশকৰ পৰাই জেপিদাও আমাৰ লগত ইনভল্ভ দেই, এতিয়াও, এতিয়া তেওঁৰ স্বাস্থ্য অকণ অৱনতি হৈছে যদিও এতিয়াও যোগাযোগ আছে, আহে, আৰু আমাক যথেষ্ট আইডিয়াও দিয়ে কি করব লাগে কি করব নালাগে এইবিলাক সব কথা আমাক ভালকে কয়। গতিকে আমার

0: তেনেকুৱা সাংস্কৃতিক উপদেষ্টা হিচাপে আমাৰ আৰু আছে ৰমেন চৌধুৰী ডাঙৰী আছে, তাৰপিছতে অবধি ৰঞ্জন পাঠক আগৰ আকাশবাণীৰ সঞ্চালক আছিলে তেওঁ আছে, তাৰপিছতে দীপেন বৰুৱাটো আছেই, সমৰদা আছিলে, আৰু সমৰ হাজৰিকাও ডেইলি আহিছিলে আমাৰ ইয়াত, সদায় সন্ধিয়া আহিবই, দীপেন বৰুৱাজনে সদায় সন্ধিয়া আহে, আৰু দুইজন একে বন্ধু আছিলে, আমি লগত বহোঁ, তেওঁলোকৰ আড্ডা শুনি আমাৰ খুব ভাল লাগে, আৰু সমৰদা বিশেষকৈ খুব ৰসিক, গতিকে সমৰদাক আমি খুব মিছ কৰোঁ আজিকালি, গতিকে আড্ডাও চলি থাকে, আমাৰ কামবিলাকো তেনেকৈ চলি থাকে।
1: অসমৰ নাট্য জগততো দীপক সংঘৰ আছে এক সুকীয়া পৰিচয়। একাধাৰে নাট্যকাৰ, অভিনেতা তথা কবি বীৰিঞ্চি কুমাৰ ভট্টাচাৰ্য, কৌতুক অভিনেতা ইন্দ্ৰ বনিয়া, বাদল দাস, কৌতুক শিল্পী বীৰেণ নাথ, গোপাল চক্ৰৱৰ্তী, পদ্ম দাস, কনক দাস, অমলা কুটুকী আদিৰ সহযোগত দীপক সংঘৰ নাট্য বিভাগে অসমৰ বিভিন্ন ঠাইত নাট মঞ্চস্থ কৰি সুনাম অৰ্জন কৰিবলৈ সক্ষম হৈছিল। ৰিদীপ দত্ত, চাৰু গোহাঁই, অমলা কটকী, কুল বৰুৱা, জ্যোৎস্না হাতীবৰুৱা, ভৱানী গগৈ, নিজৰা পাঠক, সুবীৰ মুখাৰ্জী, মহানন্দ মজুমদাৰ বৰুৱা, ৰঞ্জিত কটকী আদি বহুতো সদস্যৰ সহযোগিতাত দীপক সংঘই নাটকৰ উপৰিও আইনাম, বিয়ানাম, দিহানাম, বিহুগীত, বিহু নৃত্য, সমবেত সংগীত আদিত আছিল অপ্ৰতিৰোধ্য।
2: নাটকৰ মঞ্চত জ্বলি উঠা পোহৰ, সংগীতৰ সুৰ, শিল্পীৰ কণ্ঠ আৰু দৰ্শকৰ জাউৰিয়ে জাউৰিয়ে হাত চাপৰি, এই সকলোবোৰৰ মাজেৰেই দীপক সংঘই গঢ়ি তুলিছিল নিজৰ এক সাংস্কৃতিক পৰিচয়। সেই পৰিচয় কেৱল বিনোদনৰ মাজতেই সীমাবদ্ধ নাছিল, বৰং সমাজ আৰু সংস্কৃতিৰ মাজত এক সেতু নিৰ্মাণৰ প্ৰয়াস আছিল। সময় আগবাঢ়িল, চহৰ সলনি হ'ল, নতুন নতুন প্ৰজন্ম আহিল, সলনি হ'ল সাংস্কৃতিক চৰ্চাৰ মাধ্যমো, কিন্তু সলনি নহ'ল মানুহৰ সৈতে মানুহক সংযোগ কৰাৰ সেই আকাংক্ষা।
1: দীপক সংঘৰ আন এক গুৰুত্বপূৰ্ণ পৰিচয় হৈছে সামাজিক দায়বদ্ধতা। সাংস্কৃতিক কাৰ্যসূচীৰ সমান্তৰালভাৱে সমাজ কল্যাণমূলক কামতো সংগঠনটোৱে অংশগ্ৰহণ কৰি আহিছে। সামাজিক সাংস্কৃতিক অনুষ্ঠান দীপক সংঘই সমাজত শান্তি সম্প্ৰীতি স্থাপনৰ লগতে সমাজ সংগঠনৰ ক্ষেত্ৰতো অহোপুৰুষাৰ্থ কৰি আহিছে।
2: শান্তি শোভাযাত্ৰা, সৰ্বধৰ্মীয় প্ৰাৰ্থনা সভা, অভিভাৱকহীন মৃতদেহ সৎকাৰ কাৰ্য, ৰাস্তা ঘাট মেৰামতি কৰা, দুৰ্গতজনৰ কাষত থিয় দিয়া প্ৰভৃতি জনহিতৈষী কাৰ্যত দীপক সংঘই আজিলৈকে নিজকে নিয়োজিত কৰি আহিছে। স্বাস্থ্য সেৱা শিবিৰ, সমাজ সচেতনতা শিবিৰ দীপক সংঘৰ এক অপৰিহাৰ্য অংগ।
1: দীপক সংঘৰ বাকৰিত আমি লগ পাইছিলোঁ এই সংঘৰ বৰ্তমানৰ সম্পাদক কৃপাময় দাসক। দীপক সংঘৰ সামাজিক সাংস্কৃতিক কাম কাজ সম্পৰ্কত মনৰ ভাৱ ব্যক্ত কৰি তেখেতে আমাক এনেদৰে জনায়।
3: আমাৰ যেতিয়া সেই পুৰণি বাকৰিটো আছিলে, ঘৰটো আছিলে, তাত মানে কি হৈছিলে, কেঁচা ঘৰ আছিলে, কেঁচা মানে কি পিছত পকা হ'ল যদিও, টিং ওপৰত টিং আছিলে, কিন্তু বৰষুণ দিলে তলত পানী পৰে, তথাপি এটা চুকত এজন মানুহ সদায় বহি থকা দেখা পাইছিলোঁ, এজন আন কোনো নহয় প্ৰখ্যাত গীতিকাৰ সুৰকাৰ সুবীৰ মুখাৰ্জী। সুবীৰ মুখাৰ্জীয়ে কিছুমান তেওঁ হাৰমনিয়ামখন যেতিয়া বজাব চাবলগীয়া হয়, তাৰমানে তেওঁ আঙুলিবিলাক সৰু সৰু ইমান ধুনীয়া বজাইছিলে, ইমান ধুনীয়া সুৰ কৰিছিলে, আৰু ৰিদীপ দাই তেখেতৰ বহুতকেইটা গীত গাইছিলে। আৰু তাতকৈ ডাঙৰ কথা হ'ল কি, সুবীৰ মুখাৰ্জীয়ে যিখিনি টিউন কৰিছিলে, সুৰ কৰিছিলে, সেই সুৰবিলাকৰ সৈতে আমাৰ যিখিনি সংঘৰ ল'ৰা ছোৱালীখিনি আছিলে, সভ্য যিখিনি আছিলে, গোটেইবিলাক গৈ কৰাছ কম্পিটিশ্যনত জইন কৰিছিলে, আৰু কৰাছ কম্পিটিশ্যন জইন কৰিলে আমাৰ প্ৰথম পুৰস্কাৰটো আনিবই নিৰ্ঘাত, খালি গানৰ পগলা তেওঁ। আৰু সেই সৃষ্টিত ৰিদীপ দাকো দেখা পাইছোঁ আমি, ৰিদীপ দা যেতিয়া এখন ফাংচন, ৰিদীপ দা অল আছামত ফাংচন কৰি ঘূৰি ফুৰে, তেওঁ ৰাতি আহিলে নহয়, আহি প্ৰথমে আমাক চবক কৈ তহঁতে কিবা খালি নে নাই, মই বোলো খালোঁ, এই খাম, মই ভাত খুৱাম তহঁতক, বাকী চাহ খুৱাম, খোৱালে নহয়, কিন্তু মনটো কিন্তু গানত ইমান কষ্ট কৰি গান গাই আহিছে, কিন্তু তথাপি হানুখন দেখা পালে যেন আমাৰ মাইলা বুলি এজন আছিলে, আমাক মানে সহায় কৰিছিলে, ইয়াৰ পৰা চিঞৰিব, মাইলা মই আহিছোঁ এনেকুৱা, সি বহুত সময় পিছত মাতটো লগে, আৰু মাইলা আহে, তেখেতৰ বজাৰ চজাৰ যিবিলাক আনি কৰি দিয়ে, মাইলাই কিছুমান বনাই দিয়ে, আমাৰ মানুহ আছিলে আৰু এজন, তেওঁলোকে বনাই দিয়ে, আমি সকলোৱে খাওঁ, ফূৰ্তি কৰোঁ, আৰু ৰিদীপ দাই আমাক গান শুনাই, এইখিনি মনত আছে। আৰু ৰিদীপ দাৰ লগত আমাৰ দূৰদৰ্শনত কিছুমান কৰাজ হৈছিলে, যিবিলাক ৰিদীপ দাই মানে মুখ্য ভূমিকা লৈছিলে, তেখেতে আমাক শিকাইছিলে, আমি গৈছিলোঁ, তেতিয়া আমি নতুন তেতিয়া নৱপ্ৰজন্ম বুলি ক'ব পাৰোঁ, আমাৰ যদি বয়স হ'লতো তেতিয়া নৱপ্ৰজন্ম আমিয়ে আছিলোঁ সেইখিনি সময়ত, বাকী তেখেত হ'ল আমাতকৈ জ্যেষ্ঠ। এনেকুৱা কৰি আমাৰ ৰিদীপ দত্ত, চাৰু গোহাঁই যদি একেলগ হয় এটা গানৰ সৃষ্টি হ'বই। আৰু এজন আছিলে আমাৰ

0: তেখেত রঞ্জিত কটকি তেওঁ ভাল শিল্পী আছিলে, গান গাইছিলে, অলিনারি ডুয়ার্টিস এইবিলাক সব তেখেতসকলৰ কিছুমান গান আছে, মই একজাক্টলি এতিয়া ক'ব নোৱাৰিম। সারুদার রিদীপদার গান আছিলে, এইবিলাক সৃষ্টি আমি গম পাওঁ যে সারুদা যেটা বহিব হারমোনিয়াম লৈ আৰু তেওঁ এটা মানে তেওঁ চকীত আছিলে, মানুহজন খাই ভাল পাইছিলে, এই বহিলে হারমোনিয়ামটো লৈ পেলাই কিবা দুটা লাইন গালে নহয় মোৰ এটা গান হৈ গ'ল, কালি শুনাম তহঁতক আহি পেলাই ঘৰত গৈ পেলাই গানটো কমপ্লিট কৰিব, আহি পেলাই আমাক শুনাই। তেনেকুৱা কিছুমান জনপ্ৰিয় কিছুমান গীত আছে যিবিলাক আমাৰ এই বাকৰিতে, দীপসংগৰ বাকৰিতে উৎপন্ন হৈছিলে। আমাৰ সৃষ্টিৰ অন্তৰালত এইবোৰ মানুহ আছিলে, এতিয়াও আমাৰ মনত পৰে। তাৰমানে এনেকুৱা দীপসংগত বহুত আমাৰ জ্যেষ্ঠসকল আছিলে, আমি নাম এফালৰ পৰা কৈছোৱে, মোৰ আগৰজন বক্তাই ক'লেই এইখিনিখিনি হৈছে, আৰু আমাৰ সদায় চেষ্টা থাকিব যে আমাৰ এই বাকৰিত। আৰু নাটকবিলাক কৰাৰ আমি গম পাইছোঁ, আমাৰ তেখেত বীৰেন নাথ আছিলে, আমাৰ মানে আগতে এই বাকৰিত মানে ফিল্ডত আমাৰ কিছুমান আমাৰ প্ৰতিষ্ঠাবিলাক হওক বা কিবা বিহুৱেই হওক বা বহাগী বিধেই হওক, তাত আমাৰ দীপসংগৰ পৰা এখন নাটক প্ৰস্তুত কৰি উলিওৱা হ'বই, আৰু সেই নাটকখন মঞ্চস্থ কৰা হয়। তাতে আমাৰ ইয়াৰ লোকেল আমাৰ চব আমাৰ সংঘৰে সভ্য, কি ধুনীয়া ধুনীয়া নাটক কিছুমান তেওঁলোকে প্ৰস্তুত কৰি পেলাই আমাক ইয়াত উপস্থাপন কৰিছিলে। তাৰপিছত কেইজনমান মানুহ নোহোৱা হ'ল, তেওঁলোক এতিয়া আমাৰ মাজত নাই, যদিও আমাৰ বহুতখিনি সৃষ্টি তেওঁলোকে কৰি থৈ গৈছে। আৰু দীপসংগ প্ৰকৃততেই ক'ব গ'লে আমাৰ শিল্পীৰ মজিয়া এখন। ইয়াত এতিয়াও আমি এতিয়া আমাৰ নতুনকৈ এটা মহিলা সমিতি গঠন হৈছে, তাত এতিয়া আজিৰ প্ৰজন্মৰ যিখিনি আহিছে মানে সৰু ছোৱালী, যদিও বিবাহিত মহিলা বুলিয়ে কৈছোঁ, স্বপ্না আঞ্জুম বুলি এজনী আহিছে, আৰু বহুত আহিছে, সেই ধুনীয়া ভজন গায়, ধুনীয়া গজল গায়, অসমীয়া আধুনিক গীত গায়, ৰেডিঅ' এপ্ৰুভ ছিংগাৰ হয়, ভাল ইনষ্ট্ৰুমেণ্টেলিষ্ট হয়, এইবিলাক আমাৰ দীপসংঘ ভৰি আছে। আৰু তেখেত গজল গায়ক মুনীন দত্ত তেখেত ইয়াত আহিছিল, আগতে গজলৰ আমাৰ ইয়াতে অনুশীলন হৈছিলে। আমাৰ ইয়াত যিখিনি আমাৰ সভ্য মহিলাই হওক বা পুৰুষেই হওক যিখিনি আছোঁ নহয়, ইয়াত মেক্সিমামে কিন্তু গান গায়, মেক্সিমামে বিপুল ভঁৰালী গান গায়, আমাৰ প্ৰাক্তন সভাপতি দিলীপজ্যোতি শৰ্মা তেখেতেও গান গায়, ধুনীয়া গান গায়, ধুনীয়া সুৰ কৰে। মই কৃপাময় দাস, মই নিজে গান গাওঁ, এখেত অৰুণ কুমাৰ হাতীবৰুৱা, এখেতেও ধুনীয়া বাঁহী বজায়। আৰু এটা কথা, যোনে গান নাগায় সি ভাল লিখেও, কিন্তু আকৌ এনেকুৱা আছে আমাৰ সভ্য, ভাল লিখে, ভাল আবৃত্তি কৰে। আমাৰ মহিলা শাখাৰ যিজন সম্পাদিকা, তেওঁৰ নাম হ'ল মীনাক্ষী কাকতি, তেওঁ কিন্তু ভাল এজন ই আবৃত্তিকাৰ, ভাল আবৃত্তি কৰে, ভাল লিখে। আমাৰ কৰাচ কম্পিটিশ্যন যিটো আমাৰ সমবেত সংগীত কম্পিটিশ্যনটো হয়, তাৰ কাৰণে কিছুমান আমাৰ ইয়াত সভ্য আছে যিয়ে মানে গান লিখি আছে। আমাৰ যি আলোচনা হয়, যিখিনি আমাৰ আড্ডা হয়, কেৱল গানৰ ওপৰত সেই আড্ডাখিনি হয়, এতিয়াও চলি আছে।
1: সামাজিক সাংস্কৃতিক ক্ষেত্ৰৰ উপৰিও খেলৰ জগততো দীপক সংঘৰ আছে এক উল্লেখযোগ্য বৰঙণি। অসমৰ সামাজিক সাংস্কৃতিক জগতৰ এটি চিনাকি নাম ঋদীপ দত্ত আছিল ফুটবল খেলৰ এগৰাকী অপ্ৰতিৰোধ্য দুৰ্বাৰ তথা দুৰন্ত গতিৰ মহানায়ক। তেওঁৰ লগতে কানাই বেজবৰুৱা, গুলজাৰ, প্ৰতাপ গগৈ, গোপাল ছেত্ৰী, কালু ছেত্ৰী, ৰূপক দত্ত, শ্যামল বৰুৱা, যদু দাস আদি খেলুৱৈ আছিল দীপক সংঘৰ ফুটবল দলৰ একো একোগৰাকী মহাৰথী।
2: দীপক সংঘৰ কাৰ্যকৰী সভাপতি বিপুল ভঁৰালীয়ে এই আড্ডাৰ লগত জড়িত স্মৃতি সুঁৱৰি মনৰ অনুভৱ ব্যক্ত কৰে এইদৰে।
3: মোক ক'ব দিয়া হ'ল যেতিয়া, মই এটা কথা কওঁ, ঋদীপ দাৰ ওপৰতে কওঁ অকণমান সৰু কথা। ঋদীপ দা আমাৰ ইমান শ্ৰদ্ধাৰ আৰু ইমান মৰমৰ আছিল। তেখেত যিহেতু কেৱল গানেই গাইছিল এনেকুৱা নহয়, তেখেতে ড্ৰামা কৰিছিল আৰু ফুটবল খেলিছিল, খুব খুব ভাল ফুটবলাৰ আছিল। তেখেতক কেলকাতা টীমে মাতিছিল।

দাৰ ওপৰতে কওঁ অকণমান সৰু কথা। ৰিদীপ দা আমাৰ ইমান শ্ৰদ্ধাৰ আৰু ইমান মৰমৰ আছিল। তেখেত যিহেতু কেৱল গানেই গাইছিল এনেকুৱা নহয়, তেখেতে ড্ৰামা কৰিছিল আৰু ফুটবল খেলিছিল, খুব খুব ভাল ফুটবলাৰ আছিল। তেখেতক কেলকাতা টীমে মাতিছিল খিদিৰপুৰে, দীপক সংঘ হেৰি নগ'ল, কিন্তু আমাৰ দীপক সংঘ ইয়াতে কি কয় লীগ যে হয়, লীগ খেল হয়, চিট আছিল, এবাৰ মাত্ৰ চুৰিৰ পৰা বিলৈ উঠিল, কিন্তু তথাপি ৰিদীপ দাই আমাৰ সংঘ এৰি যোৱা নাছিল। আৰু ৰিদীপ দাক আমি মানে এনেকৈ ভাল পাইছিলোঁ, যদি ওচৰে পাজৰে ক'ৰবাত নুনমাটিতে হওক, উত্তৰ গুৱাহাটীতেই হওক, আমি খেদি ফুৰিছোঁ। মানে কিবা কিবিকে কাৰোবাৰ কিবা লৈ পেলাই আমি স্কুটাৰত যদি গৈছোঁ চাৰিজন পৰ্যন্ত উঠা গৈছোঁ। এনেকৈ গৈ মানে সেই ফাংচন আমি নিজে চাইছিলোঁ, নিজে শুনিছিলোঁ আৰু ফূৰ্তি কৰি কৰি চিঞৰ বাখৰ কৰি ঘূৰি আহিছিলোঁ এনেকুৱা আৰু। আৰু লগতে এবাৰৰ কথা সেইটো হৈছে, ৰিদীপ দাই আমাৰ সুৰ কৰে গীত আৰু অমলা কটকীয়ে লিখে। সাধাৰণতে ৰিদীপ দাৰ আগতে কিন্তু এই যে সুবীৰ দাই সুৰ কৰা গান আমি গাইছোঁ দেই, পুৰা ফাৰ্ষ্ট প্ৰাইজ আহিছে। কিন্তু এই কথাটো ক'ব খুজিছোঁ যে ৰিদীপ দাৰ কাৰণে এটা গান আহিল, যিটো গান কেৱল কবিতাটো আহিছে, তাৰমানে সুৰ নিজে নিজে কৰি ল'ব লাগিব, এটাই গান লিৰিক্স এটাই চবকে দিয়া হৈছে বেলেগ গ্ৰুপত, আৰু নিজৰ গ্ৰুপৰ মানুহে সুৰ কৰাই গাব লাগিব, পাৰফৰ্ম কৰিব লাগিব। তেনেকুৱা সময়ত মোৰ এবাৰ মানে সাংস্কৃতিক সম্পাদক আছিল, সেইখিনি সময়ত হঠাৎ আহিল যেতিয়া কাগজখন, মানে মোৰ এটা ভাৱ আহিল, সেই ভাৱটো ৰিদীপ দাক ক'লোঁ যে ৰিদীপ দা আমাৰ ইয়াততো সাধাৰণতে এই কথাটো ক'ব লগা হ'ল যে গান আহিছে, এইটো এইটো ছিষ্টেম হৈছে, নতুন ছিষ্টেম, গতিকে এনেকৈ সুৰ কৰিব লাগে, আপুনি এতিয়া বঢ়িয়াকৈ সুৰ এটা কৰক আৰু, আৰু কেতিয়া কাক মাতিব লাগে কওক গান গাবৰ কাৰণে। তেতিয়া ৰিদীপ দা কিন্তু মোৰ এটা ৰিকুৱেষ্ট আছিল যে আমাৰ ইয়াত দাদৰা কাহাৰ বা ইত্যাদি ধৰণৰ সাধাৰণতে তাল সেই তালতহে হয়, এটা সাত মাত্ৰাত, মানে ভাঙা তাল, ভাঙা তালত সাত মাত্ৰাত, বা এইটো ঝাপতাল বুলিও কয়, এটা দহ মাত্ৰাত আছে, এইটোও ভাঙা তাল, এনেকুৱা ধৰণৰ এটা তালত কৰক না, এ তুমি এইবিলাক কি কৈছা হে, ৰিদীপ দাই ক'লে আৰু, এইবিলাক পাৰিম নে নোৱাৰিম, না আপুনি চেষ্টা কৰিলে পাৰিব, ঠিক আছে চাওঁ বাৰু, এইবুলি পিছদিনা যেতিয়া আহি আছোঁ, ওৰা শুনাচোন শুনা শুনা শুনা, ওৰা চেষ্টা কৰিছিলোঁ হে পাৰিম হে, এই যে পাৰিম বুলি লাগিলে এনেকুৱা এটা গান সৃষ্টি হ'ল, ফাৰ্ষ্ট প্ৰাইজ আহিলেই ৰিদীপ দা বেষ্ট মিউজিক ডাইৰেক্টৰ গানটো। কবিৰ কোমল কল্পনাৰে ত্যাগৰ সফল সাধনাৰে গঢ়া আমাৰ সপোন ভৰা, গঢ়া আমাৰ সপোন ভৰা

0: সংঘৰ লগত মোৰ যেনেকুৱা এটা হেৰি সংস্পৰ্শ আৰু আজি দীপসংঘ বুলি ক'লে গোটেই অসমেই জানে যে দীপসংঘৰ পৰা আহিছিলে আৰু ইয়াত স্মৃতি মানে ক'বলৈ গ'লে এতিয়া পুলক বেনাৰ্জী, কুল বৰুৱা আৰু আকৌ ৰমেন চৌধুৰী তেনেকে গোটেইবিলাকে আমাৰ জড়িত আছে। এইবিলাক চব মোৰ লগত খুব ভাল পুলক আৰু ৰমেন, তাৰপিছত আমাৰ অতুল মেধি, তেনেকে গোটেইসোপাকে লগ পোৱা গোটেইখিনি দ্বাৰা এইখিনি কথা কৈ আৰু মানে মই আৰু বিশেষ ক'ব নাযায় আৰু।
1: এইবাৰ আমি অৰুণ কুমাৰ হাতীবৰুৱা ওচৰলৈ আহিছোঁ। আপুনি খুব সুন্দৰ বাঁহী বজায়। আজি হাতত যদিও বাঁহীটো নাই, বাঁহীটো থকা হ'লে আমি আপোনাৰ বাঁহী বাদন শুনিলোঁ হয়। এতিয়া যিহেতু বাঁহী নাই, আমি কথা পাতিব বিচাৰিছোঁ। আমি আপোনাৰ স্মৃতি, এই সংঘৰ লগত আপুনি কেতিয়াৰ পৰা জড়িত হৈ আছে বা এই সংঘৰ যে এই আড্ডাটো, সাংস্কৃতিক আড্ডাটো, এই আড্ডাটো সম্পৰ্কে আমি জানিব বিচাৰিছোঁ।
2: এই স্মৃতিৰ লগত মোৰ সম্বন্ধৰ কথা সুধিছা। মই জনাত সবতছে কনিষ্ঠ সদস্য ময়ে আছিলোঁ নেকি, বল খেলাৰ পৰা আছোঁ। ৰিদীপ দাক মই যেতিয়া ক্লাছ ফ'ৰত পঢ়োঁ, ৰিদীপ দা যেতিয়া ছেভেনত পঢ়ে ডন বস্কোত, তেতিয়াৰ পৰা পাইছোঁ। এই ক্লাবটো ইয়াত নাছিলে, এই ক্লাবটো আছিলে তোমাৰ আমাৰ অমলা মামী, দেই কমল মামী, অমলা কটকী, তেওঁ জন্মদাতা দীপসংঘৰ, নামকৰণ কৰিছে অমলা মামীয়ে দীপসংঘ। সেই অমলা মামীৰ নামতে আজি দীপসংঘ এতিয়ালৈ চলি আছে, অমলা কটকী তাৰমানে সোণা বাইদেউৰ মা। আৰু সেই ক্লাবৰ লগত আমি জড়িত হৈ হৈ এতিয়া এইখিনি পাইছোঁ। সেইটো মানে কি হৈছিলে, প্ৰথমতে ফুটবল খেলাৰ আগতে এটা ক্লাবৰ নাম লাগে, ক্লাবৰ নামটো হৈ সৰস্বতী পূজা এখন পাতে দুৱাৰমুখত, তাতে মানে চাৰি পাঁচঘৰ মানুহ আছিলে। সেই সৰস্বতী পূজা পাতি পাতি পাতি পাতি এতিয়া আমাৰ দীপসংঘই প্ৰত্যেক বছৰে সৰস্বতী পূজা আমি ডাঙৰকৈ পাতোঁ সেইটো কাৰণে, আৰু সেই নামাকৰণৰ পৰা আজিলৈ দীপসংঘ চলি আছে। তাৰ মাজতে আৰু এটা ইণ্টাৰেষ্টিং কথা কওঁ, যে কোনো নাজানে, আমি জানে, বহুতে জানে, বহুতে নাজানে। প্ৰথম হোমগাৰ্ড যেতিয়া ওলাই, মহিলা হোমগাৰ্ড, অমলা কটকী, জ্যোৎস্না হাতীবৰুৱা, ভৱানী গগৈ, বিনু দেৱী, শাৰদা বৰা, ভুলি দত্ত, ঋদীপৰ মাক, ঋদীপদাৰ মাক, এইসকল প্ৰথম মহিলা হোমগাৰ্ড দেই, গুৱাহাটীত বহুতে নাজানে। তাৰপিছত আহিলে ঋদীপদাৰটো গায়কেই, তেওঁ ভাল নাটকো কৰে, গানটো গায়, নাটকো কৰে, বলো খেলে, চবতে ঋদীপদাৰ তেনেকুৱা আছিলে। আৰু কি ক'ম, ক'বলৈ তেনেকুৱা একো নাই, আমি ঢুকিয়ে নাপাওঁ ইমান। আমাৰ ক্লাবত যিখিনি হেৰি সদস্য আছিল সকলোৰে নিজা নিজা নিজা এটা এটা হেৰি আছিলে। ঋদীপ দাহঁতে গান গায়, গান গোৱাৰ ভিতৰত মানে তেতিয়া আছিলে হেৰি সুবীৰ মুখাৰ্জী, মহানন্দ মজুমদাৰ বৰুৱা, পুলক বেনাৰ্জী, কুল বৰুৱা, সমূহত তেতিয়া অলপ কমকৈ আহিছিলে। জে পি দাস আছিলে, আহি থাকে, অসীমত আহে, কিন্তু কি হয় সদায় সন্ধ্যা সময়ত ক্লাবত আমাৰ এটা জলচা পতাৰ নিচিনা হয়, গান গায় চবেই মিলিজুলি, তাৰ মাজতে কিবা কিবি হৈ থাকে। আৰু গান লিখিছিলে অমলা মামীয়ে দীপসংঘৰ হৈ, সুৰ দিছিলে এয়া সুবীৰ মুখাৰ্জীয়ে, গাইছিলে ৰিদীপ দাই, কিন্তু কোনো এখন হেৰিত আমাৰ ছেকেণ্ড হোৱা নাছিলোঁ, সদায় ফাৰ্ষ্ট হৈছিলোঁ। যেতিয়া সুবীৰ মুখাৰ্জী গ'ল, অমলা মামীয়ে গ'ল, তেতিয়াৰ পৰা আমি অলপ তল পৰি আহিলোঁ গানৰ প্ৰতি। কিন্তু এইটো নিউ ইয়ৰ্ক প্লেয়াৰ্ছত যিমান কোৰাচ কম্পিটিশ্যন হয় তাত আমাৰ প্ৰাইজ থাকিবই, ফাৰ্ষ্ট থাকিবই, নাথাকিলে ছেকেণ্ডটো হ'লেও আহিব। আমি ডিষ্ট্ৰিক্ট লাইব্ৰেৰীৰ পৰা খোজকাঢ়ি কাঢ়ি জাক বান্ধি ৰাতি 12টা 1টা বজাত আহোঁ। আমাৰ মহিলা কাকতি শাখাটো বহুত ডাঙৰ শাখা, বহুত ছোৱালী আছিলে, কাৰ কাৰ নাম কওঁ, ৰাতি আমি গোটেইবিলাক 17-18জনী ছোৱালীয়ে গান গায়, ৰিদীপদাই বজায়, আৰু হেণ্ডছখিনি বেলেগ, সেইখিনি দেৱদত্তহঁত আছিলে, একেলগে বজায়, সেই ৰাতি তেনেকৈ আমি আহোঁ। সেই ক্লাব গৈ এতিয়া এইটো হৈছেগৈ, তেতিয়া আমি ভঙা পজাতে আছিলোঁ, এতিয়া জানিবা ভাল ঘৰতে পালোঁ, আজি 1.5 বছৰমান হৈছে।
1: সপোন পিয়াসী এজাক তৰুণৰ মনত অংকুৰিত হৈছে সংস্কৃতিৰ এটি অভিলাষী বীজ। দীপক সংঘৰ মজিয়াত উচ্চাৰিত হৈছিল নাটকৰ সংলাপ, সৃষ্টি হৈছিল সুৰৰ মূৰ্ছনাৰ, গাঢ় হৈছিল বন্ধুত্বৰ বান্ধোন।
3: সময়ৰ সোঁতত প্ৰজন্ম সলনি হয়। যিসকলে এদিন দীপক সংঘৰ মঞ্চত থিয় হৈছিল, তেওঁলোকৰ কোনোবাই হয়তো আজি সেই মঞ্চৰ সন্মুখত বহি থকা এজন অভিজ্ঞ দৰ্শক। যিসকলে এদিন অনুষ্ঠানৰ কামত আগভাগ লৈছিল, তেওঁলোকৰ পাছত আহিছে নতুন প্ৰজন্ম। এটা অনুষ্ঠানৰ ইতিহাস কেৱল তাৰিখ আৰু ঘটনাৰ তালিকা হৈ নাথাকে, ই হৈ পৰে প্ৰজন্মৰ পৰা প্ৰজন্মলৈ বৈ অহা এক জীৱন্ত পৰম্পৰা। এজনৰ অভিজ্ঞতা আনজনৰ বাবে পথ প্ৰদৰ্শক হয়, এজনৰ সপোন আনজনৰ বাবে প্ৰেৰণা হয়। এটা প্ৰজন্মৰ হাতৰ পৰা আন এটা প্ৰজন্মৰ হাতলৈ আগবাঢ়ি যায় সেই একেটা পোহৰ, দীপক সংঘৰ পোহৰ।
1: এখন চহৰৰ ইতিহাস কেৱল ডাঙৰ ডাঙৰ অট্টালিকা, পথ, বজাৰ অথবা

0: আপোনাক আমাৰ অনুষ্ঠানলৈ স্বাগতম। এখেত হৈছে কুকিল দাস, তেখেত দীপক সংঘৰ এগৰাকী প্ৰতিষ্ঠাপক সদস্য। আমি আজি তেখেতৰ পৰা জানিব বিচাৰিম তেখেতৰ এই দীপক সংঘৰ সৈতে জড়িত বিভিন্ন স্মৃতিৰ বিষয়ে।
1: 1996ৰ পৰা ইয়াত আছো আৰু ইয়াত দীপক সংঘত আমাৰ অমৰ কটকীৰ কথা ক'লেই, জ্যোৎস্না হাতীবুঢ়াৰ কথা তেওঁৰ মাক, নিজৰা বাইদেউৰ কথা ক'লেই, ভৱানী গগৈৰ কথা ক'লে, তাৰপিছত তেনেকে গোটেইসোপকে লগ পালোঁ। লগ পাই মই বিশেষকৈ ক'বলৈ গ'লে জয়ন্ত হাজৰিকা মই খুব একদম চাইল্ডহুড বন্ধু, সৰুৰে পৰা বন্ধু দেই। জয়ন্ত মই একেলগে পঢ়া হেৰি কৰোঁ, তাৰপিছত

0: জহুৱা প্ৰতিষ্ঠানৰ ইতিহাস নহয়, তাৰ মাজত সোমাই থাকে সৰু সৰু অনুষ্ঠানবোৰৰ কাহিনী, মানুহে মানুহৰ বাবে গঢ়ি তোলা সেই ঠাইবোৰৰ কাহিনী, য'ত সংস্কৃতিৰ চৰ্চা হয়, বন্ধুত্ব জন্মে, সমাজৰ প্ৰতি দায়বদ্ধতা গঢ় লৈ উঠে। দীপক সংঘও তেনেই এটি কাহিনী। সময় সলনি হৈছে, চহৰ সলনি হৈছে, মানুহৰ জীৱন সলনি হৈছে, কিন্তু কিছুমান পোহৰ সময়ৰ সৈতে ম্লান নহয়, কাৰণ সেই পোহৰ কেৱল এটা অনুষ্ঠানৰেই নহয়,
1: সেই পোহৰ মানুহৰ,
0: সেই পোহৰ সংস্কৃতিৰ,
1: সেই পোহৰ একেলগে আগবাঢ়ি যোৱাৰ সপোনৰ,
0: আৰু সেই সপোনৰ নাম দীপক সংঘ,
1: এটা দীঘলীয়া সাংস্কৃতিক যাত্ৰাৰ নাম দীপক সংঘ,
0: আৰু সময়ৰ বুকুত জ্বলি থকা এটি দীপ দীপক সংঘ।
2: সংস্কৃতিৰ দীপশিখা দীপক সংঘ, ইমান পৰে শ্ৰোতাসকলে প্ৰামাণ্য আলেখ্যখনি শুনিলে, যুগুতাই আগবঢ়ালে স্নেহা পাঠক আৰু ঝৰণা ভৰালীয়ে। আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটি ইমানতেই অন্ত পৰিল। ত্ৰিদিশা বৰাৰ সহযোগত অনুষ্ঠানটিৰ প্ৰযোজনা কৰিলে ইন্দ্ৰজিৎ দাসে।

0: के दौरान अपनी जान गंवाने वाले और असहनीय पीड़ा झेलने वाले सभी लोगों को याद कर रहा है।
1: विभाजन विभीषिका स्मृति दिवस के अवसर पर राजधानी दिल्ली सहित देश भर में विभिन्न कार्यक्रम आयोजित किए जा रहे हैं। 2021 में सरकार ने हर वर्ष 14 अगस्त को विभाजन विभीषिका स्मृति दिवस के रूप में मनाने का निर्णय लिया था। विभाजन ने लाखों लोगों को प्रभावित किया और अपने पीछे गहरे घाव छोड़े। विभाजन के कारण करीब 2 करोड़ लोग प्रभावित हुए। यह दिवस सामाजिक विभाजन और वैमनस्य को दूर करने तथा शांति, सद्भाव और एकता की भावना को मजबूत करने की आवश्यकता की भी याद दिलाता है। आकाशवाणी समाचार दिल्ली।
0: प्रधानमंत्री नरेंद्र मोदी ने विभाजन से प्रभावित सभी लोगों के साहस को याद किया है। केंद्रीय गृह मंत्री अमित शाह ने 14 अगस्त 1947 के दिन को इतिहास के सबसे क्रूर अध्यायों में से एक बताया। झारखंड में भर्ती परीक्षाओं में कथित अनियमितताओं के विरोध में विद्यार्थियों के आंदोलन का आज 21वां दिन है। प्रदर्शनकारियों ने आंदोलन समाप्त करने से इनकार कर दिया है तथा सीबीआई जांच और झारखंड कर्मचारी चयन आयोग की संयुक्त स्नातक स्तरीय सीजीएल परीक्षा रद्द करने की अपनी मांग को दोहराया है। प्रदर्शनकारियों ने अपने आंदोलन को और मजबूत करने के लिए कल तिरंगा यात्रा निकालने की भी घोषणा की है। सरकार ने जम्मू कश्मीर में 18 करोड़ 60 लाख रुपए की 3 विरासत संरक्षण परियोजनाओं को मंजूरी दी है। इनका उद्देश्य ऐतिहासिक और सांस्कृतिक महत्व के स्थलों को पुनर्स्थापित करना तथा क्षेत्र की विरासत पर्यटन क्षमता को मजबूत करना है। घरेलू शेयर बाजार के प्रमुख सूचकांक आज सुबह के सत्र में लगभग 0.5% नीचे कारोबार कर रहे थे। ताजा समाचार मिलने तक सेंसेक्स 326 अंक गिरकर 77,754 पर और निफ्टी 73 अंक गिरकर 24,323 पर आ गया। मौसम विभाग ने आज छत्तीसगढ़ में मूसलाधार वर्षा का रेड अलर्ट जारी किया है। पश्चिम बंगाल के गांगेय क्षेत्रों, हिमाचल प्रदेश, झारखंड, ओडिशा और उत्तराखंड में भी वर्षा का ऑरेंज अलर्ट जारी किया गया है। इसके साथ ही ये समाचार बुलेटिन समाप्त हुआ।
2: आकाशवाणी गुवाहाटी। দুপৰীয়া আঞ্চলিক বাতৰিৰ সৈতে মই উৎপল কুমাৰ দাস। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, ৰাজ্যৰ প্ৰতিখন জিলাতে কাইলৈ স্বাধীনতা দিৱস উদযাপনৰ বাবে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ। 80 সংখ্যক স্বাধীনতা দিৱসৰ প্ৰাক সন্ধ্যা আজি ৰাষ্ট্ৰক উদ্দেশ্যি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৰ ভাষণ। 19 জুলাইত হোৱা ধাৰাষাৰ বৰষুণৰ বাবে নাগালেণ্ডৰ মন জিলাত ভূমিস্খলন হোৱা বুলি NESACৰ প্ৰতিবেদনত প্ৰকাশ আৰু প্ৰচণ্ড গৰমৰ বাবে শ্ৰীভূমি জিলাৰ বিদ্যালয়ৰ পাঠদানৰ সময় সলনি। এতিয়া শুনক বিতং বাতৰি। সমগ্ৰ দেশতে কাইলৈ 80 সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰা হ'ব। ৰাজ্যৰ ভিন্ন প্ৰান্ততো স্বাধীনতা দিৱসৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই খানাপাৰাত কেন্দ্ৰীয়ভাৱে আয়োজন কৰা স্বাধীনতা দিৱসৰ অনুষ্ঠানত পতাকা উত্তোলন কৰিব। খানাপাৰাত হ'বলগীয়া কুচকাৱাজ আৰু সাংস্কৃতিক কাৰ্যসূচীৰ অনুশীলন পূৰ্ণগতিত অব্যাহত আছে। স্বাধীনতা দিৱসৰ কুচকাৱাজত এইবাৰ প্ৰথমবাৰৰ বাবে বিহু সংযোজন কৰা হ'ব। SFS স্কুলৰ ছাত্ৰীসকলৰ বেণ্ডে পৰিৱেশন কৰিবলগীয়া বিহু এইবাৰৰ কুচকাৱাজৰ মূল আকৰ্ষণ ৰূপে বিবেচিত হৈছে। খানাপাৰাত হ'বলগীয়া স্বাধীনতা দিৱসৰ কাৰ্যসূচীৰ প্ৰস্তুতি সন্দৰ্ভত এয়া আকাশবাণীৰ গুৱাহাটীৰ সংবাদদাতা হেমন্ত বৰাৰ প্ৰতিবেদন।
3: কাইলৈ 80 সংখ্যক স্বাধীনতা দিৱস, দেশৰ লগতে অসমতো 80 সংখ্যক স্বাধীনতা দিৱস উদযাপনৰ বাবে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰি তোলা হৈছে। প্ৰতি বছৰৰ দৰে এইবাৰো অসম চৰকাৰৰ উদ্যোগত খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত কেন্দ্ৰীয়ভাৱে 80 সংখ্যক স্বাধীনতা দিৱস পালন কৰা হ'ব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কাইলৈ পুৱা 9 বজাত স্বাধীনতা দিৱসৰ ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিব। একেদৰে খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত অসম আৰক্ষী, বীৰাংগনা, CRPF, SSB, NCCকে ধৰি 25টা দলে পেৰেডত অংশ ল'ব। ইপিনে স্বাধীনতা দিৱস উপলক্ষে মহানগৰ আৰক্ষীয়ে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তুলিছে। খানাপাৰা, জালুকবাৰী, চন্দ্ৰপুৰকে ধৰি মহানগৰীৰ প্ৰতিটো প্ৰৱেশ পথৰ লগতে মহানগৰীৰ বিভিন্ন স্থানত দুচকীয়া, চাৰিচকীয়া বাহনসমূহ আৰক্ষীয়ে তন্ন তন্নকৈ তালাচী চলোৱা পৰিলক্ষিত হৈছে।
2: ইয়াৰ সমান্তৰালভাৱে বিভিন্ন জিলা সদৰত মন্ত্ৰী বিধায়কসকলে স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰিব। গুৱাহাটী উচ্চ ন্যায়ালয়তো 80 সংখ্যক স্বাধীনতা দিৱস উদযাপনৰ প্ৰস্তুতি সম্পূৰ্ণ হৈছে।

ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আশুতোষ কুমাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পুৰণি চৌহদত পুৱা 8 বজাত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিব। ৰাজ্যৰ বান পৰিস্থিতি সুস্থিৰ হৈছে যদিও বানৰ বিভীষিকা এতিয়াও সম্পূৰ্ণৰূপে আঁতৰা নাই। পানী শুকাইছে যদিও বোকা, পলস আৰু ধবংসাৱশেষে প্ৰভাৱিত এলেকাসমূহত কদৰ্য পৰিস্থিতিৰ সৃষ্টি কৰিছে। ৰাজ্যৰ 7খন জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও বানৰ কবলত আছে। সাম্প্ৰতিক বানত 370খন গাঁৱৰ 77,542 জন লোক প্ৰভাৱিত হোৱাৰ লগতে 9,908.85 হেক্টৰ কৃষিভূমি ক্ষতিগ্ৰস্ত হৈছে। বানত মৃত্যু হোৱা লোকৰ সংখ্যা 103 হৈছেগৈ। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি গুৱাহাটীৰ সমীপৰ গাড়ীগাঁৱৰ পৰা পূব ধাৰাপুৰ সংযোগী এখন দলং মুকলি কৰে। 2,65,00,000 টকা ব্যয়েৰে নিৰ্মাণ কৰা এই দলংখনে গুৱাহাটী মহানগৰৰ যোগাযোগ ব্যৱস্থা সুদৃঢ় কৰিব বুলি আশা কৰা হৈছে। কাৰ্যসূচীৰ পাছতে মুখ্যমন্ত্ৰী ডঃ শৰ্মাই বৰুৱাপাৰাৰ 2 নম্বৰ উপপথত এটা কালভাৰ্ট মুকলি কৰাৰ কথা। মুখ্যমন্ত্ৰীগৰাকীয়ে এই ভ্ৰমণতে কেওটপাৰাত থকা শ্ৰী শ্ৰী মা মনসা মন্দিৰো দৰ্শন কৰিব। মুখ্যমন্ত্ৰীগৰাকীয়ে বৰপেটা আৰু বজালী জিলাত স্বাস্থ্য আৰু আন্তঃগাঁথনি উন্নয়নৰ ক্ষেত্ৰত নতুন সংযোজন ঘটাই আজি 3টা প্ৰকল্পও মুকলি কৰিব। ইয়াৰ ভিতৰত বৰপেটা চিকিৎসা মহাবিদ্যালয় আৰু হাস্পাতালত 26 কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰি উলিওৱা মাতৃ আৰু শিশু চিকিৎসালয়, 12 কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা সৰ্বভোগ মহকুমা অসামৰিক চিকিৎসালয় আৰু বজালীত 16 কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা শ্বহীদ মদন ৰাউতা মহকুমা অসামৰিক চিকিৎসালয় আছে। উদ্বোধনী অনুষ্ঠানত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী অশোক সিংঘল মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। ৰাজ্যৰ নদীসমূহত প্ৰথমবাৰৰ বাবে চলোৱা বিস্তৃত জৰীপত মুঠ 635টা শিহু থকাৰ তথ্য পোহৰলৈ আহিছে। কেন্দ্ৰীয় চৰকাৰে ব্ৰহ্মপুত্ৰ, গংগা, মেঘনা আদি নদীত পোৱা এই বিশেষ প্ৰজাতিৰ শিহুৰ সংৰক্ষণৰ বাবে বিস্তৃত কাৰ্য পৰিকল্পনা যুগুতাই উলিয়াইছে। এই পৰিকল্পনাৰ অধীনত ডলফিন আৰু ইয়াৰ বসতিস্থলৰ সংৰক্ষণৰ বাবে সংশ্লিষ্ট পক্ষসমূহৰ ভূমিকা চিনাক্ত কৰা হৈছে। সাংসদ তেৰছ গোৱালাই সোধা এটা প্ৰশ্নৰ উত্তৰত কেন্দ্ৰীয় পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন বিভাগৰ দপ্তৰৰ মন্ত্ৰী কীৰ্তিবন্ধন সিঙে ৰাজ্যসভাত এই কথা সদৰি কৰে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে 2021-2023 চনলৈ প্ৰজেক্ট ডলফিনৰ অধীনত চলোৱা এই জৰীপত ব্ৰহ্মপুত্ৰ, গংগা আৰু ব্যাস নদীক সামৰি লোৱা হয়। এই জৰীপত দেশত মুঠ 6,324টা শিহুৰ উপস্থিতি ধৰা পৰে। অসমত ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈ সোৱণশিৰি, বেকী, তুলসী, কপিলী আৰু বৰাক নৈত চলোৱা জৰীপত 635টা ডলফিন থকাৰ তথ্য পোৱা যায়। কেন্দ্ৰীয় চৰকাৰে বন্যপ্ৰাণীৰ বসতিস্থলৰ উন্নয়ন আঁচনিৰ অধীনত ডলফিনসহ বিভিন্ন বন্যপ্ৰাণীৰ সংৰক্ষণৰ বাবে ৰাজ্যসমূহলৈ সাহায্য আগবঢ়াই আহিছে বুলি মন্ত্ৰীগৰাকীয়ে এই চেগতে উল্লেখ কৰে। আপোনালোকে আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে দেশৰ 80 সংখ্যক স্বাধীনতা দিৱসৰ প্ৰাক সন্ধ্যা আজি ৰাষ্ট্ৰক উদ্দেশ্যি ভাষণ দিব। আকাশবাণীয়ে সন্ধিয়া 7 বজাৰ পৰা ৰাষ্ট্ৰপতিৰ ভাষণ পোনপটীয়াকৈ প্ৰচাৰ কৰিব। দূৰদৰ্শনৰ সকলো চেনেল যোগেও এই ভাষণ সম্প্ৰচাৰ কৰা হ'ব। হিন্দী আৰু ইংৰাজী ভাষণৰ ঠিক পাছতেই দূৰদৰ্শনৰ আঞ্চলিক কেন্দ্ৰসমূহে নিজ নিজ আঞ্চলিক ভাষাত ৰাষ্ট্ৰপতিৰ ভাষণ সম্প্ৰচাৰ কৰিব। আকাশবাণীয়ে নিশা 9:30 বজাত ৰাষ্ট্ৰপতিৰ ভাষণৰ অসমীয়া ভাষান্তৰ প্ৰচাৰ কৰিব। ইয়াৰ পৰিপ্ৰেক্ষিতত আজি সন্ধিয়া 7:10 বজাত প্ৰচাৰ হোৱা অসমীয়া বাতৰি সন্ধিয়া 7:50 বজাত প্ৰচাৰ কৰা হ'ব। ৰাজ্যৰ স্বাস্থ্যখণ্ডৰ সংস্কাৰে ৰাষ্ট্ৰীয় পৰ্যায়ৰ গুৰুত্বপূৰ্ণ স্বীকৃতি লাভ কৰিছে। আয়ুষ্মান ভাৰত, প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনাৰ অধীনত চৰকাৰী চিকিৎসালয়সমূহে লাভ কৰা ধন, চিকিৎসালয়ৰ আন্তঃগাঁথনি, চিকিৎসা সঁজুলি আৰু ৰোগীৰ কল্যাণৰ বাবে পুনৰ বিনিয়োগৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ প্ৰচেষ্টাক স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিষয়ক সংসদীয় স্থায়ী সমিতিয়ে বাস্তৱসন্মত আৰু সমগ্ৰ দেশতে ৰূপায়ণযোগ্য আৰ্হি হিচাপে স্বীকৃতি দিছে। সমিতিখনে দেশৰ আন ৰাজ্যসমূহ, চৰকাৰী চিকিৎসালয়সমূহেও যাতে এই আৰ্হি গ্ৰহণ কৰিব পাৰে তাৰ বাবে কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ক প্ৰয়োজনীয় নীতি নিৰ্দেশনা প্ৰস্তুত কৰিবলৈ পৰামৰ্শ আগবঢ়াইছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমযোগে এই কথা সদৰি কৰি এই স্বীকৃতিৰ বাবে সংসদীয় সমিতিৰ অধ্যক্ষ প্ৰফেচাৰ ৰামগোপাল যাদৱ আৰু সমিতিৰ অন্য সদস্যসকলক ধন্যবাদ জ্ঞাপন কৰে। উত্তৰ পূব মহাকাশ প্ৰয়োগ কেন্দ্ৰ NESAC-এ 19 জুলাই পুৱা হোৱা ধাৰাষাৰ বৰষুণৰ বাবে নাগালেণ্ডৰ মন জিলাত ভূমিস্খলন হোৱা বুলি সদৰি কৰিছে। অবিৰত ধাৰাষাৰ বৰষুণৰ ফলত নামি অহা ঢলে অসমৰ শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ পূৰ্বতে কেতিয়াও বানৰ কবলত নপৰা কেতবোৰ অঞ্চলত প্ৰলয়ংকৰী বানৰ সৃষ্টি কৰিছিল। প্ৰতিবেদনত প্ৰকাশ পোৱা মতে 19 জুলাইত নাগালেণ্ডত স্বাভাৱিকতকৈ 181% অধিক বৰষুণ হৈছিল। সেইদিনা বিশেষকৈ মোকক্সাঙত স্বাভাৱিকতকৈ 493%, ৱাখাত 108% আৰু মন জিলাত স্বাভাৱিকতকৈ 45% বেছি বৰষুণ হৈছিল। ইয়াৰ উপৰি অসমৰ চৰাইদেউ আৰু শিৱসাগৰ জিলাতো সেইদিনা প্ৰবল বৰষুণ হৈছিল। ইয়াৰ ফলত জিলা দুখনৰ ঠাই বিশেষে অভূতপূৰ্ব বানৰ সৃষ্টি হৈছিল। NESAC-এ

0: নাগালেণ্ডৰ মন জিলাৰ ভূমিস্খলন সন্দৰ্ভত প্ৰকাশ কৰা প্ৰাৰম্ভিক প্ৰতিবেদনত এই তথ্য পোহৰলৈ আহিছে। প্ৰচণ্ড গৰমৰ বাবে শ্ৰীভূমি জিলাৰ বিদ্যালয়ত পাঠদানৰ সময় সলনি কৰা হৈছে। কাছাৰ বিদ্যালয় পৰিদৰ্শক তথা জিলা প্ৰাথমিক বিষয়াই জাৰি কৰা নিৰ্দেশ অনুসৰি আজিৰে পৰা জিলাখনৰ প্ৰাথমিক বিদ্যালয়সমূহত পুৱা চাৰে সাত বজাৰ পৰা দুপৰীয়া 12 বজালৈ পাঠদান হৈছে। জিলাখনৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়সমূহতো পুৱা 7:30 বজাৰ পৰা 1 বজালৈ পাঠদানৰ ব্যৱস্থা কৰা হৈছে। একেদৰে মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়সমূহত পুৱা 7:30 বজাৰ পৰা দুপৰীয়া 1:15 বজালৈ পাঠদান হৈছে। চৰকাৰী বিদ্যালয়ৰ লগতে ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ ক্ষেত্ৰতো এই নিৰ্দেশনা প্ৰযোজ্য হ'ব। একেদৰে শ্ৰীভূমি জিলাৰ প্ৰাথমিক বিদ্যালয়সমূহত পুৱা 7:30 বজাৰ পৰা 11:30 বজালৈ, মাধ্যমিক বিদ্যালয়সমূহত পুৱা 7:30 বজাৰ পৰা দুপৰীয়া 12 বজালৈ আৰু উচ্চ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়সমূহত পুৱা 12:30 বজালৈ পাঠদানৰ নিৰ্দেশ দিয়া হৈছে। নিৰ্ধাৰিত সময়ৰ পাছত বিশেষ অনুমতি অবিহনে কোনো বিদ্যালয়তে পাঠদান কৰিব নোৱাৰিব বুলিও শ্ৰীভূমিৰ বিদ্যালয়সমূহৰ পৰিদৰ্শকে জাননী জাৰি কৰিছে। গুপ্তকাশী বিশ্বনাথ ঘাটৰ নদীদ্বীপ উমাতুমণিত আশ্ৰয় লৈ থকা হাতীৰ জাকেটাই নদীদ্বীপটোত বসবাস কৰি থকা লোকসকলৰ মাজত ত্ৰাসৰ সৃষ্টি কৰা বুলি আকাশবাণীৰ সংবাদদাতাই জানিবলৈ দিছে। উল্লেখযোগ্য যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান বানৰ কবলত পৰাৰ ফলত পোৱালীসহ বনাঞ্চলৰ পৰা ওলাই আহি 60টাতকৈও অধিক বনৰীয়া হাতীয়ে উমাতুমণিত আশ্ৰয় লৈ আছে। নিশাৰ ভাগত হাতীৰ জাকটোৱে জনবসতি অঞ্চলত সোমাবলৈ চেষ্টা কৰাক লৈ স্থানীয় গাঁওবাসী শংকিত হৈ পৰিছে। গঁয়াই ফটকা ফুটাই জুই জ্বলাই হাতী খেদিবলৈ চেষ্টা কৰাৰ লগতে হাতীৰ জাকটোক কাজিৰঙালৈ খেদি পঠিয়াবলৈ বন বিভাগক আহ্বান জনাইছে। হাতীৰ জাকটোৱে ইতিমধ্যে কেইবাগৰাকীও লোকৰ চাহ বাগিচাৰ অনিষ্ট কৰাৰ লগতে মন্দিৰৰ ভোগঘৰ ভাঙি পেলোৱা বুলি সংবাদদাতাগৰাকীয়ে জানিবলৈ দিছে। ৰাজ্যৰ প্ৰতিখন জিলাতে কাইলৈ স্বাধীনতা দিৱস উদযাপনৰ বাবে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ। 80সংখ্যক স্বাধীনতা দিৱসৰ প্ৰাক সন্ধ্যা আজি ৰাষ্ট্ৰক উদ্দেশ্যি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৰ ভাষণ। 19 জুলাইত হোৱা ধাৰাষাৰ বৰষুণৰ বাবে নাগালেণ্ডৰ মন জিলাত ভূমিস্খলন হোৱা বুলি NESSCৰ প্ৰতিবেদনত প্ৰকাশ আৰু প্ৰচণ্ড গৰমৰ বাবে শ্ৰীভূমি জিলাৰ বিদ্যালয়ৰ পাঠদানৰ সময় সলনি। আমাৰ দুপৰীয়া আঞ্চলিক বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি বিয়লি 1:40 বজাত শুনিবলৈ পাব। নমস্কাৰ।
1: এফএম ব্ৰেণ্ডৰ 101.6 মেগাহাৰ্টজত, মিডিয়াম ৱেভৰ 411.5 মিটাৰত, 729 কিলোহাৰ্টজত, লগতে নিউজ অন এআইআৰ মোবাইল এপত। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।

আৰম্ভ কৰিছো হিন্দী চিনেমাৰ গীতৰ অনুষ্ঠান। আজি শুনাবলৈ লৈছো বৰ্ডাৰ চিনেমাৰ গীত। গীতিকাৰ জাভেদ আখতাৰ, সংগীত অনু মালিকৰ।

ভাৰতৰ স্বাধীনতা দিৱসৰ সৈতে সংগতি ৰাখি ৰাষ্ট্ৰীয় সংহতি তথা সশস্ত্ৰ সীমা বলৰ ভূমিকা সম্পৰ্কে জন সজাগতামূলক অনুষ্ঠান লগতে এছ এছ বি বেণ্ডৰ স্বদেশ প্ৰেমৰ অনুভৱেৰে সিক্ত সুৰৰ বিশেষ অনুষ্ঠান কাইলৈ অৰ্থাৎ 15 আগষ্টৰ সন্ধিয়া জি এছ ৰোডৰ চিটি চেণ্টাৰ মলত আৰু 16 আগষ্টৰ সন্ধিয়া ব্ৰহ্মপুত্ৰ ৰিভাৰ ফ্ৰণ্টত এছ এছ বিৰ উদ্যোগত

রূপ কুমার রাথোরৰ কণ্ঠৰ গীতটি শুনিলে। গীতটি লোৱা হ'ল বৰ্ডাৰ চিনেমাৰ পৰা। হিন্দী চিনেমাৰ গীতৰ অনুষ্ঠানটিৰো ইমানতেই অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক আইদেউৰ বুলনি।

0: আইডিয়ৰ বুলনিৰ সমষ্ট্ৰতালৈ প্ৰীতি আৰু সম্ভাষণ জনাই মই ভাস্বতী কলিতাই আজিৰ বুলনি মুকলি কৰিছো। শ্ৰোতা আইডিঅ'সকল, আজিৰ বুলনিত আপোনালোকক শুনাবলৈ লৈছো গুৱাহাটী কাহিলীপাৰাৰ মহিলাসকলে পৰিৱেশন কৰা এখনি আলেখ্য, হে বীৰাংগনা নাৰী তোমাক সহস্ৰ প্ৰণাম। আলেখ্যখনিৰ ৰচনা মৃণালী ভৰালীৰ আৰু পৰিচালনা ৰূপা নেওগৰ। আহকচোন শুনো আলেখ্য, হে বীৰাংগনা নাৰী তোমাক সহস্ৰ প্ৰণাম।
1: হে বীৰাংগনা নাৰী তোমাক সহস্ৰ প্ৰণাম। আজি ৰাষ্ট্ৰৰ মুখত হাঁহি উজলি উঠিল আমাৰ দেশ। পৰাধীনতাৰ শিকলি ছিঙি দুখনি আই সিক্ত নয়নে সোঁৱৰিছে শ্বহীদসকলক। তিৰংগা পতাকাৰ তলত সোঁৱৰিছো সেই দেশপ্ৰেমিকক। হে শ্বহীদ, তোমাক সহস্ৰ প্ৰণাম। তোমাৰ তেজত শপত ললো, ৰাখিম জননীৰ নাম। হে শ্বহীদ, তোমাক সহস্ৰ প্ৰণাম। খনিকৰে ৰচিলে আমাৰ এই জন্মভূমি, এই নীলা আকাশ, এই সেউজীয়া পথাৰ, নৈ জান জুৰি শস্য শ্যামলা এই দেশ। সুদি সুৰীয়া সৰগৰ অমিয়া মোৰ এই দেশ, নাম ভাৰতবৰ্ষ।

ইতিহাসৰ পাতত জিলিকি আছে বীৰাংগনাৰ নাম। অসম তথা ভাৰতৰ শাসন ব্যৱস্থাত ৰজাঘৰীয়া নাৰীয়ে নিজৰ দৃঢ়তা, সততা, বুদ্ধিমত্তা, সাহসিকতাৰ পৰিচয় দি আহিছে। দেশৰ সংকটকালত চৰম ৰাজনৈতিক অপৰাজয়তা দেখি সাহসেৰে টুংখঙীয়া ফৈদৰ গদাপাণি কোঁৱৰৰ পত্নী জয়মতী কোঁৱৰীৰ আত্মত্যাগেৰে যি নিদৰ্শন দেখুৱাই থৈ গ'ল, সেয়া ইতিহাসত জিলিকি আছে। স্বদেশক অন্তৰৰ পৰা ভাল পায় সতী জয়মতীয়ে নিজৰ জীৱন ত্যাগ কৰি বুৰঞ্জীত মহিয়সী নাৰীৰ স্বীকৃতি ৰাখি গ'ল। জয়মতী আইৰ আত্মত্যাগ আৰু দেশপ্ৰেমৰ কাহিনী আজি সকলোৰে হৃদয়ত আছে। কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱে জয়মতীৰ স্মৃতি সজীৱ কৰিবলৈ সকলোকে দেশপ্ৰেমেৰে জগাই তুলিলে।

0: অসমৰ নাৰীসকল সকলো ক্ষেত্ৰতে আগবঢ়া। যুদ্ধলৈ যাওঁতে যুদ্ধৰ কবচ তৈয়াৰ কৰা, নিজৰ কাপোৰ নিজেই বৈ পিন্ধা ৰণ কৌশল সকলো জানিছিল। প্ৰাংচেংমুং বৰগোহাঁইৰ পত্নী মুলা গাভৰুৱে মোগল সেনাপতি তুৰ্বৰ্কৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰাটো আহোম বুৰঞ্জীত অসমীয়া নাৰীসকলৰ সাহসিকতাৰ এটি বিৰল উদাহৰণ। মুলা গাভৰুৱে নিজৰ স্বামী মোগলৰ সেনাপতি তুৰ্বৰ্কৰ লগত ৰণত পৰি মৃত্যু হোৱাৰ খবৰ পাই নিজেই নাৰী সেনাবাহিনী গঠন কৰি তৰোৱাল লৈ হাতীত উঠি যুদ্ধ কৰিছিল। মই বীৰংগনা,
1: মই বীৰংগনা, মই আইৰ সন্তান, মই বীৰংগনা, প্ৰাণে প্ৰাণে সঞ্চাৰিত হৈ আছে দেশপ্ৰেম, বীৰৰ দৰে মৃত্যুক ভয় নকৰো, মই মুলা গাভৰু, মই বীৰংগনা।
0: 1942 চন ভাৰতীয় ইতিহাসত জিলিকি থকা এটা চন। মহাত্মা গান্ধীৰ নেতৃত্বত আইন অমান্য আন্দোলন আৰম্ভ হৈছিল ইংৰাজৰ বিৰুদ্ধে। অসমতো সেই আন্দোলনে গতি ল'লে। অসমৰ সকলো নেতাক গ্ৰেপ্তাৰ কৰিলে। জিলাসমূহত নতুন নতুন নেতাই দায়িত্ব ল'লে। স্বেচ্ছাবাহিনী গঠন কৰা হ'ল। জাতি ধৰ্ম নিৰ্বিশেষে সমগ্ৰ দেশত এটা বৃহৎ আন্দোলন। হাজাৰ হাজাৰ মানুহ ওলাই আহিছিল। কনকলতা বৰুৱাই মৃত্যু বাহিনীত যোগদান কৰে। এই আন্দোলনৰ মূল মন্ত্ৰ সোঁৱৰি ভাৰতৰ স্বাধীনতা আন্দোলনত ভাগ ল'বলৈ ওলাই আহিছিল কনকলতা।
2: ব্ৰিটিছ ভাৰত ত্যাগ কৰা, ব্ৰিটিছ ভাৰত ত্যাগ কৰা, ব্ৰিটিছ ভাৰত ত্যাগ কৰা।
0: 17 বছৰীয়া গাভৰু কনকলতাই মৃত্যু বাহিনীত যোগ দি ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ ইতিহাসত নিজৰ নামৰ লগতে অসমী আই নাম সোণোৱালী আখৰেৰে লিখি থৈ গ'ল। দেশৰ কাৰণে প্ৰাণ আহুতি দিবলৈ ভয় কৰা নাছিল। বিশাল শোভাযাত্ৰাত নেতৃত্ব দিছিল সাহসী কনকলতাই। হাতত লৈ থকা পতাকাখন লৈ গহপুৰৰ আৰক্ষী থানালৈ আগবাঢ়ি যায়। মৃত্যু বাহিনী সদস্যসকল আগবাঢ়ি গৈ আছিল, হাতত ৰাষ্ট্ৰীয় পতাকা লৈ। পুলিচৰ সতৰ্কবাণীলৈ গুৰুত্ব নিদি আগবাঢ়ি যায় শোভাযাত্ৰাটোত। কনকলতা পুলিচৰ গুলীত ঢলি পৰে। তেওঁৱেই হ'ল ভাৰতৰ স্বাধীনতা আন্দোলনৰ অসমৰ প্ৰথম মহিলা শ্বহীদ। জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ কবিতাৰে কনকলতা।
1: কনকলতা, মই কনকলতা দেশৰ বীৰাংগনা, মই কনকলতা দেশৰ বীৰাংগনা, মই কনকলতা দেশৰ বীৰাংগনা, স্বাধীনতা দুৰ্বৰ হেঁপাহ, মই কনকলতা, মই দেশৰ বীৰাংগনা, মই কনকলতা দেশৰ বীৰাংগনা।
3: কনকলতাই জগাই তুলিলে ভাৰতীয় নাৰীক দিয়া জয় ধ্বনি, জয় আই জন্মভূমি। আন এগৰাকী মাতৃৰ বলিদান পাহৰি গৈছা নেকি? নাম ভোগেশ্বৰী ফুকননি। এইগৰাকী স্বাধীনতা সংগ্ৰামীক জনাওঁ প্ৰণাম। নগাঁও জিলাৰ বহমপুৰত ঘৰ। ভাষা আন্দোলনৰ প্ৰথম মহিলা নেত্ৰী আছিল। ভাৰতৰ স্বাধীনতা আন্দোলনৰ সৈতে তেখেতে সক্ৰিয়ভাৱে জড়িত হৈছিল। কবি মৃণালিনী ভৰালী কবিতা, জাগা ভাৰতীয় নাৰী, জাগা অসমীয়া নাৰী, জাতি ধৰ্ম নিৰ্বিশেষে বাজিল ঐক্যতান, প্ৰণামিছো সেই শ্বহীদসকলক, সোঁৱৰিছো সেই দেশপ্ৰেমিকক, দিয়া জয় ধ্বনি, জয় জন্মভূমি।

1942 চনৰ 15 আগষ্টত উজ্বলি উঠিল স্বাধীন ভাৰতৰ তিৰংগা পতাকা। কাল ধুমুহা আঁতৰিল, আকাশত উৰিল বিজয় নিশান। লক্ষ্মীনাথ বেজবৰুৱাই কলম বুলাই লিখিলে,

0: বাজক ডবা, বাজক শংখ, বাজক মৃদংখুল, অসম আকৌ উন্নতি পথত, জয় আই অসমবোৰ।
1: কাল ধুমুহাই আৰু নাহিবি দুনাই, শস্য শ্যামলা বাৰে ৰহণীয়া সংস্কৃতি আমাৰ, লুইত পৰিয়া আমি পাহোৱাল ডেকা, তেজ আছে আমাৰ,
2: জ্যোতি সংগীতেৰে

শংকৰ মাধৱে দিলে আমাক আধ্যাত্মিক শিক্ষা, লগতে সমাজ গঢ়াৰ এক মন্ত্ৰ। জাতি ধৰ্ম নিৰ্বিশেষে আমি এক বৃহৎ মানৱ জাতি।

0: বিষ্ণু।
1: হে রাম সকলে খন্দালে নামৰে পুখুৰী
0: হৈছে
1: মাধৱ।

1947 চনৰ 15 আগষ্টত ভাৰতে ব্ৰিটিছ শাসনৰ পৰা মুক্তি লাভ কৰিছিল। এই দিনবোৰ আমি আমাৰ দেশৰ স্বাধীনতা বীৰসকলক সোঁৱৰি তেওঁলোকৰ ত্যাগৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰোঁ। তিৰংগা পতাকাৰ তলত আমি সকলোৱে একত্ৰিত হৈ দেশৰ প্ৰতি আমাৰ দায়িত্ব আৰু কৰ্তব্যৰ কথা মনত পেলাওঁ।

ইমান পৰে শ্ৰোতাসকলে, গুৱাহাটী কাহিলিপাৰাৰ মহিলা দলে পৰিৱেশন কৰা আলেখ্য হে বীৰাংগনা নাৰী তোমাক সহস্ৰ প্ৰণাম শুনিলে। আলেখ্যখনি ৰচনা মৃণালী ভৰালীৰ, পৰিচালনা কৰিলে ৰূপা নেওগে। ইয়াত ভাগ লোৱা শিল্পীসকল আছিল ক্ৰমে পূৰৱী সন্দিকৈ বড়ো, অৰ্চনা কলিতা হাজৰিকা, শান্তি ৰাভা দাস, গীতামণি পাঞ্চি, মৃণালী ভৰালী, ৰূপা নেওগ আৰু দমন্তী উজাই। প্ৰিয় শ্ৰোতা, ইয়াৰ লগে লগেই আমাৰ আজিৰ বুলনি ইমানতে সামৰিছো। নমস্কাৰ।

আধুনিক গীতৰ অনুষ্ঠানটি সজোৱা হ'ল নিৰূপমা বৰুৱাৰ কণ্ঠৰ গীতেৰে। গীতিকাৰ পৰাগ কুমাৰ ভট্টাচাৰ্য আৰু বীৰিঞ্চি কুমাৰ মেধি। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। নিবেদন কৰা হৈছে জিতেন শইকীয়া আৰু সংগীতসকলে গোৱা।

ওজাপালি শুনিলে জিতেন শইকীয়া আৰু সংগীসকলৰ কণ্ঠ। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু বাদ্য সংগীতৰ অনুষ্ঠানত। এতিয়া শুনক সৌৰভ কুমাৰ দাসৰ স্পেনিছ গীটাৰ বাদন।

বাদ্য সংগীতৰ অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতে বাতৰি শুনিবলৈ পাব। এয়া আকাশবাণী। বাতৰি পঢ়িছো পৰিস্মিতা দিহিঙীয়াই। এতিয়া প্ৰধান বাতৰিসমূহ হৈছে, ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে দেশৰ 80 সংখ্যক স্বাধীনতা দিৱসৰ প্ৰাক সন্ধ্যা আজি ৰাষ্ট্ৰক উদ্দেশ্যে ভাষণ দিব। বিভাজন বিভীষিকা স্মৃতি দিৱস উপলক্ষে কেন্দ্ৰীয় গৃহমন্ত্ৰী আৰু প্ৰতিৰক্ষা মন্ত্ৰীয়ে 1947 চনত দেশ বিভাজনৰ সময়ত প্ৰাণ হেৰুওৱা আৰু অসহনীয় বেদনাৰ সন্মুখীন হোৱা সকলো লোকলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। সমগ্ৰ ৰাষ্ট্ৰই কাইলৈ 80 সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দিল্লীৰ ঐতিহাসিক লাল কিল্লাৰ পৰা এই উদযাপনৰ গুৰি ধৰিব। আৰক্ষী, অগ্নি নিৰ্বাপক সেৱা, গৃহৰক্ষী আৰু অসামৰিক প্ৰতিৰক্ষা বিভাগৰ সাহসিকতা আৰু সেৱা পদকৰ বাবে 1057গৰাকী বিষয়া কৰ্মচাৰীৰ নাম ঘোষণা কৰা হৈছে। আৰু কেন্দ্ৰীয় তথ্য আয়োগে যোৱা 12 আগষ্ট পৰ্যন্ত 768টা গোচৰ নিষ্পত্তি কৰা বুলি স্পষ্ট কৰি দিছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে দেশৰ 80 সংখ্যক স্বাধীনতা দিৱসৰ প্ৰাক সন্ধ্যা আজি ৰাষ্ট্ৰক উদ্দেশ্যে ভাষণ দিব। আকাশবাণীয়ে সন্ধিয়া 7 বজাৰ পৰা ৰাষ্ট্ৰপতিৰ ভাষণ পোনপটীয়াকৈ প্ৰচাৰ কৰিব। দূৰদৰ্শনৰ সকলো চেনেল যোগেও এই ভাষণ সম্প্ৰচাৰ কৰা হ'ব। হিন্দী আৰু ইংৰাজী ভাষণৰ ঠিক পাছতে দূৰদৰ্শনৰ আঞ্চলিক কেন্দ্ৰসমূহে নিজ নিজ আঞ্চলিক ভাষাত ৰাষ্ট্ৰপতিৰ ভাষণ সম্প্ৰচাৰ কৰিব। আকাশবাণীয়ে নিশা 9:30 বজাত ৰাষ্ট্ৰপতিৰ ভাষণৰ অসমীয়া ভাষান্তৰ প্ৰচাৰ কৰিব। ইয়াৰ পৰিপ্ৰেক্ষিতত আজি সন্ধিয়া 7:10 প্ৰচাৰ হোৱা অসমীয়া বাতৰি সন্ধিয়া 7:50 প্ৰচাৰ কৰা হ'ব। আজি বিভাজন বিভীষিকা স্মৃতি দিৱস। এই উপলক্ষে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে 1947 চনত দেশ বিভাজনৰ সময়ত প্ৰাণ হেৰুওৱা আৰু অসহনীয় বেদনাৰ সন্মুখীন হোৱা সকলো লোকলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। শ্ৰীশ্বাহে সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত 1947 চনৰ 14 আগষ্টৰ দিনটো ইতিহাসৰ সবাতোকৈ বৰ্বৰ অধ্যায় বুলি অভিহিত কৰে। তেওঁ কয় যে এই দিনটোতে কোটি কোটি লোকে নিজৰ ঘৰ, সম্পত্তি আৰু প্ৰিয়জনক এৰি আন ঠাইলৈ যাবলৈ বাধ্য হৈছিল। গৃহমন্ত্ৰীগৰাকীয়ে কয় যে মোদী চৰকাৰে বিভাজন বিভীষিকা স্মৃতি দিৱস উপলক্ষে এই ঘটনাৰ স্মৃতি যুৱ প্ৰজন্মলৈ লৈ যোৱাৰ চেষ্টা চলাইছে যাতে দেশক বিভাজিত কৰিব খোজা শক্তিসমূহ কেতিয়াও সফল হ'ব নোৱাৰে। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে তেওঁৰ বাৰ্তাত কয় যে এই দিনটোৱে সকলোকে দেশ বিভাজনৰ বিভীষিকাৰ কথা সোঁৱৰাই দিয়ে। তেওঁ লগতে কয় যে এই দিনটোৱে নিজৰ ঘৰ, পৰিয়াল, সম্পত্তি আৰু আপোনজনক হেৰুওৱাৰ পাছতো নিজৰ জীৱন গঢ়াৰ দৃঢ় সংকল্প লোৱা

লোকসকলৰ সংগ্ৰাম, অদম্য সাহস আৰু ত্যাগক প্ৰতিফলিত কৰে। সমগ্ৰ ৰাষ্ট্ৰই কাইলৈ 80সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দিল্লীৰ ঐতিহাসিক লালকিল্লাৰ পৰা এই উদযাপনৰ গুৰি ধৰিব। বায়ুসেনাৰ MI-17 শ্ৰেণীৰ দুখন হেলিকপ্টাৰেৰে অনুষ্ঠানস্থলীত পুষ্পবৃষ্টি কৰা হ'ব। ৰাষ্ট্ৰীয় পতাকা উত্তোলনৰ লগে লগে 21টা টোপধ্বনিৰে অভিবাদন জনোৱা হ'ব। পুষ্পবৃষ্টিৰ পাছত প্ৰধানমন্ত্ৰীয়ে লালকিল্লাৰ প্ৰাচীৰৰ পৰা ৰাষ্ট্ৰক উদ্দেশ্যি ভাষণ দিব। 80সংখ্যক স্বাধীনতা দিৱসৰ প্ৰাক্ষণত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে আজি বিয়লি 5:10 সৈনিকসকলক উদ্দেশ্যি ভাষণ দিব। আকাশবাণীৰ FM গোল্ড আৰু ইন্দ্ৰপ্ৰস্থ চেনেলযোগে এই ভাষণ প্ৰচাৰ কৰা হ'ব। লালকিল্লাত হ'বলগীয়া 80সংখ্যক স্বাধীনতা দিৱস উদযাপনৰ অনুষ্ঠানত অংশগ্ৰহণৰ বাবে ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীৰ পৰা প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা আঁচনিৰ 100গৰাকী হিতাধিকাৰীক আমন্ত্ৰণ জনোৱা হৈছে। ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগ মন্ত্ৰালয়ে জনোৱা মতে এই হিতাধিকাৰীসকলক তেওঁলোকৰ কামৰ স্বীকৃতিস্বৰূপে একোটাকৈ স্মাৰক প্ৰদান কৰা হ'ব। ইয়াৰ পাছত মন্ত্ৰালয়ৰ বিষয়াসকলে তেওঁলোকৰ সৈতে মত বিনিময় কৰিব। আমন্ত্ৰিত হিতাধিকাৰীসকল প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা আঁচনিৰ অধীনত দৰ্জী, কাঠমিস্ত্ৰী, সোণাৰী, কমাৰকে ধৰি অন্যান্য 18বিধ পৰম্পৰাগত ব্যৱসায়ৰ সৈতে জড়িত। এই হিতাধিকাৰীসকলে এই আঁচনিৰ অধীনত পঞ্জীয়ন, প্ৰাথমিক দক্ষতাৰ প্ৰশিক্ষণ আৰু অন্যান্য সুবিধাসমূহ লাভ কৰিছে। বিশেষ অতিথিসকলৰ ভিতৰত বিভিন্ন পৰম্পৰাগত ব্যৱসায়ৰ সৈতে জড়িত মহিলা কাৰিকৰো আছে। স্বাধীনতা দিৱসৰ অনুষ্ঠানত PM বিশ্বকৰ্মাৰ হিতাধিকাৰীসকলৰ অংশগ্ৰহণ ভাৰতৰ সমৃদ্ধ সাংস্কৃতিক ঐতিহ্যলৈ পৰম্পৰাগত কাৰিকৰ আৰু শিল্পীসকলৰ অনবদ্য অৱদানৰ স্বীকৃতি বুলি মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। কেন্দ্ৰীয় চৰকাৰে চলিত বৰ্ষৰ স্বাধীনতা দিৱসৰ সৈতে সংগতি ৰাখি আৰক্ষী, অগ্নি নিৰ্বাপক সেৱা, গৃহৰক্ষী আৰু অসামৰিক প্ৰতিৰক্ষা বিভাগৰ সাহসিকতা আৰু সেৱা পদকৰ বাবে 1057গৰাকী বিষয়া কৰ্মচাৰীৰ নাম ঘোষণা কৰিছে। গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে সাহসিকতাৰ পদকৰ বাবে 272গৰাকী আৰক্ষী আৰু 29গৰাকী অগ্নি নিৰ্বাপক সেৱাৰ জোৱানকে ধৰি 301গৰাকী জোৱানৰ নাম সম্বলিত এখন তালিকা আজি প্ৰকাশ কৰে। উল্লেখযোগ্য যে জীৱন আৰু সম্পত্তিৰ সুৰক্ষা, অপৰাধ প্ৰতিহতকৰণ আৰু অপৰাধীক আটক কৰাৰ ক্ষেত্ৰত প্ৰদৰ্শন কৰা বিশেষ সাহসী ভূমিকাৰ বাবে এই বঁটা প্ৰদান কৰা হয়। এইবেলি সাহসিকতাৰ বঁটাৰ তালিকাত 197গৰাকী বামপন্থী সন্ত্ৰাসবাদ কবলিত এলেকাত, 51গৰাকী জম্মু আৰু কাশ্মীৰত, 12গৰাকী উত্তৰ পূৰ্বাঞ্চলত আৰু 41গৰাকী দেশৰ বিভিন্ন অংশত কৰ্মৰত জোৱানৰ নাম অন্তৰ্ভুক্ত হৈছে। আনহাতে মুঠ 92গৰাকী জোৱানলৈ বিশেষ সেৱাৰ বাবে ৰাষ্ট্ৰপতিৰ পদক আগবঢ়োৱা হৈছে। এই তালিকাত আৰক্ষীৰ সেৱাৰ 83গৰাকী, অগ্নি নিৰ্বাপক সেৱাৰ 4গৰাকী, অসামৰিক প্ৰতিৰক্ষা আৰু গৃহৰক্ষী সেৱাৰ 3গৰাকী আৰু সংস্কাৰমূলক সেৱাৰ 2গৰাকী জোৱানৰ নাম অন্তৰ্ভুক্ত হৈছে। এইবোৰৰ বাহিৰেও কৃতিত্বমূলক সেৱাৰ বাবে 664টা পদক আগবঢ়োৱাৰ বিষয়ে ঘোষণা কৰা হৈছে। এই তালিকাত আৰক্ষী সেৱাৰ 606গৰাকী, অগ্নি নিৰ্বাপক সেৱাৰ 28গৰাকী, অসামৰিক প্ৰতিৰক্ষা আৰু গৃহৰক্ষী সেৱাৰ 18গৰাকী আৰু সংস্কাৰমূলক সেৱাৰ 12গৰাকী জোৱানে স্থান লাভ কৰিছে। স্বাধীনতা দিৱস উপলক্ষে কেন্দ্ৰীয় তদন্তকাৰী ব্যুৰো CBI-এ 21জন বিষয়াক বিশিষ্ট সেৱাৰ বাবে ৰাষ্ট্ৰপতিৰ পদক আৰু প্ৰশংসনীয় সেৱাৰ বাবে পদকেৰে সন্মানিত কৰা হ'ব। বিশিষ্ট সেৱাৰ বাবে 6গৰাকী বিষয়াক ৰাষ্ট্ৰপতিৰ পদক প্ৰদান কৰা হ'ব। তেওঁলোক হৈছে সহকাৰী আৰক্ষী মহাপৰিদৰ্শক শোভা দত্ত, অতিৰিক্ত আৰক্ষী অধীক্ষক মনোজ বেনাৰ্জী, গিন্নী ৰাণা আৰু উপ আৰক্ষী অধীক্ষক সঞ্জয় কুমাৰ সমল। ভাৰত আৰু ভিয়েটনাম প্ৰগতিশীল আৰু দূৰদৰ্শী ৰাষ্ট্ৰ বুলি ভিয়েটনামত থকা ভাৰতৰ ৰাষ্ট্ৰদূত শ্বেৰিং ডব্লিউ শ্বেৰ্পাই প্ৰকাশ কৰিছে। দেশ দুখনৰ মাজৰ সম্পৰ্কত আলোকপাত কৰি ৰাষ্ট্ৰদূতগৰাকীয়ে কয় যে ভাৰত আৰু ভিয়েটনামে প্ৰত্যাহ্বানক সুযোগলৈ ৰূপান্তৰিত কৰাৰ লগতে ইখনে সিখনৰ পৰা শিক্ষাও গ্ৰহণ কৰিছে। তেওঁ কয় যে সদিচ্ছাৰ সুদৃঢ় ভেটি, উমৈহতীয়া বিশ্বাস আৰু সন্মানৰ সম্পৰ্কই এই পাৰম্পৰিক অংশীদাৰিত্বক শক্তিশালী কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। কাইলৈ 80সংখ্যক স্বাধীনতা দিৱস উদযাপনৰ বাবে নতুন দিল্লীয়ে প্ৰস্তুতি চলোৱাৰ সময়তে ভিয়েটনামৰ এখন ইংৰাজী দৈনিক কাকতত লিখা এটা প্ৰবন্ধত ভাৰতীয় ৰাষ্ট্ৰদূতগৰাকীয়ে এইদৰে উল্লেখ কৰে। ভাৰতৰ এক্ট ইষ্ট নীতি আৰু মহাসাগৰ দৰ্শনত ভিয়েটনামক এটা গুৰুত্বপূৰ্ণ স্তম্ভ বুলি উল্লেখ কৰি শ্ৰীশ্বেৰ্পাই আছিয়ান ৰাষ্ট্ৰসমূহৰ ভিতৰত ভাৰতৰ কেন্দ্ৰীয় ভূমিকাৰ প্ৰতি থকা প্ৰতিশ্ৰুতিবদ্ধতাৰ কথা দোহাৰে। শ্ৰীশ্বেৰ্পাই ভাৰত ভিয়েটনাম সম্পৰ্কৰ বিকাশ, উমৈহতীয়া সভ্যতাগত সম্পৰ্ক, বুদ্ধত্ব, ইতিহাস আৰু সংস্কৃতিৰ ভেটিত গঢ়ি উঠা বুলি উল্লেখ কৰে।

নিয়ন্ত্ৰণ ব্যুৰো এনচিবিয়ে নিচাযুক্ত দ্ৰব্য সৰবৰাহৰ সৈতে জড়িত পলাতক অপৰাধী বীৰেন্দ্ৰ সিং বাসুৱাক সংযুক্ত আৰব আমিৰি ৰাষ্ট্ৰৰ পৰা ভাৰতলৈ অনাৰ পথ প্ৰশস্ত কৰাৰ বাবে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে সংস্থাটোৰ শলাগ লৈছে। অপৰাধীজনক আজি নিচেই পুৱাতে নতুন দিল্লীৰ ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত উপস্থিত হোৱাৰ পাছতে ব্যুৰোৱে জিম্মাত লয়। সংযুক্ত আৰব আমিৰি ৰাষ্ট্ৰৰ সংশ্লিষ্ট কৰ্তৃপক্ষৰ সৈতে ভাৰতীয় সংস্থাসমূহৰ সহযোগিতামূলক পদক্ষেপৰ জৰিয়তে নিচাযুক্ত দ্ৰব্যৰ সৰবৰাহকাৰীজনক ভাৰতলৈ অনাটো সম্ভৱপৰ হৈ উঠে। নিচাযুক্ত দ্ৰব্য সৰবৰাহৰ বিৰুদ্ধে কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা শূন্য সহনশীলতাৰ নীতিৰ ক্ষেত্ৰত এই সফলতাক কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে এটা নতুন মাইলৰ খুঁটি বুলি অভিহিত কৰে। কেন্দ্ৰীয় তথ্য আয়োগে যোৱা 12 আগষ্ট পৰ্যন্ত 768টা গোচৰ নিষ্পত্তি কৰা বুলি স্পষ্ট কৰি দিছে। সংশ্লিষ্ট একাংশ গোচৰ সন্দৰ্ভত দ্বিতীয়বাৰৰ বাবে জনোৱা আবেদন তথা অভিযোগ সন্দৰ্ভত সংবাদ মাধ্যমত প্ৰকাশ পোৱা এটা বাতৰিৰ বিষয়ে স্পষ্টীকৰণ দি আয়োগে এই কথা প্ৰকাশ কৰে। নিষ্পত্তি হোৱা গোচৰৰ সংখ্যাৰ বিষয়ে প্ৰকাশ পোৱা তথ্যৰ সৈতে আয়োগৰ দ্বাৰা নিষ্পত্তি হোৱা গোচৰৰ প্ৰকৃত সংখ্যাৰ মিল নাই বুলিও কেন্দ্ৰীয় তথ্য আয়োগে প্ৰকাশ কৰিছে।

আদালতে যোৱা 12 আগষ্ট পৰ্যন্ত 768টা গোচৰ নিষ্পত্তি কৰা বুলি স্পষ্ট কৰি দিছে। সংশ্লিষ্ট একাংশ গোচৰ সন্দৰ্ভত দ্বিতীয়বাৰৰ বাবে জনোৱা আবেদন তথা অভিযোগ সন্দৰ্ভত সংবাদ মাধ্যমত প্ৰকাশ পোৱা এটা বাতৰিৰ বিষয়ে স্পষ্টীকৰণ দি আয়োগে এই কথা প্ৰকাশ কৰে। নিষ্পত্তি হোৱা গোচৰৰ সংখ্যাৰ বিষয়ে প্ৰকাশ পোৱা তথ্যৰ সৈতে আয়োগৰ দ্বাৰা নিষ্পত্তি হোৱা গোচৰৰ প্ৰকৃত সংখ্যাৰ মিল নাই বুলিও কেন্দ্ৰীয় তথ্য আয়োগে প্ৰকাশ কৰিছে। যোৱা 1 আগষ্টলৈকে সন্নিৱিষ্ট কৰা তথ্যৰ আধাৰত বাতৰি প্ৰকাশ পাইছিল বুলি উল্লেখ কৰি আয়োগে কয় যে ৰুজু হোৱা গোচৰ আৰু নিষ্পত্তি হোৱা গোচৰৰ শেহতীয়া তথ্য পৰৱৰ্তী সময়ত 2 আগষ্টৰ পৰা নিয়মীয়াকৈ পৰ্টেলত সন্নিৱিষ্ট কৰা হৈ আহিছে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰি কেইটামান আগৰবাৰ পঢ়ি দিছো। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে দেশৰ 80 সংখ্যক স্বাধীনতা দিৱসৰ প্ৰাক সন্ধ্যা আজি ৰাষ্ট্ৰক উদ্দেশ্যি ভাষণ দিব। বিভাজন বিভীষিকা স্মৃতি দিৱস উপলক্ষে কেন্দ্ৰীয় গৃহমন্ত্ৰী আৰু প্ৰতিৰক্ষা মন্ত্ৰীয়ে 1947 চনত দেশ বিভাজনৰ সময়ত প্ৰাণ হেৰুওৱা আৰু অশোষণীয় বেদনাৰ সন্মুখীন হোৱা সকলো লোকলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। সমগ্ৰ ৰাষ্ট্ৰই কাইলৈ 80 সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰিব। আৰু আৰক্ষী, অগ্নি নিৰ্বাপক সেৱা, গৃহৰক্ষী আৰু অসামৰিক প্ৰতিৰক্ষা বিভাগৰ সাহসিকতা আৰু সেৱা পদকৰ বাবে 1057গৰাকী বিষয়া কৰ্মচাৰীৰ নাম ঘোষণা কৰা হৈছে। এতিয়াৰ বাতৰি ইমানে। পৰৱৰ্তী বাতৰি বিয়লি 3 বজাত শুনিবলৈ পাব। এই অনুষ্ঠান প্ৰচাৰ হৈছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। এতিয়া নিবেদন কৰা হৈছে প্ৰতিভা দাসৰ কণ্ঠৰ লোকগীত।

0: ভাৰতৰ স্বাধীনতা দিৱসৰ সৈতে সংগতি ৰাখি ৰাষ্ট্ৰীয় সংহতি তথা সশস্ত্ৰ সীমা বলৰ ভূমিকা সম্পৰ্কে জন সজাগতামূলক অনুষ্ঠান, লগতে এছ এছ বি বেণ্ডৰ স্বদেশ প্ৰেমৰ অনুভৱেৰে সিক্ত সুৰৰ বিশেষ অনুষ্ঠান
1: আগষ্টৰ সন্ধিয়া ব্ৰহ্মপুত্ৰ ৰিভাৰ ফ্ৰণ্টত এছ এছ বিৰ উদ্যোগত।
2: শ্ৰোতাসকলে লোকগীত শুনিছে প্ৰতিভা দাসৰ কণ্ঠত।

0: এয়া
1: আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতে আঞ্চলিক বাতৰি শুনিবলৈ পাব।
2: এয়া আকাশবাণী গুৱাহাটী, বাতৰি পঢ়িছো পৰিস্মিতা দিহিঙীয়াই। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে দেশৰ 80 সংখ্যক স্বাধীনতা দিৱসৰ প্ৰাক সন্ধ্যা আজি ৰাষ্ট্ৰক উদ্দেশ্যি ভাষণ দিব। আকাশবাণীয়ে সন্ধিয়া 7 বজাৰ পৰা ৰাষ্ট্ৰপতিৰ ভাষণ পোনপটীয়াকৈ প্ৰচাৰ কৰিব। দূৰদৰ্শনৰ সকলো চেনেল যোগেও এই ভাষণ সম্প্ৰচাৰ কৰা হ'ব। হিন্দী আৰু ইংৰাজী ভাষণৰ ঠিক পাছতে দূৰদৰ্শনৰ আঞ্চলিক কেন্দ্ৰসমূহে নিজ নিজ আঞ্চলিক ভাষাত ৰাষ্ট্ৰপতিৰ ভাষণ সম্প্ৰচাৰ কৰিব। আকাশবাণীয়ে নিশা 9:30 বজাত ৰাষ্ট্ৰপতিৰ ভাষণৰ অসমীয়া ভাষান্তৰ প্ৰচাৰ কৰিব। ইয়াৰ পৰিপ্ৰেক্ষিতত আজি সন্ধিয়া 7:10 বজাত প্ৰচাৰ হোৱা অসমীয়া বাতৰি সন্ধিয়া 7:50 বজাত প্ৰচাৰ কৰা হ'ব। দেশজুৰি কাইলৈ উদযাপিত হ'বলগীয়া 80 সংখ্যক স্বাধীনতা দিৱসৰ প্ৰাক্ষণত গোৱালপাৰা জিলা আৰক্ষীয়ে বিশেষ সজাগতামূলক ব্যৱস্থা গ্ৰহণ কৰিছে। জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক নবনীত মহন্তৰ নেতৃত্বত জিলা আৰক্ষীয়ে অসম মেঘালয় সীমান্ত অঞ্চলত নিশা যাপন কৰাৰ লগতে আজি পুৱা প্ৰায় 30 কিলোমিটাৰ দৈৰ্ঘ্যৰ পথ চাইকেল সমদলেৰে 2 ৰাজ্যৰ সীমামূৰীয়া নিচান গ্ৰামত উপস্থিত হয়। নিচান গ্ৰামত আৰক্ষীৰ দলটোৱে এখন প্ৰীতি ফুটবল খেলত অংশগ্ৰহণ কৰাৰ লগতে এখন সজাগতামূলক সভাও অনুষ্ঠিত কৰে। অসম আৰু মেঘালয়ৰ মাজত সমন্বয়ৰ বাৰ্তাৰ প্ৰসাৰৰ উদ্দেশ্যে আয়োজন কৰা এই সভাত সীমামূৰীয়া অঞ্চলটোৰ বিভিন্ন সমস্যা সন্দৰ্ভত মত বিনিময় কৰা হয়। জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক বিদ্যুৎ বিকাশ বৰা ভূঞাই আগধৰা এই সভাত জ্যেষ্ঠ আৰক্ষী অধীক্ষক নবনীত মহন্তই অঞ্চলটোৰ ৰাইজক শান্তিপূৰ্ণভাৱে স্বাধীনতা দিৱস উদযাপন কৰিবলৈ আহ্বান জনায় বুলি আকাশবাণীৰ গোৱালপাৰাৰ সংবাদদাতাই জানিবলৈ দিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি গুৱাহাটীৰ সমীপৰ গাড়ীগাঁৱৰ পৰা পূব ধাৰাপুৰ সংযোগী এখন দলং মুকলি কৰে। 2,56,00,000 টকা ব্যয়েৰে নিৰ্মাণ কৰা এই দলংখনে অঞ্চল দুটাৰ মাজৰ যোগাযোগ ব্যৱস্থা সুদৃঢ় কৰিব বুলি আশা কৰা হৈছে। ইয়াৰ পাছতে মুখ্যমন্ত্ৰী ডঃ শৰ্মাই বৰুৱাপাৰাৰ 2 নম্বৰ উপপথত এটা কালভাৰ্ট মুকলি কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে এই ভ্ৰমণতে কেওটপাৰত থকা শ্ৰী শ্ৰী মনসা মন্দিৰো দৰ্শন কৰে। উত্তৰ পূব মহাকাশ প্ৰয়োগ কেন্দ্ৰ NESSCয়ে 19 জুলাইৰ পুৱা হোৱা ধাৰাষাৰ বৰষুণৰ বাবে নাগালেণ্ডৰ মন জিলাত ভূমিস্খলন হোৱা বুলি সদৰি কৰিছে। অবিৰতভাৱে হোৱা ধাৰাষাৰ বৰষুণৰ ফলত নামি অহা ঢলে অসমৰ শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ পূৰ্বতে কেতিয়াও বানৰ কবলত নপৰা কেতবোৰ অঞ্চলত প্ৰলয়ংকাৰী বানৰ সৃষ্টি কৰিছিল। প্ৰতিবেদনত প্ৰকাশ পোৱা মতে 19 জুলাইত নাগালেণ্ডত স্বাভাৱিকতকৈ 181% অধিক বৰষুণ হৈছিল। সেইদিনা বিশেষকৈ মুকক্সাঙত স্বাভাৱিকতকৈ 493%, ৱাখাত 108% আৰু মন জিলাত স্বাভাৱিকতকৈ 45% বেছি বৰষুণ হৈছিল। ইয়াৰ উপৰি অসমৰ চৰাইদেউ আৰু শিৱসাগৰ জিলাতো সেইদিনা প্ৰবল বৰষুণ হৈছিল। ইয়াৰ ফলত জিলা দুখনৰ ঠাই বিশেষে অভূতপূৰ্ব বানৰ সৃষ্টি হৈছিল। NESSCয়ে নাগালেণ্ড মন জিলাৰ ভূমিস্খলন সন্দৰ্ভত প্ৰকাশ কৰা প্ৰাৰম্ভিক প্ৰতিবেদনত এই তথ্য পোহৰলৈ আহিছে। নলবাৰী জিলা দিৱস উপলক্ষে নলবাৰী জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগৰ যুটীয়া উদ্যোগত আজি এটা ৰক্তদান শিবিৰৰ আয়োজন কৰা হয়। নলবাৰী ক্ৰীড়া সন্থাৰ কাৰ্যালয় চৌহদত আয়োজন কৰা এই ৰক্তদান শিবিৰত স্থানীয় বিধায়ক তথা ৰাজ্য চৰকাৰৰ বিত্ত, পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন আদি বিভাগৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা মুখ্য অতিথি হিচাপে উপস্থিত থাকে। এই অনুষ্ঠানত দিয়া ভাষণত ৰক্তদানক মানৱীয় দায়বদ্ধতা, প্ৰমূল্যবোধ আৰু মহানুভৱতাৰ অন্য নাম বুলি অভিহিত কৰি এই বিষয়ত সজাগতা সৃষ্টিৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিবলৈ সকলোকে আহ্বান জনায়। কাছাৰৰ কাটিগড়াৰ অন্তৰ্গত গুমৰাত কালাইনচৰা আৰক্ষীয়ে যোৱা নিশা সুকীয়া অভিযানত অবৈধ কয়লা আৰু সুৰাৰে সৈতে 3খন ট্ৰাক জব্দ কৰে। এই অভিযানত আৰক্ষীয়ে বৃহৎ পৰিমাণৰ বিদেশী সুৰা আৰু কয়লা জব্দ কৰাৰ লগতে 5জন লোকক গ্ৰেপ্তাৰ কৰে। আৰক্ষীৰ এই অভিযানত 1 ট্ৰাকত প্ৰায় 40 লাখ টকা মূল্যৰ 253 কাৰ্টন বিদেশী সুৰা

0: জব্দ কৰা হয় বুলি আকাশবাণীৰ শিলচৰৰ সংবাদদাতাই জনাইছে। আনহাতে বৈধ নথি পত্ৰ অবিহনে কাইলাইনৰ পৰা কয়লা কঢ়িয়াই অনা দুখন ট্ৰাক বৰাকত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰাৰ সময়ত গুমৰা আৰক্ষীয়ে ট্ৰাক দুখন জব্দ কৰে। সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ জন্মবাৰ্ষিকীৰ সৈতে সংগতি ৰাখি গুৱাহাটীৰ ঐতিহ্যমণ্ডিত সামাজিক সাংস্কৃতিক অনুষ্ঠান দীপক সংঘই ব্যতিক্ৰমী চিত্ৰাংকন প্ৰতিযোগিতাৰ আয়োজন কৰিছে। সুধাকণ্ঠ ৰূপ চিৰযুগমীয়া গীতসমূহক ভিত্তি হিচাপে লৈ লক্ষ্যজনে লক্ষ্য পোৱা তুলিকা তুলি লোৱা না শীৰ্ষক এই প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। কাইলৈ পুৱা 10 বজাত দীপক সংঘৰ কাৰ্যালয়ৰ প্ৰাংগণত এই প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী মুখ্য বাতৰি বিয়লি 4 বজাত শুনিবলৈ পাব।
1: মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্টজত আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টজত শ্ৰোতাসকলে অনুষ্ঠান শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। আৰম্ভ কৰিছোঁ আধুনিক গীতৰ অনুষ্ঠান। আজিৰ শিল্পী সমৰ হাজৰিকা।

0: সমৰ হাজৰিকাৰ কণ্ঠৰ গীত দুটি শুনিলে আধুনিক গীতৰ অনুষ্ঠানটিৰো ইমানতে অন্ত পৰিল।
1: মেৰে প্ৰিয় অসমবাসীও নমস্কাৰ। তিৰংগা আমাৰ শান, আমাৰ মান আৰু আমাৰ পহচান হয়। ইয়াৰ ভাৰত কি একতা, অখণ্ডতা, স্বাভিমান আৰু গৌৰৱ কা প্ৰতীক হয়। তিৰংগে মে আমাৰ ৰাষ্ট্ৰ কে সংকল্প আৰু উজ্জ্বল ভৱিষ্য কি ভাৱনা নিহিত হয়। ইসমে আমাৰ অসংখ্য

আকাশবাণী তেজপুৰ, আজি শুক্ৰবাৰ 1433 ভাস্কৰাব্দৰ শাওন মাহৰ 28 দিন আৰু 2026 খ্ৰীষ্টাব্দৰ আগষ্ট মাহৰ 14 তাৰিখ। সমূহ শ্ৰোতালৈ প্ৰীতি সম্ভাষণ জনাই আমাৰ আজিৰ বিয়লি অধিৱেশন মুকলি কৰিছোঁ। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 266.66 মিটাৰ, কিলোহাৰ্টছ 1125, এফ এম বেণ্ডৰ 102.4 মেগাহাৰ্টছ আৰু নিউজ অন এয়াৰ এপৰ জৰিয়তে। আজিৰ অধিৱেশনৰ বিভিন্ন দায়িত্বত আছে কণ্ট্ৰল ৰুমত নিৰঞ্জন বড়ো, বৈকুণ্ঠ বিকাশ বুঢ়াগোহাঁই আৰু বিলিফাং স্বৰ্গীয়াৰী। ট্ৰেন্সমিটাৰত আছে প্ৰমোদ চন্দ্ৰ টাইড, পৰিবহণত নয়ন দৈমাৰী। ডিউটি ৰুমত আছে মনালিছা দেৱী আৰু আজিৰ অধিৱেশনৰ ঘোষক হিচাপে মাইক্ৰফোনৰ সন্মুখত এয়া মই প্ৰাঞ্জল শইকীয়া।

মহাত্মা গান্ধীয়ে কৈছিল, মুষ্টিমেয় কেইজনমানে কৰ্তৃত্ব লাভ কৰাতেই প্ৰকৃত স্বৰাজ নহয়। প্ৰকৃত স্বৰাজ তেতিয়াহে যাব যেতিয়া কৰ্তৃত্বৰ অপব্যৱহাৰ হ'লে বাকী সকলোৱে সেৱা প্ৰতিৰোধ কৰিবলৈ সমৰ্থবান হ'ব। এয়া আকাশবাণী তেজপুৰ। এতিয়া প্ৰচাৰ কৰিবলৈ লৈছোঁ মহিলাসকলৰ উদ্দেশ্যে প্ৰচাৰিত আমাৰ নিয়মীয়া অনুষ্ঠান অৰ্ধ আকাশ। আজিৰ অনুষ্ঠানত শ্ৰোতাসকলক ৰবি সিংহৰ কণ্ঠৰ কেইটিমান গীত শুনাবলৈ লৈছোঁ।

প্ৰথম পৰ্যায়ত গৃহতালিকা আৰু গৃহপিয়ন অৰ্থাৎ আপোনাৰ বাসগৃহৰ গণনা কৰা হ'ব। আহক নিজৰ অংশগ্ৰহণেৰে ইয়াক সফল কৰোঁ। প্ৰতিজন ব্যক্তি সংযুক্ত হওক, প্ৰতিটো ঘৰ সংযুক্ত হওক আৰু দেশ আগুৱাই যাওক। লোকপিয়ল 2027, আমাৰ লোকপিয়ল আমাৰ বিকাশ।

ৰুবি সিংহৰ কণ্ঠত এইবাৰ শুনাবলৈ লৈছোঁ হীৰেণ ভট্টাচাৰ্য ৰচিত এই গীতটি। গীতটিৰ সুৰ ৰুবি সিংহৰ।

0: নাই, আমাজ লোকপিয়ল আমাজ বিকাশ।
1: লোকপিয়লৰ প্ৰথম পৰ্যায়ত গৃহতালিকা আৰু গৃহপিয়ল অৰ্থাৎ আপোনাৰ বাসগৃহৰ গণনা কৰা হ'ব। আহক নিজৰ অংশগ্ৰহণেৰে ইয়াক সফল কৰোঁ। প্ৰতিজন ব্যক্তি সংযুক্ত হওক, প্ৰতিটো ঘৰ সংযুক্ত হওক আৰু দেশ আগুৱাই যাওক। লোকপিয়ল 2027, আমাৰ লোকপিয়ল আমাৰ বিকাশ।
2: শ্ৰোতাসকলে, অৰ্ধকাশ অনুষ্ঠানটিত ৰবি সিংহৰ কণ্ঠৰ গীত শুনি আছে আকাশবাণী তেজপুৰ কেন্দ্ৰৰ পৰা। এইবাৰৰ গীতটিৰ কথা বিবিদেৱী বৰবৰুৱাৰ, সুৰ শিল্পীৰ নিজা।

0: 10 লাখ টকাৰ লটাৰী মই পালো।
1: নকল অফাৰৰ পৰা সাৱধান।
2: RBI এ কয়,
3: জানি ৰক, সতৰ্ক হৈ ৰক।

ইমানপৰে শ্ৰোতাসকলে অৰ্ধকাশ অনুষ্ঠানটিত ৰবি সিংহৰ কণ্ঠৰ কেইটিমান গীত শুনিলে। এই আকাশবাণী তেজপুৰ খন্তেক পিছতে অৰ্থাৎ 6 বজাৰ পৰা দিল্লী কেন্দ্ৰৰ পৰা প্ৰচাৰিত হিন্দী আৰু ইংৰাজী বাতৰি শুনিবলৈ পাব।

আরাধনা অনুষ্ঠানত ইমান পরে শ্রোতাসকলে জুবিন গার্গর কণ্ঠৰ এটি বৰগীত শুনিলে। এই আকাশবাণী তেজপুৰ। এতিয়া শুনক আমাৰ কেন্দ্ৰৰ পৰা আজি প্ৰচাৰ হ'বলগীয়া অনুষ্ঠানসমূহৰ বিষয়ে। এই অনুষ্ঠান পৰিস্থিতিৰ পিছতেই শুনিবলৈ পাব বৰ্ণালী অনুষ্ঠানটি। 6:45 গুৱাহাটী কেন্দ্ৰৰ পৰা প্ৰচাৰিত সন্ধিয়া আঞ্চলিক বাতৰি শুনিবলৈ পাব। 7:00 স্বাধীনতা দিৱস উপলক্ষে ভাৰতৰ মাননীয় ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে ৰাষ্ট্ৰক উদ্দেশ্যি দিয়া ভাষণ দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব। 7:50 গুৱাহাটী কেন্দ্ৰৰ পৰা প্ৰচাৰিত অসমীয়া বাতৰি আৰু 8:00 মুখ্য বাতৰি শুনিবলৈ পাব। নিশা 8:02 নিবেদন কৰা হ'ব এখন আলেখ্য ভাৰতৰ স্বাধীনতা সংগ্ৰামত তেজপুৰ। 8:30 কেইটিমান বৃন্দগান শুনিবলৈ পাব।

0: চল্লিছ মিনিট আৰু ন বজাত ক্ৰমে সমাচাৰ সন্ধিয়া আৰু নিউজ এট নাইন দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব। খেল জগত অনুষ্ঠানটি প্ৰচাৰৰ সময় নিশা ন বাজি পোন্ধৰ মিনিট। নিশা ন বাজি ত্ৰিছ মিনিটত স্বাধীনতা দিৱস উপলক্ষে ভাৰতৰ মাননীয় ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে ৰাষ্ট্ৰক উদ্দেশ্যি দিয়া ভাষণৰ অসমীয়া ৰূপান্তৰ গুৱাহাটী কেন্দ্ৰৰ পৰা আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব। আৰু নিশা দহ বজাত শুনিবলৈ পাব হিন্দী বোলছবিৰ কেইটিমান দেশভক্তিমূলক গীত। আমাৰ আজিৰ অধিৱেশনৰ অন্ত পৰিব নিশা দহ বাজি ত্ৰিছ মিনিটত। এয়াই আছিল আমাৰ কেন্দ্ৰৰ পৰা আজি প্ৰচাৰ হ'বলগীয়া অনুষ্ঠানসমূহৰ এক চমু আভাস। এই আকাশবাণী তেজপুৰ, আমাৰ পিছৰ অনুষ্ঠান এতিয়াই শুনিবলৈ পাব।
1: এয়া আকাশবাণী তেজপুৰ, নিবেদন কৰিছো আপোনালোকৰ এটি প্ৰিয় অনুষ্ঠান বৰ্ণালী।

জোনাক স্নিগ্ধ উজ্জ্বল জোনৰ পোহৰে ধৰাৰ বুকু আলোকিত কৰি তোলা পোহৰেই হৈছে জোনাক। সূৰ্যাস্তৰ ঠিক লগে লগেই আকাশৰ বুকুত তৰাবোৰ জিলিকি উঠাৰ সময়তেই জোনাক নামি আহে পৃথিৱীলৈ, য'ত সাধাৰণ সেই সময়খিনিও হৈ পৰে অসাধাৰণ। জোন গলা ৰূপালী ৰাতিয়েই প্ৰকৃতিৰ প্ৰতিটো সম্পদৰ অনন্য নৃত্যৰ ছন্দত সাৰ পাই উঠে ধৰা। আলহুৱা জোনৰ কোমল পোহৰত তৰাৰ তীৰবিৰণীত স্নানৰত গছ গছনিয়েও আকাশলৈ মূৰ পোনাই দৃষ্টি প্ৰসাৰ কৰি তোলে।

প্ৰকৃতিয়ে সৃষ্ট জোনাক নিশাই অনিৰ্বচনীয় সৌন্দৰ্য প্ৰদান কৰি এক প্ৰকাৰ নিচাগ্ৰস্ত কৰি তোলে মানুহক, যি সৌন্দৰ্যত উতলা হৈ প্ৰতিগৰাকী জোনাক প্ৰেমী মানুহেই নিমজ্জিত হৈ পৰে সৌৰগীয় সুখত। জোনবাই এটি তৰা দিয়া বুলি শৈশৱত পদ্য পঢ়া বয়সতেই প্ৰতিগৰাকী মাতৃয়ে জোনবাই জোনাক জোনাকী পৰুৱাৰ সৈতে চিনাকি কৰাই দিয়ে নিজ সন্তানক। গ্ৰীষ্মকালৰ জোনাক নিশা চোতালত ধাৰি পাৰি বহি লৈ আইতাৰ মুখৰ ৰসাল সাধু শুনি সৌৰগীয় সুখ বুটলাৰ সময়কণ জানো কোনোবা অসমীয়াই জানো পাহৰিব পাৰে।

শুভ্ৰ জোনাকৰ বৰষুণত তিতিবুৰি জুৰুলি জুপুৰি হয় জোনাক পিপাসু প্ৰতিগৰাকী ব্যক্তি। জোনাকৰ সৈতে আত্মীয়তা গঢ়া প্ৰতিগৰাকী ব্যক্তিয়েই খিৰিকী খুলি বৰপীৰা পাৰি বহিবলৈ দিয়ে জোনাকক, কিয়নো হাজাৰ চিন্তাৰ মাজতো জোনাকে সুনিয়ন্ত্ৰিত কৰি গঢ়ি তুলিব পাৰে মন, আনি দিব পাৰে জীৱনৰ প্ৰতি অপাৰ প্ৰেম ভালপোৱা। হতাশাই আসন্ন কৰি তোলা মন হৈ পৰিব পাৰে সপ্ৰতিভ, সজীৱ, সতেজ ভাৱময়।

হৰিং ফুটা জোনাকৰ ৰাতি বুটা বছা আকাশক লৈ মানুহৰ জল্পনা কল্পনাৰ শেষ নাই। প্ৰেমিকৰ প্ৰেমো নিগৰি ওলাই আহে জোনাক নিশা। জোনাক সাৰ পাই উঠে কবিৰ কবিতাত। সেউজীয়া অৰণ্যৰ গছ লতিকা নিগৰি নিগৰি ধৰালৈ নামি অহা জোনাকক আঠে বেঠে বহিবলৈ দিয়া হয় হৃদয় মন্দিৰত।

প্ৰিয় শ্ৰোতা, জোনাকেই আনি দিয়ে আশাৰ বতৰা, নিৰাশাবাদী মনবোৰ একাষৰীয়া কৰি আঁকোৱালি ল'ব পাৰি প্ৰকৃতি প্ৰদত্ত অনাবিল সুখৰ ঢল। প্ৰজন্মৰ পিছত প্ৰজন্মজুৰি জোনাক নিশা অনন্ত আকৰ্ষণৰ উৎস হৈ আছে। এচাম লোক পূৰ্ণিমাৰ সময়ত শান্ত অনুভৱ কৰাৰ বিপৰীতে অন্য এচামে শক্তি সৃজনশীলতা বৃদ্ধি অনুভৱ কৰে। জোনাক নিশাৰ অনন্য সেই লেণ্ডস্কেপ আঁকোৱালি লৈ বিপন্ন সময়ভেদি নেতিবাচক চিন্তাক নেওচি আগবাঢ়ি যাওক প্ৰতিগৰাকী ব্যক্তি। জোনাকৰ শান্ত শীতল কোমল পোহৰত ধৰাৰ বুকু সদায়েই সজীৱ হৈ থাকক।

বৰ্ণালী অনুষ্ঠানটি আজিলৈ ইমানতে অন্ত পৰিল। আজিৰ অনুষ্ঠানটি আঁত ধৰি যুগুতাই আগবঢ়ালে ৰশ্মিৰেখা ভূঞাই আৰু প্ৰযোজনা গৌতম নাথৰ।

জ্যোতিপ্ৰসাদ আগৰৱালৰ ৰচিত বৃন্দগান্তি শুনিলে। এই আকাশবাণী তেজপুৰ খন্তেক পিছতে অৰ্থাৎ 6:45 পৰা গুৱাহাটী কেন্দ্ৰৰ পৰা প্ৰচাৰিত সন্ধিয়া আঞ্চলিক বাতৰি আৰু 7:00 পৰা দিল্লী কেন্দ্ৰৰ পৰা প্ৰচাৰিত ভাৰতৰ মাননীয় ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে স্বাধীনতা দিৱস উপলক্ষে ৰাষ্ট্ৰবাসীক উদ্দেশ্যি দিয়া ভাষণ শুনিবলৈ পাব।

এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল কাইলৈ 80 সংখ্যক স্বাধীনতা দিৱস উপলক্ষে কিছু সময় পাছতে ৰাষ্ট্ৰক উদ্দেশ্যি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৰ ভাষণ ৰাজ্যৰ প্ৰতিখন জিলাতে কাইলৈ স্বাধীনতা দিৱস উদযাপনৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ খানাপাৰাত স্বাধীনতা দিৱসৰ কেন্দ্ৰীয় কাৰ্যসূচী মুখ্যমন্ত্ৰীৰ বিশেষ সেৱা পদক আৰু মুখ্যমন্ত্ৰীৰ আৰক্ষী পদকসমূহ ঘোষণা শিৱসাগৰ আৰু চৰাইদেউ জিলাত শেহতীয়া বানত ক্ষতি হোৱা সাঁচিপতীয়া পুথিসমূহৰ পুনৰ উদ্ধাৰৰ বাবে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ বিশেষ উদ্যোগ আৰু অসম আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানত গুৱাহাটীৰ খানাপাৰাত 80 কোটি টকা মূল্যৰ ড্ৰাগছসহ এজনক গ্ৰেপ্তাৰ নমস্কাৰ বাতৰিৰ সৈতে এয়া মই জিন্তী ৰাণী ডেকা আৰু মোৰ সৈতে আছে ভাস্বতী চক্ৰৱৰ্তী ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে দেশৰ 80 সংখ্যক স্বাধীনতা দিৱসৰ প্ৰাক্ সন্ধ্যা আজি ৰাষ্ট্ৰক উদ্দেশ্যি ভাষণ দিব আকাশবাণীয়ে সন্ধিয়া 7 বজাৰ

0: ৰাষ্ট্ৰপতিৰ ভাষণ পোনপটীয়াকৈ প্ৰচাৰ কৰিব। দূৰদৰ্শনৰ সকলো চেনেলযোগেও এই ভাষণ সম্প্ৰচাৰ কৰা হ'ব। হিন্দী আৰু ইংৰাজী ভাষণৰ ঠিক পাছতেই দূৰদৰ্শনৰ আঞ্চলিক কেন্দ্ৰসমূহে নিজ নিজ আঞ্চলিক ভাষাত ৰাষ্ট্ৰপতিৰ ভাষণ সম্প্ৰচাৰ কৰিব। আকাশবাণীয়ে নিশা 9:30 বজাত ৰাষ্ট্ৰপতিৰ ভাষণৰ অসমীয়া ভাষান্তৰ প্ৰচাৰ কৰিব। ইয়াৰ পৰিপ্ৰেক্ষিতত আজি সন্ধিয়া 7:10 বজাত প্ৰচাৰ হোৱা অসমীয়া বাতৰি সন্ধিয়া 7:50 বজাত প্ৰচাৰ কৰা হ'ব। সমগ্ৰ দেশত কাইলৈ 80 সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰা হ'ব। ৰাজ্যৰ ভিন্ন প্ৰান্ততো স্বাধীনতা দিৱসৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই খানাপাৰাত কেন্দ্ৰীয়ভাৱে আয়োজন কৰা স্বাধীনতা দিৱসৰ অনুষ্ঠানত পতাকা উত্তোলন কৰিব। খানাপাৰাত হ'বলগীয়া কুচকাৱাজ আৰু সাংস্কৃতিক কাৰ্যসূচীৰ অনুশীলন পূৰ্ণগতিত অব্যাহত আছে। স্বাধীনতা দিৱসৰ কুচকাৱাজত এইবাৰ প্ৰথমবাৰৰ বাবে বিহু সংযোজন কৰা হ'ব। এছ এফ এছ স্কুলৰ ছাত্ৰীসকলৰ বেণ্ডে পৰিৱেশন কৰিবলগীয়া বিহু এইবাৰ কুচকাৱাজৰ মূল আকৰ্ষণৰূপে বিবেচিত হৈছে। ইয়াৰ সমান্তৰালভাৱে বিভিন্ন জিলা সদৰত মন্ত্ৰী বিধায়কসকলে স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰিব। গুৱাহাটী উচ্চ ন্যায়ালয়তো 80 সংখ্যক স্বাধীনতা দিৱস উদযাপনৰ প্ৰস্তুতি সম্পূৰ্ণ হৈছে। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আশুতোষ কুমাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পুৰণি চৌহদত পুৱা 8 বজাত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিব। দেশৰ স্বাধীনতাৰ গৌৰৱময় যাত্ৰাৰ সৈতে সংগতি ৰাখি আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত হাৰ ঘৰ তিৰংগা অভিযানৰ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। এই কাৰ্যসূচীৰ অংশ হিচাপে গুৱাহাটীৰ জ্যোতি বিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰৰ পৰা খানাপাৰা খেলপথাৰলৈ আজি বিয়লি উলিওৱা হাৰ ঘৰ তিৰংগা যাত্ৰাত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ লগতে অসম প্ৰদেশ বিজেপিৰ সভাপতি দিলীপ শইকীয়ায়ো অংশগ্ৰহণ কৰে। দেশৰ স্বাধীনতা, অখণ্ডতা, ঐক্য আৰু সাৰ্বভৌমত্বৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰি উলিওৱা এই গৌৰৱময় যাত্ৰা সন্দৰ্ভত সভাপতি দিলীপ শইকীয়াই এইদৰে কয়।
1: মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আহ্বান মৰ্মে 2022 চনৰ পৰা হৰ ঘৰ তিৰংগা তিৰংগা যাত্ৰা কাৰ্যসূচী ৰূপায়ণ হৈ আছে আৰু এইবাৰ 2026তো সমগ্ৰ দেশত এই হৰ ঘৰ তিৰংগা অভিযানত দলে বলে সকলোৱে নামি পৰিছে আৰু আমি আজি গুৱাহাটীত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ উপস্থিতিত আমি তিৰংগা যাত্ৰা আয়োজন কৰিলোঁ। দেশৰ একতা, অখণ্ডতা, সাৰ্বভৌমত্বক যাতে কোনো ৰঙা চকু আগন্তুক দিনত দেখুৱাব নোৱাৰে, ভাৰত যেন আৰু ভৱিষ্যতৰ দিনত খণ্ডিত নহয়, এক ভাৰত শ্ৰেষ্ঠ ভাৰত, গতিকে এই একাত্মতা বাৰ্তাটো জনজনলৈ আগবঢ়াই লৈ যাবৰ বাবে আমি এই তিৰংগা যাত্ৰা আয়োজন কৰিলোঁ।
0: বজালী জিলা সমিতিৰ উদ্যোগত আজি পাঠশালাত ৰাষ্ট্ৰীয় পতাকা বিতৰণ কাৰ্যসূচী অনুষ্ঠিত হয়। কাৰ্যসূচীত বিজেপিৰ বজালী জিলা সমিতিৰ সদস্যসকলে জনসাধাৰণৰ মাজত ৰাষ্ট্ৰীয় পতাকা বিতৰণ কৰে। কাৰ্যসূচীৰ শুভাৰম্ভ কৰি দলৰ বজালী জিলা সমিতিৰ সভাপতি মুকুট কলিতাই দেশৰ স্বাধীনতা সংগ্ৰামীসকলৰ ত্যাগ আৰু বলিদানক স্মৰণ কৰাৰ লগতে প্ৰতিগৰাকী নাগৰিককে নিজৰ বাসগৃহত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি এই অভিযান সফল কৰি তুলিবলৈ আহ্বান জনায়। কাৰ্যসূচীৰ অংশ হিচাপে আজি লাহৰীঘাট সমজিলা প্ৰশাসনৰ উপস্থিতিত লাহৰীঘাট উন্নয়ন খণ্ডৰ অংগনবাড়ী কৰ্মীসকলে ৰাষ্ট্ৰীয় গীত পৰিৱেশন কৰে। গোৱালপাৰা জিলা প্ৰশাসনে হৰ ঘৰ তিৰংগা অভিযানৰ লগত সংগতি ৰাখি প্ৰতিদিনে বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰি আছে। এই উপলক্ষে আজি নটসূৰ্য ফণী শৰ্মা ভৱনত বিভাজন বিভীষিকা স্মৃতি দিৱস শীৰ্ষক বক্তৃতানুষ্ঠানৰ আয়োজন কৰা হয়। গুৱাহাটী বিশ্ববিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ অধ্যাপক চন্দন শৰ্মা মুখ্য বক্তা হিচাপে উপস্থিত থাকে। তেওঁ দেশ স্বাধীন হোৱাৰ সময়ত ভাৰত বিভাজনক কেন্দ্ৰ কৰি সৃষ্টি হোৱা গোষ্ঠীগত সংঘৰ্ষৰ বিভীষিকাৰ বিষয়ত আলোকপাত কৰে। 80 সংখ্যক স্বাধীনতা দিৱস উপলক্ষে আজি মুখ্যমন্ত্ৰীৰ বিশেষ সেৱা পদক আৰু মুখ্যমন্ত্ৰীৰ আৰক্ষী পদকসমূহ ঘোষণা কৰা হৈছে। গৃহ বিভাগে প্ৰকাশ কৰা এখন জাননীত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই ৰাজ্যৰ কেইবাগৰাকীও প্ৰশাসনিক তথা আৰক্ষী বিষয়া, অগ্নি নিৰ্বাপক বাহিনীৰ জোৱান আৰু কাৰাগাৰৰ কৰ্মচাৰীক এই গুৰুত্বপূৰ্ণ পদকসমূহ প্ৰদান কৰাৰ কথা ঘোষণা কৰে। ইয়াৰে মুঠ 33 গৰাকী বিষয়া কৰ্মচাৰীক মুখ্যমন্ত্ৰীৰ সংকটকালীন বিশেষ সেৱা পদক আৰু 37 গৰাকীক উৎকৃষ্ট সেৱাৰ বাবে মুখ্যমন্ত্ৰীৰ আৰক্ষী পদক আগবঢ়োৱা হৈছে। উল্লেখযোগ্য যে ৰাজ্যৰ শান্তি শৃংখলা ৰক্ষা, সংকটময় পৰিস্থিতিত সাহসিকতাপূৰ্ণ সেৱা আৰু উৎকৃষ্ট কৰ্মৰ স্বীকৃতিস্বৰূপে প্ৰতি বছৰে স্বাধীনতা দিৱসৰ সৈতে সংগতি ৰাখি এই পদকসমূহ প্ৰদান কৰা হয়। সংকটজনক পৰিস্থিতিত অসাধাৰণ সাহসিকতা আৰু প্ৰশংসনীয় সেৱা আগবঢ়োৱাৰ বাবে আৰক্ষী মহাপৰিদৰ্শক দেৱজ্যোতি মুখাৰ্জী, আই পি এছ বিষয়া অংকুৰ জৈন, পদ্মনাভ বৰুৱাকে ধৰি 33 গৰাকী বিষয়া কৰ্মচাৰীলৈ মুখ্যমন্ত্ৰীৰ বিশেষ সেৱা বঁটা আগবঢ়োৱা হৈছে। একেদৰে দীৰ্ঘদিনীয়া উৎকৃষ্ট সেৱা আৰু কৰ্তব্যনিষ্ঠাৰ স্বীকৃতিস্বৰূপে আৰক্ষী মহাপৰিদৰ্শক অখিলেশ কুমাৰ সিং, এ পি এছ বিষয়া পবীন্দ্ৰ কুমাৰ নাথ, দেৱাশীষ শৰ্মাকে ধৰি মুঠ 37 গৰাকী বিষয়া তথা জোৱানক মুখ্যমন্ত্ৰীৰ আৰক্ষী পদক প্ৰদান কৰা হ'ব। দেশজুৰি কাইলৈ উদযাপিত হবলগীয়া আশী

0: স্বাধীনতা দিৱসৰ প্ৰাক্ষণত গোৱালপাৰা জিলা আৰক্ষীয়ে বিশেষ সজাগতামূলক ব্যৱস্থা গ্ৰহণ কৰিছে। জিলা জ্যেষ্ঠ আৰক্ষী অধীক্ষক নৱনীত মহন্তৰ নেতৃত্বত জিলা আৰক্ষীয়ে অসম মেঘালয় সীমান্ত অঞ্চলত নিশা যাপন কৰাৰ লগতে আজি পুৱা প্ৰায় 30 কিলোমিটাৰ দৈৰ্ঘৰ পথ চাইকেল সমদলেৰে দুয়োখন ৰাজ্যৰ সীমামূৰীয়া নিচানগ্ৰামত উপস্থিত হয়। নিচানগ্ৰামত আৰক্ষীৰ দলটোৱে এখন প্ৰীতি ফুটবল খেলত অংশগ্ৰহণ কৰাৰ লগতে এখন সজাগতামূলক সভাও অনুষ্ঠিত কৰে। স্বাধীনতা দিৱস উপলক্ষে মানকাছাৰৰ ভাৰত বাংলাদেশ সীমান্তত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি গঢ়ি তোলা হৈছে। বিশেষকৈ সীমান্তৰ নদীপথেৰে যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনা সংঘটিত নহয় তাৰ বাবে আৰক্ষীয়ে বিগত কেইবাদিন ধৰি অহৰ্নিশে পহৰাৰ ব্যৱস্থা কৰিছে। এই সন্দৰ্ভত হুকছৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া হেমন্ত ৰয়ে এইদৰে কয়।
1: সাধাৰণতে আমাৰ ইয়াৰ পৰা 1 কিলোমিটাৰমান দূৰত আমাৰ যিটো জিৰ' লাইন বৰ্ডাৰ আছে, ইণ্টাৰনেশ্যনেল বৰ্ডাৰ ইণ্ডিয়া বাংলাদেশ, তাতে BSF কণ্টিনিউ ডিউটি কৰি আছে তেওঁলোকে, আৰু এইপিনে আমি কৰি আছোঁ, কণ্টিনিউ ৰিভাৰ পেট্ৰলিং কৰি আছোঁ, আৰু কেতিয়াবা আমি তেওঁলোকৰ লগত জইণ্ট পেট্ৰলিং কৰোঁ। বৰ্তমান চিটুৱেশ্যন নৰ্মেল আছে, ধুনীয়া, কিন্তু এটা স্বাধীনতা দিৱস উপলক্ষে আমাৰ SSP মহোদয়ৰ নিৰ্দেশত তথা আমাৰ সাজনাৰ OC মহোদয়ৰ নিৰ্দেশত আমি কণ্টিনিউ ৰিভাৰ পেট্ৰলিং ডিউটি কৰি আছোঁ আৰু চিটুৱেশ্যন

0: যিটো জিৰ' লাইন বৰ্ডাৰ আছে, ইণ্টাৰনেশ্যনেল বৰ্ডাৰ ইণ্ডিয়া বাংলাদেশ, তাতে বি এছ এফ কণ্টিনিউ ডিউটি কৰি আছে তেওঁলোকে, আৰু এইপিনে আমি কৰি আছোঁ, কণ্টিনিউ ৰিভাৰ পেট্ৰলিং কৰি আছোঁ, আৰু কেতিয়াবা কেতিয়াবা আমি তেওঁলোকৰ লগত জইন পেট্ৰলিং কৰোঁ। বৰ্তমান চিটুৱেশ্যন নৰ্মেল আছে, ধুনীয়া, কিন্তু এটা স্বাধীনতা দিৱস উপলক্ষে আমাৰ এছ এছ পি মহোদয়ৰ নিৰ্দেশত তথা আমাৰ চাচনাৰ অ' চি মহোদয়ৰ নিৰ্দেশত আমি কণ্টিনিউ ৰিভাৰ পেট্ৰলিং ডিউটি কৰি আছোঁ আৰু চিটুৱেশ্যন বৰ্তমান নৰ্মেল হৈছে।
1: স্বাধীনতা দিৱসৰ উদযাপনৰ প্ৰস্তুতিৰ অংশ হিচাপে সৈনিক কল্যাণ সঞ্চালকালয় আৰু 19খন জিলাৰ সৈনিক কাৰ্যালয়ৰ উদ্যোগত ৰাজ্যজুৰি বিভিন্ন দেশপ্ৰেমমূলক তথা জনকল্যাণমূলক কাৰ্যসূচী ৰূপায়ণ কৰা হয়। ইয়াৰ অংশস্বৰূপে হৰ ঘৰ তিৰংগা, চাইকেল আৰু মটৰচাইকেল সমদল, গছপুলি ৰোপণ, সজাগতা সভা, সাংস্কৃতিক অনুষ্ঠান, দেশপ্ৰেমমূলক গান তথা প্ৰবন্ধ প্ৰতিযোগিতা আদি অনুষ্ঠিত হয়। এই অনুষ্ঠানত ছাত্ৰ ছাত্ৰীকে ধৰি সমাজৰ সকলো শ্ৰেণীৰ লোকে অংশগ্ৰহণ কৰা পৰিলক্ষিত হয়। স্বাধীনতা দিৱসৰ তাৎপৰ্য জনসাধাৰণক অৱগত কৰা আৰু শান্তি, একতা তথা দায়িত্বশীল নাগৰিকৰ মূল্যবোধ গ্ৰহণ কৰিবলৈ উৎসাহিত কৰাই এই প্ৰাক স্বাধীনতা দিৱস উদযাপনৰ মূল লক্ষ্য। শ্ৰোতাসকলে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক ভাস্বতী চক্ৰৱৰ্তীৰ পৰা।
2: উজনি অসমৰ শিৱসাগৰ আৰু চৰাইদেউ জিলাত শেহতীয়া বানত ক্ষতি হোৱা হাঁচিপতীয়া পুথিসমূহৰ পুনৰ উদ্ধাৰৰ বাবে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজে উদ্যোগ গ্ৰহণ কৰিছে। সেই অনুসৰি বানে ক্ষতি কৰা হাঁচিপতীয়া পুথিসমূহ পুনৰ উদ্ধাৰ কৰি বিজ্ঞানসন্মত পদ্ধতিৰে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে সেইসমূহ সংৰক্ষণৰ বাবে লক্ষ্য স্থিৰ কৰা হৈছে। সেয়েহে বান ক্ষতিগ্ৰস্ত অঞ্চলসমূহৰ অনুষ্ঠান প্ৰতিষ্ঠান অথবা ব্যক্তি বিশেষৰ হাতত থকা যিসমূহ হাঁচিপতীয়া পুথিৰ ক্ষতিসাধন হৈছে সেই পুথিসমূহ কলাক্ষেত্ৰ সমাজে সংগ্ৰহ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে। কলাক্ষেত্ৰ সমাজে বিশেষজ্ঞৰ জৰিয়তে প্ৰয়োজনীয় বিজ্ঞানসন্মত ব্যৱস্থাৰ মাধ্যমেৰে সংৰক্ষণৰ দিহা কৰিব আৰু সংশ্লিষ্ট পক্ষই বিচাৰিলে পুথিসমূহ ঘূৰাই দিব বুলি প্ৰকাশ কৰিছে। ইপিনে পুনৰ উদ্ধাৰ কৰা পুথিসমূহ সংশ্লিষ্ট পক্ষই কলাক্ষেত্ৰলৈ আগবঢ়াব বিচাৰিলে তেনে পুথিসমূহ কলাক্ষেত্ৰ সমাজে কায়িকভাৱে সংৰক্ষণৰ দায়িত্ব বহন কৰিব। এই বিষয়ত সংশ্লিষ্ট পক্ষই সচিব শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজ, পাঞ্জাবাৰী, গুৱাহাটীৰ ঠিকনাত যোগাযোগ কৰাৰ লগতে 9401801334 আৰু 8011050897 নম্বৰলৈ ফোন কৰিব পাৰিব। সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকীৰ সৈতে সংগতি ৰাখি গুৱাহাটীৰ ঐতিহ্যমণ্ডিত সামাজিক সাংস্কৃতিক অনুষ্ঠান দীপক সংঘই ব্যতিক্ৰমী চিত্ৰাংকন প্ৰতিযোগিতাৰ আয়োজন কৰিছে। সুধাকণ্ঠৰ চিৰযুগমীয়া গীতসমূহ ভিত্তি হিচাপে লৈ লক্ষ্যজনে লক্ষ্য পোৱা তুলিকা তুলি লোৱানা শীৰ্ষক এই প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। পঞ্চম শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈ, নৱম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ আৰু স্নাতক শ্ৰেণীৰ পৰা উচ্চ পৰ্যায়ৰ ছাত্ৰ ছাত্ৰীৰ বাবে তিনিটা শাখাত আয়োজন কৰা এই প্ৰতিযোগিতা কাইলৈ পুৱা 10 বজাত দীপক সংঘৰ কাৰ্যালয় প্ৰাংগণত অনুষ্ঠিত হ'ব বুলি উদ্যোক্তাসকলে জনাইছে। ড্ৰাগছ সৰবৰাহকাৰী চক্ৰৰ বিৰুদ্ধে অসম আৰক্ষীৰ অভিযান অব্যাহত আছে। বিশেষ টাস্ক ফৰ্চে আজি এনে এটা চক্ৰৰ বিৰুদ্ধে অভিযান চলাই 80 কোটি টকা মূল্যৰ ড্ৰাগছ জব্দ কৰে। টাস্ক ফৰ্চৰ এটা দলে গুৱাহাটীৰ ছয়মল চচলত থকা এটা ফ্লেটত অভিযান চলাই 10 কিলোগ্ৰাম হেৰইন জব্দ কৰে। ঘটনা সন্দৰ্ভত টাস্ক ফৰ্চে পঞ্জাৱৰ লুধিয়ানাৰ হৰদীপ সিং নামৰ এজন লোকক গ্ৰেপ্তাৰ কৰিছে। ড্ৰাগছ সৰবৰাহকাৰী সিঙে হেৰইনখিনি পঞ্জাৱলৈ নিয়াৰ পৰিকল্পনাৰে ফ্লেটটোত বাহাৰ পাতি আছিল। এই সন্দৰ্ভত তথ্য লাভ কৰাৰ পাছতে বিশেষ টাস্ক ফৰ্চে ফ্লেটটোত অভিযান চলাই বৃহৎ পৰিমাণৰ হেৰইনখিনি জব্দ কৰাৰ লগতে অভিযুক্ত হৰদীপ সিঙক গ্ৰেপ্তাৰ কৰে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি গুৱাহাটীৰ সমীপৰ গাড়ীগাঁৱৰ পৰা পূব ধাৰাপুৰ সংযোগী এখন দলং মুকলি কৰে। 2,56,00,000 ব্যয়েৰে নিৰ্মাণ কৰা এই দলংখনে গুৱাহাটী মহানগৰৰ যোগাযোগ ব্যৱস্থা সুদৃঢ় কৰিব বুলি আশা কৰা হৈছে। দলংখন উদ্বোধন কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে অসমৰ যোগাযোগ ব্যৱস্থাক অধিক সহজ, সুৰক্ষিত আৰু সুচল কৰি তুলিবলৈ ৰাজ্যৰ 1,000তকৈ অধিক কাঠৰ জৰাজীৰ্ণ দলং সকলো বতৰ অনুকূল হোৱাকৈ পকী দলঙলৈ ৰূপান্তৰ কৰা হৈছে। ইয়াৰ জৰিয়তে যোগাযোগ ব্যৱস্থা শক্তিশালী কৰাৰ লগতে জনসাধাৰণৰ বাবে চৰকাৰী সেৱা, কল্যাণমূলক আঁচনিৰ সুবিধা অধিক সহজে আৰু দ্ৰুতগতিত উপলব্ধ কৰিব পৰা যাব বুলি ডঃ শৰ্মাই উল্লেখ কৰে। কাৰ্যসূচীৰ পাছতে মুখ্যমন্ত্ৰী ডঃ শৰ্মাই বৰুৱাপাৰাৰ 2 নম্বৰ উপপথত এটা কালভাৰ্ট মুকলি কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে এই ভ্ৰমণতে কেওটপাৰত থকা সৃষ্টি মা মনসা মন্দিৰো দৰ্শন কৰে। বাতৰি শেষ কৰাৰ আগেয়ে প্ৰধান বাতৰিসমূহ চমুকৈ পুনৰ এবাৰ। কাইলৈ 80 সংখ্যক স্বাধীনতা দিৱস উপলক্ষে কিছু সময় পাছতে ৰাষ্ট্ৰক উদ্দেশ্যি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৰ ভাষণ, ৰাজ্যৰ প্ৰতিখন জিলাতে স্বাধীনতা দিৱস উদযাপনৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ, খানাপাৰাত স্বাধীনতা দিৱসৰ কেন্দ্ৰীয় কাৰ্যসূচী, ৰাজ্যৰ 69গৰাকী বিষয়া কৰ্মচাৰীলৈ মুখ্যমন্ত্ৰীৰ বিশেষ সেৱা পদক আৰু মুখ্যমন্ত্ৰীৰ আৰক্ষী পদকসমূহ ঘোষণা, শিৱসাগৰ আৰু চৰাইদেউ জিলাত শেহতীয়া বানত ক্ষতি হোৱা হাঁচিপতীয়া পুথিসমূহৰ পুনৰ উদ্ধাৰৰ বাবে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ বিশেষ উদ্যোগ আৰু গুৱাহাটীৰ খানাপাৰাত 80 কোটি টকা

মূল্যৰ মাদক দ্ৰব্যসহ এজনক গ্ৰেপ্তাৰ। এতিয়া বাতৰি ইমানে, পৰৱৰ্তী বাতৰি 7:50 বজাত শুনিবলৈ পাব।

0: On the eve of Independence Day, you were listening to Honorable President of India, Shrimati Draupadi Murmu's address to the nation.
1: स्वतंत्रता दिवस की पूर्व संध्या पर अभी आप भारत की माननीय राष्ट्रपति श्रीमती द्रौपदी मुर्मू का राष्ट्र के नाम संदेश सुन रहे थे।
2: ইমান পৰে শ্ৰোতাসকলে দিল্লী কেন্দ্ৰৰ প্ৰচাৰিত স্বাধীনতা দিৱস উপলক্ষে ভাৰতৰ মাননীয় ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে দিয়া ভাষণ আৰু তাৰ পিছতেই সেই ভাষণৰ ইংৰাজী ৰূপান্তৰ শুনিলে।

0: এই আকাশবাণী তেজপুৰ খন্তেক পিছতে অৰ্থাৎ 8 বজাৰ পৰা গুৱাহাটী কেন্দ্ৰৰ পৰা প্ৰচাৰিত অসমীয়া বাতৰি শুনিবলৈ পাব।
1: বাতৰি পঢ়িছো মই মৃদুস্মিতা শৰ্মাই। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, সমগ্ৰ ৰাষ্ট্ৰই কাইলৈ 80 সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰিব। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে স্বাধীনতা দিৱসৰ প্ৰাক সন্ধ্যা দেশবাসীলৈ 80 সংখ্যক স্বাধীনতা দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰি ভাষণ প্ৰদান কৰে। দুদিনীয়া কাৰ্যসূচীৰে কাইলৈ উপ ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে তামিলনাডু ভ্ৰমণ কৰিব আৰু প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে আজি স্কটলেণ্ডত অনুষ্ঠিত হৈ যোৱা কমনৱেলথ গেমছত পদক লাভ কৰা সামৰিক বাহিনীৰ এটা প্ৰতিনিধি দলৰ সৈতে মত বিনিময় কৰে। এতিয়া শুনক বিতং বাতৰি। সমগ্ৰ ৰাষ্ট্ৰই কাইলৈ 80 সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দিল্লীৰ ঐতিহাসিক লালকিল্লাৰ পৰা এই উদযাপনৰ গুৰি ধৰিব। বায়ুসেনাৰ MI-17 শ্ৰেণীৰ 2খন হেলিকপ্টাৰেৰে অনুষ্ঠানস্থলীত পুষ্পবৃষ্টি কৰা হ'ব। ৰাষ্ট্ৰীয় পতাকা উত্তোলনৰ লগে লগে 21টা টোপধ্বনিৰে অভিবাদন জনোৱা হ'ব। পুষ্পবৃষ্টিৰ পাছত প্ৰধানমন্ত্ৰীয়ে লালকিল্লাৰ প্ৰাচীৰৰ পৰা ৰাষ্ট্ৰক উদ্দেশ্যি ভাষণ দিব। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে স্বাধীনতা দিৱসৰ প্ৰাক সন্ধ্যা দেশবাসীলৈ 80 সংখ্যক স্বাধীনতা দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰি ভাষণ প্ৰদান কৰে। তেওঁ কয় যে প্ৰত্যেক ভাৰতীয়ই নিজৰ স্বপ্ন বাস্তৱায়িত কৰাৰ সুযোগ লাভ কৰা আৰু দেশক বিশ্বৰ ভিতৰতে শ্ৰেষ্ঠ হিচাপে প্ৰতিষ্ঠা কৰাৰ ভাৱনাৰে কাৰ্য সম্পাদন কৰাতে দেশৰ স্বাধীনতা লাভৰ সাৰ্থকতা প্ৰতিফলিত হ'ব। তেওঁ নিষ্ঠাবান শিক্ষক আৰু শিক্ষাৰ্থী, বিকাশৰ বাবে তৎপৰ বিজ্ঞানী আৰু অভিযন্তা, চিকিৎসা সেৱাত ব্ৰতী চিকিৎসক আৰু স্বাস্থ্যকৰ্মী, পৰিশ্ৰমী শ্ৰমিক আৰু অন্য অন্তঃতা কৃষক, এই সকলো শ্ৰেণীৰ লোকে নিজা প্ৰয়াসেৰে ৰাষ্ট্ৰ নিৰ্মাণত জড়িত হৈ আছে বুলি উল্লেখ কৰে। ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে তেওঁলোকৰ লগতে খেলুৱৈ, শিল্পী, বুদ্ধিজীৱী, স্বেচ্ছাসেৱী সংগঠন, জনপ্ৰতিনিধি, ন্যায় ব্যৱস্থাৰ সৈতে জড়িত ন্যায়কৰ্মী, নিষ্ঠাবান অসামৰিক সেৱাৰ লোকসকল দেশৰ অৰ্থব্যৱস্থালৈ বৰঙণি আগবঢ়োৱা বিনিয়োগকাৰীসকল, স্বচ্ছতা অভিযানৰ অগ্ৰণী কৰ্মীসকলকে সামৰি দেশৰ বিভিন্ন

0: বৰ্গৰ লোকসকলে সামূহিক প্ৰগতিৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। তদুপৰি অন্য ক্ষেত্ৰত জড়িত সক্ৰিয় দেশবাসী আৰু সংবিধানৰ মতে কৰ্তব্য পালন কৰা প্ৰতিজন নাগৰিকে ৰাষ্ট্ৰগঠনৰ গুৰুত্বপূৰ্ণ অংশীদাৰ বুলিও তেওঁ উল্লেখ কৰে। ৰাষ্ট্ৰপতিগৰাকীয়ে লগতে সেনাৰ জোৱানসকল আৰু আৰক্ষী বাহিনীৰ লোকসকলে তেওঁলোকৰ কৰ্তব্য নিষ্ঠাৰে পালন কৰাৰ বাবে বিশেষভাৱে প্ৰশংসা কৰে। 2047 বৰ্ষলৈকে বিকাশৰ সংকল্প লৈ আগবঢ়াৰ পথত ৱয়ং ৰাষ্ট্ৰে জাগ্ৰিয়াম বেদবাক্যই আমাক সদায় প্ৰেৰণা দিয়ে বুলি তেওঁ উল্লেখ কৰে। ৰাষ্ট্ৰপতিগৰাকীয়ে বৰ্তমান দেশত চলি থকা ৰাষ্ট্ৰীয় অভিযানসমূহ জনসাধাৰণৰ অংশগ্ৰহণেৰে গতিশীল কৰিবলৈ চেষ্টা কৰা হৈছে বুলিও উল্লেখ কৰে।
1: মেৰে প্যাৰে দেশবাসীয় নমস্কাৰ। স্বতন্ত্ৰতা দিৱস কি পূৰ্ব সন্ধ্যা পৰ আপ সভিক মে ইচ ৰাষ্ট্ৰীয় পৰ্ব কি হাৰ্দিক বাধাই দেতি হওঁ। আপচে কুছ ঘণ্ট বাদ হামাৰে দেশ কি স্বাধীনতা কে 80ৱে বৰ্ষ কা শুভাৰম্ভ হ'গা। দেশ বিদেশ মে ৰহনে ৱালে সভি ভাৰতীয় এ পৰ্ব উল্লাস কে সাথ মানাতে হে। হামাৰা তিৰংগা হামাৰে স্বাধীনতা কা প্ৰতীক হে। ইছে হাম পুৰি শান সে ফেৰাতে হে। 15 অগষ্ট 1947 কে দিন ভাৰত মাতা পৰাধীনতা কে বেডিঅ সে মুক্ত হৈ সভি দেশবাসী স্বতন্ত্ৰ ভাৰত কি নিয়তি কে নিৰ্মাতা বনে। হাম ভাৰত কে লোক আপনে সপনো কো সাকার কৰনে কে অৱসৰ কা উপযোগ কৰ সকে অৰ ভাৰত কো সৰ্বশ্ৰেষ্ঠ ৰাষ্ট্ৰ বনানে কি ভাৱনা সে কাৰ্য কৰে। ইসি মে স্বতন্ত্ৰতা কি সাৰ্থকতা হে।
0: কেন্দ্ৰীয় চৰকাৰে চলিত বৰ্ষৰ স্বাধীনতা দিৱসৰ সৈতে সংগতি ৰাখি আৰক্ষী, অগ্নি নিৰ্বাপক সেৱা, গৃহৰক্ষী আৰু অসামৰিক প্ৰতিৰক্ষা বিভাগৰ সাহসিকতা আৰু সেৱা পদকৰ বাবে 1057গৰাকী বিষয়া কৰ্মচাৰীৰ নাম ঘোষণা কৰিছে। গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে সাহসিকতা পদকৰ বাবে 272গৰাকী আৰক্ষী আৰু 29গৰাকী অগ্নি নিৰ্বাপক সেনাৰ জোৱানকে ধৰি 301গৰাকী জোৱানৰ নাম সম্বলিত এখন তালিকা আজি প্ৰকাশ কৰে। উল্লেখযোগ্য যে জীৱন আৰু সম্পত্তিৰ সুৰক্ষা, অপৰাধ প্ৰতিহতকৰণ আৰু অপৰাধীক আটক কৰাৰ ক্ষেত্ৰত প্ৰদৰ্শন কৰা বিশেষ সাহসী ভূমিকাৰ বাবে এই বঁটা প্ৰদান কৰা হয়। এইবেলি সাহসিকতা বঁটাৰ তালিকাত 197গৰাকী বামপন্থী সন্ত্ৰাসবাদ কবলিত এলেকাত, 51গৰাকী জম্মু আৰু কাশ্মীৰত, 12গৰাকী উত্তৰ পূৰ্বাঞ্চলত আৰু 41গৰাকী দেশৰ আন বিভিন্ন অংশত কৰ্মৰত জোৱানৰ নাম অন্তৰ্ভুক্ত হৈছে। আনহাতে মুঠ 92গৰাকী জোৱানলৈ বিশেষ সেৱাৰ বাবে ৰাষ্ট্ৰপতিৰ পদকৰ আগবঢ়োৱা হৈছে। এই তালিকাত আৰক্ষী সেৱাৰ 83গৰাকী, অগ্নি নিৰ্বাপক সেৱাৰ 4গৰাকী, অসামৰিক প্ৰতিৰক্ষা আৰু গৃহৰক্ষী সেৱাৰ 3গৰাকী আৰু সংস্কাৰমূলক সেৱাৰ 2গৰাকী জোৱানৰ নাম অন্তৰ্ভুক্ত হৈছে। এইবোৰৰ বাহিৰেও কৃতিত্বমূলক সেৱাৰ বাবে 664টা পদক আগবঢ়োৱাৰ বিষয়ে ঘোষণা কৰা হৈছে। এই তালিকাত আৰক্ষী সেৱাৰ 606গৰাকী, অগ্নি নিৰ্বাপক সেৱাৰ 28গৰাকী, অসামৰিক প্ৰতিৰক্ষা আৰু গৃহৰক্ষী সেৱাৰ 18গৰাকী আৰু সংস্কাৰমূলক সেৱাৰ 12গৰাকী জোৱানে স্থান লাভ কৰিছে। দুদিনীয়া কাৰ্যসূচীৰে কাইলৈ উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে তামিলনাডু ভ্ৰমণ কৰিব। ভ্ৰমণকালত উপৰাষ্ট্ৰপতিগৰাকীয়ে চেন্নাই, চেংগালপট্টু, তিৰুভাৰুৰ আৰু থাঞ্জাৱুৰত শৈক্ষিক আৰু সাহিত্যানুষ্ঠানত অংশগ্ৰহণ কৰিব। দেওবাৰে চেংগালপট্টুৰ এছ আৰ এম ইনষ্টিটিউট অব ছায়েন্স এণ্ড টেকনলজিৰ 22সংখ্যক সমাৱৰ্তন অনুষ্ঠানত তেওঁ অংশগ্ৰহণ কৰিব। চেন্নাইত নাগালেণ্ড, মণিপুৰ আৰু পশ্চিমবংগৰ প্ৰাক্তন ৰাজ্যপাল লাল গণেশৰ প্ৰথম মৃত্যুবাৰ্ষিকীৰ অনুষ্ঠানতো তেওঁ অংশগ্ৰহণ কৰিব। ইয়াৰ পাছত ইক'জ অব নেশ্যনেলিষ্ট মাইণ্ড শীৰ্ষক গ্ৰন্থখনৰ উন্মোচনী অনুষ্ঠানত তেওঁ অংশগ্ৰহণ কৰিব। সোমবাৰে ৰাষ্ট্ৰপতিগৰাকীয়ে থিৰুভাৰুত অৱস্থিত তামিলনাডু কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ 1ম সমাৱৰ্তন অনুষ্ঠানত অংশগ্ৰহণ কৰিব। পৰৱৰ্তী সময়ত তেওঁ থাঞ্জাপুৰৰ ষষ্ঠ ডিমড বিশ্ববিদ্যালয়ৰ ৰূপালী জয়ন্তী উদযাপন অনুষ্ঠানতো অংশগ্ৰহণ কৰিব। ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী ডঃ মানিক সাহাই ৰাজ্যৰ নাগৰিকসকলক, বিশেষকৈ নৱপ্ৰজন্মৰ ছাত্ৰ ছাত্ৰীসকলক বিভাজনৰ সময়ৰ বেদনাদায়ক বুৰঞ্জীৰ স্মৃতি ৰোমন্থন কৰি দেশৰ জাতীয় পতাকাৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰিবলৈ আহ্বান জনাইছে। মুখ্যমন্ত্ৰীগৰাকীয়ে আজি হৰ ঘৰ তিৰংগা অভিযান আৰু বিভাজন বিভীষিকাৰ স্মৃতি দিৱসৰ অংশ হিচাপে আগৰতলাৰ মহাৰাজা বীৰ বিক্ৰম মহাবিদ্যালয়ত আয়োজিত এটা অনুষ্ঠানত উপস্থিত থাকি কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পৰামৰ্শমতে 2022 চনত আৰম্ভ হোৱা হৰ ঘৰ তিৰংগা অভিযানে বৰ্তমান সময়ত গণ আন্দোলনৰ ৰূপ লৈছে আৰু সমগ্ৰ দেশতে দেশপ্ৰেমমূলক মনোভাৱৰ শক্তিশালী দৌৰ সৃষ্টি হৈছে। মুখ্যমন্ত্ৰীগৰাকীয়ে বিভাজনৰ সময়ৰ বেদনাদায়ক স্মৃতি ৰোমন্থন কৰে আৰু মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ লগত হৰ ঘৰ তিৰংগা অভিযানৰ পতাকা জোকাৰি শুভাৰম্ভ কৰে। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে আজি স্কটলেণ্ডত অনুষ্ঠিত হৈ যোৱা কমনৱেলথ গেমছত পদক লাভ কৰা সামৰিক বাহিনীৰ এটা প্ৰতিনিধি দলৰ সৈতে মত বিনিময় কৰে। অনুষ্ঠানত ভাষণ প্ৰদান কৰি মন্ত্ৰীগৰাকীয়ে

0: এ কয় যে ভাৰতীয় সামৰিক বাহিনীৰ ব্যক্তিসকলৰ শাৰীৰিক আৰু মানসিক চাপক অতিক্ৰম কৰি প্ৰচণ্ড ইচ্ছাশক্তি আৰু দৃঢ় বিশ্বাসৰ মানসিকতা প্ৰশংসাৰযোগ্য। মল্লযুঁজত 6টা সোণৰ পদকৰ 4টা সোণৰ পদকেই মহিলা মল্লযুঁজাৰুসকলে লাভ কৰাৰ বিষয়ত মন্ত্ৰীজনে উৎফুল্লিত হৈ কয় যে এই মহিলা খেলুৱৈসকলে নিজৰ প্ৰদৰ্শনেৰে সাহসিকতাৰ পৰিচয় দিয়াৰ লগতে দেশৰ আন মহিলা খেলুৱৈসকলক ক্ৰীড়াৰ ক্ষেত্ৰত আগবাঢ়ি যোৱাত প্ৰেৰণা যোগাব। এই অনুপ্ৰেৰণাই মহিলাসকলক দেশৰ বাবে সাহসেৰে সামৰিক সেৱা আগবঢ়োৱাত উৎসাহ যোগাব বুলিও তেওঁ উল্লেখ কৰে। মন্ত্ৰীগৰাকীয়ে লগতে সমাগত এছিয়ান গেমছ আৰু অলিম্পিক খেলত অংশগ্ৰহণ কৰিবলৈ বিচৰা খেলুৱৈসকলকো শুভেচ্ছা জ্ঞাপন কৰে। উল্লেখযোগ্য যে কমনৱেলথ গেমছত ভাৰতে লাভ কৰা 39টা মেডেলৰ ভিতৰত ভাৰতীয় নৌসেনা বাহিনীক সামৰি এই খেলুৱৈসকলে 18টা পদক লাভ কৰিবলৈ সমৰ্থ হৈছে। অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী এম চন্দ্ৰবাবু নাইডু আৰু মন্ত্ৰী পি নাৰায়ণৰ বিৰুদ্ধে উত্থাপিত অমৰাৱতী উন্নয়নৰ বাবে আবণ্টিত ভূমি একত্ৰীকৰণ আঁচনি বিষয়ত হোৱা অনিয়মৰ গোচৰত উচ্চতম ন্যায়ালয়ে কোনো ধৰণৰ হস্তক্ষেপ নকৰে বুলি ঘোষণা কৰিছে। মুখ্য ন্যায়াধীশ সূৰ্যকান্তৰ নেতৃত্বত গঠিত খণ্ড বিচাৰপীঠে এই কথা স্পষ্ট কৰি দিয়ে। মুখ্য ন্যায়াধীশগৰাকীয়ে এই গোচৰৰ অপৰাধমূলক কাৰ্যবিধি ৰাজনৈতিক প্ৰতিদ্বন্দ্বী এজনৰ অনুৰোধত আৰম্ভ কৰা বুলি পৰ্যবেক্ষণ কৰি কোনো কৃষকে এই ক্ষেত্ৰত অভিযোগ লৈ অহা নাই বুলি উল্লেখ কৰে। বিচাৰপীঠে আদালতত ৰাজনৈতিক বিষয়ত বাক বিতণ্ডা কৰিব নালাগে বুলি মন্তব্য কৰি 15 জুলাইৰ এই নিৰ্দেশক প্ৰত্যাহ্বান জনাই আবেদনখন নিষ্পত্তি কৰে। পাকিস্তান অধিকৃত জম্মু কাশ্মীৰত মৌলিক অধিকাৰৰ সংৰক্ষণ, বিভিন্ন ঠাইত সংঘটিত হোৱা হত্যাকাণ্ডসমূহৰ দায়িত্ব গ্ৰহণ তথা নাগৰিক স্বাধীনতাৰ ওপৰত থকা প্ৰতিবন্ধকতা আঁতৰ কৰা ইত্যাদি বিষয়বোৰ সামৰি বিক্ষোভ প্ৰদৰ্শন কৰা হয়। উল্লেখযোগ্য যে এই অঞ্চলত পাকিস্তানী সংগঠনৰ দ্বাৰা হোৱা প্ৰায় 100 জন লোকৰ হত্যাৰ ঘটনা পোহৰলৈ আহিছে। প্ৰতিবাদকাৰীসকলে মৌলিক অধিকাৰৰ সুৰক্ষা তথা পাকিস্তান অধিকৃত জম্মু আৰু কাশ্মীৰৰ বিভিন্ন ঠাইৰ নাগৰিকসকলে সন্মুখীন হোৱা বহু সমস্যা উত্থাপন কৰি কালি সুধানতি অঞ্চলত এই বিক্ষোভ প্ৰদৰ্শন কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ পুনৰ এবাৰ। সমগ্ৰ ৰাষ্ট্ৰই কাইলৈ 80 সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰিব। ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে স্বাধীনতা দিৱসৰ প্ৰাক সন্ধ্যা দেশবাসীলৈ 80 সংখ্যক স্বাধীনতা দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰি ভাষণ প্ৰদান কৰে। দুদিনীয়া কাৰ্যসূচীৰে কাইলৈ উপ ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে তামিলনাডু ভ্ৰমণ কৰিব আৰু প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে আজি স্কটলেণ্ডত অনুষ্ঠিত হৈ যোৱা কমনৱেলথ গেমছত পদক লাভ কৰা সামৰিক বাহিনীৰ এটা প্ৰতিনিধি দলৰ সৈতে মত বিনিময় কৰে। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি নিশা 9:25 শুনিবলৈ পাব।
1: আকাশবাণী তেজপুৰ এতিয়া আগবঢ়াইছো এখনি আলেখ্য, ভাৰতৰ স্বাধীনতা সংগ্ৰামত তেজপুৰ।

নমস্কাৰ, এয়া আকাশবাণী তেজপুৰ। দেশপ্ৰেমৰ অমলিন অনুভূতিৰে, স্বাধীনতাৰ গৌৰৱময় স্মৃতিৰে আপোনালোক সকলোকে জনাইছোঁ আন্তৰিক শুভেচ্ছা। মই বৰ্ণালী লহকৰ আৰু মোৰ সৈতে আছে মোৰ সতীৰ্থ হিমাংশু ভাৰতবৰা। আপোনালোকে শুনি আছে আজিৰ বিশেষালেখ্য, স্বাধীনতা সংগ্ৰামত তেজপুৰৰ ভূমিকা। স্বাধীনতা এটা মাথো শব্দ নহয়। স্বাধীনতা হৈছে অসংখ্য সপোন, অগণন ত্যাগ, অদম্য সাহস আৰু আত্মবলিদানৰ ফল। আজিৰ পৰা প্ৰায় আঠ দশক পূৰ্বে 1947 চনৰ 15 আগষ্টত ভাৰতবৰ্ষই লাভ কৰিছিল পৰাধীনতাৰ শিকলিৰ পৰা মুক্তি। কিন্তু সেই স্বাধীনতা এদিনতেই অহা নাছিল। ইয়াৰ আঁৰত আছিল দীঘলীয়া সংগ্ৰাম, আছিল হাজাৰ হাজাৰ দেশপ্ৰেমিকৰ ত্যাগ, আছিল কাৰাবাস, নিৰ্যাতন আৰু আত্মবলিদান। 1857 চনৰ প্ৰথম স্বাধীনতা যুদ্ধৰ পৰা আৰম্ভ কৰি মহাত্মা গান্ধীৰ নেতৃত্বত অসহযোগ আন্দোলন, আইন অমান্য আন্দোলন, ভাৰত ত্যাগ আন্দোলনলৈকে দেশৰ প্ৰতিটো প্ৰান্তৰ মানুহে স্বাধীনতাৰ সপোনক বাস্তৱ ৰূপ দিবলৈ আগবাঢ়ি আহিছিল। অসমো এই সংগ্ৰামৰ পৰা আঁতৰি থকা নাছিল। কনকলতা বৰুৱা, কুশল কোঁৱৰ, গোপীনাথ বৰদলৈৰ দৰে বহুজনৰ দেশপ্ৰেম

ত্যাগে অসমৰ স্বাধীনতা সংগ্ৰামৰ ইতিহাসকো গৌৰৱোজ্জ্বল কৰি তুলিছে। আহক, স্বাধীনতাৰ এই পবিত্ৰ ক্ষণত আমি এবাৰ উভতি চাওঁ সেই ইতিহাসৰ পাতলৈ, য'ত প্ৰতিটো পৃষ্ঠাতে লিখা আছে দেশপ্ৰেমৰ কাহিনী, প্ৰতিটো অধ্যায়তে আছে ত্যাগৰ চিন, আৰু প্ৰতিটো পদক্ষেপতে আছে স্বাধীনতাৰ অদম্য আকাংক্ষা। আহক আৰম্ভ কৰোঁ ভাৰতৰ স্বাধীনতা আন্দোলনৰ সেই গৌৰৱোজ্জ্বল যাত্ৰা।

0: মহামানৱ মহাত্মা গান্ধীয়ে কৈছিল, ফ্ৰীডম ইজ নট ৱৰ্থ হেভিং ইফ ইট ডাজণ্ট ইনক্লুড দ্য ফ্ৰীডম টু মেক মিষ্টেক্স। ভাৰতৰ স্বাধীনতা আন্দোলনৰ ইতিহাস কেৱল ৰাজনৈতিক মুক্তিৰ কাহিনী নহয়, ই এক বহুমাত্ৰিক সামাজিক, সাংস্কৃতিক আৰু নৈতিক পুনৰুত্থানৰ যাত্ৰা।
1: 1757 চনৰ পলাশী যুদ্ধৰ পিছত ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ বাণিজ্যিক প্ৰভাৱ ধীৰে ধীৰে ৰাজনৈতিক দমনলৈ পৰিণত হয়। অৰ্থনৈতিক শোষণ, সামাজিক বৈষম্য আৰু সাংস্কৃতিক হীনমান্যতাই সমাজ ব্যৱস্থাক অস্থিৰ কৰি তোলে। এই দমন নীতিৰ মাজতেই জন্ম লয় এক নৱশক্তি, জাতীয়তাবাদ, যিয়ে বিভক্ত সমাজক একতাৰ সূতাৰে গাঁঠি স্বাধীনতাৰ পঞ্চলৈ আগবঢ়াই নিয়া আৰম্ভ কৰে।
0: 1757 চনৰ পলাশী যুদ্ধৰ সেই শোকগাথাৰ পৰা 1947 চনৰ 15 আগষ্টৰ বিজয়ৰ সূৰ্যোদয়লৈকে এই যাত্ৰা আছিল প্ৰতিবাদৰ, একতাৰ আৰু আত্মমৰ্যাদাৰ জয়যাত্ৰা। দাদাভাই নৰজীয়ে লিখিছিল, দ্য ব্ৰিটিছ ৰুল হেজ ছাক্ড দ্য লাইফ ব্লাড অফ ইণ্ডিয়া, লিভিং হাৰ ফেমিষ্ড এণ্ড হেল্পলেছ। ইংৰাজ শাসনৰ প্ৰাৰম্ভিক দিনত দেশবাসী অৰ্থনৈতিক সংকটত জড়ো হৈ পৰে, যাৰ সন্দৰ্ভত দাদাভাই নৌৰজীয়ে নিজৰ পভাৰ্টি এণ্ড আন ব্ৰিটিছ ৰুল ইন ইণ্ডিয়া গ্ৰন্থত ড্ৰেইন অফ ৱেলথ তত্ত্বৰ মাধ্যমেৰে ইংৰাজ নীতিৰ সৰ্বনাশী প্ৰভাৱ প্ৰকাশ কৰিছিল। ৰেলপথ, টেলিগ্ৰাফ আৰু মুদ্ৰণ যন্ত্ৰৰ প্ৰসাৰে যদিওবা প্ৰযুক্তিগত উন্নয়ন সাধন কৰিলে, ইংৰাজে এই প্ৰযুক্তিৰ ব্যৱহাৰ মূলতঃ উপনিৱেশিক স্বাৰ্থ সাধনৰ ক্ষেত্ৰত ব্যৱহাৰৰ প্ৰতিহে অধিক গুৰুত্ব প্ৰদান কৰিলে। কৃষকৰ ওপৰত অত্যাধিক ভূমিৰাজহ, স্বদেশী শিল্প উদ্যোগলৈ আহি পৰা বিপৰ্যয় আৰু কৰনীতিৰ কঠোৰতাই দেশৰ আৰ্থসামাজিক ক্ষেত্ৰখনক শূন্য পৰ্যায়লৈ গতি কৰিলে।
1: ১৮৫৭ চনৰ বিদ্ৰোহ, চিপাহী বিদ্ৰোহ, ভাৰতীয় ইতিহাসৰ প্ৰথমটো স্বাধীনতা সংগ্ৰাম হিচাপে পৰিগণিত। 1857 চনৰ এই মহাবিদ্ৰোহ আছিল ইংৰাজে কেইবা দশক ধৰি ভাৰতবাসীৰ ওপৰত কৰা শোষণৰ ফলশ্ৰুতিত উদ্ভৱ হোৱা সামৰিক অসন্তোষ, ধৰ্মীয় সংবেদনশীলতা আৰু ৰাজনৈতিক দমন নীতিৰ এক স্বতঃস্ফূৰ্ত বহিঃপ্ৰকাশ। সেই সময়ত মংগল পাণ্ডেৰ বিদ্ৰোহ, ৰাণী লক্ষ্মীবাইৰ বীৰত্ব আৰু বেগম হজৰত মহলৰ দূৰদৰ্শিতা, এই সকলোবোৰে প্ৰমাণ কৰিছিল যে ভাৰতীয়ৰ মনত দাসত্বৰ শিকলি ছিঙিব পৰা আগুন ইতিমধ্যেই জ্বলি উঠিছে। যদিওবা এই বিদ্ৰোহ সামৰিকভাৱে বিফল হ'ল, তথাপি ইতিহাসবিদ ভি ডি ছাৱাৰকাৰে ইয়াক ফাৰ্ষ্ট ৱাৰ অফ ইণ্ডিয়ান ইণ্ডিপেণ্ডেন্স বুলি অভিহিত কৰিছিল।
0: 1885 চনত ভাৰতীয় জাতীয় কংগ্ৰেছৰ জন্মই ভাৰতীয় স্বাধীনতা আন্দোলনক এক সংগঠিত ৰূপ দিবলৈ সক্ষম হয়। দাদাভাই নৰজী, গোপাল কৃষ্ণ গোখলে, বাল গংগাধৰ তিলক, বিপিন চন্দ্ৰ পাল, লালা লাজপত ৰায়ৰ দ্বৈত ধাৰাই আন্দোলনক বৌদ্ধিক আৰু গণসংগ্ৰামী দুয়ো পথেৰে আগুৱাই নিলে। 1905 চনৰ বংগ বিভাজনৰ বিৰুদ্ধে আৰম্ভ হোৱা স্বদেশী আন্দোলনে দেশীয় সামগ্ৰীৰ ব্যৱহাৰ আৰু বিদেশী সামগ্ৰী বয়কটৰ আহ্বান জনাই অৰ্থনীতিৰ লগতে জাতীয় চেতনাকো জাগ্ৰত।

0: নিযুক্ত কৰিলে। বাল গংগাধৰ তিলকৰ স্বৰাজ মোৰ জন্মসিদ্ধ অধিকাৰ শ্লোগান জনচেতনাৰ কেন্দ্ৰবিন্দু হৈ পৰিল।
1: 1915 চনত মহাত্মা গান্ধীৰ প্ৰৱেশে স্বাধীনতা আন্দোলনক সত্যাগ্ৰহ আৰু অহিংস নীতিৰে এক নতুন মাত্ৰা প্ৰদান কৰিলে। অসহযোগ আন্দোলন, আইন অমান্য আন্দোলন, ভাৰত ত্যাগ আন্দোলন, এই আন্দোলনসমূহে লাখ লাখ সাধাৰণ নাগৰিকক আন্দোলনৰ সৈতে সক্ৰিয়ভাৱে সম্পৃক্ত কৰিলে। গান্ধীৰ অহিংসা নীতি কেৱল ভাৰতবৰ্ষতেই নহয়, নেলছন মেণ্ডেলা আৰু মাৰ্টিন লুথাৰ কিং জুনিয়ৰৰ দৰে বিশ্ব নেতাসকলকো প্ৰভাৱিত কৰিলে।
0: ভাৰতৰ স্বাধীনতা আন্দোলনত অসমৰ ভূমিকাও আছিল অপৰিসীম। গোপীনাথ বৰদলৈৰ ৰাজনৈতিক দূৰদৰ্শিতা, অনন্ত লক্ষ্মণ শৰ্মাৰ বীৰত্ব, পুষ্পলতা দাসৰ নাৰীবাদী সংগ্ৰাম, কমলা মৰাণৰ আত্মত্যাগ আদিয়ে আন্দোলনৰ বুনিয়াদ শক্তিশালী কৰিলে। আৰু জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণুপ্ৰসাদ ৰাভা, অম্বিকাগিৰি ৰায়চৌধুৰী আদি মনীষীসকলে সাহিত্য সংগীতৰ মাধ্যমেৰে জাতীয়তাবাদৰ বাণী গ্ৰামাঞ্চললৈ প্ৰসাৰিত কৰালে।

0: 1947 চনৰ 15 আগষ্ট শতাব্দীৰ আধাৰ বিদীৰ্ণ কৰি উদিত হৈছিল স্বাধীনতাৰ ৰঙা সূৰ্য। কিন্তু এই সূৰ্যৰ ৰং উদ্ভাসিত হৈছিল লক্ষ বিপ্লৱীৰ ৰক্তেৰে, যাৰ ওপৰত শপত লৈ গঢ়ি উঠিছিল এক নতুন গণতান্ত্ৰিক ভাৰত। স্বাধীনতা কেৱল ৰাজনৈতিক মুক্তিৰ অৰ্থত সীমাবদ্ধ নহয়, ই আত্মমৰ্যাদাৰ পুনৰুজ্জীৱন, সত্যৰ বিজয় আৰু বৈচিত্ৰময় সংস্কৃতিত ঐক্যৰ মহাগাথা, যি দীপ্ত অধ্যায়ে আমাক বুজাই গ'ল যে যেতিয়া এটা জাতি একত্ৰিত হয় তেতিয়া কোনো বহিৰাগত শক্তিয়েই চিৰস্থায়ী নহয়। ভাৰতৰ স্বাধীনতা আন্দোলন আৰু জাতীয়তাবাদৰ বিকাশ হৈছে ত্যাগ, ঐক্য আৰু নৈতিকতাৰ এক অমলিন কাহিনী। সত্য, ন্যায় আৰু একতাৰ ওপৰত আধাৰিত সংগ্ৰামে বিশ্বৰ সৰ্বশ্ৰেষ্ঠ শক্তিকো নত কৰিব পাৰে। এই পাঠেই ভাৰতীয় স্বাধীনতা আন্দোলনৰ চিৰন্তন প্ৰেৰণা। আজিৰ দিনত স্বাধীনতাৰ অৰ্থ হৈছে ন্যায়িক সুদৃঢ় কৰা, শান্তিক সুৰক্ষিত কৰা আৰু আগন্তুক প্ৰজন্মৰ হৃদয়ত একতাৰ জ্যোতি জ্বলাই ৰখা, যাতে স্বাধীনতাৰ এই প্ৰভাত যেন অনন্তকাললৈ বিস্তৰিত হৈ থাকে।
1: এয়া কেৱল এক ভূখণ্ডৰ নাম নহয় ভাৰত, এয়া কেৱল এক ভূখণ্ডৰ নাম নহয়, ই এক সজীৱ আত্মা যাৰ হীৰাই হীৰাই প্ৰবাহিত হৈ আছে শতাব্দীৰ ত্যাগৰ ৰক্তধাৰা, যাৰ হিয়াত স্পন্দিত হৈ আছে বৈচিত্ৰত ঐক্যৰ অনন্ত সুৰ। এই দেশৰ মাটিত শুই আছে সেইসকল বিপ্লৱীৰ অস্থি অৱশেষ যিয়ে স্বাধীনতাৰ স্বপ্নৰ বিনিময়ত নিজৰ জীৱন অৰ্ঘ্য দিছিল।
0: স্বাধীনতা আন্দোলনত বিশেষকৈ উত্তৰ পাৰৰ শ্বহীদ কনকলতা বৰুৱাৰ পৰা আৰম্ভ কৰি শোণিতপুৰ জিলাৰ ঢেকীয়াজুলিৰ স্বাধীনতা সেনানীসকললৈকে সকলোৰে আছে আবৰুগীয়া অৱদান। কংগ্ৰেছে ভাৰত ত্যাগৰ ঐতিহাসিক প্ৰস্তাৱটো গ্ৰহণ কৰাৰ পিছদিনা অৰ্থাৎ 9 আগষ্টৰ দিনা ইংৰাজ চৰকাৰে সমগ্ৰ ভাৰততেই দমন নীতি চলাই নেতাসকলক আটক কৰিলে। বম্বেৰ পৰা উভতি অহাৰ পথত ধুবুৰীত গোপীনাথ বৰদলৈ আৰু সিদ্ধিনাথ শৰ্মাক পুলিচে গ্ৰেপ্তাৰ কৰিলে। স্বাধীনতা আন্দোলনৰ কাণ্ডাৰী গান্ধীজীক গ্ৰেপ্তাৰ কৰাৰ পিছত গান্ধীজীয়ে বিচৰামতেই আন্দোলনৰ চাবিকাঠি ৰাইজে নিজেই ল'লে। ইংৰাজ চৰকাৰৰ সকলো প্ৰচেষ্টা অথলে গ'ল। স্বাধীনতাৰ শেষ সংগ্ৰামত আবাল বৃদ্ধ বনিতা সকলো জঁপিয়াই পৰিল, নেতৃত্বৰ বাগজৰী ৰাইজৰ হাতত পৰিল।
1: সেই সময়ছোৱাত অমিয় কুমাৰ দাস আৰু হেম বৰুৱা অসুস্থ হৈ পৰাত তেজপুৰৰ মহকুমাত স্বাধীনতা আন্দোলনৰ ধাৰা অব্যাহত ৰখাৰ দায়িত্ব জিলা কংগ্ৰেছ কমিটিয়ে জ্যোতিপ্ৰসাদ আগৰৱালাৰ ওপৰত অৰ্পণ কৰিলে। শিল্পী জ্যোতিপ্ৰসাদে গীতৰ মাজেদি ডেকা গাভৰুক নকৈ জগাই তুলিলে।

0: এই গীত শুনি কলংপুৰ মৌজাৰ বৰঙাবাৰী গাঁৱৰ 18 বছৰীয়া গাভৰু কনকলতা চমকি উঠিছিল। কোনেও নজনাকৈ কনকলতাই সংকল্প ল'লে, দেশজননীৰ মুক্তি নাইবা মৃত্যু, সাক্ষী থাকিল মহাকাল।
1: কনকলতাৰ কাহিনী ভাৰতীয় গাভৰুৰ লাঞ্ছিত দেশমাতৃৰ পৰাধীনতাৰ শিকলি ছিঙিবলৈ গৈ হাঁহিমুখে মৃত্যুক সাৱটি লোৱাৰ এক গৌৰৱদীপ্ত প্ৰেৰণাদায়ক অমৰ কাহিনী। শোণিতপুৰ জিলাত 42 চনৰ 20 ছেপ্টেম্বৰত চকুলো আৰু তেজেৰে লিখা কাহিনী দেশৰ মুক্তি সংগ্ৰামত হাঁহিমুখে জঁপিয়াই পৰি মৃত্যুক আদৰি লোৱা গাঁৱৰ নিৰক্ষৰ বনুৱা হজোৱা কিশোৰ কিশোৰী তথা ডেকা গাভৰুৰ চৰম আৰু আত্মবলিদানৰ কাহিনী। জীৱনৰ জয়গান তেওঁলোকে গাই গ'ল আৰু আমি সেই অমৰ শ্বহীদসকলৰ তপত তেজৰ বিনিময়ত স্বাধীনতা পালোঁ।
0: বিশ ছেপ্টেম্বৰ দিনটোত ছয়দুৱাৰ অঞ্চলৰ ৰাইজে, গহপুৰ থানাত, নদুৱাৰ অঞ্চলৰ ৰাইজে, চতিয়া থানাত, জহামাৰী, বৰগাঁও, নাহৰবাৰী, মিছামাৰী, ৰৌমাৰী, হোগ্ৰাজুলি, বৰচলা, শিঙৰিৰ ৰাইজে, ঢেকীয়াজুলি থানাত তিৰংগা পতাকা উত্তোলন কৰিবলৈ সংকল্প গ্ৰহণ কৰি মৰণপণ কৰিলে। মিত্ৰবাহিনী, স্বেচ্ছাসেৱকসকল জননীৰ চকুলো মচিবলৈ সাজু হ'ল। সেই ঐতিহাসিক দিনটোত গহপুৰত তিৰংগা পতাকা হাতত লৈ সমদলৰ আগত থাকি কনকলতা আগুৱাই গ'ল। শৃংখলাবদ্ধভাৱে হাজাৰ হাজাৰ ডেকা গাভৰু, নাৰী পুৰুষে মহাত্মা গান্ধীৰ জয়ধ্বনি দি থানা অভিমুখে যাত্ৰা কৰিলে।
1: যাত্ৰাৰ আগমুহূৰ্তত কনকলতাৰ উদ্দীপনাময় ভাষণে সমবেত ৰাইজক সংকল্প সিদ্ধিৰ বাবে উদ্বাউল কৰি তুলিলে। এগৰাকী বক্তাই সম্ভাৱ্য বিপদৰ আভাস দি নাৰী বাহিনীক সন্মুখৰ পৰা পিছলৈ যাবলৈ পৰামৰ্শ দিয়াত বাঘিনীৰ দৰে গৰ্জি উঠি কনকলতাই কৈছিল, নাৰীক অজলা বুলি ভাবিব নালাগে, আমি সন্মুখত থাকি আগুৱাই যাম আৰু প্ৰয়োজন হ'লে মৃত্যুবৰণ কৰিম। কিন্তু পথ ৰুদ্ধ কৰি থিয় হোৱা সশস্ত্ৰ পুলিচৰ গুলীত কনকলতাৰ বুকুৰ ৰঙাতে ছিটিকি জননীৰ চৰণত পৰিল। এদিন ঝাঁচী ৰাণী লক্ষ্মীবাঈয়ে ইংৰাজৰ বিৰুদ্ধে যুঁজ দি স্বদেশ উদ্ধাৰৰ বাবে এনেদৰেই প্ৰাণ দিছিল।
0: থানাৰ পশ্চিম দিশত নাৰী বাহিনী আগত থাকি বীৰাংগনা কনকলতাই থানাৰ দাৰোগাক পতাকা উত্তোলন কৰিবলৈ অনুমতি বিচাৰিছিল। বাধা প্ৰদান কৰাত কৈছিল, দাদা, আপুনি আপোনাৰ কাম কৰক, আমি আমাৰ কাম কৰোঁ। কনকলতাই নিজৰ সংকল্প সিদ্ধি কৰিলে। স্বাধীন ভাৰতৰ সপোন ৰচি কনকলতাই মৃত্যুক সাৱটি ল'লে। মাটিত ঢলি পৰা কনকলতাৰ হাতৰ পতাকাখন যাতে পৰি নাযায় তাৰ বাবে পিছত থকা মুকুন্দ কাকতিয়ে সেই পবিত্ৰ পতাকাখন লৈ নিজে বীৰৰ দৰে আগুৱাই গ'ল। কিন্তু মূৰত ৰাইফলৰ গুলী লগাত সাহসী বীৰজন জননীৰ চৰণত পাগৰি পৰিল। মুকুন্দ কাকতি তৎমুহূৰ্ততে শ্বহীদ হ'ল। এই সময়তে কি হুলস্থূলীয়া আৰু আতংকময় পৰিৱেশ সৃষ্টি হ'ল। স্বেচ্ছাসেৱকসকল আঁতৰি যাবলৈ বাধ্য হ'ল। তেনে পৰিৱেশৰ মাজতেই কলাবাৰীৰ সাহসী যুৱক ৰামপতি ৰাজখোৱাই গহপুৰ থানাত তিৰংগ পতাকা উত্তোলন কৰি কনকলতাৰ সপোন বাস্তৱত ৰূপায়িত কৰিলে। গহপুৰৰ কাহিনী দেশৰ স্বাধীনতাৰ বাবে প্ৰাণ আহুতি দিয়া ডেকা গাভৰুৰ বীৰত্ব ব্যঞ্জক কাহিনী।
1: ঢেকীয়াজুলিৰ কাহিনী ভাৰতৰ স্বাধীনতা আন্দোলনৰ আন এক গৰিমামণ্ডিত কাহিনী। তেজ আৰু চকুলোৰে লিখা সাধাৰণ মানুহৰ অসাধাৰণ বীৰত্বৰ গৌৰৱ উজ্জ্বল কাহিনী। ঢেকীয়াজুলিৰ কাহিনীক জালিয়ানৱালাবাগৰ হত্যাকাণ্ডৰ লগত তুলনা কৰা হয়। স্বাধীনতা আন্দোলনৰ সেই গৰিমামণ্ডিত দিনবোৰ এতিয়া ইতিহাস হ'ল, সময় কেৱল সাক্ষী হৈ ৰৈছে। ঢেকীয়াজুলি অঞ্চলৰ সাধাৰণ অনাসৰি লোকৰ চৰম ত্যাগৰ কাহিনী আজিও সম্পূৰ্ণৰূপে উদ্ধাৰ হোৱা নাই। ঢেকীয়াজুলি অঞ্চলৰ প্ৰজাঘৰে ৰজাঘৰৰ চকুত ধূলি মাৰি অতি গোপনে 20 ছেপ্টেম্বৰৰ কাৰ্যসূচী প্ৰস্তুত কৰিলে। 15 ছেপ্টেম্বৰৰ দিনা ঢেকীয়াজুলি অঞ্চলক 19খন প্ৰাথমিক কংগ্ৰেছ কমিটিৰ সদস্যসকল মিলিত হৈ বৰগাঁও নামঘৰত বহি কৰ্মপন্থা নিৰ্ধাৰণ কৰিছিল।

0: সেইদিনাৰ সেই গুৰুত্বপূৰ্ণ সভাখনৰ সভানেতৃত্ব কৰিছিল তেজস্বিনী নাৰী পুষ্পলতা দাসে। কাৰ্যসূচী অনুসৰি কমলাকান্ত দাস দলপতি হ'ল। উপদলপতি হ'ল যথাক্ৰমে ফণীধৰ দাস আৰু বাপুৰাম গগৈ। পতাকা উত্তোলনৰ সভাপতি হিচাপে পূৰ্ণচন্দ্ৰ নাথ আৰু সম্পাদক হিচাপে ঘনশ্যাম নাথ নিৰ্বাচিত হ'ল। কংগ্ৰেছ কাৰ্যালয়ৰ দায়িত্ব ধনীৰাম নাথক দিলে।
1: ঐতিহাসিক সেই দিনটোত মিত্ৰবাহিনীৰ সন্মুখত ৰঙা জবাফুলৰ মালা পিন্ধি হাতত তিৰংগা পতাকা লৈ মনবৰ নাথ।

0: জহামাৰীৰ পৰা আৰম্ভ হোৱা সমতল আহি ঠেলামৰা পালেহি। মিছামাৰী, উলুবাৰী, বৰগাঁও দিশৰ পৰা অহা সমদলকাৰীসকলো বন্দে মাতৰম ধ্বনি দি সেই ঠাইত তেজপুৰৰ পৰা নেতাসকল আহিব বুলি অপেক্ষা কৰিছিল। কিন্তু সমদলকাৰীক নেতৃত্ব দিবলৈ নিৰ্দিষ্ট হৈ থকা পুষ্পলতা দাসক আগনিশাই পুলিচে গ্ৰেপ্তাৰ কৰিলে। অৱশেষত গান্ধীজীয়ে ৰাইজে নেতৃত্ব ল'ব লাগিব বুলি কোৱা কথাষাৰ ৰাইজে সফল কৰি শান্তিপূৰ্ণভাৱে ঢেকীয়াজুলি থানা অভিমুখে আগবাঢ়িল। বেলচিৰি নদীৰ পাৰত সকলো অলপ সময়ৰ বাবে জিৰণি ল'লে। উপদলপতি ফণীধৰ দাসে পুনৰ কিদৰে শান্তিপূৰ্ণভাৱে পতাকা উত্তোলন কৰিব লাগিব সকলোকে বুজাই দিলে। নেপালী স্বেচ্ছাসেৱকসকলৰ লগত থকা দলপতিক চমজাই দিবলৈ নিৰ্দেশ দিলে। আনকি তামোল কটা নেলিয়া কটাৰীখনো যদি কাৰোবাৰ লগত আছিল তাকো থৈ যাবলৈ নিৰ্দেশ দিলে। অৱশেষত প্ৰায় 5,000 শোভাযাত্ৰাকাৰী গৈ দিনৰ 1 বজাত ঢেকীয়াজুলি থানাৰ ওচৰ পালেগৈ। সেই দিনটো দেওবাৰ আছিল, বতৰ ডাৱৰীয়া আছিল। সেই দিনটোতে থানাৰে সন্মুখত বৰ্তমানৰ দৈনিক বজাৰখনতে সাপ্তাহিক বজাৰখন বহিছিল। বন্দে মাতৰম ধ্বনিৰে আকাশ বতাহ মুখৰিত কৰি অহা শোভাযাত্ৰাকাৰীসকলক চাবৰ বাবে বজাৰ কৰিবলৈ অহা লোকসকল থানাৰ সন্মুখতে গোট খালে। সেই সময়ত থানা চৌহদ সম্পূৰ্ণ মুক্ত আছিল।
1: কেইজনমান স্থানীয় লোকৰ সৈতে পৰামৰ্শ কৰি আন্দোলনকাৰীসকলক এশিকনি দিবৰ বাবে সকলো আয়োজন সম্পূৰ্ণ কৰি থৈছিল। প্ৰথমে দাৰোগা আৰু দলপতি কমলাকান্তৰ মাজত তৰ্কাতৰ্কি আৰম্ভ হ'ল। দাৰোগা বৰাই আন্দোলনকাৰীসকলক সেই স্থান ত্যাগ কৰিবলৈ নিৰ্দেশ দিলে। কিন্তু মৃত্যুপণ কৰি অহা মনবৰ পতাকা লৈ আগুৱাই যোৱাত দাৰোগাই লাঠি চালনা কৰিবলৈ আদেশ দিলে। লাঠি চাৰ্জৰ আদেশ দিছিল যদিও ৰঙা পুলিচে লাঠি চালনা কৰিবলৈ কোনো সুযোগ নাপালে। আন্দোলনকাৰীসকলে থানাৰ চৌহদত প্ৰৱেশ কৰিলে। ইতিমধ্যেই হেঁচা ঠেলা দাৰোগাৰ টুপি মাটিত পৰাত তেওঁ অপমানিত হৈ গুলী চালনাৰ আদেশ দি থানাৰ ভিতৰলৈ সোমাই গ'ল। উপদলপতি ফণীধৰ দাসে এটা সাক্ষাৎকাৰত প্ৰথম গুলীটো থানাৰ ভিতৰৰ পৰা অহা বুলি কৈছিল। বন্দে মাতৰম ধ্বনিৰ মাজত মনবৰনাথে থানাত পতাকা উত্তোলন কৰিলে, কিন্তু ৰাইফলধাৰী পুলিচৰ গুলীত তেওঁ মাটিত বাগৰি পৰিল। এইবাৰ পতাকা লৈ গোলোক নেওগ আগবাঢ়ি গ'ল। মৃত্যুপণ কৰি অহা গোলোক নেওগক মাতৃ কুমলী দেৱীয়ে ছাৰ দৰে অনুসৰণ কৰি আহিছিল। গতিকে গোলোক নেওগলৈ মৰা গুলী মাক কুমলী দেৱীয়ে বুকু পাতি দি পুত্ৰৰ আগত ঢলি পৰিল। এই ঘটনাত সন্তেকৰ বাবে হতভম্ব হৈ গোলোক নেওগে আহত মাতৃক ডাংকোলা কৰি লৈ থানাৰ চৌহদৰ পৰা ওলাই ৰাজপথৰ আনটো পাৰত নিৰাপদ স্থানত থৈ পুনৰ জনসমুদ্ৰত সোমাই পৰে। মাতৃৰ বাবে চকুলো টোকাৰ সময় তেতিয়া গোলোক নেওগৰ নাছিল। সেইদিনা ঢেকীয়াজুলিত এক ক্ষুদ্ৰ জালিয়ানা বালাবাগৰ সৃষ্টি হ'ল। পুলিচে যধে মধে কৰা গুলীচালনাৰ ফলত মনবৰনাথ, কুমলী দেৱী, মহিৰাম কোচ, ৰতন কছাৰী, সৰুনাথ চুতীয়া, লেৰেলা কছাৰী, মণিৰাম কছাৰী, দয়াল দাস পানিকা, সহুলী দেৱী, মংগল কুৰকু আৰু কিশোৰী তিলেশ্বৰী বৰুৱা, এজন সাধু আৰু এজন ভিক্ষুকৰ মৃত্যু হ'ল।
0: তেওঁলোক শ্বহীদ হ'ল। অলেখ চিৰদিনৰ বাবে বেইনেটৰ খোজ আৰু বন্দুকৰ গুলীত খুনীয়া হ'ল। বহুতৰ সন্ধানেই নোলাল। ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ মতে সেইদিনা পুলিচৰ গুলীত মৃত্যুবৰণ কৰা লোকৰ সংখ্যা আছিল 24 জন। ঢেকীয়াজুলি থানাৰ দাৰোগাই 20 ছেপ্টেম্বৰৰ কাৰ্যসূচী আগতীয়াকৈ গম পাই আন্দোলনকাৰীসকলক এশিকনি দিবৰ বাবে পমুৱা মুছলমান দুৰ্বৃত্ত কিছুমান থানাৰ পিছফালে আৰু ডাকঘৰৰ ওচৰত থকা লোহাৰ দলং

0: বিল্ডিঙৰ তলত লুকুৱাই থৈছিল। আন্দোলনকাৰীসকল থানাৰ ওচৰ পোৱাত সেই দুৰ্বৃত্তবোৰে লোহাৰ দলংখনত তাঁৰ বান্ধি বন্ধ কৰি দিছিল। তৰ্কযুদ্ধ আৰম্ভ হোৱাৰ লগে লগে সেই দুৰ্বৃত্তবোৰে পুৰুষ মহিলা আন্দোলনকাৰীসকলৰ ওপৰত জঁপিয়াই পৰি লাঠিৰে কোবাবলৈ ধৰিলে। আ অলংকাৰ আৰু ভাল সাজ পোছাক পিন্ধি অহা মহিলাসকলৰ গাৰ পৰা অলংকাৰ আজুৰি নি কাপোৰ ফালি এক বীভৎস দৃশ্যৰ সৃষ্টি কৰিলে। এই দৃশ্য সহ্য কৰিব নোৱাৰি বন্দুকৰ গুলিত আহত হোৱা ৰতন কছাৰীয়ে এজন দুৰ্বৃত্তৰ লাঠিডাল কাঢ়ি লৈ নাৰীৰ সন্মান ৰক্ষা কৰিবলৈ আগবাঢ়ি গ'ল। কিন্তু এজন ৰতন কছাৰীয়ে দুৰ্বৃত্তৰ দলটো বেছি সময় বাধা দি ৰাখিব নোৱাৰিলে। মাতৃজাতিৰ সন্মান ৰক্ষা কৰিবলৈ গৈ ৰতন কছাৰীয়ে মৃত্যুক সাৱটি ল'লে। দুৰ্বৃত্তৰ হাতত লাঞ্ছিতা হোৱা কিছুমান নাৰীৰ মৃতদেহ পিছত সেই ঠাইত ওলাইছিল যদিও পুলিচৰ ভয়ত চিনাক্ত কৰিবলৈ কোনো আগবাঢ়ি নাহিল। এই গুলীচালনা ন্যায়সংগত নাছিল বুলি পিছত ইংৰাজ আদালতে ৰায়দান কৰিছিল। সেইদিনা ঢেকীয়াজুলি থানাৰ সন্মুখত তেজৰ ফাকু খেল দেখি ঘটনাস্থলীত উপস্থিত হোৱা ওৰাং চাহ বাগিচাৰ মেনেজাৰ চেংক চাহাবে থানা চৌহদত থকা চৰকাৰী চিকিৎসক নবীন শইকীয়াক কৈছিল, গান্ধীজীৰ অহিংস আন্দোলন কি আজিহে বুজিলোঁ। প্ৰাণৰ ভয়ত পলাই যোৱা মানুহক গুলীয়াই মাৰিব পাৰি, কিন্তু যি হাঁহি হাঁহি মৃত্যুক সাৱটিবলৈ আহে তাক কেনেকৈ মাৰিবা।
1: ঢেকীয়াজুলি থানাত ঘটা বিপৰ্যয়ৰ কথা তেজপুৰ সদৰ থানাই জনাৰ পিছত তেজপুৰৰ পৰা কেপ্টেইন ফিঞ্চৰ নেতৃত্বত অহা অসম ৰাইফলছৰ সেনা আৰু সশস্ত্ৰ পুলিচ বাহিনীৰ লোকে গাভৰু নদী পাৰ হোৱাৰ পিছৰে পৰা ৰাস্তাত দেখা পোৱা লোকক গুলীয়াই বহুতকে আহত কৰিছিল। সেইদিনা পুলিচৰ গুলী আৰু বেইনেটৰ সোঁচত পদুমী গগৈ, গোলাপী চুতীয়া, থুনুকি দাস, কণ চুতীয়া, যমুনা দাস, মইনা কছাৰী, দয়ালৰাম নাথ, বন্ধুৰাম কছাৰী, বলাই নাথ বায়ন, ভোলা নাথ, ভোগীনাথ, গোপীৰাম কোচ, পদুৰাম নাথ, যদুৰাম কছাৰী, মায়াকিশোৰ ঠাকুৰীয়া, দুপৰ কছাৰী, ফণীৰাম নাথ, যদুৰাম কাকতি, হাবাং কছাৰী, নৰেশ্বৰ পিয়ন, ৰাম ভূঞা, ৰামচৰণ গোৱালা, গোবৰ্ধন দাস, দলপতি কমলাকান্ত দাস, উপদলপতি ফণীধৰ দাস, উপদলপতি বাপুৰাম গগৈ, জিত বাহাদুৰ খৰ্কাছেত্ৰী, নিকং চুব্বা, তিলৈ বাহাদুৰ চুব্বা, তিলেশ্বৰ বৰা প্ৰমুখ্যে অসংখ্য লোক হতাহত হৈছিল। আহত হোৱা বহুতেই পুলিচৰ ভয়ত আত্মগোপন কৰিছিল। গুলীৰ আঘাতত পিছত মৃত্যুবৰণ কৰা হাবাং কছাৰীক ঢেকীয়াজুলিৰ ছাত্ৰ সন্থাই শ্বহীদ বুলি ঘোষণা কৰিছিল যদিও বিনা চিকিৎসাত তিলতিলকৈ মৃত্যুবৰণ কৰা আন কিছুমানৰ ক্ষেত্ৰত শ্বহীদৰ মৰ্যাদা প্ৰদান কৰাটো উচিত আছিল। শ্বহীদ তীৰ্থ ঢেকীয়াজুলিৰ কাহিনী দেশৰ বাবে চৰব ত্যাগ কৰা গাঁৱৰ কৃষক, বনুৱাৰ সোণপানী ছটিওৱা এক বীৰত্ব ব্যঞ্জক কাহিনী।
0: চতিয়া অঞ্চলৰ স্বাধীনতা আন্দোলনৰ অন্য এক স্মৰণীয় কাহিনী। 1932 চনৰ 18 মাৰ্চৰ দিনা চতিয়াৰ ভূমিধৰ বৰদলৈয়ে তেজপুৰ কছাৰী চতিয়া অঞ্চলৰ কাহিনী স্বাধীনতা আন্দোলনৰ অন্য এক স্মৰণীয় কাহিনী। 1932 চনৰ 18 মাৰ্চৰ দিনা চতিয়াৰ ভূমিধৰ বৰদলৈয়ে তেজপুৰ কছাৰীঘৰৰ মুধচত থকা ইউনিয়ন জেক নমাই তিৰংগা পতাকা উৰুৱাইছিল। স্বাধীনতা আন্দোলনৰ ই এক ঐতিহাসিক ঘটনা। ইংৰাজ চৰকাৰে এই ঘটনাটোক এজন মানসিকভাৱে বিকৃত লোকৰ কাণ্ড বুলি সত্যটো গোপন কৰিছিল। কিন্তু এনেবোৰ ঘটনাই দৰং জিলাৰ তেজপুৰ মহকুমাৰ ৰাইজক শেষ আন্দোলনৰ বাবে সাজু কৰিছিল। 1942 চনৰ 20 ছেপ্টেম্বৰৰ দিনা পুৱতি নিশা চতিয়াৰ কেইজনমান সাহসী যুৱকে চতিয়া থানাত শান্তিপূৰ্ণভাৱে তিৰংগা পতাকা উত্তোলন কৰে। পূৰ্বনিৰ্ধাৰিত কাৰ্যসূচী অনুসৰি জামুগুৰি আৰু চাৰিআলিৰ পৰা বহু লোক আহি চতিয়াত উপস্থিত হৈছিল। তেওঁলোকে শান্তিপূৰ্ণভাৱে থানা চৌহদত বন্দে মাতৰম ধ্বনি দি আঁতৰি যায়। বিহালীটো ৰাইজে শান্তিপূৰ্ণভাৱে থানা দখল কৰি তিৰংগা পতাকা উত্তোলন কৰিলে। ব্যতিক্ৰম ঘটিল মাথো গহপুৰ আৰু ঢেকীয়াজুলিত। শ্বহীদৰ তেজেৰে গহপুৰ আৰু ঢেকীয়াজুলি ৰাঙলী হ'ল।
1: 20 ছেপ্টেম্বৰৰ স্মৰণীয় ঘটনাৰ পিছত 21 ছেপ্টেম্বৰৰ দিনা তেজপুৰৰ কাছাৰী ঘৰত পতাকা উত্তোলন কৰিবৰ বাবে বিহগুৰি, বেচেৰিয়া, পৰ্বতীয়া, ডেকাৰগাঁও অঞ্চলৰ পৰা হেজাৰ বিজাৰ ৰাইজ হিলদল ভাঙি তেজপুৰ নগৰলৈ গৈ ঢেকীয়াজুলি আৰু গহপুৰৰ শ্বহীদসকলৰ আত্মবলিদান সাৰ্থক

কৰি তোলে। সেইদিনা চাৰ্চফিল্ডত বৰ্তমান নেহেৰু বাকৰিত সমবেত হোৱা হেজাৰ বিজাৰ ডেকা গাভৰু পুৰুষ মহিলাক পুলিচে নৃশংস অত্যাচাৰ কৰে। বন্দুকৰ হোঁচ বুটজোতাৰ গুৰত বহুজন চিৰদিনৰ বাবে ঘূনীয়া হয়। ৰজাঘৰীয়া অত্যাচাৰৰ পুতক তুলিবলৈ গৈ এচাম যুৱকে সন্ত্ৰাসবাদৰ আশ্ৰয় ললে আৰু 42 চনৰ 5 ছেপ্টেম্বৰৰ দিনা এই যুৱকসকলে ঢেকিয়াজুলিৰ পৰা হাৱাজানলৈ ডাক বঙলা চৰকাৰী কাৰ্যালয় আদি ভস্মীভূত কৰি ইংৰাজ চৰকাৰক শিকনি দিছিল।

স্বাধীনতা কেৱল এখন দেশৰ পৰাধীনতাৰ পৰা মুক্তি নহয়, স্বাধীনতা হৈছে অসংখ্য বীৰ বীৰাংগনাৰ ত্যাগ, সাহস আৰু আত্মবলিদানৰ এক অমূল্য ফচল। তেওঁলোকৰ ত্যাগৰ বাবেই আজি আমি স্বাধীন দেশৰ নাগৰিক হিচাপে গৌৰৱেৰে জীয়াই আছো। আহক, এই স্বাধীনতা দিৱসত আমি আমাৰ মহান স্বাধীনতা সংগ্ৰামীসকলক গভীৰ শ্ৰদ্ধাৰে স্মৰণ কৰোঁ আৰু দেশৰ ঐক্য, শান্তি আৰু সম্প্ৰীতি অটুট ৰখাৰ সংকল্প হওঁ। স্বাধীনতাৰ এই পবিত্ৰ চেতনা আমাৰ হৃদয়ত সদায় জাগ্ৰত হৈ থাকক। এই আশাৰে আজিৰ আলেখ্যখনি ইয়াতে সামৰিছোঁ। শেষত আপোনালোক সকলোলৈকে আন্তৰিক ধন্যবাদ। আলেখ্যখনি পাঠ কৰিলে বৰ্ণালী লহকৰ আৰু হিমাংশু ভাৰতবৰাই, প্ৰযোজনা গৌতম নাথৰ। ধন্যবাদ।

ভাৰতৰ স্বাধীনতা সংগ্ৰামত তেজপুৰ আলেখ্যখনে শুনিলে। এই আকাশবাণী তেজপুৰ, এতিয়া শুনক এটি বৃন্দগান। গীতৰ কথা পাৰ্বতীপ্ৰসাদ বৰুৱাৰ।

বৃন্দগান্তি শুনিলে। এই আকাশবাণী তেজপুৰ, এতিয়া 8:45 আৰু 9 বজাত ক্ৰমে সমাচাৰ সন্ধ্যা আৰু নিউজ @9 দিল্লী কেন্দ্ৰৰ পৰা আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব।

0: St. Kamer in the previous round, his latest victory will boost his confidence and strengthen his bid for a podium finish. On the eve of the Parsi New Year, Navroz, President Draupadi Murmu has extended greetings and best wishes to all people of the Parsi community living in India and abroad. In her message, the President said that Navroz symbolizes new beginnings and renewed hope. President Murmu noted that the festival of joy and harmony reminds all of the values of coexistence and service to humanity. She highlighted that the Parsi community has made significant contributions to the country's development through its spirit of enterprise and philanthropy. And now, before we end the bulletin, the headlines once again. President Draupadi Murmu says India remains fastest growing major economy amid global instability. Addressing the nation on the eve of Independence Day, President Murmu reiterates government's resolve to ensure development reaches every individual. Government taking comprehensive steps to curb use of unfair means in public examinations to safeguard future of students. President calls for responsible use of natural resources for future generations. Nation to celebrate 80th Independence Day tomorrow. Prime Minister Narendra Modi to lead the celebrations from the iconic Red Fort. 78 gallantry awards announced for Defence Forces and Central Armed Police Forces personnel. And flood situation remains grim in Odisha due to relentless monsoon spell. For details of these stories and more, log on to our website www.newsonair.gov.in and News on AIR app. That's all in the news at 9. Good night.
1: আকাশবাণী তেজপুৰ আমাৰ পিছৰ অনুষ্ঠান এতিয়াই শুনিবলৈ পাব।
2: আকাশবাণী তেজপুৰ নিবেদন কৰিছো সাপ্তাহিক খেল সংবাদ সম্পৰ্কীয় অনুষ্ঠান খেল জগত। শ্ৰোতাসকল, আমি যোৱাটো খেল জগত অনুষ্ঠানত নেশ্যনেল স্পৰ্টছ এক্ট, ৰাষ্ট্ৰীয় ক্ৰীড়ানীতি এই বিষয়ে আলোচনা কৰিছিলোঁ। আজি দ্বিতীয় খণ্ডত আমি আলোচনা কৰিম নেশ্যনেল স্পৰ্টছ গভৰ্ণেন্স এক্ট, ক্ৰীড়াৰ ক্ষেত্ৰত কেনেকৈ শাসন কৰিব, চলাব, পৰিচালনা কৰিব এই বিষয়ে 2025 চনত চৰকাৰে এখন আইন প্ৰণয়ন কৰিছে। এই আইনখনৰ বিষয়ে আমি আলোচনা কৰিম। আজি এই বিষয়ৰ বাবে আলোচনা কৰিবলৈ আমি পুনৰ লগ ধৰিছিলোঁ তেজপুৰৰ জ্যেষ্ঠ অধিবক্তা তথা আছাম বেডমিণ্টনৰ প্ৰাক্তন উপসভাপতি তথা প্ৰাক্তন ৰাষ্ট্ৰীয় খেলুৱৈ শ্ৰীযুত প্ৰয়াগ শৰ্মাৰ লগত। নমস্কাৰ শ্ৰীযুত প্ৰয়াগ শৰ্মা।
3: নমস্কাৰ নমস্কাৰ।
2: ৰাষ্ট্ৰীয় ক্ৰীড়ানীতিৰ পৰিচালনা কৰাৰ বাবে যিটো চৰকাৰে আইন প্ৰণয়ন কৰিছিল 2025 চনত, ভৱিষ্যতৰ কাৰণে যিখিনি চিন্তা কৰিছে তাৰ কি কি নীতিৰ বিষয়ে আমি প্ৰথমতে ৰাইজক জনাম বাৰু, আপুনি কওকচোন।
3: ধন্যবাদ বৰুৱা। প্ৰথম কথা হ'ল, আগৰ হেৰিয়াত মই কৈছোঁ যে নেশ্যনেল স্পৰ্টছ পলিচিৰ বিষয়ে কৈছিলোঁ, তাৰ ঠিক পিছতে এখন নতুনকৈ আইন প্ৰয়োগ কৰিলে নেশ্যনেল স্পৰ্টছ গভৰ্ণেন্স এক্ট 2025 আৰু নেশ্যনেল গভৰ্ণেন্স ৰুলছ 2025। ইয়াৰ মেইন উদ্দেশ্যটো হ'ল কি, লক্ষ্য এটাই 2036ৰ যিটো অলিম্পিক ভাৰতবৰ্ষত হ'ব গৈ আছে তাক কেনেকৈ উন্নত কৰা যায়। এই উন্নত কৰাৰ কিছুমান হয় কাৰণে কিছুমান আইনৰ দ্বাৰা বলবৎ কৰি পেলাই এই স্পৰ্টছ বডিবিলাকক বা স্পৰ্টছটো কেনেকৈ কণ্ট্ৰল কৰিব পৰা যায় তাৰ ওপৰত বিশ্লেষণ কৰি ভাৰত চৰকাৰে এখন এক্ট তৈয়াৰ কৰিলে, নেশ্যনেল স্পৰ্টছ গভৰ্ণেন্স এক্ট 2025। তাত কৈছে, এইটো লেণ্ডমাৰ্ক বুলি কৈছে যে এই এক্টখন আগৰ যিবিলাক এক্ট আছিলে, আগৰ যিবিলাক ক্ৰীড়ানীতি আছিলে 2001 চনৰ, সেইবিলাক ৰিঅৰ্গেনাইজেশ্যন কৰিছে। দুই নম্বৰ এটা ইম্পৰ্টেণ্ট বস্তু হ'ল, ইয়াত আটাইতকৈ ডাঙৰ বস্তু যিটো বস্তু 2001 চনত নাছিলে, এথলেটিক্স ইনক্লুশ্যন, যে স্পৰ্টছ পাৰ্চন এই আইনৰ দ্বাৰা তেওঁলোকৰ যিবিলাক কমিটি আছে বা কমিটিবিলাকক স্পৰ্টছ পাৰ্চন থকাটো মাষ্ট কৰিছে, বাধ্যতামূলক
2: বাধ্যতামূলক কৰিছে।
3: কিন্তু আগতে কি আছিলে, তেনেকুৱা ধৰণৰ নাছিলে, বাহিৰৰ মানুহ কিছুমান সোমাইছিলে নজনা বিষয়ে, তাত মাত মাতিছিলে
2: মানে পদবীটো ৰক্ষা
3: কৰিবৰ কাৰণে, সেইটোৱে এটা দুই নম্বৰ কথা। তিনি নম্বৰ হ'ল ডিছপুট ৰিজলিউশ্যন, ডিছপুট যদি কিবা ধৰণৰ তাত ডিছপুট হয়, স্পৰ্টছ ডিছপুট, প্লেয়াৰ লৈ ডিছপুট, ডপিং ডিছপুট বা কিবা এজ ডিছপুট,
2: কিবা অনুশাসনমূলক কথা,
3: তেতিয়া ডিছপুট ৰিজলিউশ্যন এটা ফৰাম এটা তৈয়াৰ কৰিবৰ কাৰণে এই আইনখনে বলবৎ কৰিলে। তাৰ পিছতে ইয়াত আছে মেইন হ'ল আপোনাৰ নেশ্যনেল স্পৰ্টছ ফেডাৰেশ্যন, স্পৰ্টছ বডিবিলাক তৈয়াৰ কৰিব পাৰে, নেশ্যনেল স্পৰ্টছ ফাণ্ড ফ্ৰম দি চেণ্ট্ৰেল গভৰ্ণমেণ্ট, ভাৰত চৰকাৰৰ পৰা কেনেকৈ পইচা পাতি এই স্পৰ্টছ বডিবিলাকত আহে, ইয়াৰ ওপৰত বিশেষভাৱে গুৰুত্ব প্ৰদান কৰিলে এই

0: বেংকখনে, মই থুৰতে কৈছোঁ গোটেইখিনি কথা। আৰু কিছুমান এথিক্স কমিটি কৰিলে, ইণ্টাৰনেশ্যনেল ৰুল কিছুমান ইয়াত সন্নিৱিষ্ট কৰা হ'ল। তাৰপিছত ৱেলফেয়াৰ অফ দ্য স্পৰ্টছ পাৰ্চন আৰু স্পৰ্টছ ডেভেলপমেণ্ট আৰু মিছ ইউজ অফ ফাণ্ড, এইবিলাকৰ ওপৰত খুব তীক্ষ্ণ দৃষ্টি ৰাখিব ক'লে এই আইনখনে, যে স্পৰ্টছ ফাণ্ডটো কেনেকৈ ধৰণৰ ব্যৱহাৰ কৰা হয়। আগত দেখা যায় যে স্পৰ্টছ ফাণ্ড বুলি ক'লে তাত কোনো অডিট নহয়, এতিয়া অডিটটো মাছ কৰিলে আৰু কিছুমান ক্ষেত্ৰত ৰাইট টু ইনফৰমেশ্যন এক্টৰ আণ্ডাৰত তাক চাব পৰাৰ কাৰণে ব্যৱস্থা কৰিলে, ৰাইট টু ইনফৰমেশ্যন, যদি তাত গভৰ্ণমেণ্ট ফাণ্ড ইনভলভ আছে তেতিয়াহ'লে এইটো আণ্ডাৰ দ্য কণ্ট্ৰল অৰ বেনাৰ অফ ৰাইট টু ইনফৰমেশ্যন এক্টৰ আণ্ডাৰত অহাৰ কাৰণে কৰিলে। এনেকুৱা ধৰণৰ কিছুমান এডক এডমিনিষ্ট্ৰেটিভ বডি কিছুমানৰ কথা ক'লে। তাৰপিছত এন চি বি, যিটো নেশ্যনেল স্পৰ্টছ বডিজ, চেয়াৰমেন তাত থাকিব পাৰে, পাব্লিক এডমিনিষ্ট্ৰেশ্যনৰ মানুহ থাকিব, স্পৰ্টছ গভৰ্নেন্স থাকিব, এনেকুৱা ধৰণৰ ৰিলেটেড ফিল্ডৰ যিখিনি মানুহ আছে, স্পৰ্টছ ৰিলেটেড ফিল্ডৰ মানুহ, সেইখিনি থাকিব পাৰে। দুই নম্বৰ কথা, নেশ্যনেল স্পৰ্টছ গভৰ্ণিং বডিত ৰিলেটেড আৰু কিছুমান বস্তু তাত সৈন্য স্পৰ্টছ ফেডাৰেশ্যন কিছুমানৰ কথা ক'লে, ৰিকুৱাৰ্ড স্পৰ্টছ ফেডাৰেশ্যন, যিবিলাক আমাৰ ষ্টেট ফেডাৰেশ্যনে হওক, আছাম হকী এছ'চিয়েশ্যন, আছাম ফুটবল এছ'চিয়েশ্যন, তাহাঁতৰ বাইলজবিলাক কেনেকৈ সংশোধন কৰিব লাগিব, প্ৰথমতে ছমাহ দিছে, তাৰপিছত যদি তেওঁলোকে হ'লে এপ্লিকেশ্যন কৰে নেশ্যনেল স্পৰ্টছ বডিত, তেতিয়াহ'লে এবছৰলৈ তেওঁলোকৰ বাইলজবিলাক চেঞ্জ কৰিব লাগিব ক'ত যেনেকুৱা আছে। তাৰপিছত এডমিনিষ্ট্ৰেটিভ অফ দ্য নেশ্যনেল স্পৰ্টছ বডি, তাত তেনেকুৱা হ'ব লাগিব, ইকুৱেল নম্বৰ অফ ৰিপ্ৰেজেণ্টেটিভ অফ ইচ এফিলেটেড মেম্বাৰ, ইকুৱেল ৰিপ্ৰেজেণ্টেশ্যন হ'ব লাগিব এফিলেটেড যিবিলাক মেম্বাৰ আছে। এক্সিকিউটিভ কনচিষ্টিং অফ দি মেম্বাৰ উইথ এট লিষ্ট টু আউটষ্টেণ্ডিং স্পৰ্টছ পাৰ্চন ফৰ ৱমেন। আটাইতকৈ ডাঙৰ কথাটো হ'ল কি, নেশ্যনেল স্পৰ্টছ বডিত যিখন এক্সিকিউটিভ মেম্বাৰ থাকিব, তাত এটা কথা কৈছে আউটষ্টেণ্ডিং স্পৰ্টছ পাৰ্চনছ চাৰিগৰাকী থাকিব লাগে, সেই চাৰিগৰাকী মাষ্ট বুলি কৈছে এক্সিকিউটিভ বডিত। আৰু জেনেৰেল বডিত, সেই হকী এছ'চিয়েশ্যনে হওক, জেনেৰেল বডিত 50% অফ মহিলা থাকিব লাগিব, এতিয়াৰ পৰা
1: 50% মহিলা থাকিব লাগিব,
0: থাকিব লাগিব জেনেৰেল বডিত। কিন্তু এক্সিকিউটিভ বডিত চাৰিগৰাকী স্পৰ্টছ পাৰ্চন, তাক কৈছে আউটষ্টেণ্ডিং স্পৰ্টছ পাৰ্চনছ, সেই চাৰিগৰাকী, তাকো ক্ৰাইটেৰিয়া দিছে যে তেওঁলোক এবছৰ আগতে খেলা এৰিব লাগিব, তেওঁলোকৰ বয়স 25 বছৰৰ ওপৰ হ'ব লাগিব, তেওঁলোকে খুব ডিষ্টিংক্ট ক'ৰবাত খেলা ৰিপ্ৰেজেণ্টেশ্যন কৰা হ'ব লাগিব, তেনেকুৱা ধৰণৰ চাৰগৰাকী পুৰুষেই হওক বা মহিলাই হওক, এইটো থাকিব লাগিব। তাৰপিছতো কৈছে যে 50% মহিলা ৰিপ্ৰেজেণ্টেটিভ হ'ব লাগিব জেনেৰেল বডিত। এইটো এটা ডাঙৰ মানে চেঞ্জ হৈছে নেশ্যনেল স্পৰ্টছ এক্টখনত। ইলেকশ্যনৰ কথাটো কৈছে, তেওঁলোকৰ ইলেক্টৰেল অফিচাৰ থাকিব এই বডিবিলাকত, এনেকুৱা ধৰণৰ এথিক্স মেম্বাৰ থাকিব, ছিনিয়ৰ জুডিচিয়েল ফিগাৰ থাকিব এইবিলাকত, কমপ্লিটলি এটা চেঞ্জ এটা আহিছে। আৰু নেশ্যনেল স্পৰ্টছ ট্ৰাইব্যুনেল কৰিব কৈছে, য'ত ডিছপুটবিলাক হয়, ডিছপুট ৰিজলিউশ্যন যিবিলাক কৰিব লাগে, যেনেকৈ ডপিঙেই হওক, আপোনাৰ বেলেগ বেলেগ এজ লৈ পেলাই কেতিয়াবা ডিছপুট হয়, ডাইৰেক্ট কৰ্টত গুচি যায়, কৰ্টত যাব নালাগে বুলি কৈছে, এতিয়া নেশ্যনেল স্পৰ্টছ ট্ৰাইব্যুনেলত যাব লাগিব প্ৰথম, তাৰ ডিচিশ্যন যদি কিবা গণ্ডগোল হয় বা কিবা, এপিল সুপ্ৰিম কোৰ্টত কৰিব পাৰিব। এইখিনি কথা এই আইনখনত সন্নিৱিষ্ট কৰে। ৱেলফেয়াৰ অফ দি স্পৰ্টছ পাৰ্চন এণ্ড দেয়াৰ কমিটি, স্পৰ্টছ পাৰ্চনবিলাকৰ ৱেলফেয়াৰ, ফাইনেন্সিয়েল ট্ৰেন্সপাৰেন্সি হ'ব লাগিব মেইনলি, এইখিনিয়ে মানে ৰি অৰ্গেনাইজেশ্যন আৰ টি আই লিমিটেড, মই আপোনাক ক'লোঁ আগতে, ৰাইট টু ইনফৰমেশ্যন এক্টৰ আণ্ডাৰত এইবিলাক কৰিব য'ত গভৰ্ণমেণ্ট ফাণ্ড এডেড হৈছে, কিন্তু বি চি চি আইটো এক্সক্লুডেড বুলি কৈছে বৰ্ড অফ ক্ৰিকেট কণ্ট্ৰল, কিয়, তেওঁলোকৰ ফাণ্ড তেওঁলোকে নিজে ৰেইজ কৰে,
1: চৰকাৰৰ লগত তেওঁলোকৰ কোনো ধৰণৰ
0: সুবিধা লেনা দানা নাই। কিন্তু বাকী আমাৰ যিবিলাক হকী এছ'চিয়েশ্যনে হওক, এথলেটিক এছ'চিয়েশ্যনে হওক, ভলীবল এছ'চিয়েশ্যন অফ ইণ্ডিয়া, এইবিলাক য'ত গভৰ্ণমেণ্ট ফাণ্ডটো ক্ৰিয়েট হ'ব, তাত ৰাইট টু ইনফৰমেশ্যন এক্টখন লাগু হ'ব, তাত মানুহে সুধিব পাৰিব জেনেৰেল নাগৰিকে যে এই পইচাটো ক'ত ইউজ কৰিলে আপোনালোকে। কিন্তু আগত 2001 চনৰ যিবিলাক এক্ট আছিলে, তাত তেনেকুৱা ধৰণৰ কোনো পলিচি সন্নিৱিষ্ট কৰা হোৱা নাছিলে, যাৰ কাৰণে আমাৰ ইয়াত প্লেয়াৰ নোলাইছিলে, লিডাৰ ওলাইছিলে কিন্তু প্লেয়াৰ নোলায়। অলিম্পিকত খেলা চাবলৈ যায় কিন্তু খেলুৱাবৰ কাৰণে মানুহ কোনো যাব নোৱাৰে, আমাৰ পুৰস্কাৰ পাব নোৱাৰে। কিন্তু সেইটোৱে গ্ৰেজুৱেলি এইটো চেঞ্জ হৈ আহিছে, আৰু আমাৰ ভাৰতবৰ্ষত দেখিব এতিয়া আস্তে আস্তে যিখিনি মানুহ স্পৰ্টছত সোমাইছে, মানুহে খুব এটা গুৰুত্ব নিদিয়া হৈছে, মানুহে জনা হৈছে যে কোনে কেনেকুৱা ধৰণৰ কিমান দূৰলৈকে খেলিছিলে, তেওঁলোকে অৰিহণা কি স্পৰ্টছত, তেনেকুৱা ধৰণৰ হোৱাৰ কাৰণে বৰ্তমান পদপীৰ সংখ্যাও আস্তে আস্তে কমাই আনিছে। আৰু নেশ্যনেল স্পৰ্টছ এৰেনাত বৰ্তমান কিছু পুৰস্কাৰো পোৱাবলৈ আমাৰ অসমৰে ধৰক বা ইণ্ডিয়াৰে হওক বহুতখিনি সমৰ্থ হৈছে, যেনেকৈ

0: ৰিচেণ্টলি আপোনাৰ সেই ছোৱালীজনী চলিহা বুলি ছোৱালীজনী
1: অস্মিতা
0: চলিহা, তেনেকৈ চাৰিগৰাকীয়ে চাৰিটা BPF প্ৰাইজ পাইছে। এইবিলাকৰ কাৰণ হ'ল স্পৰ্টছ বডীত আজিকালি স্পৰ্টছ পাৰ্চনৰ ইনভলভমেণ্টটো গ্ৰেজুৱেলি ইয়াত সোমাইছে। এইটো আগতে সোমাব লাগিছিলে। আপুনি জানে যে ব্ৰাজিলত স্পৰ্টছ মিনিষ্টাৰ আছিলে কোন? পেলে। পেলে স্পৰ্টছ মিনিষ্টাৰ আছিল, কিন্তু আমাৰ ভাৰতবৰ্ষত বা অসমত স্পৰ্টছ মিনিষ্টাৰজনৰ ক্ৰাইটেৰিয়াটো কি? তেওঁ কি খেলিছিলে জীৱনত? তেওঁতো একো খেলা নাই। সেইবিলাকে যদি আপোনাক মোক কণ্ট্ৰল কৰে, সৰু সৰু ল'ৰা ছোৱালীবিলাকক কণ্ট্ৰল কৰে, ডিষ্ট্ৰিক্টৰ ল'ৰা ছোৱালীবিলাক, নেশ্যনেল খেলিব যোৱা ল'ৰা ছোৱালীবিলাকক, নজনা মানুহ এটাই যদি কণ্ট্ৰল কৰিব যায় যে খেলটোৰ বিষয়ে একোৱেই নাজানে, ল'ৰাটো বা ছোৱালীজনীৰ তাৰ মনৰ কেনেকুৱা, চাইকলজি কেনেকুৱা, খেলিব পাৰিব নোৱাৰে, এইবিলাক কথা যদি অনুধাৱন কৰিব নোৱাৰে, তেতিয়াহ'লে দেশখন কেনেকৈ আগবাঢ়িব? সেইকাৰণে এই নতুন স্পৰ্টছ পলিচিত, নতুন এক গভৰ্ণেন্স এক্টত এইবিলাক কৈছে যে স্পৰ্টছ পাৰ্চন অফ আউটষ্টেণ্ডিং মেৰিট।
1: এই বিষয়ে আপুনি পুনৰ কওকচোন, স্পৰ্টছ পাৰ্চন অফ আউটষ্টেণ্ডিং মেৰিট, কাৰণ আমাৰ ৰাজনীতিটো খেলত কেনেকৈ কিমান শিপাইছে সেইটোৱে আপুনি এগৰাকী ক্ৰীড়াসংগত খেলুৱৈ হিচাপে আপুনি গম পায়, গতিকে এই বিষয়ে আপুনি আমাৰ শ্ৰোতাক অকণমান বহলভাৱে কওকচোন আকৌ।
0: চাওক, মই এতিয়া ভাৰতবৰ্ষৰ ক্ষেত্ৰত ক'বলৈ নাযাওঁ, ভাৰতবৰ্ষততো আছে এইটো, কিন্তু অসমৰ ক্ষেত্ৰত মই দেখিছোঁ যে এইটো 2000 চনৰ পৰাই, আৰু সেই সময়ৰ হিতেশ্বৰ শইকীয়া মহোদয়ৰ সময়ৰ পৰাই মানে স্পৰ্টছত পলিটিকেল মানুহবিলাক ইনভলভমেণ্ট হ'ল। কিয়? এখন এখন প্লেটফৰ্ম বুলি ইউজ কৰা হ'ল, ইলেকশ্যনত এখন এখন ডাঙৰ প্লেটফৰ্ম বুলি
1: তেওঁলোকে গণ্য কৰে।
0: ফলত কি হ'ল, তেওঁলোকৰ ওপৰত গ'ল বাকী যিখিনি স্পৰ্টছ পাৰ্চন আছিলে গ্ৰাছৰুট লেভেলত, পঞ্চায়ত লেভেলত, ভিলেজ লেভেলত, সেইখিনি তল
1: পৰিলে নোহোৱা হৈ গ'ল।
0: টেলেণ্ট চাৰ্চ যিটো কনচেপ্ট আছিলে আমাৰ ভাৰতবৰ্ষৰ, খুব ধুনীয়া এটা বস্তু আছিলে, টেলেণ্ট হাণ্ট বা টেলেণ্ট চাৰ্চ। গাঁৱৰ পৰা যিখিনি, চহৰৰ পৰা যিখিনি, পঞ্চায়তৰ পৰা যিখিনি টেলেণ্ট আনিব, সেইখিনি আস্তে আস্তে আমি আগুৱাই লৈ গৈ ভাৰতবৰ্ষত প্ৰতিষ্ঠা কৰি অলিম্পিক বা ইয়াৰ কাৰণে প্ৰিপেয়াৰ কৰিম। কিন্তু এই টেলেণ্ট চাৰ্চ, টেলেণ্ট হাণ্ট, এই বস্তুটো কালৈ গ'ল? পলিটিকেল মানুহলৈ গ'ল, স্পৰ্টছ পাৰ্চনলৈ নগ'ল। টেলেণ্ট চাৰ্চ কৰিব লাগে যিজন ৰাইট পাৰ্চন, তেওঁক নকৰি পেলাই বেলেগ এজন, একে পাৰ্টি, একে পলিটিকেল পাৰ্টিৰ কাৰণে তেওঁৰ ল'ৰা বা ছোৱালীজনীক টেলেণ্ট চাৰ্চত লৈ অনা হ'ল। ফলত আমাৰ কি হ'ল, দেশখনৰ এটা শক্তি এটা হেৰুৱালে, এটা পদক হেৰুৱালে। ফলত এইটো কাৰণে অকল অসমতে মই দেখিছোঁ, ইয়াত থকাৰ কাৰণে মই হয়তো ক'ব পাৰিম যে অসমত এই বস্তুটো বেলেগ। আৰু প্ৰথম কথা হ'ল, যিসকল পলিটিকেল মানুহ স্পৰ্টছত সোমায় তেওঁলোকে নিজকে নিজে প্ৰশ্ন কৰা ভাল
1: হয়
0: যে মই কি খেলিছিলোঁ, মই তাৰ কাৰণে উপযুক্তটো আছেনে,
1: মই ইয়াত আহিছোঁ কিয়,
0: আহিছোঁ কিয়, বা মই কোনটো পষ্টৰ কাৰণে মই ফিট। আপুনি ট্ৰেজাৰৰ কাৰণে ফিট, ট্ৰেজাৰাৰ হওক, মই কিবা এটা কাৰণে ফিট,
1: অৰ্গেনাইজ ফুড কমিটিত আপুনি
0: থাকক বা এনেকুৱা থাকক, আপুনি তাত হেৰি, সেইটোৰ কাৰণে, পষ্টটোৰ কাৰণে আপুনি ফিট। কিন্তু টেলেণ্ট চাৰ্চ, আপুনি টেকনিকেল কমিটি, কাক ল'ব, কাক নল'ব, কি কৰিম, কেতিয়া মিটিং পাতিম, আৰু চবতকৈ কথা অসমত এতিয়া ডাঙৰ কথা হৈছে, দেখা হৈছে এইটো একদম বৰুৱা, আপুনি চাব খেলাত থাকি মিটিং বেছি হয়, হ'ব লাগে প্ৰেক্টিচ 10 ঘণ্টা, 12 ঘণ্টা, 15 ঘণ্টা প্ৰেক্টিচ হ'ব লাগে। মই মোৰ চকুৰ আগত দীপাংকৰ ভট্টাচাৰ্যহঁতক দেখিছোঁ দুবাৰ অলিম্পিক খেলা। এই লাভলীনা বোধহয় পেছলৈ আহিল অলিম্পিকত, প্ৰথম দীপাংকৰে বহুত দিন আছিলে, তাৰপিছত গেপ আছিলে, আহিব পৰা নাছিলে। কিন্তু মই দীপাংকৰক জনা মতে 12-14 ঘণ্টা এটা আন্ধাৰ ৰুমত প্ৰেক্টিচ কৰি থাকে, ৱালত মাৰি মাৰি, ৰিটাৰ্ণিং দিয়া হ'ল ৱালে দিয়ে, তেনেকৈ মই নিজেই চকুৰে দেখিছোঁ। আপুনি কি ক'ব, 79-80, সেই তেনেকুৱাৰ পৰা আহি পেলাই গৈ পেলাই আজি দুবাৰকৈ আটলাণ্টা আৰু কোনখনত অলিম্পিকত কোৱাৰ্টাৰ ফাইনেল হাৰিছেহি। এই অসম যিখন দুখীয়া ৰাজ্য স্পৰ্টছত, তাৰ পৰাই গৈছে। কিন্তু গ্ৰেজুৱেলিটো তাৰপিছত আৰু অলিম্পিয়ানটো নোহোৱা হ'ল, লাভলীনাৰ বাহিৰে কোনো নাই, একো নাই। কিন্তু
1: ছাকচেছ
0: এটা দুটা ইভেণ্টত গৈছে, কিন্তু ইমান ইনফ্ৰাষ্ট্ৰাকচাৰ বনাইছে, আন্তঃগাঁথনি ইমান মজবুত কৰিছে, কিন্তু মই এটা কথা কওঁ আপোনাক, আন্তঃগাঁথনিয়ে প্লেয়াৰ সৃষ্টি নকৰে,
1: নকৰে।
0: প্লেয়াৰটোৰ কাৰণে তাৰ ডিভশ্যন লাগিব, তাক কমিটিখনে বোষ্ট কৰিব লাগিব,
1: পৰিৱেশ লাগিব,
0: পৰিৱেশ লাগিব, তাৰ কনফিডেন্স লেভেল গ্ৰ' কৰাব লাগিব, তাৰ কাৰণে ডাঙৰ ডাঙৰ বিল্ডিং নালাগে,
1: আৰু পাৰফেক্ট প্ৰেক্টিচ কৰাব
0: লাগিব, প্ৰেক্টিচটো সদায় পাৰফেক্ট হ'ব লাগিব, আৰু সেইকাৰণে কোচ লাগিব। সেইকাৰণে কোচৰ কথাটো এই নেশ্যনেল গভৰ্ণমেণ্ট এক্টত কৈছে যে এক্সপাৰ্ট আনি পেলাই এই গোটেইখিনি কৰিব লাগিব, নহ'লে অসমত এইটো এটা মনোৰঞ্জন কথা হৈ থাকিব, বডি ফিটনেছৰ কাৰণে খেলি থাকিব, কিন্তু ইয়াৰ পৰা কোনো প্লেয়াৰ নোলায়। এইকাৰণেই নোলায়, ইয়াত খেলাতকৈ মিটিং বেছি হয়, আৰু গোটেই পলিটিকেলাইজ হৈ গ'ল, গোটেই স্পৰ্টছ ছিষ্টেমটো নাও বিকাম এ ভেৰি পলিটিকেলাইজ ছিষ্টেম আমি যিটো পাইছোঁ।
1: ধন্যবাদ।

0: শ্ৰীযুত প্ৰয়াগ শৰ্মা, আজি আপোনাৰ পৰা আমি নেশ্যনেল স্পৰ্টছ গভৰ্ণেন্স এক্ট 2025 এই বিষয়ে আমি ভাৰত চৰকাৰে যি আইন প্ৰণয়ন কৰিছে, আমাৰ ক্ৰীড়া ক্ষেত্ৰত ক্ৰীড়া নীতি প্ৰচলন কৰিবৰ বাবে কি কি চৰকাৰে আঁচনি প্ৰস্তুত কৰিছে তাৰ বিষয়ে আমি আলোচনা কৰিলোঁ। আমাৰ হয়তো শ্ৰোতাও যথেষ্ট উপকৃত হৈছে আৰু আপোনাক আমি ধন্যবাদ জনাইছোঁ, কাৰণ আপুনি এটা আজি বৰ গুৰুত্বপূৰ্ণ বিষয়ত আমাক তেজপুৰ অনাতাঁৰ কেন্দ্ৰৰ শ্ৰোতাক জনালে। আজি আপোনাক ইয়াতে লগ কৰিছোঁ, পুনৰ লগ পোৱাৰ আশাৰে। নমস্কাৰ।
1: নমস্কাৰ, ধন্যবাদ।
0: শ্ৰোতাসকল, ইমান পৰে সাপ্তাহিক খেল সংবাদ সম্পৰ্কীয় অনুষ্ঠান খেল জগত শুনিলে, ঠাইতে মানিবদ্ধ কৰা অনুষ্ঠানটো যুগুতাই আগবঢ়ালে প্ৰাণজিৎ বৰুৱাই। নমস্কাৰ।
2: খেল জগত অনুষ্ঠানটি শুনিলে, এই আকাশবাণী তেজপুৰ। এতিয়া 9:30 পৰা গুৱাহাটী কেন্দ্ৰৰ পৰা প্ৰচাৰিত ভাৰতৰ মাননীয় ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে স্বাধীনতা দিৱস উপলক্ষে ৰাষ্ট্ৰক উদ্দেশ্যি দিয়া ভাষণৰ অসমীয়া ৰূপান্তৰ শুনিবলৈ পাব।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু আৰু প্ৰাগজ্যোতিষপুৰ। আমাৰ পাছৰ অনুষ্ঠান এতিয়াই শুনিবলৈ পাব।
1: আকাশবাণী গুৱাহাটী, এতিয়া শুনক ভাৰতৰ অশীতিতম স্বাধীনতা দিৱসৰ আগলি সন্ধিয়া দেশৰ ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে দেশবাসীক উদ্দেশ্যি দিয়া ভাষণৰ অসমীয়া ভাষান্তৰ।
2: মোৰ প্ৰিয় দেশবাসী, নমস্কাৰ। স্বাধীনতা দিৱসৰ আগলি সন্ধিয়া আপোনালোক আটাইকে মই এই ৰাষ্ট্ৰীয় উৎসৱৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ। আৰু কেইঘণ্টামানৰ পাছতেই আমাৰ দেশে স্বাধীনতা লভাৰ 80 বছৰৰ শুভাৰম্ভ হ'ব। দেশ বিদেশ সকলোতে ভাৰতীয়সকলে এই উৎসৱ আনন্দ উল্লাহেৰে উদযাপন কৰে। আমাৰ তিৰংগা আমাৰ স্বাধীনতাৰ প্ৰতীক। অতি গৌৰৱেৰে আমি এই পতাকা উৰুৱাওঁ। 1947 চনৰ 15 আগষ্টত ভাৰত মাতা পৰাধীনতাৰ শিকলিৰ পৰা মুক্ত হৈছিল। সকলো ভাৰতীয় স্বাধীন ভাৰতৰ ভাগ্য নিয়ন্তাত পৰিণত হ'ল। প্ৰত্যেক ভাৰতীয়ই নিজ নিজ স্বপ্নক বাস্তৱত পৰিণত কৰাৰ সুযোগ লাভ কৰা আৰু ভাৰতক সৰ্বশ্ৰেষ্ঠ ৰাষ্ট্ৰ হিচাপে প্ৰতিষ্ঠা কৰাৰ ভাৱনাৰে প্ৰতিটো কাৰ্য সম্পাদন কৰা, ইয়াতেই স্বাধীনতা লাভৰ সাৰ্থকতা প্ৰতিফলিত হ'ব। নিষ্ঠাবান শিক্ষাৰ্থী আৰু শিক্ষক, বিকাশৰ বাবে তৎপৰ বিজ্ঞানী আৰু অভিযন্তা, চিকিৎসা সেৱাত ব্ৰতী চিকিৎসক আৰু স্বাস্থ্যকৰ্মী, পৰিশ্ৰমী শ্ৰমিক আৰু অন্নদাতা কৃষক, আটাইয়ে নিজা নিজা প্ৰয়াসেৰে ৰাষ্ট্ৰ নিৰ্মাণত জড়িত হৈ আছে। প্ৰতিভাৱান খেলুৱৈ শিল্পীসকল, দিক নিৰ্দেশক বুদ্ধিজীৱী, স্বেচ্ছাসেৱী সংগঠনৰ কৰ্মঠ সদস্যসকল, জনসেৱাত নিমজ্জিত জনপ্ৰতিনিধি, ন্যায় ব্যৱস্থাৰ সৈতে জড়িত ন্যায়কৰ্মী, নিষ্ঠাবান অসামৰিক সেৱাৰ লোকসকল, অৰ্থব্যৱস্থালৈ বৰঙণি আগবঢ়োৱা সৰু বৰ বিনিয়োগকাৰী, নিস্বাৰ্থ সমাজসেৱী আৰু স্বচ্ছতা অভিযানৰ অগ্ৰণী কৰ্মী, আমাৰ সকলো চাফাই কৰ্মীসকলে দেশৰ প্ৰগতিৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আছে। অন্য ক্ষেত্ৰত জড়িত সক্ৰিয় অসংখ্য দেশবাসী তথা সংবিধান অনুসৰি মূল কৰ্তব্য পালন কৰা সকলো নাগৰিক ৰাষ্ট্ৰ গঠনৰ গুৰুত্বপূৰ্ণ অংশীদাৰ। মই হৃদয়েৰে তেওঁলোকৰ প্ৰশংসা কৰিছোঁ। আমাৰ তিনিও সেনাৰ জোৱানসকল, সকলো আৰক্ষী বাহিনীক মই তেওঁলোকৰ কৰ্তব্য নিষ্ঠাৰ বাবে বিশেষভাৱে প্ৰশংসা কৰিছোঁ। বিশ্ব প্ৰেক্ষাপটত ভাৰতৰ মান মৰ্যাদা বঢ়োৱা প্ৰৱাসী ভাৰতীয়সকল আৰু দুটা

পাশত কাৰ্যৰত ভাৰতীয়সকলক মই প্ৰশংসা কৰিছোঁ। প্ৰিয় দেশবাসী, স্বাধীনতাৰ শতাব্দী বৰ্ষ 2047লৈকে বিকশিত ভাৰত নিৰ্মাণৰ লক্ষ্যৰে আমি অগ্ৰসৰ হৈ আছোঁ। আমাৰ সংকল্প যে বিকাশৰ লাভ যাতে নিশ্চজনলৈকে সকলোৱে পায়, নিজৰ সমৃদ্ধ ঐতিহ্য আৰু স্বাধীনতা সংগ্ৰামৰ আদৰ্শক সৰুগত কৰি আমি আধুনিক বিকাশৰ পথত অগ্ৰসৰ হৈছোঁ। ৱয়ং ৰাষ্ট্ৰে জাগ্ৰিয়াম, এই বেদবাক্যই আমাক প্ৰেৰণা দিয়ে যে আমি সদায়ে আমাৰ ৰাষ্ট্ৰৰ বাবে সজাগ থাকিব লাগে। আমাৰ স্বাধীনতা সংগ্ৰামৰ সময়ত পৃথক বিচাৰধাৰাৰ পাছতো লক্ষ্য একে আছিল, ভাৰতৰ স্বাধীনতা। স্বদেশী আন্দোলনৰ সময়ত বন্দে মাতৰম প্ৰত্যেকৰে ওঠত বিৰিঙিছিল। জাতিৰ পিতা মহাত্মা গান্ধীৰ নেতৃত্বত অসংখ্য দেশবাসী স্বাধীনতা সংগ্ৰামত জঁপিয়াই পৰিল। বাবা চাহেব ডক্টৰ ভীমৰাও আম্বেদকাৰে সামাজিক উন্নয়ন তথা ৰাষ্ট্ৰ নিষ্ঠাৰ উচ্চ আদৰ্শ প্ৰস্তুত কৰিলে। ভাৰত মাতৃৰ সেই সকলো মহান সন্তানক মই সশ্ৰদ্ধ প্ৰণিপাত জনাইছোঁ, যিসকলৰ আদৰ্শেৰে আমাৰ দেশ স্বাধীন হ'ল আৰু প্ৰগতিৰ দিশত আগবাঢ়িল। আজি 14 আগষ্টৰ দিনটো আমি বিভাজন বিভীষিকা স্মৃতি দিৱস হিচাপে পালন কৰোঁ। আজি আমি সেই লক্ষ লক্ষ দেশবাসীক সোঁৱৰোঁ, যিসকল বিভাজনৰ সময়ত সংঘটিত হিংসাত্মক ঘটনাত নিহত হ'ল অথবা স্থানান্তৰৰ যন্ত্ৰণা সহিবলৈ বাধ্য হৈছিল। সাম্প্ৰদায়িক সংঘৰ্ষৰ ফলত লাখ লাখজন শৰণাৰ্থী হ'বলগীয়া হ'ল, বিভাজনৰ বিভীষিকা সহিবলগীয়া হ'ল। ইমানৰ পাছতো তেওঁলোকে নিজা পৰিচয় ত্যাগ কৰা নাছিল। যেতিয়া আমাৰ দেশ স্বাধীন হ'ল, সেই সময়ত দেশ বিভাজনৰ গভীৰ পৰিণামৰ লগতে 550তকৈও অধিক ৰাজকীয় ৰাজ্যক নৱস্বাধীন ভাৰতৰ সৈতে চামিল কৰা কাৰ্যও অসাধাৰণ প্ৰত্যাহ্বান আছিল। চৰ্দাৰ পেটেলে ৰাজতন্ত্ৰৰ ব্যৱস্থাৰ বিলোপ ঘটাই আমাক স্বাধীন প্ৰজাতন্ত্ৰৰ অন্তৰ্ভুক্ত কৰিলে। এখন কৃতজ্ঞ ৰাষ্ট্ৰৰ হৈ আধুনিক ভাৰতৰ একতাৰ শিল্পী লৌহ পুৰুষ চৰ্দাৰ বল্লভ ভাই পেটেলৰ পবিত্ৰ স্মৃতিত মই সশ্ৰদ্ধ প্ৰণাম জনাইছোঁ। প্ৰিয় দেশবাসী, ভাৰতীয়ৰ দ্বাৰা প্ৰণীত আমাৰ সংবিধান নাগৰিকসকলৰ অংশীদাৰিত্বৰ আধাৰত প্ৰতিষ্ঠিত। জনসাধাৰণৰ অংশগ্ৰহণ প্ৰজাতন্ত্ৰৰ জননী ভাৰতভূমিত সদায়েই বিদ্যমান। সেই ভাৱনাকে নতুন শক্তিৰে আমাৰ দেশবাসীয়ে আগবঢ়াই আছে। ৰাষ্ট্ৰীয় অভিযানসমূহক জনসাধাৰণৰ অংশগ্ৰহণেৰে গতিশীল কৰা হৈছে। এয়া আমাৰ প্ৰজাতন্ত্ৰৰ অনুপ্ৰেৰণামূলক প্ৰাপ্তি। আমাৰ সংবিধানৰ মুখ্য আদৰ্শ হৈছে মৰ্যাদা আৰু সুযোগৰ সাম্যতা তথা প্ৰত্যেক ব্যক্তিৰ মৰ্যাদা ৰক্ষা। আজি সাধাৰণ অৱস্থাৰ নাগৰিকে অনেক ক্ষেত্ৰতে নিজৰ অসাধাৰণ অৱদান আগবঢ়াইছে। ই মোৰ মনত এই প্ৰত্যয় জন্মাইছে যে আজি ভাৰতত প্ৰত্যেক ব্যক্তিয়ে ডাঙৰ সপোন দেখিবও পাৰে আৰু তাক বাস্তৱত ৰূপায়িতও কৰিব পাৰে। আমাৰ সংবিধানত কাৰ্যপালিকা, বিধায়নী তথা ন্যায়পালিকাৰ কৰ্তব্য আৰু দায়িত্বৰ কথা স্পষ্টভাৱে উল্লেখ আছে। জনপ্ৰতিনিধিসকলৰ কৰ্তব্য হৈছে তেওঁলোকে বিধায়িনী বৈঠকত জনসাধাৰণৰ আশা আকাংক্ষাসমূহক যাতে সজোৰে উত্থাপন কৰে। কাৰ্যপালিকাৰ কৰ্তব্য হৈছে জনহিত আৰু ৰাষ্ট্ৰহিতৈষী নীতিসমূহক বাস্তৱত ৰূপ দিয়া। ন্যায় ব্যৱস্থাৰ সৈতে জড়িত প্ৰতিগৰাকী ব্যক্তিৰ কৰ্তব্য হৈছে সমাজৰ বঞ্চিত তথা দৰিদ্ৰজনেও যাতে ন্যায়ৰ পৰা বঞ্চিত নহয়। প্ৰতিগৰাকী নাগৰিক, বিশেষকৈ বঞ্চিত লোকসকলক সমতাৰ ভিত্তিত সন্মানসহিতে সঠিক সময়ত ন্যায় দিব পাৰিব লাগিব। প্ৰিয় দেশবাসী, যোৱা এটা দশকতকৈও অধিক সময় ধৰি আমাৰ দেশে দ্ৰুত গতিত সমাৱেশী উন্নয়ন কৰিবলৈ সক্ষম হৈছে। ঐতিহ্য আৰু উন্নয়নৰ সমন্বয়ক অগ্ৰাধিকাৰ দিয়া হৈছে তথা বিকাশৰ দশকত পুৰণি অনেক অৱৰোধক আঁতৰাই পেলোৱা হৈছে। আমাৰ দেশবাসীয়ে মহাত্মা জ্যোতিকা ফুলেৰ 200 বছৰীয়া জয়ন্তী পালন কৰিছে। মহাত্মা ফুলে আৰু বিপ্লৱজ্যোতি সাবিত্ৰীবাই ফুলেৰ সামাজিক ন্যায়, শিক্ষা,

মহিলা সবলীকৰণ আৰু সমানতাৰ ক্ষেত্ৰখনলৈ ঐতিহাসিক যোগদান আছিল। তেওঁলোকৰ আদৰ্শ অনুযায়ী বিগত কিছু বছৰ ধৰি সমাজৰ বঞ্চিতসকলক আগুৱাই নিয়াৰ লক্ষ্যক ৰাষ্ট্ৰীয় স্তৰত অগ্ৰাধিকাৰ দিয়া হৈছে। মহিলা শিক্ষাৰ ক্ষেত্ৰত সফলতাৰ নতুন কীৰ্তিমান স্থাপিত হৈছে। 25 কোটিতকৈও অধিক লোকক দৰিদ্ৰতাৰ পৰা মুক্ত কৰি তোলা হৈছে। বিশ্বৰ সবাতোকৈ ব্যাপক বিত্তীয় সমাৱেশ আঁচনি জনধন যোজনাৰ জৰিয়তে প্ৰায় 59 কোটি লোকৰ বেংক একাউণ্ট খোলা হৈছে। ইয়াৰে 32 কোটি বেংক খাতাধাৰক হৈছে মহিলা। 80 কোটি লোকলৈ বিনামূলীয়া ৰেচন যোগান ধৰি তেওঁলোকৰ খাদ্য সুৰক্ষা সুনিশ্চিত কৰা হৈছে। আয়ুষ্মান ভাৰত প্ৰধানমন্ত্ৰী জন আৰোগ্য আঁচনিৰ জৰিয়তে 60 কোটি নাগৰিকক প্ৰতি বছৰে 5 লাখ টকা পৰ্যন্ত বিনামূলীয়া চিকিৎসা সুবিধা প্ৰদান কৰা হৈছে। কিষাণ সন্মান নিধি তথা কিষাণ ক্ৰেডিট কাৰ্ডৰ জৰিয়তে খেতি, ডেইৰী, মৎস্যপালন আৰু মৌ পালন আদি কাৰ্যৰ সৈতে জড়িত কৃষক ভাই ভনীসকল সমৃদ্ধ হৈছে। বিশ্ব ইতিহাস সাক্ষী যে সাংস্কৃতিক আত্মবলৰ আধাৰত হোৱা উন্নয়নে গতিশীল আৰু স্থায়ী ৰূপ পায়। আজি দেশত জনচেতনা জাগ্ৰত হৈছে যে সাংস্কৃতিক গৌৰৱৰ ধাৰণাই দেশৰ সাৰ্বভৌমত্বক আত্মিক শক্তি প্ৰদান কৰে। আমাৰ পূৰ্বপুৰুষসকলে জ্ঞান বিজ্ঞান, কলা সংস্কৃতি, আধ্যাত্মিকতা আৰু সদাচাৰৰ অমূল্য মূল্যবোধ আমাক দি গৈছে। আমি ঐতিহ্য আৰু উন্নয়নৰ সমন্বয়ৰ সৈতে আগুৱাই গৈ আছোঁ। আমাৰ দেশত বিশ্বৰ সবাতোকৈ বৃহৎ আৰু উত্তম ডিজিটেল ইনফ্ৰাষ্ট্ৰাকচাৰ বিকশিত কৰা হৈছে। গ্ৰাম্যাঞ্চলৰ সৰু সৰু দোকান তথা চহৰ নগৰৰ অলিয়ে গলিয়ে আজিকালি লেনদেন ডিজিটেল পদ্ধতিত কৰা হয়। বিশ্বৰ আধাতকৈও অধিক ৰিয়েল টাইম ডিজিটেল ট্ৰানজেকশ্যনছ এতিয়া ভাৰততেই হয়। আমাৰ দেশবাসী আৰু চৰকাৰে মিলি ডিজিটেল বিপ্লৱৰ উদাহৰণ বিশ্বৰ সন্মুখত দাঙি ধৰিবলৈ সক্ষম হৈছে। প্ৰযুক্তিবিদ্যা ব্যৱহাৰ কৰি চৰকাৰে জনকল্যাণৰ সা সুবিধাসমূহক পাৰদৰ্শিতাৰে প্ৰতিগৰাকী নাগৰিকলৈ যোগান ধৰিছে। আমাৰ দেশত ৰাষ্ট্ৰীয় ঘাইপথ, জল পৰিবহণ পথ, ৰেলৱে আৰু আকাশী পথত আধুনিক বুনিয়াদী ব্যৱহাৰেৰে অভূতপূৰ্ব সমাহাৰ ঘটোৱা হৈছে। ইয়াৰ দ্বাৰা নতুন নতুন উদ্যোগৰ সুবিধাৰ সৃষ্টি হৈছে, নতুন নতুন নিয়োগৰ সুবিধা আহিছে আৰু বিনিয়োগকাৰীসকলৰ বিশ্বাসো বাঢ়িছে। প্ৰিয় দেশবাসী, বিশ্বৰ বহু ঠাইত বিৰাজ কৰা যুদ্ধ আৰু অস্থিৰতাই বহু দেশক প্ৰভাৱিত কৰিছে। এনেকুৱা পৰিস্থিতিতো আমাৰ দেশৰ অৰ্থব্যৱস্থা আনতকৈ দ্ৰুতগতিৰে বিকশিত হৈছে আৰু বিশ্বৰ এক শ্ৰেষ্ঠ অৰ্থনীতিলৈ পৰ্যবেক্ষিত হৈছে। অৰ্থনৈতিক সমীক্ষা অনুসৰি আমাৰ দেশৰ উন্নয়নৰ গতিৰ হাৰ বিশ্বৰ সামূহিক বিকাশৰ হাৰতকৈ দুগুণৰ বেছি হৈছে। আত্মনিৰ্ভৰ ভাৰত অভিযানৰ দ্বাৰা আমাৰ অৰ্থনৈতিক প্ৰগতি আৰু ৰাষ্ট্ৰীয় সুৰক্ষাৰ বুনিয়াদ আৰু শক্তিশালী হৈছে। আধুনিক উন্নয়নৰ পথত আগবাঢ়ি যোৱাৰ লগতে সংৰক্ষণৰ ক্ষেত্ৰতো ভাৰতবৰ্ষই বিশ্ব পৰ্যায়ত অগ্ৰণী ভূমিকা লৈছে। ছাষ্টেইনেবল ডেভেলপমেণ্ট গ'ল 2030ৰ কিছুমান লক্ষ্যক আমাৰ দেশে নিৰ্ধাৰিত সময়তকৈ আগতেই অতিক্ৰম কৰিবলৈ সক্ষম হৈছে। পুনৰ ব্যৱহাৰযোগ্য শক্তি ক্ষেত্ৰৰ উন্নয়নৰ দিশত যোৱা কেইটামান বছৰত অভূতপূৰ্ব সফলতা লাভ কৰা হৈছে। আমাৰ বৈদেশিক নীতিৰ ভেটি হৈছে দেশৰ হিত সাধন। শান্তি, সহযোগ, আলাপ আলোচনা তথা বসুধৈৱ কুটুম্বকম আদৰ্শ আমাৰ বৈদেশিক নীতিৰ মূল স্তম্ভ। অৰ্থনৈতিক সহযোগিতা বঢ়োৱা তথা পাৰস্পৰিক সমৃদ্ধিক আৰু দৃঢ় কৰিবৰ বাবে আমি অনেক দেশৰ সৈতে মুক্ত বাণিজ্যিক চুক্তি কৰিছোঁ। গ্ল'বেল চাউথ অৰ্থাৎ বিশ্বৰ দক্ষিণ গোলাৰ্ধৰ দেশসমূহৰ সৈতে সম্বন্ধ গাঢ় কৰা হৈছে। বিশ্বমঞ্চত আমাৰ দেশৰ সন্মান বাঢ়িছে। আমি নীতি নিয়ম আধাৰিত আন্তৰ্জাতিক শৃংখলাত বিশ্বাস কৰোঁ। আমাৰ প্ৰচেষ্টা হৈছে যে ৰাষ্ট্ৰসংঘকে আদি কৰি বহুপক্ষীয় আন্তঃৰাষ্ট্ৰীয় সংগঠনসমূহত সকলোৰে সমুচিত প্ৰতিনিধিত্ব সুনিশ্চিত কৰা। আমাৰ এই প্ৰচেষ্টাক বিশ্বৰ বহু দেশে সমৰ্থন কৰিছে।
প্রিয় দেশবাসী।

আমাৰ প্ৰাকৃতিক সম্পদসমূহত আমাৰ যিমান অধিকাৰ আছে, আমাৰ ভৱিষ্যত প্ৰজন্মৰো সিমানেই অধিকাৰ আছে। আমি আমাৰ কোনো কাৰ্যৰ দ্বাৰা আমাৰ ভৱিষ্যত প্ৰজন্মৰ অধিকাৰ যাতে খৰ্ব নহয় সেয়া সুনিশ্চিত কৰিব লাগিব। আমি যাতে তেওঁলোকক অধিক প্ৰাকৃতিক সম্পদ প্ৰদান কৰি যাব পাৰোঁ সেয়া প্ৰয়াসহে হ'ব লাগে। পৰিৱেশ সংৰক্ষণ বা পাৰিপাৰ্শ্বিকতা অক্ষুণ্ণ ৰখাৰ প্ৰতি থকা আমাৰ আস্থা দৰাচলতে আমাৰ পৰম্পৰাৰে এটা অংগ। চাওতালী ভাষাৰ এটা সৰল গীতত আমি এক গভীৰ বাৰ্তা পাওঁ। পণ্ডিত ৰঘুনাথ মুৰ্মুৰ দ্বাৰা ৰচিত সেই গীতৰ কিয়দাংশৰ ভাৱাৰ্থ এনেধৰণৰ। এই গীতত এজোপা গছ সম্পূৰ্ণ শুকাই মৰহি যোৱাৰ বাবে ক্ৰন্দনমুখৰ এটি ভাটৌৰ বৰ্ণনা দি কবিয়ে কৈছে, "হে মোৰ ভাতৃসকল, মৃতপ্ৰায় বৃক্ষক প্ৰত্যক্ষ কৰি ভাটৌ পক্ষীয়ে বেদনাকাতৰে কান্দিবলৈ ধৰিছে। হে মোৰ ভাতৃসকল, মানৱ সংস্কৃতিৰূপী বৃক্ষৰ বিনাশ হোৱা লক্ষ্য কৰি আমি মানৱ সমাজে কিয় কন্দা নাই বাৰু?" এই গীতৰ তাৎপৰ্য হৈছে যে সকলো মানুহেই মানৱীয় প্ৰমূল্য তথা প্ৰকৃতি ৰক্ষণাবেক্ষণত তৎপৰ হৈ থাকিব লাগে। ফুলে ফলে পাতে জাতিষ্কাৰ এজোপা গছ মানৱ জাতিৰ শাৰীৰিক আৰু নৈতিক সুস্থতাৰ প্ৰতীক। মাতৃৰ বাবে এজোপা গছ তথা লাইফষ্টাইল ফৰ এনভাইৰনমেণ্ট অৰ্থাৎ লাইফ জাতীয় অভিযানসমূহৰ মূল ভাৱনাৰ অনুৰূপে সকলোৱে ব্যক্তিগত তথা সমূহীয়াভাৱে প্ৰচেষ্টা হাতত ল'ব লাগে। মোৰ প্ৰিয় দেশবাসী, মই এটা কথা লক্ষ্য কৰি বৰ আনন্দ অনুভৱ কৰোঁ যে শিক্ষাৰ ক্ষেত্ৰত আমাৰ কন্যাসকলে চমকপ্ৰদ প্ৰদৰ্শন কৰিছে। লগতে কৃষি উৎপাদন বঢ়োৱাত অংশগ্ৰহণ কৰা, ড্ৰোন দিদিৰ পৰা আৰম্ভ কৰি ভাৰতীয় বায়ুসেনাত ফাইটাৰ কমবেট লীডাৰ পদত অধিষ্ঠিত হোৱালৈকে বিভিন্ন ক্ষেত্ৰত মহিলাৰ অংশগ্ৰহণ বৃদ্ধি পাইছে। অলপতে গ্লাছগোত অনুষ্ঠিত কমনৱেলথ গেমছত ভাৰতে 13টা স্বৰ্ণ পদক লাভ কৰিবলৈ সক্ষম হৈছে। ইয়াৰে 8টা পদক আমাৰ জীয়ৰীসকলে লাভ কৰিছে। মহিলাসকলৰ আৰ্থিক আত্মনিৰ্ভৰশীলতা বৃদ্ধি হৈছে। আত্মসহায়ক গোটসমূহত 10 কোটিতকৈও অধিক মহিলা সদস্য আছে। 3 কোটি মহিলাক লাখপতি বাইদেউ কৰাৰ লক্ষ্য স্থিৰ কৰা হৈছিল আৰু এই লক্ষ্যত উপনীত হৈছে। এতিয়া আমাৰ দেশে 3 কোটি মহিলাক নতুনকৈ লাখপতি বাইদেউ কৰাৰ লক্ষ্যৰে আগবাঢ়িছে। মুদ্ৰা যোজনাৰ অধীনত সুবিধা লাভ কৰা উদ্যমীৰ ভিতৰত 2/3 মহিলা হিতাধিকাৰী। মহিলাসকলক আৰ্থিকভাৱে আত্মনিৰ্ভৰশীল কৰাৰ প্ৰয়াসৰ লগে লগে আমি দেখিছোঁ বিভিন্ন ক্ষেত্ৰত মহিলাক নেতৃত্ব প্ৰদান কৰা হৈছে। ভোটদানৰ ক্ষেত্ৰতো মহিলাৰ অংশগ্ৰহণ বৃদ্ধি আমাৰ গণতন্ত্ৰৰ বিশেষ সফলতা। লোকসভা আৰু বিধানসভাত মহিলাৰ 33% প্ৰতিনিধিত্ব সংৰক্ষণ কৰাৰ বাবে 2023 নাৰী শক্তি বন্দন অধিনিয়ম গৃহীত হৈছে। এই অধিনিয়মৰ লক্ষ্যপ্ৰাপ্তিৰ জৰিয়তে মহিলাৰ নেতৃত্ব বৃদ্ধি হ'ব, লগতে আমাৰ গণতন্ত্ৰৰ সৰ্বাংগীন বিকাশ হ'ব। দেশৰ মুঠ জনসংখ্যাৰ 65% ব্যক্তিৰ আয়ুস 35 বছৰতকৈও কম। এই যুৱ জনসংখ্যা আমাৰ মূল্যৱান সম্পদ। আমাৰ দেশৰ যুৱশক্তি প্ৰতিভাশালী, দৃঢ়প্ৰতিজ্ঞ আৰু পাৰদৰ্শী। তৃণমূল পৰ্যায়ত যুৱকসকলে বিভিন্ন সমস্যা সমাধানৰ বাবে গ্ৰহণ কৰা পাৰদৰ্শী আৰু ব্যৱহাৰিক জ্ঞান সম্পন্ন সমাধানত মই দেশৰ প্ৰতি তেওঁলোকৰ দায়বদ্ধতাৰ পৰিচয় পাওঁ। কেৱল 28 বছৰৰ মধ্যবয়সৰ যুৱশক্তিয়ে অলপতে ৰকেটৰ সফল প্ৰক্ষেপণেৰে মহাকাশ অন্বেষণত এক নতুন পদক্ষেপ গ্ৰহণ কৰিছে। আমাৰ অনেক যুৱক যুৱতীয়ে স্বনিয়োজনৰ পথত অগ্ৰসৰ হৈ আনৰ বাবেও কৰ্মসংস্থাপনৰ বাট মুকলি কৰাৰ সংস্কৃতি গঢ়ি তুলিছে। যুৱ উদ্যমীসকলৰ অংশগ্ৰহণৰ বাবেই আমাৰ দেশত এক শক্তিশালী ষ্টাৰ্টআপ ইক'ছিষ্টেম বিকশিত হৈছে। বিশ্বৰ বৃহৎ উদ্যোগসমূহ ভাৰতৰ যুৱক যুৱতীৰ প্ৰতিভা তথা কামৰ ধাউতিৰ বাবে আকৰ্ষিত হৈছে আৰু তেওঁলোকক নেতৃত্ব

নিৰ্দেশকৰ ভূমিকাত নিয়োগ কৰিছে। এইসকল যুৱক যুৱতীয়ে বিশ্বৰ সন্মুখত ভাৰতৰ যুৱ শক্তিৰ সুনাম বৃদ্ধি কৰিছে। আমাৰ যুৱ প্ৰজন্মই ভাৰতৰ স্বৰ্ণীল ভৱিষ্যতৰ বাবে মোৰ আস্থা প্ৰবল কৰিছে। আমাৰ বিদ্যাৰ্থীসকল ভাৰতৰ ভৱিষ্য নিৰ্মাতা। যিদৰে ৰাষ্ট্ৰীয় সুৰক্ষাৰ বাবে চৰকাৰ আৰু সমাজ একত্ৰিত হোৱাটো দৰকাৰ, ঠিক সেইদৰেই বৰ্তমান আৰু ভৱিষ্যতৰ সুৰক্ষাৰ বাবেই সকলোৰে সন্মিলিত প্ৰয়াসৰ প্ৰয়োজন। সাৰ্বজনীন পৰীক্ষাসমূহে বিদ্যাৰ্থীসকলৰ বাবে সুযোগৰ বাট মুকলি কৰে, সেইবাবে চৰকাৰে এই পৰীক্ষাসমূহ সংশোধনৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে। এই সংশোধনৰ উদ্দেশ্য হ'ল পৰীক্ষাসমূহত হোৱা নীতিবিৰুদ্ধ পন্থাসমূহ ৰোধ কৰা, পৰীক্ষা প্ৰণালী অধিক পাৰদৰ্শী, লগতে যুৱক যুৱতীৰ বাবে সুৰক্ষিত তথা বিশ্বাসযোগ্য কৰি তোলা। চৰকাৰৰ প্ৰয়াস তথা নতুন আৰ্থিক গতিবিধিয়ে যুৱক যুৱতীসকলৰ বাবে নতুন নতুন পথ মুকলি কৰিছে। এনে সুযোগ গ্ৰহণ কৰি আমাৰ যুৱক যুৱতীসকলে সফলতাৰ নতুন দিশ নিৰ্বাচন কৰিব পাৰে। আমাৰ যুৱক যুৱতীসকলৰ শাৰীৰিক তথা মানসিক স্বাস্থ্য দেশৰ ভৱিষ্যতৰ আধাৰ। আমাৰ যুৱক যুৱতীসকলক উৎসাহেৰে আগুৱাই নিয়াটো পৰিয়াল আৰু সমাজৰো দায়িত্ব। যুৱক যুৱতীসকলৰ বিকাশ আৰু ৰাষ্ট্ৰ নিৰ্মাণৰ মাধ্যম হিচাপে খেল ধেমালিক আঁকোৱালি লোৱা হৈছে। খেলো ইণ্ডিয়া কাৰ্যসূচীৰ অন্তৰ্গত আঞ্চলিক স্তৰৰ পৰা ৰাষ্ট্ৰীয় স্তৰলৈ দেশৰ সকলো ক্ষেত্ৰৰ বাবে স্পৰ্টছ ইক'ছিষ্টেম সহজলভ্য কৰা হৈছে। ক্ৰীড়াৰ ক্ষেত্ৰখনত চৰকাৰে অভূতপূৰ্ব বিনিয়োগ কৰি আছে। এই বিনিয়োগৰ সুফল দেখা পোৱা গৈছে। আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰতিযোগিতাবোৰত ভাৰতবৰ্ষৰ খেলুৱৈসকলে কৰা প্ৰদৰ্শন আৰু উপলব্ধি উচ্চ শিখৰত আৰোহণ কৰিছে। আৰু এটা কথা, আমাৰ দেশত যুৱ প্ৰজন্মৰ সংখ্যা সৰ্বাধিক, সেইদৰে জ্যেষ্ঠ নাগৰিকৰ সংখ্যাও দিনক দিনে বাঢ়ি গৈ আছে। চৰকাৰে জ্যেষ্ঠ নাগৰিকৰ জীৱন যাপনৰ পদ্ধতি উন্নত কৰিবলৈ বহু পদক্ষেপ গ্ৰহণ কৰিছে। 70 বছৰ আৰু ইয়াৰ ঊৰ্ধৰ বয়োজ্যেষ্ঠ লোকসকলৰ প্ৰায় 6 কোটি জ্যেষ্ঠ নাগৰিকৰ বাবে প্ৰতিবছৰে 5 লাখ টকাৰ বিনামূলীয়া স্বাস্থ্যসেৱাৰ সুবিধা প্ৰদান কৰা হৈছে। জ্যেষ্ঠ নাগৰিকৰ প্ৰতি আপোনত্ব আৰু তেওঁলোকৰ আত্মসন্মান বৰ্তাই ৰাখিবলৈ সমাজ সংবেদনশীল হোৱা উচিত। প্ৰিয় দেশবাসী, সত্য আৰু ন্যায়ৰ পক্ষত মানৱতা বিৰোধী শক্তিক পৰাভূত কৰা ভাৰতীয় পৰম্পৰাক লৈ মই গৰ্ব কৰোঁ। 26 জুলাইত আমি কাৰ্গিল বিজয় দিৱস পালন কৰিছোঁ। ইয়াৰ আগতে 7 মে'ত অপাৰেশ্যন সিন্দুৰৰ বৰ্ষপূৰ্তি উপলক্ষে আমাৰ সেনাবাহিনীৰ অতুলনীয় পৰাক্ৰমৰ কথা সোঁৱৰিছোঁ। সন্ত্ৰাসবাদৰ বিৰুদ্ধে সেই ঐতিহাসিক অপাৰেশ্যন ভাৰতীয় সেনাবাহিনীৰ লক্ষ্যভেদ ক্ষমতাৰ প্ৰমাণ। সন্ত্ৰাসবাদী আৰু তেওঁলোকৰ সমৰ্থকলৈ ইয়াৰ দ্বাৰাই সতৰ্কবাণী দিয়া হৈছে যে তেওঁলোকে য'তেই লুকাই নাথাকক শাস্তি পাবই। সন্ত্ৰাসবাদক লালন পালন কৰা দেশৰ সৈতে অতীতত কৰা সিন্ধু জলসন্ধি বাতিল কৰা কাৰ্য আমাৰ দেশৰ, বিশেষকৈ কৃষকসকলৰ হিতৰ বাবে এক নিৰ্ণায়ক পদক্ষেপ। কেইবা দশক ধৰি নক্সালবাদ দেশৰ বাবে গভীৰ প্ৰত্যাহ্বানৰূপে দেখা দিছিল। ভাৰতবৰ্ষক নক্সালমুক্ত কৰাটো এক ডাঙৰ সাফল্য। এতিয়া নক্সাল প্ৰভাৱিত অঞ্চলত উৎসাহৰ বাতাৱৰণ তথা বিকাশৰ ধাৰা প্ৰবাহিত হৈছে। বস্তৰ অলিম্পিকত খেলুৱৈসকলৰ, বস্তৰ পণ্ডুমত শিল্পীসকলৰ আৰু এই অনুষ্ঠানবোৰত দৰ্শকৰ সহযোগিতা দেখা গৈছিল। ৰাষ্ট্ৰ গৌৰৱ ৰক্ষাৰ্থে নিৰ্মিত মাৰাঠা সৈন্য পৰম্পৰাৰ সৈতে জড়িত 12টা দুৰ্গক বিগত বছৰত ইউনেস্কোৰ ৱৰ্ল্ড হেৰিটেজ লিষ্টত স্থান দিয়া হৈছে। ভাৰতভূমিত এফালে ভগৱান বুদ্ধৰ সৈতে জড়িত আধ্যাত্মিক স্মাৰক যিদৰে আছে, আনফালে আত্মসন্মান তথা নিজৰ গৌৰৱশালী পৰম্পৰা ৰক্ষাৰ বাবে যুদ্ধ কৰা আমাৰ প্ৰভাৱশালী ক্ষমতাৰ প্ৰতীক বিদ্যমান। মোৰ প্ৰিয় দেশবাসী, প্ৰতিজন ভাৰতবাসীৰ বিকাশ আৰু কল্যাণেই বিকশিত ভাৰত নিৰ্মাণৰ বাস্তৱিক লক্ষ্য। তেলেগু ভাষাত ৰচনা কৰা মহান ৰাষ্ট্ৰবাদী সাহিত্যিক গুৰুজাৰা আপ্পাৰাওৱে তেওঁৰ গীতত প্ৰতিজন ভাৰত

বাসীৰ দেশপ্ৰেমৰ অমূল্য বাণী সন্নিৱিষ্ট কৰিছে। তেওঁ কৈছে, দেশমুনু প্ৰেমিনচুমন্না মনচি অন্নদি পেনচুমন্না, দেশমন্তে মততি কাদয় দেশমন্তে মুনুচুলয়। ইয়াৰ অৰ্থ হৈছে, দেশক প্ৰেম কৰা, ভালপোৱাক বঢ়োৱা। দেশৰ অৰ্থ কেৱল মাটি নহয়, দেশৰ অৰ্থ সমস্ত জনগণ। মোৰ বিশ্বাস, সমাজৰ অংশগ্ৰহণ আৰু

0: আলপোৱাক বঢ়োৱা, দেশৰ অৰ্থ কেৱল মাটি নহয়, দেশৰ অৰ্থ সমস্ত জনগণ। মোৰ বিশ্বাস, সমাজৰ অংশগ্ৰহণ আৰু চৰকাৰৰ প্ৰচেষ্টাত গাঁৱে গাঁৱে, নগৰে নগৰে, ভাৰতবৰ্ষৰ ঘৰে ঘৰে থকা প্ৰতিজন মানুহ সুস্থ, সুখী আৰু সমৃদ্ধ হ'ব। আহক, দেশপ্ৰেমৰ এই সৰ্বসমাৱেশী ভাৱনাৰে আমি সকলোৱে স্বাধীন ভাৰতক, বিকশিত ভাৰত নিৰ্মাণৰ ৰাষ্ট্ৰীয় সাধনাত নিজকে সমৰ্পিত কৰোঁ। ধন্যবাদ। জয় হিন্দ, জয় ভাৰত।
1: ইমানপৰে ভাৰতৰ অশীতিতম স্বাধীনতা দিৱসৰ আগলি সন্ধিয়া দেশৰ ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে দেশবাসীক উদ্দেশ্যি দিয়া ভাষণৰ অসমীয়া ভাষান্তৰ শুনিলে। এই ভাষান্তৰ অসমৰ কেউটি অনাতাঁৰ কেন্দ্ৰই ৰিলে কৰি শুনালে।
2: ইমানপৰে শ্ৰোতাসকলে, ভাৰতৰ মাননীয় ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে স্বাধীনতা দিৱস উপলক্ষে ৰাষ্ট্ৰক উদ্দেশ্যি দিয়া ভাষণৰ অসমীয়া ভাষান্তৰ গুৱাহাটী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ল। এই আকাশবাণী তেজপুৰ এতিয়া প্ৰচাৰ কৰিবলৈ লৈছোঁ হিন্দী বোলছবিৰ গীতৰ অনুষ্ঠানটিৰ। আজিৰ অনুষ্ঠানত শ্ৰোতাসকলক হিন্দী বোলছবিৰ কেইটিমান দেশপ্ৰেমমূলক গীত শুনাবলৈ লৈছোঁ। প্ৰথমেয়া লতা মংগেশকৰ বোলছবি আনন্দমঠ।

চিকান্দাৰে আজম বোলছবিৰ সেয়া আছিল মহম্মদ ৰফি আৰু সহশিল্পীসকল। শ্ৰোতাসকলে হিন্দী বোলছবিৰ গীতৰ অনুষ্ঠানটিত দেশপ্ৰেমূলক গীত শুনি আছে আকাশবাণী তেজপুৰ কেন্দ্ৰৰ পৰা।

লোকপিয়নৰ প্ৰথম পৰ্যায়ত গৃহতালিকা আৰু গৃহপিয়ন অৰ্থাৎ আপোনাৰ বাসগৃহৰ গণনা কৰা হ'ব। আহক নিজৰ অংশগ্ৰহণেৰে ইয়াক সফল কৰোঁ। প্ৰতিজন ব্যক্তি সংযুক্ত হওক, প্ৰতিটো ঘৰ সংযুক্ত হওক আৰু দেশ আগুৱাই যাওক। লোকপিয়ল 2027, আমাৰ লোকপিয়ল আমাৰ বিকাশ।

মহম্মদ ৰফি, মানা দে আৰু সহশিল্পীৰ কণ্ঠত প্ৰেম পূজাৰী বোলছবিৰ গীতটি শুনিলে। এইবাৰ শুনক হকীকত বোলছবিৰ এই গীতটি, শিল্পী মহম্মদ ৰফি আৰু সহশিল্পীসকল।

হিন্দী বুলচিবি গীতৰ অনুষ্ঠানটি আজিলৈ ইমানতে অন্ত পৰিল। এই আকাশবাণী তেজপুৰ, নিশা 10:30 যোৱাৰ লগে লগেই আমাৰ আজিৰ অধিৱেশনৰো অন্ত পৰিল। পৰৱৰ্তী অধিৱেশন মুকলি কৰা হ'ব কাইলৈ পুৱা 5:55 FM বেণ্ডৰ 102.4 MHz। আমাৰ নিয়মীয়া অধিৱেশন মুকলি কৰা হ'ব বিয়লি 5:25। আজিৰ অধিৱেশনৰ নিয়ন্ত্ৰণ কক্ষৰ দায়িত্বত আছিল নিৰঞ্জন বড়ো, বৈকুণ্ঠ বিকাশ বুঢ়াগোহাঁই আৰু বিলিফাং স্বৰ্গীয়াৰী। ট্ৰেন্সমিটাৰ আছিল প্ৰমোদ চন্দ্ৰ টাইট, পৰিবহণত নয়ন দৈমাৰী। প্ৰচাৰণ সহায়িকা মনালিছা দেৱীৰ সৈতে আজিৰ অধিৱেশনৰ ঘোষক মই প্ৰাঞ্জল শইকীয়াই আজিৰ অধিৱেশন ইমানতে সামৰিছোঁ। শুভৰাত্ৰি, জয় হিন্দ।